নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ মহাপাহু। আজি দেওবাৰ 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ 9 দিন, 1948 খ্ৰীষ্টাব্দৰ শাওনৰ 4 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 26 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 40 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশখনে গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে দ্বিতীয় মত বিনীতা ডেকা আৰু ৰুলিমণি শইকীয়া, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, নিখিল শৰ্মা, হৰমোহন বৰ্মন, ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এই আকাশখনে গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক্ৰমে সুৱাগমণি মহন্তৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, খনা দাস আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, নকুল দাসৰ কণ্ঠৰ লোকগীত, সমবেত কণ্ঠৰ ভক্তিমূলক গীত আৰু শেষত প্ৰণতি বৰুৱাৰ কণ্ঠৰ মীৰা ভজন শুনিলে।

0: সদায় চলি আহিছে। সেইবাবে আমি দেখোঁ যুগে যুগে, বছৰে বছৰে, দিনে দিনে, মুহূৰ্তে মুহূৰ্তে পুৰণি বা প্ৰচলিত বিধি ব্যৱস্থা আৰু আইন কানুনৰ ভেটি খুন্দি ধূলিচ্ছাত কৰি তাৰ ঠাইত নতুন বিধি ব্যৱস্থা প্ৰতিষ্ঠা কৰি তুলিবলৈকে মানুহ উত্তেজিত হৈ উঠে। সেইবাবেই কি ধৰ্মজগত, কি সমাজ জগত, কি ৰাজনৈতিক জগত, সকলোতে উত্থান পতনৰ বাতৰিবোৰ ইতিহাসত আমি ইমানকৈ পাওঁ। আজিও ৰাষ্ট্ৰীয় আৰু সামাজিক জগতত যি ভীষণ পৰিৱৰ্তনৰ সূচনা চলিছে, সেইটো পুৰণিৰ বান্ধোন এৰি নতুনকৈ আগুৱাই যোৱাৰ অদম্য স্পৃহাহে। পুৰণিটো একেবাৰে অৱহেলাৰ বস্তু নহ'লেও নতুনত্ব প্ৰয়াসীৰ পক্ষে সি সম্পূৰ্ণ গ্ৰহণীয় নহয়। নতুন তেজাল ফূৰ্তিৰ লগত পুৰণিৰ বুঢ়া নাৰীৰ থাকে ঠিকে খাপ খোৱা সংযোগৰ ঠাই নাই বোলা মতটোহে আজি প্ৰবল। মানুহৰ জীৱনৰ স্বাধীন বিকাশটো দুফালৰ পৰা দুটা প্ৰবল শক্তিয়ে প্ৰতিহত কৰি ৰাখিবলৈকে সদায় সচেষ্ট হৈ আছে, যদিও জীৱনৰ জীৱন্ত শক্তিৰ প্ৰভাৱত তিষ্ঠিব নোৱাৰি সি সদায় পৰাজিত হৈ নতুনৰ বাবে বাট এৰি দিবই লাগিছে। জীৱনৰ মুক্ত গতিক ঠেকাই ৰাখিবলৈকে চেষ্টা কৰা এই দুটি শক্তিৰ এটা হৈছে সামাজিক শক্তি আৰু আনটো হৈছে ৰাষ্ট্ৰীয় শক্তি। জীৱনৰ মুক্ত পথ নিৰ্দেশ কৰি দিবলৈকে এই দুটা শক্তিৰ আৱশ্যকতা নাই বুলি ক'ব নোৱাৰি, কিন্তু জীৱনৰ বিচিত্ৰ বিকাশশীল সনাতন ধৰ্মটোৰ ফালে নেওচা দি পুৰণিৰ ঘূণীয়া দণ্ড হাতত লৈয়ে যেতিয়া এই দুই শক্তিয়ে মানুহ শাসন কৰিবলৈকে দিহা কৰে, তেতিয়া মানুহৰ বিকাশশীল গতিৰ পক্ষে ইয়াৰ আৱশ্যকতা নোহোৱা হয়। তেতিয়া এই দুয়োটা শক্তিয়ে মানুহৰ জীৱনী শক্তিৰ বশৱৰ্তী হৈ চলিব লগাত পৰে। নচলিলে দুয়োফালৰ সংঘৰ্ষণত বিপ্লৱ অশান্তিৰ আৰকাল মাথোন দুয়োপক্ষই সমানে ভোগ কৰিব লাগে। এই ক্ষেত্ৰত সামাজিক শক্তি আৰু ৰাষ্ট্ৰীয় শক্তি দুয়োটাৰ কোনোটোৰ প্ৰভাৱ কম নহয়। এটাৰ সংযোগ মানুহৰ দৈনন্দিন জীৱনৰ লগত আৰু আনটো সংশ্লিষ্ট মানুহৰ ব্যৱহাৰিক জীৱনৰ সৈতে। দুয়োটাৰে প্ৰভাৱ মানুহে এৰাব নোৱাৰে, অথচ দুয়োটাৰ শাসনকেই মানুহে এৰাই আহিছে। যেতিয়া মানুহে দেখিছে যে তাৰ নতুন জীৱনৰ বৰেণ্য আশা আকাংক্ষাৰ পক্ষে এই পুৰণিৰ শাসন উপযোগী নহয়, এই পুৰণিৰ আক্ৰোশ এৰাই মুক্ত হৈ ওলাবৰ নিমিত্তে মানুহৰ জীৱনত এটা বিশেষ মুহূৰ্ত প্ৰতিফলিত হয়। যেতিয়া মানুহে নিজে গম পায় মানুহ এটা অৱহেলাৰ বস্তু নহয়, মানুহৰ এটা আত্মসম্ভ্ৰম আছে, মানুহৰ মনুষ্যত্ব বোলা এটা সত্তা আছে যিটো সি আপোন বুলি গ্ৰহণ কৰিব নোৱাৰা, তাৰ জীৱনৰ মুক্ত গতিৰ লগত খাপ খুৱাই ল'ব নোৱাৰা শাসনৰ তলত পৰি অপমানিত হ'বলৈ ধৰিছে, তেতিয়া মানুহে পুৰণিৰ প্ৰভাৱ জাৰি জোকাৰি পেলাই নতুনক আলিংগন কৰিবলৈ আগবাঢ়ি যায়। মুকলিৰ আহ্বানত মতলীয়া হোৱা মানৱ জীৱনৰ এই মুক্ত গতি ঠেকাই ৰাখিবৰ শাসনবিধি কোনো পাৰ্থিৱ শক্তিৰেই নাই।
1: আজিৰ মুকুতামালাৰ কথাখিনি অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাৰ পৰা লোৱা হ'ল।

অহা মঙ্গলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন আদ্ৰবুলনিৰ বিষয়ে গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে, অনুষ্ঠান চলি থকাৰ সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠান ইয়াত ধৰিব ভাস্বতী কলিতাই। শুনিবলৈ নাপাহৰিব অহা 28 জুলাই মঙলবাৰে দিনৰ 12:30 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।

0: গীতটি মনত ৰাখিবা, পাহৰি নাযাবা। এইটো তোমালোকে গাবা, তোমাৰ ভাইটি ভণ্টিহঁতকো শিকাবা, তোমাৰ বন্ধু বান্ধৱকে শিকাবা। আজিলৈ আহোঁ।
1: আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি উৰিয়া ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজি অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীত। গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

তাহানিৰ গীতৰ স্থানত সেয়া আছিল নিৰ্মল মজুমদাৰ। এইবাৰ শুনাবলৈ লৈছোঁ তৰিকুদ্দিন আহমেদৰ কণ্ঠত মৌলিন চন্দ্ৰ বৰা ৰচিত এটি গীত।

0: মই তোমাৰ কুকুৰ মই মেকুৰী নাকান্দিবা নাকান্দিবা সোধা আজি সি বিশ্বজনক অ মাইৰা আছে চৌকা ঘৰত নাকান্দি।
1: আদিল আহমেদৰ কণ্ঠৰ গীতটি শুনিলে। তাহানিৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ ঠিক পাছতেই মন কী বাতৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰা হ'ব। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত, নিশা 9:30 বজাত ফোন ইন কলপটৰো, বিয়লি 5:25

চাহগছৰ মাজে মাজে অনুষ্ঠানত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতা এই বিষয়ে থানেশ্বৰী কুৰ্মী গঞ্জুৰ সৈতে হোৱা সাক্ষাৎকাৰ সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ লগতে থাকিব ঝুমুৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বানৰ সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ যতন এই বিষয়ে আলোচনা কৰিব ডক্টৰ ইলাক্ষী ডেকা, ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। পুৱা 8:30 গীতিমালিকাত ৰাজীৱ ভট্টাচাৰ্য, কংকনা ভাগৱতী আৰু পল কুমাৰ ডেকা, শান্তনু গোস্বামী, কল্পনা ভূঞা আৰু প্ৰণৱজ্যোতি শৰ্মাৰ কণ্ঠ গীত শুনিবলৈ পাব। 10:30 চেমনীয়াৰ চৰা অনুষ্ঠানত জানো আহা আৰু চেমনীয়াৰ গীত মাত।

পুৱা 6:55 জ্ঞান বিজ্ঞান, যুগুতে আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাৰ নিদান অনুষ্ঠানত থালাছেমিয়া ৰোগ, এই বিষয়ে ডক্টৰ জিনা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ সঞ্জয় গোস্বামীৰ। 9:15 অকণিৰ মেলত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 12:30 আদ্য বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। দিনৰ 1:10 ধাৰাবাহিক নাট গোবৰ্ধন চৰিতৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। নাটখনৰ ৰচনা তৰুণ শইকীয়াৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান।

প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

বক্তব্য দাঙি হাতে কামে তেওঁ মতবাদ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। জন টিণ্ডেলৰ নামেৰে পোহৰৰ এই পৰিঘটনাটোক টিণ্ডেল প্ৰভাৱ নামেৰে নামকৰণ কৰা হয়। পোহৰৰ ধৰ্মৰ ওপৰত জন টিণ্ডেলৰ পৰ্যবেক্ষণ ব্যৱহাৰিক দিশত প্ৰয়োগ হ'বলৈ 1950 চনলৈ অপেক্ষা কৰিব লগা হয়। সেই বছৰতে লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ অধ্যাপক ডক্টৰ নৰিন্দৰ এছ কাপানীয়ে পোহৰৰ পৰিবাহক হিচাপে বিশুদ্ধ কাঁচৰ পৰা অতি মিহি আলোকীয় আঁহ তৈয়াৰ কৰে। আলোকীয় আঁহৰ এই প্ৰযুক্তিটোক পাছত ফাইবাৰ অপ্টিক্স নাম দিয়া হয়। আলোকীয় আঁহ হৈছে বিশুদ্ধ কাঁচেৰে নিৰ্মিত অত্যন্ত পাতল মিহি নলী। এই আঁহ ইমানেই পাতল যে 1 কিলোমিটাৰ দীঘল আঁহ এডাল প্ৰস্তুত কৰিবলৈ মাথোন 10 গ্ৰামমান মানুহে বিশুদ্ধ কাঁচৰ প্ৰয়োজন হয়। আঁহবোৰ সূতাৰ দৰে, সেইবাবে এইবোৰক ঠিক সূতাৰ দৰে ভাঁজ দি ব্যৱহাৰ কৰিব পাৰি। অতি মিহি বা অতি পাতল হ'লেও সেইবোৰ হাতেৰে সহজে ছিঙিব নোৱাৰি। চিকিৎসা বিজ্ঞানত বৰ্তমান আলোকীয় আঁহৰ ব্যৱহাৰ অতি ব্যাপক। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিচিগান স্কুল অৱ মেডিচিনৰ অধ্যাপক বেচিল আই হিৰোছইটছ আৰু লৰেন্স কুৰ্টিছ হ'ল চিকিৎসা বিজ্ঞানত অপ্টিকেল ফাইবাৰ পদ্ধতি প্ৰয়োগৰ বাটকটীয়া। বেচিল আৰু লৰেন্সে 1957 চনতে চিকিৎসা বিজ্ঞানত এই পদ্ধতি প্ৰয়োগৰ সম্ভাৱনীয়তাৰ বিষয়ে চিন্তা কৰিছিল। অৱশ্যে তেওঁলোকে বেছি দূৰলৈ এই ক্ষেত্ৰত আগবাঢ়িব পৰা নাছিল। পাছলৈ অশেষ চেষ্টাৰ যোগেদি তেওঁলোকে ফাইবাৰ স্কোপ নামৰ কিছুমান বিশেষ ধৰণৰ আঁহৰ পৰা প্ৰস্তুত কৰা যন্ত্ৰৰ সহায়ত মানুহৰ পাকস্থলীৰ ভিতৰৰ ৰোগৰ পৰীক্ষা কৰিছিল। বেচিল আৰু লৰেন্সে আগবঢ়োৱা নীতিক ভিত্তি কৰি বৰ্তমানে অপ্টিকেল ফাইবাৰ পদ্ধতিটোক যথেষ্ট উন্নত কৰি চিকিৎসা বিজ্ঞানৰ বিভিন্ন দিশত বহুলভাৱে প্ৰয়োগ কৰা হৈছে। অতি সূক্ষ্ম এই পদ্ধতিৰ প্ৰয়োগেৰে জীৱিত জীৱ জন্তুৰ শৰীৰৰ ভিতৰভাগৰ স্পষ্ট ছবি অতি কম সময়তে পাব পৰাটো সম্ভৱ হৈ উঠিছে। এই পদ্ধতিত অপ্টিকেল ফাইবাৰবিলাকৰ মাজেৰে লেজাৰ ৰশ্মি শৰীৰৰ বিভিন্ন ঠাইলৈ পঠাই দি ভিতৰভাগৰ বিভিন্ন ৰোগৰ চিকিৎসা অতি সুকলমে সম্পন্ন কৰাটো সম্ভৱ হৈ উঠিছে। অপ্টিকেল ফাইবাৰৰ পৰিসৰ কেৱল চিকিৎসা বিজ্ঞানতে সীমাবদ্ধ হৈ আছে এনে কথা নহয়। অন্যান্য দিশতো, বিশেষকৈ দূৰসংযোগ ব্যৱস্থাত বৰ্তমান অপ্টিকেল ফাইবাৰৰ প্ৰয়োগ অতি বহুল। 1964 চনত আমেৰিকাৰ এছেক্সৰ ষ্টেণ্ডাৰ্ড টেলিকমিউনিকেশ্যন লেবৰেটৰীৰ দুগৰাকী বিজ্ঞানী ডক্টৰ চাৰ্লছ কাৱ' আৰু ডক্টৰ জৰ্জ হকহেমে দূৰসংযোগ ব্যৱস্থাত অপ্টিকেল ফাইবাৰৰ প্ৰয়োগৰ বিষয়ে চিন্তা কৰিছিল। এই দুজন বিজ্ঞানীয়ে প্ৰথম এই কথা চিন্তা কৰিছিল যে পৰম্পৰাগত তামৰ কেবুলৰ সলনি যদি অপ্টিকেল ফাইবাৰেৰে তৈয়াৰী কেবুল টেলিফোন টেলেক্স আদিৰ দূৰসংযোগ ব্যৱস্থাত ব্যৱহাৰ কৰিব পৰা যায় তেতিয়াহ'লে এই সেৱাবিলাকৰ প্ৰভূত্ব উন্নতি সাধিব পৰা যাব। বৰ্তমান অপ্টিকেল ফাইবাৰে ইণ্টাৰনেট সেৱাৰ গতি অতি দ্ৰুত কৰি পেলাইছে আৰু দূৰসংযোগ ব্যৱস্থাক ইমানেই সুচল আৰু আধুনিক কৰি তুলিছে যে ইয়াৰ প্ৰভাৱতে এতিয়া সমগ্ৰ পৃথিৱীখন এখন সৰু গাঁৱত পৰিৱৰ্তিত হৈছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব।

0: প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3, পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এই আকাশখনে গুৱাহাটীৰ মহাবাহু, খনেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত CJPয়ে তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 কাইলৈ লোকসভাত উত্থাপন কৰিব। আৰু অনাহত সিঙে জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ

ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 4:30 বজাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। কাৰ্যসূচীত 400ৰো অধিক যুৱক যুৱতীয়ে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিব। লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 74খন ভাইব্ৰেণ্ট ভিলেজ সামৰি যোৱা মাহৰ 4-30 তাৰিখলৈ দুটা পৰ্যায়ত এই বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ আয়োজন কৰা হৈছে। সমগ্ৰ দেশজুৰি এই কাৰ্যসূচীৰ বাবে অনলাইন কুইজ প্ৰতিযোগিতাৰ জৰিয়তে প্ৰায় 3 লাখৰো অধিক অংশগ্ৰহণকাৰীক নিৰ্বাচন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে স্থানীয় লোকসকলৰ সৈতে বসবাস কৰি স্বচ্ছতা অভিযান, চৰকাৰী আঁচনিৰ সজাগতা অভিযান, যুৱ সন্মিলন, সাংস্কৃতিক বিনিময় কাৰ্যসূচী, বৃক্ষৰোপণ অভিযান, স্থানীয় শিপিনীসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীত ভাগ লয়।

0: নির্বাচন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে স্থানীয় লোকসকলৰ সৈতে বসবাস কৰি স্বচ্ছতা অভিযান, চৰকাৰী আঁচনিৰ সজাগতা অভিযান, যুৱ সন্মিলন, সাংস্কৃতিক বিনিময় কাৰ্যসূচী, বৃক্ষৰোপণ অভিযান, স্থানীয় শিপিনীসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীত ভাগ লয়। বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলক ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ আৰ্থসামাজিক পৰিৱেশ, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ আকাংক্ষাৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচয় কৰাই দিয়াৰ লগতে স্থানীয় লোকৰ অংশগ্ৰহণ, ৰাষ্ট্ৰীয় সংহতি আৰু সীমান্তৱৰ্তী গাঁওসমূহৰ কৌশলগত গুৰুত্ব বুজি পোৱাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ মাই ভাৰতৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰহ্লাদ যোশী দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হ'ব। শ্ৰীযোশীক বৰ্তমানৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰীৰ উপৰিও শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত চি জে পিয়ে তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীত চি জে পি প্ৰতিনিধি দলৰ সৈতে তৃতীয়লানি আলোচনাত মিলিত হয়। বৈঠকত পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধৰ উপায় সম্পৰ্কে আলোচনা কৰা হয়। আলোচনাৰ অন্তত চি জে পি প্ৰতিনিধি দলৰ সৈতে যুটীয়া সংবাদমেলত অংশগ্ৰহণ কৰি শ্ৰীনাড্ডাই কয় যে বৈঠকত চৰকাৰে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ আৰু এজাহাৰ ৰুজু কৰা উচিত নহয় বুলি চি জে পিয়ে জনোৱা দাবী মানি লয়। শ্ৰীনাড্ডাই কয় যে চৰকাৰে লগতে ইতিমধ্যে যদি এজাহাৰ ৰুজু হৈছে তেন্তে সেই এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ আৰু এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰিবলৈও সন্মতি প্ৰকাশ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ পাছত আত্মহত্যা কৰা শিক্ষাৰ্থীসকলৰ পৰিয়ালবৰ্গলৈ ক্ষতিপূৰণ আগবঢ়োৱা সন্দৰ্ভত শ্ৰীনাড্ডাই কয় যে চৰকাৰে যাৱতীয় নীতি নিয়ম অনুযায়ী তেওঁলোকক সৰ্বাধিক ক্ষতিপূৰণ প্ৰদান কৰাটো সুনিশ্চিত কৰিব।
1: कम्पेंसेशन के बारे में सरकार ने बड़े स्पष्ट शब्दों में कहा है, जान किसी बच्चे की जाए और उसके प्रति हम भी सहानुभूति रखते हैं। प्रधानमंत्री मोदी जी अत्यंत सहानुभूति के साथ कहा है कि ऑनरेबल कंपेंसेशन अकॉर्डिंग टू द रूल्स एंड रेगुलेशंस व्हाटएवर मैक्सिमम विल बी पॉसिबल दैट विल बी गिवन टू देम। कम्पेंसेशन के बारे में
0: পৰীক্ষা প্ৰণালীৰ সংস্কাৰ সাধনৰ বাবে চি জে পিয়ে আগবঢ়োৱা পাঁচদফীয়া চনদ সন্দৰ্ভত শ্ৰীনাড্ডাই কয় যে চৰকাৰে বিষয়টো গভীৰভাৱে বিবেচনা কৰিব আৰু চি জে পিৰ সৈতে আলোচনাৰ পাছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব।
1: हम एजुकेशन के एग्जामिनेशन के रिफॉर्म्स के लिए जो आपका चार्टर है उस पर हम गहन चिंतन भी करेंगे और आपके डेलीगेशन के साथ बातचीत करके जो कुछ भी हम डेलिबरेट कर सकेंगे वो हम करने का प्रयास करेंगे।
0: চি জে পিৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসে সহমতত উপনীত হোৱা চৰ্তসমূহ নিৰ্দিষ্ট সময়ত ৰূপায়ণ কৰা হ'ব বুলি আস্থা প্ৰকাশ কৰি সংবাদমেলত আন্দোলন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে কাইলৈ লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 লোকসভাত উত্থাপন কৰিব। বিধেয়কখন সদনৰ কাইলৈ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই বিধেয়কখনৰ জৰিয়তে 2024 চনৰ লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ আইনখন সংশোধন কৰিব বিচৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই শুকুৰবাৰে প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এনে ঘটনাত বিচাৰ কৰিবলৈ দ্ৰুত আদালত গঠন আৰু দোষীসকলক কঠোৰ শাস্তি বিহাৰ বাবে এখন খচৰা বিধেয়কত অনুমোদন দিছিল। মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়াৰ ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি পুৱা নতুন দিল্লীলৈ উভতি আহিছে। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে এই তিনিখন ইউৰোপীয় দেশৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত ক্ষেত্ৰসমূহত সহযোগিতা সম্প্ৰসাৰণৰ লক্ষ্যৰে উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ বিভিন্ন ক্ষেত্ৰত ঐতিহাসিক হিচাপে বিবেচিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ৰাষ্ট্ৰীয় ভ্ৰমণ আৰু তিনি দশকৰো অধিক সময়ৰ পিছত ৰোমানিয়ালৈ কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ৰাষ্ট্ৰীয় ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দেশকেইখনৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। তেওঁ লগতে বিভিন্ন ব্যৱসায়িক মঞ্চত ভাষণ দিয়ে আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ৰোমানিয়াৰ বুখাৰেষ্ট ইউনিভাৰ্চিটি অৱ ইকনমিক ষ্টাডিজৰ পৰা সন্মানীয় স্বীকৃতিও লাভ কৰে, যিয়ে ভাৰত আৰু ৰোমানিয়াৰ মাজত ক্ৰমবৰ্ধমান শৈক্ষিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰে। ভ্ৰমণকালত তেওঁ ভাৰতৰ দ্ৰুত অৰ্থনৈতিক বিকাশ, প্ৰযুক্তিগত অগ্ৰগতি আৰু গোলকীয় সহযোগিতাৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে বাণিজ্য, উদ্ভাৱন উদ্ভাৱন, শিক্ষা, ডিজিটেল প্ৰযুক্তি আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত শক্তিশালী অংশীদাৰিত্বক উৎসাহিত কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্কক

এক নতুন গতি প্ৰদান কৰিছে আৰু মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কক অধিক গভীৰ কৰি তুলিছে। 1999 চনত কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে আজি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। শীৰ্ষ বাছনিপ্ৰাপ্ত অনাহত সিঙে কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। আনহাতে কালি ছোৱালীৰ ছিংগলছৰ ফাইনেলত ইজিপ্তৰ ৰুকেয়া ছালেমক 11-3, 11-7, 11-9 পোনপটীয়া গেমত পৰাস্ত কৰে। এই জয়ৰ সুবাদত অনাহত জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা দেশৰ প্ৰথমগৰাকী স্কোৱাশ্ব খেলুৱৈ হিচাপে পৰিগণিত হয়। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত 3খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। জিম্বাবৱে 220 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 129 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ অভিষেক শৰ্মাই 3টা উইকেট দখল কৰে। প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত অৱতীৰ্ণ যশ ঠাকুৰ আৰু প্ৰিন্স যাদৱে 2টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 219 ৰাণ কৰে। ভাৰতৰ হৈ ঈশান কিষাণে 44টা বলত 81 ৰাণ আৰু তিলক বৰ্মাই 29টা বলত 60 ৰাণ কৰে। এফ আই এইচ য়ুথ হকী 5S এছিয়ান চেম্পিয়নশ্বিপৰ কালি অনুষ্ঠিত ফাইনেলত ভাৰতীয় ছাব জুনিয়ৰ পুৰুষ দলটোৱে চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক 3-1 গ'লত পৰাস্ত কৰে। ৰোমিত পাল, অধিনায়ক কেতন কুশৱাহা আৰু শ্বাহৰুখ আলীৰ গ'লৰ সহায়ত ভাৰতে এছিয়ান চেম্পিয়নৰ খিতাপ দখল কৰে। এই জয়ৰ জৰিয়তে ভাৰতীয় পুৰুষ দলটোৱে এলিট পুল তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। আনহাতে মহিলাৰ শাখাত ভাৰতীয় ছাব জুনিয়ৰ মহিলা দলটোৱে চীনৰ বিৰুদ্ধে যুঁজ দি ৰূপৰ পদক অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত CJPয়ে তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 কাইলৈ লোকসভাত উত্থাপন কৰিব। আৰু অনাহত সিঙে জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: সময় আৰু পৰিস্থিতিয়ে আপোনাক যদি দুৰ্বল কৰি পেলোৱা নাই, তেন্তে আপুনি মহৎ জীৱন এটা যাপন কৰিছে। কথাষাৰ কৈছিল জন বুছানে।
1: আজি কাৰ্গিল বিজয় দিৱস। কাৰ্গিল যুদ্ধৰ নায়কসকলৰ সন্মানত প্ৰতিবছৰে 26 জুলাইত এই দিৱস পালন কৰা হয়। 1999 চনৰ আজিৰ দিনটোতেই ভাৰতে সফলতাৰে কাৰ্গিলৰ উচ্চ চৌকীসমূহ পুনৰ নিয়ন্ত্ৰণলৈ আনিছিল। কাৰ্গিল বিজয় দিৱসৰ দিনটোত আমাৰ সৈতে এয়া ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ মনোজ কুমাৰ শ্ৰুতিকৰ।
2: আজি কাৰ্গিল বিজয় দিৱস। কাৰ্গিল যুদ্ধৰ 27 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আজি সমগ্ৰ ভাৰতত বিজয় দিৱস পালন

0: ক্ৰাছ আদি সন্মান লাভ কৰিছিল। 1950 চনৰ 2 নৱেম্বৰত এইগৰাকী বিশ্ববিখ্যাত নাট্যকাৰৰ মৃত্যু হয়। বিশ্বৰ নাট্য সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা জৰ্জ বাৰ্ণাৰ্ড শ্বৰ জন্ম হৈছিল 1856 চনৰ আজিৰ দিনটোতেই। ষ্টেনলি কুব্ৰিক, তেখেত আছিল আমেৰিকান ছবি পৰিচালক তথা চিত্ৰনাট্যকাৰ। ছবি জগতৰ এগৰাকী প্ৰভাৱশালী নিৰ্মাতা হিচাপেও পৰিচিত ষ্টেনলি কুব্ৰিক। তেখেতৰ ছবিসমূহ মূলতঃ উপন্যাস আৰু চুটিগল্পৰ আধাৰত নিৰ্মিত। তেখেতৰ প্ৰথমবোৰ ছবি প্ৰধানতঃ আছিল তথ্যচিত্ৰ, যিবোৰ নিৰ্মাণ কৰিবলৈ তেখেতৰ বন্ধু আৰু সম্পৰ্কীয় মানুহে আৰ্থিকভাৱে সহায় কৰিছিল। তেখেতৰ প্ৰথমখন সামৰিক ড্ৰামা ছবি ফিয়েৰ এণ্ড ডিজায়াৰ মুক্তি লাভ কৰিছিল 1953 চনত। 1957 চনৰ পৰা 1999 চনৰ ভিতৰত তেখেতে 10খন চলচ্চিত্ৰ নিৰ্মাণ কৰে। এইগৰাকী ছবি পৰিচালক তথা চিত্ৰনাট্যকাৰৰ জন্ম হৈছিল 1928 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1856 চনৰ আজিৰ দিনটোতেই ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধৱা বিবাহ আইন প্ৰচলন হয়। মালদ্বীপে স্বাধীনতা লাভ কৰে 1965 চনৰ আজিৰ দিনটোতেই। কম্পিউটাৰ মাউছৰ সহকাৰী উদ্ভাৱক উইলিয়াম কাৰ্ক ইংলিছ বা বিল ইংলিছৰ মৃত্যু হয় 2020 চনৰ আজিৰ দিনটোতেই। পৰিসংখ্যাবিদ জৰ্জ গেলাপৰ মৃত্যু হয় 1984 চনৰ আজিৰ দিনটোতেই। 1964 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল হলিউডৰ অভিনেত্ৰী চান্দ্ৰা বুলকৰ। ১৯৪৮ চনৰ মে মাহত অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰগ্ৰাম এছিষ্টেণ্ট পদৰ বাবে শ্বিলঙত পতা সাক্ষাৎকাৰত অস্থায়ী ভিত্তিত ফণী তালুকদাৰ, বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু ভূপেন হাজৰিকা নিৰ্বাচিত হৈছিল। এই 3গৰাকী কৃতবিদ্যৰ ভিতৰত ফণী তালুকদাৰ আৰু ভূপেন হাজৰিকাৰ আকাশবাণীত যোগদানৰ স্মৃতি সন্দৰ্ভত আকাশবাণীৰ গৌৰৱ শিতানত ইতিপূৰ্বে উল্লেখ কৰিছো। আনগৰাকী কৃতবিদ্য বীৰেন্দ্ৰ কুমাৰ ফুকন। আকাশবাণীৰ জৰিয়তে অসমৰ সংগীত ক্ষেত্ৰ কেনেদৰে আগবাঢ়িছিল সেই সম্পৰ্কে এটা সাক্ষাৎকাৰত তেখেতে কৈছিল,
1: আমি যেতিয়া ইয়াত আকাশবাণী গুৱাহাটী, তেতিয়া আকাশবাণী শ্বিলং গুৱাহাটী আছিল 1948 চনত। তেতিয়া আমি প্ৰথম ইয়াত কাম কাৰ্যভাৰ গ্ৰহণ কৰি আমি ইয়াত কাম কৰিবলৈ আৰম্ভ কৰোঁ। সেই সময়ত অসমীয়া সংগীতৰ বা অসমীয়া আধুনিক গীত বা আমি সুগম সংগীত, অসমীয়া সুগম সংগীত বুলিলে যিটো বুজো, তাৰ মানদণ্ড বোলা বা তাৰ ধৰণ, তাৰ মানদণ্ড যিমান যি ধৰণৰ আছিল তাতকৈ আজি বহুতোখিনি উন্নত, সেই কথা আমি স্বীকাৰ কৰিব লাগিব। কাৰণ প্ৰথম কথা হৈছে কি, যে কলাই বোলা বা সাহিত্যই বোলা, চিত্ৰকলাই বোলা, সংগীতেই বোলা, তাৰ উৎকৰ্ষ সাধনৰ কাৰণে সেই এটা পৰিৱেশৰ সৃষ্টি হ'ব লাগিব, লগতে শিল্পীসকলৰ বাবে মঞ্চ লাগিব য'ত তেওঁলোকে সেই সংগীত পৰিৱেশন কৰিব পাৰে, কলা নিজৰ প্ৰদৰ্শন কৰিব পাৰে। তে সেইখিনি সুবিধা প্ৰথম প্ৰথম আকাশবাণীয়ে আনি দিয়ে ইয়ালৈ।
0: 1948 চনৰ 8 আৰু 9 জুলাইত প্ৰগ্ৰাম এছিষ্টেণ্ট পদৰ বাবে শ্বিলঙত হোৱা সাক্ষাৎকাৰত আন বহুকেইগৰাকী কৃতবিদ্যৰ সৈতে বীৰেন্দ্ৰ কুমাৰ ফুকনৰো চাকৰি নিয়মীয়া হৈছিল। সুৰকাৰ, গীতিকাৰ আৰু প্ৰযোজক হিচাপে বিশেষ খ্যাতি অৰ্জন কৰিছিল বীৰেন্দ্ৰ কুমাৰ ফুকনে। পুৰুষোত্তম দাস, ভূপেন হাজৰিকা আৰু বীৰেন্দ্ৰ কুমাৰ ফুকনে আকাশবাণী গুৱাহাটীৰ বাবে অসমীয়া গীতৰ এক আৰ্হি প্ৰস্তুত কৰিছিল, যি আধুনিক সংগীত আৰু সুগম সংগীত নামেৰে জনপ্ৰিয় হৈছিল। বহু কালজয়ী গীতত সুৰ দি আধুনিক গীতৰ ধাৰা সৃষ্টিত তেখেতে আগবঢ়োৱা অৱদান অনন্য। সৰ্বভাৰতীয় ভিত্তিত হোৱা সংগীতৰ স্নাতকৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰি তেখেতে ভাতখান্দে মেমৰিয়েল সোণৰ পদক লাভ কৰিছিল। আকাশবাণীৰ বিভিন্ন দায়িত্বত কাম কৰি কেন্দ্ৰীয় সঞ্চালক ৰূপে অৱসৰ লয় বীৰেন্দ্ৰ কুমাৰ ফুকনে। শাস্ত্ৰীয় সংগীতৰ প্ৰচাৰৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বীৰেন্দ্ৰ কুমাৰ ফুকন আকাশবাণীৰ গৌৰৱ।

শ্রীমন্ত শঙ্করদেবে ভরা ব্রহ্মপুত্র নদীয়েদি নাৱেৰে 1518 খ্রিস্টাব্দত ধুৱাহাটলৈ আহিছিল। গুৰুজনাই প্ৰতিষ্ঠা কৰা ধুৱাহাট বেলগুৰি থানত 1522 খ্রিস্টাব্দৰ আহিন মাহত ঠিক দুর্গা পূজাৰ আগে আগে শঙ্করদেৱৰ লগত মাধৱদেৱৰ সাক্ষাৎ হয়। এই ধুৱাহাট বেলগুৰি থানৰ পৰাই আৰম্ভ হৈছিল একশৰণ নামধৰ্মৰ বিশ্বজনীন যাত্ৰা। এই মহামিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ আখ্যা দিয়ে। এই মাজুলীতেই 1633 খ্রিস্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই পক্ষীকুলৰ সুৰক্ষাৰ বাবে উজনিৰ চৰাইচুঙক পক্ষী ক্ষেত্ৰৰূপে সংৰক্ষণ

0: শিক্ষিত ৰূপত গঢ়ি তুলিছিল। পৰৱৰ্তীকালত বিষয়াসকলেও চৰাইচুঙৰ পৰা কিছু লোকৰ হতুৱাই শেন চৰাই ধৰাই নি প্ৰশিক্ষণৰত চৰাইবোৰক যুঁজত অৱতীৰ্ণ কৰোৱাইছিল, যি শেন চৰাইৰ যুঁজ বিহু আৰু উৎসৱ পাৰ্বণত স্বৰ্গদেউসকলে উপভোগ কৰিছিল। এই শেন চৰাই ধৰা আৰু প্ৰশিক্ষণ দিয়া লোকসকলক শেনচুৱা নামেৰে জনা গৈছিল। এই ইতিহাসৰ সাক্ষীস্বৰূপে মাজুলীৰ শেনচুৱা গাঁওখনে আজিও ঐতিহ্য বহন কৰি আছে। জিলাৰ ঐতিহ্য শিতানত আজি আপোনালোকে শুনিলে মাজুলী জিলাৰ বিষয়ে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: এক প্ৰকাৰ সে পি এম জয় তব গৰীবৰ কি জয় বন গৈ।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
0: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ফোন, সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস। 36-দিনীয়া ছাত্ৰ আন্দোলনৰ সফল সামৰণি, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, নতুন শিক্ষামন্ত্ৰীৰ দায়িত্ব প্ৰহ্লাদ যোশীক, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা জিতেন্দ্ৰ সিঙৰ সৈতে যুটীয়া সংবাদমেলত আনুষ্ঠানিকভাৱে আন্দোলন বন্ধৰ কথা ঘোষণা CJP-ৰ। এবুকু পৰ্যন্ত পলসে পুতি পেলাইছে বন্যাৰ্তৰ ঘৰ খেতিপথাৰ। তৃতীয় দিনাও নিপকুৱে এৰিছে পানী। শনিবাৰলৈ বানত মৃত্যু 61 গৰাকী লোকৰ, ক্ষতিগ্ৰস্ত 7 লক্ষাধিক লোক। শিৱসাগৰ, নাজিৰা, চৰাইদেউ, টিয়কত অব্যাহত দুৰ্দশা। ৰাজ্যৰ মেডিকেল কলেজত অসমৰ স্থায়ী বাসিন্দা অনাথ শিক্ষাৰ্থীৰ বাবে 2খন আসন সংৰক্ষণ। মহিলা আত্মসহায়ক গোটৰ সদস্যাই 10 লাখ টকালৈকে লোৱাৰ ঋণত ষ্টাম্প শুল্কৰ ৰেহাই। আয়ুৰ্বেদিক স্বাস্থ্যসেৱা বিধিত অনুমোদন কেবিনেটৰ। শিৱসাগৰত বন্যাক্ৰান্তৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, একাধিক শিবিৰ পৰিদৰ্শন, বুজ ল'লে সাহায্য ব্যৱস্থাৰ, কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰ্যাপ্ত সহায় সহযোগৰ আশ্বাস। ফ্ৰান্স স্পেইনত বিধ্বংসী বনজুই, 2 লক্ষাধিক লোক গৃহহীন, সহায়ৰ বাবে আগবাঢ়ি আহিছে ইউৰোপৰ কেইবাখনো দেশ। প্ৰথমবাৰ ইৰাণৰ ওপৰত আক্ৰমণ কুৱেইট, বাহৰেইনৰ, মধ্যপ্ৰাচ্যত সংঘৰ্ষ অব্যাহত। খেলৰ পৃষ্ঠাত 23 সংখ্যক গ্লাছগো কমনৱেলথ গেমছত পেৰাশক্তি উত্তোলনত সফলতা, ভাৰতৰ হৈ প্ৰথমটো পদক জয়ন্তী কুমাৰৰ। জিম্বাবৱেৰ বিৰুদ্ধে T20 ছিৰিজ দখল ভাৰতৰ, দ্বিতীয় মেচত ঈশান কিষণৰ বিস্ফোৰক ইনিংছ। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবলৰ উদ্বোধনী মেচত ইষ্ট বেংগলক পৰাস্ত কৰি মোহন বাগানৰ জয়। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: এতিয়া নিবেদন কৰা হৈছে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান।
1: সমূহ শ্ৰোতালৈ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ নিদান। আজি নিদান অনুষ্ঠানৰ অতিথি তেজৰ ৰোগ বিভাগৰ অধ্যাপক ডাক্তৰ জিনা ভট্টাচাৰ্যী, আৰু তেখেতৰ সৈতে পাতিবলগীয়া বিষয়টি হ'ল থেলাচেমিয়াৰ ৰোগ। নমস্কাৰ ডক্টৰ ভট্টাচাৰ্য।
2: নমস্কাৰ।
1: প্ৰথমতে আমি থেলাচেমিয়াৰ ৰোগটোনো কি, বা এই শব্দটোনো কেনেকৈ আমাৰ মাজত আহিল, বা চিকিৎসা বিজ্ঞানত এই ৰোগটো কেনেধৰণেৰে বৰ্ণনা কৰে, এই সম্পৰ্কে আপোনাৰ পৰা দুআষাৰমান কথা জানিব বিচাৰিছোঁ।
2: থেলাচেমিয়াৰ ৰোগ বুলি ক'লে এটা আমাৰ হিমগ্লোবিন থাকে তেজত, ৰক্তকণিকাৰ ভিতৰত হিমগ্লোবিন থাকে, যি আমাৰ শৰীৰত অক্সিজেনটো চলাচল কৰাত সহায় কৰে, অক্সিজেনটো মানে কেৰি কৰে একচুৱেলি। চ' সেই হিমগ্লোবিনৰ বিসংগতি হয়, এইটো সাধাৰণতে জন্মগতভাৱে আহে, মাক দেউতাকৰ পৰা আহে। আৰু থেলাচেমিয়াটো বেছিকৈ সাধাৰণতে সেই মেডিটেৰেনিয়ান চি, চ' তাত সেইখিনি এৰিয়াত প্ৰথমতে ধৰা পৰিছিলে। মেডিটেৰেনিয়ান চিৰ ওচৰে পাঁজৰে মানুহখিনি, মানে ইউৰোপৰ ওচৰে পাঁজৰে, ইউৰোপৰ কিছুমান কাণ্ট্ৰি আছে, আফ্ৰিকাৰ কিছুমান কাণ্ট্ৰি আছে, তাৰ ওচৰৰ মানুহখিনি ধৰা পৰিছিলে। আৰু থেলাচেমিয়া শব্দটো উৎপত্তি হৈছে একচুৱেলি এটা গ্ৰীক ৱৰ্ডৰ পৰা, থেলাচা, থেলাচা মানে চি, সেই সাগৰৰ ওচৰে পাঁজৰে প্ৰথমতে ধৰা পৰাৰ কাৰণে থেলাচা শব্দৰ পৰা বস্তুটো হ'ল। আৰু মিয়া মানে এনি মানে ব্লাডৰ হেৰিক মিয়া বুলি কৈছিলে, যে থেলাচেমিয়া ফৰটোৱে গ্ৰীক ৱৰ্ড এটাৰ পৰা আৰম্ভ হৈছে, থেলাচা মানে চি। আৰু থেলাচেমিয়া প্ৰথমতে তাৰে ধৰা পৰি পিছত দেখা গ'ল যে বহুত ৱৰ্ল্ডৰ বহুত জেগাতে আছে। এতিয়া আমাৰ অসমতো বহুত এটা প্ৰব্লেম মানে এটা আমাৰ হৈয়ে পৰিছে, সমস্যা হৈ আহিছে। আৰু থেলাচেমিয়া অসমতকৈ বা মানে উত্তৰ প্ৰদেশ বা মধ্যপ্ৰদেশৰ মানুহৰ বেছিকৈ দেখা যায়। তাতে মানে থেলাচেমিয়া জেনেটিক যিটো এইটো হৈছে জন্মগতভাৱে আহে, গতিকে তাৰ মাক দেউতাকৰ যিটো জেনেটিক ডিফেক্ট তাতে বেছি প্ৰিভেলেণ্ট বেছিকৈ আছে। আৰু সেই তাতে বহুত মানে গোটেই যদি আমি পপুলেশ্যনটো চাওঁ, শতকৰা 4-5% মানুহৰ মানে ডিফেক্ট বিসংগতিটো কেৰি কৰে, তেওঁলোকৰ বেমাৰ নহ'বও পাৰে কিন্তু তেওঁলোকৰ গাত ডিফেক্টটো আছে, যাৰ পৰা পিছত ল'ৰা ছোৱালী হয় সেইটো লৈ নৰ্মেলভাৱে জীয়াই থাকে, কিন্তু সেইটোৰ পৰা পিছলৈ গৈ তেওঁলোকৰ ল'ৰা ছোৱালী সমস্যাত পৰিব পাৰে।
1: এতিয়া কাৰোবাৰ ক্ষেত্ৰত লৈ পেলাই জীয়াই থাকিলে ধৰি লওক, এতিয়া কাৰোবাৰ ক্ষেত্ৰত আপুনি কৈছে যে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ধৰা পৰিব পাৰে বা তেওঁলোকে অসুবিধা আহিব পাৰে, এতিয়া কেনেধৰণৰ অসুবিধা আহিব পাৰে?
2: এইটো একচুৱেলি কি হয়, থেলাচেমিয়াৰ দুটা ষ্টেট থাকে, এটা হৈছে কেৰিয়াৰ ষ্টেট, সেইটো সাধাৰণ এটা মানে এইটো এটা এইটো আমাৰ জিন থাকে, জিনৰ এটা জিনৰ ডিফেক্ট হ'লে সেইটো কেৰিয়াৰ ষ্টেট বুলি কয়। কেৰিয়াৰসকলে যি ডিফেক্টটো কেৰি কৰে আৰু তেওঁলোকৰ নিজৰ কোনো অসুবিধা নাই, তেওঁলোকৰ নৰ্মেলভাৱে থাকে। আৰু এজন কেৰিয়াৰে যদি আৰু এজন কেৰিয়াৰৰ লগত বিয়া হয়, তেতিয়াহ'লে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ডিফেক্টটো তেওঁলোকৰ তাত বেছিকৈ দেখা দিয়ে, তেতিয়া তেওঁলোকৰ শৰীৰৰ পৰা ধৰক ব্লাড লৈ থকা এটা বেমাৰ, জন্মৰ 3-4 মাহৰ পিছৰ পৰা তেওঁলোকক বাহিৰৰ পৰা যদি আমি ব্লাড নিদিওঁ, তেতিয়াহ'লে হিমগ্ল'বিনটো নৰয়, নিজৰ পৰা হিমগ্ল'বিন গঠন কৰিব নোৱাৰে, সোনকালে গঠন হ'লেও ভাঙি ভাঙি যায়। চ' সেইকাৰণে কেৰিয়াৰ ষ্টেটবিলাকৰ একো নহয়, মাক দেউতাকে দুজন কেৰিয়াৰ ষ্টেটৰ যদি বিয়া হয়, মাকো কেৰিয়াৰ দেউতাকো কেৰিয়াৰ, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে থেলাচেমিয়া বেমাৰটো লক্ষণ হিচাপে সৰুতে জন্মতে একচুৱেলি হিমগ্ল'বিনটো হঠাৎ কমি যায় আৰু ব্লাড দিব লগাকে কমি যায়। আৰু সেই যে ব্লাড দিয়া আৰম্ভ হ'ল, গোটেই জীৱন প্ৰত্যেক মাহে মাহে ব্লাড লৈ নাথাকিলে, বাহিৰৰ পৰা ব্লাডটো নিদিলে নিজৰ হিমগ্ল'বিনটো কমি যায়, বাৰে বাৰে কমি যায়। আৰু মানুহৰ সাধাৰণতে ল'ৰা ছোৱালীৰ পিছতে দেখা দিয়ে যে এনিমিয়া হয়, ছিভিয়াৰ এনিমিয়া হয়, মুখমণ্ডলত কিছুমান চেঞ্জ আহে, যেনে মুখৰ আমাৰ কপালখন খহি উঠে, মুখখনৰ ফ্লেটনিং এটা হয়, তাৰপিছতে স্প্লিনটো বাঢ়ি যায়, কেতিয়াবা বহুত ডাঙৰকেই বাঢ়ি যায়, দেখিবলৈ দেখা যায় যে একদম প্লেটটো ফুলি থকাৰ নিচিনা দেখি। চ' এইবিলাক সাধাৰণতে দেখা যায়। আৰু অলপ অলপ সামান্য পৰিমাণে চকুটো হালধীয়া পৰি থাকে, যিটো বহুতে জণ্ডিচ বুলি ভাবি পেলাই জণ্ডিচৰ ট্ৰিটমেণ্টটো লোৱা দেখা যায়। গতিকে জণ্ডিচ আচলতে এইটো লিভাৰৰ কাৰণে নহয়, এইটো হিমগ্ল'বিনৰ ডিফেক্টটোৰ কাৰণে চেলবিলাক ভাঙি যায় যে, আৰু বিচাৰিবিলাক তাৰ পৰা অকণমান বিলিৰুবিন ওলাই আহি পেলাই চকুটো হালধীয়া বৰ্ণৰ নিচিনা কৰে, যিটো বহুতে ভুলতে জণ্ডিচৰ ট্ৰিটমেণ্ট লৈ থাকে, দেৰিকৈ আহে তেতিয়া আমাৰ ওচৰলৈ।
1: এতিয়া আমাৰ ইয়াত আপুনি ধৰা পৰে বুলি ক'লে, অসমত কেতিয়াৰ পৰা এই ৰোগটো ধৰা পৰিছে?
2: অসমতো একচুৱেলি অসমত যদি আমি চাওঁ ভাৰতবৰ্ষৰ বাকী ৰাজ্যবিলাকৰ তুলনাত, অসমত ইয়াৰ কেৰিয়াৰ ষ্টেটটো কম। ভাৰতবৰ্ষত যদি এইটো 4-5% জেনেৰেল, কিছুমান এৰিয়াত তাতকৈও বেছি আছে, কিছুমান এৰিয়াত 10%লৈকে আছে, কিন্তু এভাৰেজ যদি

আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আমি ধৰোঁ এইটো এবাউট 4-5% মানুহৰ ভাৰতবৰ্ষৰ গোটেই মানুহখিনি যদি আমি কনচিডাৰ কৰোঁ, সেই হিচাপে অসমত সেইটো কম, অসমত 1-2% মানুহৰ আছে থেলাছেমিয়া ডিফেক্টটো আছে। কিন্তু অসমৰ আন এটা সমস্যা আছে, অসমৰ মানুহৰ নৰ্থ ইষ্টৰ গোটেইখিনি মানুহৰ, অসমৰ বুলিয়ে নহয় নৰ্থ ইষ্টৰ বিশেষকৈ ট্ৰাইবেল পপুলেশ্যন যিটো আছে, যিটো আমাৰ এবাউট আই থিংক 70% মানুহৰে ট্ৰাইবেল পপুলেশ্যন আছে আমাৰ নৰ্থ ইষ্ট গোটেইখিনি কম্বাইন কৰিলে, সেই মানুহখিনিৰ এটা ডিফেক্ট আছে হিমগ্ল'বিনৰ অন্য এটা বিসংগতি দেখা যায়, সেইটো হিমগ্ল'বিন ই ডিফেক্ট বুলি কয়। ই ডিফেক্টটো ইমানেই কমন যে আমাৰ মানে কিছুমান এৰিয়াত 60-65%লৈকে মানে ৰেকৰ্ড কৰিছে, যিটো কেৰিয়াৰ ষ্টেটটো আছে 65%লৈকে আছে, চ' ইমানেই হাই। চ' হিমগ্ল'বিন ই ডিফেক্টটো এনেই সাধাৰণতে ই একো মানে বাহিৰ হিমগ্ল'বিন নকমায়, সচৰাচৰ কমালেও খুব কম পৰিমাণে হয়, মই কেতিয়াও চিকিৎসা ল'ব লগা নহয় তাৰ কাৰণে। কিন্তু প্ৰব্লেমটো আহি পৰে যেতিয়া হিমগ্ল'বিন ই ডিফেক্ট থকা মানুহে, থেলাছেমিয়া কেৰিয়াৰ থকা মানুহ এজনৰ লগত বিয়া হয়, তেতিয়া হয় ই কম্বিনেশ্যন ডিফেক্ট বিসংগতিটো আহিলে, থেলাছেমিয়া বিসংগতিটো আহিলে, আহি পেলাই ই থেলাছেমিয়া বুলি কয়, হিমগ্ল'বিন ই বিটা থেলাছেমিয়া বুলি কয়। আৰু এই ই বিটা থেলাছেমিয়াটো থেলাছেমিয়া মেজৰৰ নিচিনা, মানে যিটো মই কৈছিলোঁ যে এটা কেৰিয়াৰ ষ্টেট থাকে, এটা ব্লাড লৈ থকা ষ্টেট থাকে, সেই ব্লাড লৈ থকা ষ্টেটলৈ পৰিৱৰ্তন হৈ যায়। চ' ই ডিফেক্ট যদিও মাইল্ড, থেলাছেমিয়া ডিফেক্ট যদিও কেৰিয়াৰ ষ্টেটটো মাইল্ড ডিফেক্ট, কিন্তু দুইটা কম্বাইন হৈ গ'লে ই থেলাছেমিয়া হৈ পেলাই আকৌ শৰীৰৰ পৰা তেজ লৈ থকা থেলাছেমিয়া মেজৰৰ নিচিনা মানে
1: সমস্যা
0: এটা আহি পৰে। হয়
1: এতিয়া ই আৰু থেলাছেমিয়া এই দুটাৰ মাজত লক্ষণ একেধৰণৰে প্ৰকাশ পাবনে?
0: ই বিটা থেলাছেমিয়া বুলি যেতিয়া হয় তেতিয়াহ'লে লক্ষণবিলাক একে হয়, কাৰণ তেজ লৈ থাকিব লাগে, স্প্লিনটো বাঢ়ি যায়, গ্ৰ'থ ডেভেলপমেণ্ট ভালদৰে নহয়, ষ্টাণ্টেড গ্ৰ'থ হয়, মুখমণ্ডলত কিছুমান বিসংগতিয়ে দেখা দিয়ে, এইধৰণৰ একে ধৰণৰ হয়।
1: অকল ই ধৰি লওক ডিফেক্ট আছে,
0: অকল ই ডিফেক্ট থাকিলে, ই ডিফেক্টৰ তেনেকৈ এটা কেৰিয়াৰ ষ্টেট আছে, এটা মানে পাৰ্চেণ্টেজ বেছি থাকে, যদি 50%ৰ তলত ই ডিফেক্টো থাকে, মানে ই আমাৰ হিমগ্ল'বিন হৈছে নৰ্মেলি এ হিমগ্ল'বিন এ, চ' বিসংগতি যেতিয়া থাকে ই ডিফেক্ট ই বুলি কয়। চ' হিমগ্ল'বিন এ আৰু ই যদি কম্বাইন হৈ থাকে 50%ৰ তলত যদি ইটো থাকে, তেতিয়া আমি কেৰিয়াৰ ষ্টেট বুলি কওঁ, আৰু তাতকৈ বেছি থাকিলে আমি ডিজিজ ষ্টেট বুলি কওঁ। এতিয়া কি হয়, যদি কেৰিয়াৰ ষ্টেট হয় তাৰমানে মাক দেউতাক দুইজনৰ পৰা আহি পেলাই তেওঁ জিন দুইটা জিনে যদি ডিফেক্টিভ হয়, তেতিয়াহ'লে কেৰিয়াৰ ষ্টেটত কি হয়, কোনো ধৰণৰ বাহিৰৰ পৰা একো গমেই নাপায়, একোৱে একেবাৰে গম নাপায়। আমি ব্লাড টেষ্ট, ৰুটিন ব্লাড টেষ্ট কৰোঁতে কিছুমান ব্লাডৰ ৰিপৰ্টত কিছুমান চেঞ্জ দেখি পেলাই আমি টেষ্টটো কৰিব দিওঁ, সন্দেহ কৰা হয়। আদাৰৱাইজ পেচেণ্টক পৰীক্ষা কৰি চালেও বা এক্সামিন কৰি চালেও কোনো
1: আমি, কাৰণ আপুনি যিহেতু উল্লেখ কৰিলে যে বহু লোকৰে এই সমস্যাটো আছে, গতিকে তেনে সমস্যা থকা দুজন ব্যক্তিৰো বিবাহ হ'ব পাৰে, বা তেনে সমস্যা থকা এজন ব্যক্তি
0: হিমগ্ল'বিন এই ডিফেক্ট থকা যদি দুজন মানুহৰ বিয়া হয়, তেতিয়াহ'লে সমস্যাটো খুব ডাঙৰ হিচাপে দেখা নিদিয়ে, কাৰণ ই ডিফেক্টটো খুব মাইল্ড ডিফেক্ট, মই আগতেও কৈছোঁ, গতিকে তেওঁলোকৰ সাধাৰণতে একো ধৰণৰ অন্য সমস্যা নহয়। সাধাৰণ কেতিয়াবা অলপমান চকুটো হালধীয়া পৰে, কিছুমান সময়ত হিমগ্ল'বিন অকণমান ফল হ'ব পাৰে, নৰ্মেল হিমগ্ল'বিন যদি 14-15 থাকে হয়তো 10-12-11 হ'ব পাৰে, তাতকৈ কম নহয়, স্প্ৰিনটো অলপমান এলাৰ্জ থাকে ডিফেক্টটো থকাৰ কাৰণে, কিন্তু সি একো দিগদাৰি নকৰে, তাৰ কাৰণে নৰ্মেল মানে আপোনাৰ যিটো মানুহৰ লাইফত দৈনন্দিন জীৱনত কোনো ধৰণৰ ই মানে
1: কিন্তু তেনেধৰণৰ এজন ব্যক্তি নজনাকে যিহেতু তেওঁ আছে তেনেধৰণেৰে থাকি, কিন্তু ই থেলাছেমিয়াৰ লগত বিবাহ
0: কৰে, যদি থেলাছেমিয়াৰ লগত বিয়া হয় তেতিয়া সমস্যা দেখা দিয়ে। সেইকাৰণে আমি ই ডিফেক্টটো আমি জানো, সবেই জানে, আমাৰ মানুহৰ মাজত এইটো সবৰে ডক্টৰলৈ সবতে সবেই জানে যে ই ডিফেক্টটো আছে আৰু সাধাৰণ ডিফেক্ট, গতিকে ই ডিফেক্ট হ'লে কোনো চিন্তাই নকৰে, ঘৰৰ মানুহেও চিন্তা নকৰে, ডক্টৰেও চিন্তা নকৰে, সেইটো কৰিব নালাগে। আমি মানে সবকে গোটেই ফেমিলিটো স্ক্ৰীন কৰি পেলাই সবকে আইডেণ্টিফাই কৰিব লাগে যে কাৰ কাৰ ডিফেক্টটো আছে, যাতে তেওঁলোকে বিয়া বাৰুৰ ক্ষেত্ৰত আগলৈ অকণ
1: সাৱধানতা ল'ব লাগে। গতিকে আমাক এইখিনি ক্ষেত্ৰত সজাগতাৰ প্ৰয়োজনীয়তা আছে।
0: এটা কথা কওঁ, থেলাছেমিয়া যে ট্ৰিটমেণ্টৰ কথা আহে, থেলাছেমিয়া ট্ৰিটমেণ্ট কি আছে, যেতিয়া ল'ৰা বা ছোৱালী থেলাছেমিয়া হৈ পেলাই জন্ম হয়, ই বিটা থেলাছেমিয়াই হওক বা বিটা থেলাছেমিয়া মেজৰে হওক, ট্ৰিটমেণ্ট হিচাপে সদায় গোটেই জীৱন তেজ লৈ থাকিব লাগিব। তেজ লোৱাৰো অপকাৰ আছে, তেজ নল'লে ছাৰ্ভাইভ নকৰে, হিমগ্ল'বিনটো নৰয়, তেজ ল'লেও কিছুমান ছাইড ইফেক্ট দেখা দিয়ে, কাৰণ তেজটো জমা হৈ বডিত শৰীৰত আইৰণৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ বহুত ধৰণৰ সমস্যা দেখা দিয়ে, ইনফেকশ্যন হ'ব পাৰে। আৰু যদি আমি কিউৰৰ কথালৈ যাওঁ, তেতিয়াহ'লে এটা বোন মেৰ ট্ৰান্সপ্লান্টেশ্যন কৰিলে কিয়ৰ হোৱাৰ চান্স থাকে, শতকৰা 80% বোন মেৰ ট্ৰান্সপ্লান্টেশ্যন কৰিলে কিয়ৰ হ'ব পাৰে। কিন্তু কথাটো হৈছে বোন মেৰ ট্ৰান্সপ্লান্টেশ্যনৰ কাৰণে আমাৰ ডোনৰ লাগিব। ডোনৰ আমাৰ মানে ইণ্ডিয়াত আমাৰ ভাৰতবৰ্ষত ডোনৰ হিচাপে আমাৰ ককাই ভাইৰ মাজত মিলিব লাগিব। আচ্ছা, মিলিব লাগিব মানে ব্লাড গ্ৰুপ, যেনেকৈ আমি ব্লাড

0: ট্ৰান্সমিশ্যনৰ কাৰণে মিলাওঁ। বনৱেৰ ট্ৰান্সপ্লাণ্টেশ্যনৰ এইচ এল এ বুলি এটা এণ্টিজেন আছে যিটো আমাৰ সেই জনৰ লগত পেচেণ্টৰ মিলিব লাগিব আৰু সেইজন নিজৰ ককাই ভাই বাই ভনী হ'ব লাগিব। কিছুমান ক্ষেত্ৰত মাকৰ পৰা লোৱা দেখা যায়, কিন্তু মাকৰ পৰা ল'লে যিমান মানে ৰেছপন্সটো অকণমান কম দেখা যায় বা বহুত চেণ্টাৰে নকৰে, খালি নিজৰ ককাই ভাই বা ভনীৰ পৰা লৈ পেলাই যদি আমি বনৱেৰ ট্ৰান্সপ্লাণ্টেশ্যন দিব পাৰোঁ সেইটোৱে একদম ডিজিজটো ভাল কৰি দিয়াৰ 80%
1: সম্ভাৱনা
0: থাকে।
1: কিন্তু সেইটো ব্যয়বহুল,
0: সেইটো ব্যয়বহুল। আৰু দুই নম্বৰতে আমি যেতিয়া ব্লাড লৈ থকাটো খুবেই ব্যয়বহুল। একচুৱেলি ব্লাড যদি আমি ক'বলৈ সহজে মাহে মাহে ব্লাড দি থাকিব তেতিয়া
1: ব্লাড ল'বলৈ হ'লে কোনে দিব সেইটো এটা কথা।
0: ব্লাড ডনৰৰ সমস্যা, ব্লাডত আমাৰ ব্লাডৰ এনেও ৰিচোৰ্চেছ খুব কম, ব্লাড নাপায়েই, চ' খুব সমস্যাত পৰে মানুহখিনি। আমি দেখি থাকোঁ মানুহখিনি খুব সমস্যাত পৰে, মাক দেউতাকে খুব যন্ত্ৰণা পায়, ল'ৰা ছোৱালীক ব্লাডটো দিব নোৱাৰিলেও কষ্ট নিদিলেও দিব যোগাৰ কৰাও দাম টান। আৰু তাৰোপৰি ব্লাডটো দিয়াৰ লগে লগে মই ক'লোঁ যে আইৰণবিলাক বডিত জমা হৈ থাকে গৈ থাকে, কাৰণ তেওঁক হিমগ্ল'বিনটো বঢ়াবৰ কাৰণেহে লাগে, আৰ বি চিটো হেৰি কৰিবৰ কাৰণে লাগে, কিন্তু আইৰণটোতো নালাগে, আইৰণ ডেফিচিয়েঞ্চি নাই। চ' ব্লাড এটা দিওঁতে সদায় এবাউট 200 মিলিগ্ৰামমান আইৰণ বডিলৈ যায়গৈ। চ' সেই আইৰণখিনি বডিত মানে আমাৰ শৰীৰৰ বিভিন্ন অংশত জমা হ'বলৈ ধৰে। এটা সময়ত এনেকুৱা হয়গৈ যে লিভাৰ ফেইলিয়াৰ হ'ব পাৰে, কিডনী বহুত ধৰণৰ চব হাৰ্টৰ ফেইলিয়াৰ হ'ব পাৰে, গতিকে সেই সমস্যাটো এটা ডাঙৰ সমস্যা। আৰু সেই আইৰণখিনি আমি বাহিৰ যিখিনি জমা হৈ যোৱা আইৰণ সেইখিনি উলিয়াবৰ কাৰণে যিটো দৰৱ আছে সেই দৰৱটো খুব দামী দৰৱ, আৰু সেইটো আমাৰ বেছিভাগ মানুহেই নোৱাৰে ল'বলৈ। সেইকাৰণে আমি এতিয়া আজিকালি আমি মানে বেছিকৈ প্ৰিভেনশ্যনৰ কাৰণে যাতে বেমাৰটো আমি হেৰি কৰিব পাৰোঁ,
1: নিয়ন্ত্ৰণ
0: কৰি ৰাখিব পাৰোঁ, যাতে বা কম যিমান পাৰি সিমান কম থেলাচিমিয়া চাইল্ড বৰ্ণ হয়, তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান
1: ব্যৱস্থা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থেলাচিমিয়া ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, চিনাক্তকৰণৰ ক্ষেত্ৰত বৃদ্ধি পাইছে, চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ কাৰণে বৃদ্ধি পাইছে
0: পেচেণ্টৰ। এতিয়া আমি লাহে লাহে মানুহে গম পোৱা হৈছে যে ই ডিজিজটো আমি সাধাৰণভাৱে ল'ব নালাগে, কাৰণ ই বিটা থেলাচেমিয়া আমাৰ নৰ্থ ইষ্টত আৰু ইষ্টত কলিকতাৰ পৰা বিয়ন ইষ্টাৰ্ণ ৰিজন গোটেইখিনিতে ই বিটা থেলাচেমিয়া খুবেই কমন, যিটো আমাৰ বাকী ভাৰতবৰ্ষৰ বাকী ৰাজ্যবিলাকত নেদেখোঁ, নৰ্থত অকণ বিটা থেলাচেমিয়া মেজৰহে দেখা যায়। চ' এই ই বিটা থেলাচেমিয়া মানুহৰ সজাগতা বাঢ়িছে আৰু আমাৰ ডক্টৰ মানে সজাগতা বাঢ়িছে ডেফিনেটলি,
1: কাৰণ নতুনকৈ হিমাটোলজি বিভাগটো আহিছে,
0: হয়, আৰু মানে কিছুমান ইনভেষ্টিগেশ্যন ফেচিলিটিজ আমি সহজে উপলব্ধ হৈছে আজিকালি, খুব সহজে হিমগ্ল'বিন টাইপিংটো অতি হেৰিকৈ কৰিব পৰা যায় আৰু খুব সাধাৰণ টেষ্টতে আমি গম পাওঁ, গতিকে সেইকাৰণে আৰু কাউন্সিলিং বা স্ক্ৰিনিঙৰ কাৰণেও বহুতখিনি।
1: এতিয়া আপুনি এটা কথা উল্লেখ কৰিছিল যে ইৰ ক্ষেত্ৰত জনজাতীয় সম্প্ৰদায়ৰ কেইটা কথা উল্লেখ কৰিছিল, দেখা যায় তেনেধৰণে থেলাচেমিয়াৰ ক্ষেত্ৰত কিবা কোনখিনি মানুহ বেছি হাই ৰিস্ক বা কোনখিনি মানুহৰ মাজত হ'ব পাৰে এনেকুৱা কিবা কথা আছে নেকি?
0: এতিয়া ভাৰতবৰ্ষৰ বাকী ঠাইখিনি দেখিলে দেখা যায় নৰ্থৰ যিখিনি মানুহ আছে, পাঞ্জাবৰ মানুহ বা আগতে ইষ্ট পাকিস্তানৰ পৰা অহা মানুহখিনি, তেওঁলোকৰ মাজত থেলাচেমিয়াটো বেছিকৈ দেখা যায়। আৰু সেইখিনিৰ একেধৰণৰ ৰিফ্লেকশ্যন হৈছে অসমতো বিশেষকৈ পাঞ্জাবৰ মানুহ বা ইষ্ট পাকিস্তানৰ পৰা অহা মানুহ, বাংলাদেশৰ মানুহখিনি যিখিনি আমাৰ ময়মনসিংহ মানুহখিনি আছে, তেওঁলোকৰ মাজত খুব থেলাচেমিয়া ধৰা পৰিছে।
1: ঠিক তেনেধৰণে তেওঁলোকৰ লগত যেতিয়া আমাৰ বিবাহ
0: হয়, এতিয়া এইটো সমানে
1: হয়,
0: গতিকে আমি এতিয়া আজিকালি খুব দেখা হৈছে যে ই ডিফেক্ট থকা জানে গোটেই ঘৰৰ মানুহে জানে যে ই ডিফেক্টটো আছে, তথাপিও মানে গম পায়ো জানি শুনি কৰা নিচিনাকে থেলাচেমিয়া মানুহৰ বিয়া হৈছে, থেলাচেমিয়া চাইল্ড বৰ্ণ হৈছে, তাৰপিছত মানে হাহাকাৰ লাগিছে,
1: সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এতিয়া চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত আপুনি যিটো ব্যৱস্থাৰ কথা ক'লে, এইটো এটা ব্যয়বহুল চিকিৎসা ব্যৱস্থা, কিন্তু অসম চৰকাৰে বৰ্তমান থেলাচেমিয়া সম্পৰ্কে বিশেষ সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে, এই সহায় কিমান দূৰ সম্ভৱ এজন ৰোগীক চিকিৎসা?
0: অসম চৰকাৰ নম্বৰ ব্যৱস্থা হৈছে যে থেলাচেমিয়া যিখিনি পেচেণ্ট আছে তেওঁলোকক এটা দিছে, স্পেচিয়েল গ্ৰুপ হিচাপে দিছে, সেইখিনি গোটেই হেণ্ডিকেপ্ট যিটো হেৰি তেওঁলোকক সেইটো সেয়া দিছে,
1: পুনৰ সংস্থাপনৰ কাৰণে
0: পুনৰ যিখিনি কৰিব লাগে সেইখিনি হ'ব। দুই নম্বৰতে তেওঁলোকৰ কাৰণে ব্লাড ট্ৰান্সফিউশ্যনৰ যিখিনি এতিয়া ধৰক ডনৰ অনা বা মাক দেউতাকৰ কাৰণে বৰ অসুবিধা, ডনৰখিনি তেওঁলোকৰ কাৰণে সাধাৰণতে যিমান পাৰি ফ্ৰী কৰি দিয়া হয়, মানে ডনৰ নোহোৱাকৈও ব্লাড ট্ৰান্সফিউশ্যনৰ ব্যৱস্থা কৰা হৈছে, আৰু তাৰ কাৰণে যিখিনি খৰচ পাতি হয় সেইখিনি তেওঁলোকে বহন কৰিব নালাগে। আৰু মই যিটো কৈছিলোঁ খুব দামী ঔষধটো মানে বডিৰ এক্সেছ আইৰণখিনি উলিয়াই দিবৰ কাৰণে যিখিনি যিটো মেডিচিন আছে, সেইটো মেডিচিন এতিয়া সেইটো
1: উপলব্ধ
0: তেওঁলোকৰ কাৰণে।
1: এইটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে এইখিনি সুবিধা আছে নে অসমৰ
0: মেডিকেল কলেজৰ, গুৱাহাটী মেডিকেল কলেজ আৰু বাকী মেডিকেল কলেজৰ মানে যিখিনি আমাৰ
1: সুবিধা আছে? আপুনি বিশেষকৈ আমাৰ শ্ৰোতাসকলক

0: কোনখিনি পৰামৰ্শ দিব?
1: মানে প্ৰথম কথা হৈছে, আমি আৰু মই আগতে কৈছোঁ যিহেতু চিকিৎসাটো ব্যয় বহুল, তেতিয়া আমি সেইকাৰণে প্ৰিভেনশ্যনত খুব গুৰুত্ব দিব লাগিব। প্ৰিভেনশ্যন কেনেকৈ কৰিম? একদম স্কুল লেভেলৰ পৰা আমি এৱেৰনেছটো আনিব লাগিব। আমি এন জি অ' ইনভল্ভ কৰিব পাৰোঁ বা বিভিন্ন ধৰণৰ অনুষ্ঠান ইনভল্ভ কৰি পেলাই যাতে স্কুল লেভেলৰ পৰা আমি মানুহখিনি মানে সজাগ কৰি তুলিব পাৰোঁ যে এনেকুৱা ডিফেক্টটো সহজে ল'ব নালাগে বা এনেকুৱা ডিফেক্ট আছে বা এইটো ডিফেক্ট এনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু যিখিনি মানুহৰ অলৰেডি আমি জানো যে এজন মানুহ আহিলে আজি হেমগ্লবি ই ডিফেক্ট ওলালে বা থেলাচেমি ডিফেক্ট কেৰিয়াৰ ওলালে, তেওঁলোকক লগে লগে মানে পিছৰ যদি বিয়া বাৰুৰ ক্ষেত্ৰত সাৱধান হয় বা বিয়া ক'ব নোৱাৰাকৈ হ'লেও তেওঁৰ ই ডিফেক্ট আছে, বিয়া হ'ল, বিয়া হোৱাৰ লগে লগে মানে হাজবেণ্ড বা ৱাইফৰ হিমগ্ল'বিন টাইপিং কৰি আমি জানি ল'ব লাগিব যে নৰ্মেল হয় নে কি আছে। যদি নৰ্মেল হয় তো কথাই নাই, ই ডিফেক্ট হ'লেও আমি ইমান চিন্তা নকৰোঁ। যদি থেলাচেমিয়া ডিফেক্ট হয় তেতিয়াহ'লে ডেফিনেটলি ডেফিনেটলি যদি ল'ৰা ছোৱালীৰ জন্মৰ ক্ষেত্ৰত আমি মানে সাৱধান হ'ব লাগিব। কেনেকৈ সাৱধান হ'ম? মানে গৰ্ভ অৱস্থাত গৰ্ভধাৰণ কৰাৰ লগে লগে কিছুমান টেষ্ট কৰিব পাৰি, মানে ফিটাছৰ পৰীক্ষা কৰিব পাৰি। এটা আমি কোৰিয়নিক ভিলাছ বুলি কয়, যিটো

0: থেলাসিমিয়া চচাইটিবিলাক আছে বা বিভিন্ন ধৰণৰ অনুষ্ঠানে এই ক্ষেত্ৰত আগবাঢ়ি আহিছে তেওঁলোকক সহায় কৰিবৰ কাৰণে। আৰু আজিকালি বহুত ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ ব্লাড ট্ৰান্সফিউশ্যন লৈ আছে, তাৰপিছতে ব্লাড ট্ৰান্সফিউশ্যন লৈ থাকে, প্ৰত্যেক মাহে মাহে আহিব, ধুনীয়াকৈ আহিব, কলেজত পঢ়ি আছে বা স্কুলত পঢ়িছে, বিয়া বাৰু হৈছে, কিন্তু ব্লাডটো ল'বলৈ আহিছে, ব্লাড লৈছে, লগে লগে ব্লাডৰ যিটো ছাইড ইফেক্ট হয় ভেকচিন লৈছে, বি আৰু চি মানে নহ'বৰ কাৰণে, বি ইনফেকশ্যন নহ'বৰ কাৰণে ভেকচিন লৈছে, আৰু ট্ৰান্সফিউশ্যনৰ কাৰণে যিটো আইৰণৰ কাৰণে হয় তাৰ কাৰণে দৰৱ খাইছে। চ' এই ধৰণৰ গোটেইখিনি তেওঁলোকে ট্ৰিটমেণ্টটো লৈ পেলাই বহুত ল'ৰা ছোৱালীয়ে নৰ্মেল লাইফ এটা লিড কৰি আছে। সেইটো কথা আমি এনেকুৱা হ'ব নালাগে যে থেলাচিমিয়া জন্ম হ'ল বুলি আমাৰ চিটুৱেশ্যনটো মানে সেইটো অৱস্থাটো খুব বেয়া, এনেকুৱা হ'ব নালাগে। আমি সেইটো আগবাঢ়ি পেলাই সকলোৱে সহযোগ লৈ পেলাই তেওঁ চিকিৎসা কৰি পেলাই সেই জন্ম যিহেতু হ'লেই তেওঁ যাতে নৰ্মেল যিমান দূৰ পাৰি নৰ্মেল যাতে লাইফ পায় সেইটো কাৰণে আমি চবে চেষ্টা কৰিব পাৰি। এইটো অতি কৰি আছে, থেলাচিমিয়া ল'ৰা ছোৱালী বিয়া বাৰু হৈছে, চাকৰি কৰি আছে, আৰু এইবিলাকত খুব তেওঁলোকৰ চ'চাইটিবিলাকত তেওঁলোকে খুব এক্টিভ মানে পাৰ্টিচিপেট কৰে, তেওঁ দেখি ভাল লাগে।
1: গতিকে নিৰাশ নহয়, আচলতে চিকিৎসা ব্যৱস্থা যথেষ্ট উন্নত হৈ আহিছে আৰু ভৱিষ্যতে আৰু উন্নত হ'ব।
0: আৰু থেলাচিমিয়া ট্ৰান্সপ্লান্টেশ্যন আজিকালি বহুত সহজে উপলব্ধ হৈ আহিছে, ট্ৰান্সপ্লান্টেশ্যন কৰিলেতো ডিজিজটো একদম কিয়ৰে হৈ যায়, বহুত ল'ৰা ছোৱালী ট্ৰান্সপ্লান্টেশ্যনে ভালে আছে এতিয়ালৈকে।
1: আজিলৈ ইমানতে সামৰিছো, নমস্কাৰ।
0: নমস্কাৰ।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: আজিতো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি লম। আইডিয়া, ইয়াতে পাৰ্টি কৰিম, পিজ্জা পাৰ্টি, ইয়ে। তোমাৰ কাৰ্ড আৰু পিন দিয়া, মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম। আৰ বি আয়ে কয় আপোনাৰ পিন, অ'টিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
7: বাই গাৰ্লছ, কোনফালে গৈছা?
6: শুনা নাই?
7: নো শ্বেয়াৰিং।
6: আৰ বি আয়ে কয় জানি লওক, সতৰ্ক হওক।
8: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
8: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
9: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

অহা 28 জুলাই মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন আদিৰ বুলনিৰ বিষয়ে গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন। অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে, অনুষ্ঠান চলি থকাৰ সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। শুনিবলৈ নাপাহৰিব, অহা মঙলবাৰে দিনৰ 12:30 বজাত ফোন ইন আইডৰ বুলনি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ঘণ্টেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: বৰ্ষৰ MBBS আৰু BDS পাঠ্যক্ৰমত নামভৰ্তি নিয়ন্ত্ৰণ অধিনিয়ম 2017 সংশোধনীত অনুমোদন জনায়। এই সংশোধনৰ

0: বৰ্ষৰ এম বি বি এছ আৰু বি ডি এছ পাঠ্যক্ৰমত নামভৰ্তি নিয়ন্ত্ৰণ অধিনিয়ম 2017ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনৰ ফলত মৰাণ আৰু মটক সম্প্ৰদায়ৰ আসনৰ সংখ্যা 8ৰ পৰা 9খনকৈ, টাই আহোমৰ 10ৰ পৰা 11খন, চুতীয়াৰ 9ৰ পৰা 10খন আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা 13ৰ পৰা 14খন হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস পোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ বানত ক্ষতিগ্ৰস্তসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো, দুজন দেউতাক মাক, দুজন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছো আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছো, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেট গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰো লুজ চাউল দালি দি আছে, অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছো।
0: ৰাজ্যিক মন্ত্ৰীসভাই আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পৰ্যন্ত ষ্টাম্প ডিউটি ৰেহাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায়। ডঃ শৰ্মাই কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক অথবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণৰ অধীনত থকা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 10 লাখ টকালৈকে লোৱা ঋণৰ ষ্টাম্প শুল্ক ৰেহাই দিয়া হ'ব। প্ৰহ্লাদ যোশী দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হ'ব। শ্ৰীযোশী বৰ্তমানৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুনৰ নবীকৰণযোগ্য শক্তিমন্ত্ৰীৰ উপৰিও শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে এই অনুষ্ঠানটি প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰে ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত কালি খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে জিলাখনৰ বিভিন্ন পাইকাৰীৰ খুচুৰা বজাৰত আকস্মিক অভিযান চলায়। উল্লেখযোগ্য যে চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পাছতেই এই অভিযান চলোৱা হয়। জিলা প্ৰশাসনে চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নীতি বহিৰ্ভূতভাৱে মজুত ৰখা আৰু আন কোনো অসাধু বাণিজ্যিক কাৰ্যকলাপত লিপ্ত নহ'বৰ বাবে পাইকাৰী আৰু ব্যৱসায়ীসকলক আহ্বান জনাইছে। এনে কাৰ্যকলাপত জড়িত হোৱা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা প্ৰশাসনে সকীয়াই দিছে। বানৰ সময়ত বিভিন্ন অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ ফলত মোবাইল ফোন চাৰ্জ কৰাৰ সমস্যা সমাধানৰ উদ্দেশ্যে শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিৎ দুৱাৰে নিজৰ মটৰচাইকেলত সৌৰ ব্যৱস্থা সংযোগ কৰি চলন্ত চলাৰ মোবাইল চাৰ্জিং পইণ্ট নিৰ্মাণ কৰি
2: ये राशन के 15,000, सब्जियों के 2,000
3: और लाइट बिल के
2: अब 0 रुपए कैसे दूं?
3: ओहो, भूल ही गई थी, अब तो सोलर पैनल लग गए हैं ना, तो जो 4,000 बचे हैं उससे शॉपिंग हो जाए।
4: पक्का। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
5: हर घर सूर्य घर।
6: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर

ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠত প্ৰবীণ লহকৰ ৰচিত আৰু প্ৰেম চমুৱা প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া কংকনা ভাগৱতী আৰু পল কুমাৰ ডেকা, গীতৰ কথা প্ৰদীপ বৰুৱাৰ, প্ৰযোজনা মণি মহন্তৰ।

0: কংগনা ভাগৱতী আৰু পল কুমাৰ ডেকাৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল প্ৰদীপ বৰুৱা, প্ৰযোজনা মণি মহন্তৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ শান্তনু গোস্বামীৰ কণ্ঠত পুষ্পকান্ত বৰা ৰচিত আৰু মোহনলাল ব্ৰহ্মৰথ প্ৰযোজিত এটি গীত।

0: পুষ্পকান্ত বৰাৰ কথা আৰু মোহনলাল বৰ্মাৰ প্ৰযোজনাত শান্তনু গোস্বামীৰ কণ্ঠগীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাগলি গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰৰ শিল্পী কল্পনা ভূঞা, গীতিকাৰ দীনেশ বৈশ্য, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

0: কল্পনা ভূঞাৰ কণ্ঠত দীনেশ বৈশ্য ৰচিত আৰু জ্যোতিপ্ৰকাশ দাস প্ৰযোজিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

আজিৰ গীতিমালী গান অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ প্ৰণৱজ্যোতি শৰ্মাৰ কণ্ঠৰীতি গীত। গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

প্ৰণৱজ্যোতি শৰ্মাৰ কণ্ঠত তৰুণ শৰ্মা ৰচিত আৰু ৰমেন চৌধুৰী প্ৰযোজিত গীতটি শুনিলে। আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 লৈ বৃদ্ধি, বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ, আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ, আৰু কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপত অনাহত সিঙৰ খিতাপ দখল কৰি ইতিহাস ৰচনা। বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত হোৱা ধনজনৰ ক্ষয় ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধনজন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটো সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশুখাদ্য যোগানৰ ব্যৱস্থা কৰিছে। চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত এলেকাত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে কালি কয় যে স্বাস্থ্য বিভাগে বানৰ কবলত পৰা এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বান প্ৰভাৱিত এলেকাসমূহলৈ প্ৰেৰণৰ বাবে 10,000 কিলোগ্ৰাম ব্লিচিং পাউডাৰ আৰু 7,500 লিটাৰ ফেনাইলৰ ব্যৱস্থা কৰিছে। ৰাইজৰ আন প্ৰতিনিধিসকলেও সম্ভাৱ্য ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে নিজাববীয়াকৈ চেষ্টা চলাই আছে বুলি তেওঁ উল্লেখ কৰে। প্ৰভাৱিত লোকসকলৰ বাবে সাহায্য সন্দৰ্ভত শ্ৰীমাৰ্ঘেৰিটাই কয় যে সাহায্য সামগ্ৰীৰ কোনোধৰণৰ নাটনি হোৱা নাই। চৰকাৰৰ উপৰি ভালেমান সংস্থাই প্ৰভাৱিত লোকসকললৈ সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান পানী শুকুৱাবলৈ লৈছে যদিও জনসাধাৰণৰ দুৰ্দশা কম হোৱা নাই আৰু চৰকাৰী সংস্থাসমূহে ঠাইতে গৈ ক্ষয় ক্ষতিৰ মূল্যায়ন কৰি আছে। তেওঁ কয় যে কাপোৰ, শিক্ষাৰ্থীৰ বাবে কিতাপ, আঁঠুৱা আদিৰ প্ৰয়োজন বাৰুকৈ অনুভৱ কৰা হৈছে।

0: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। শ্ৰীশইকীয়াই বানৰ ক্ষয় ক্ষতিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: অত্যন্ত দুৰ্যোগপূৰ্ণ এটা মুহূৰ্ত বা সময় এইখিনি, গতিকে আমাৰ চৰকাৰে যিমানখিনি পাৰে সম্ভৱপৰ সকলো ব্যৱস্থা কৰিছে, কিন্তু ইমান ভয়াৱহ পৰিস্থিতি যে এতিয়ালৈকে আমি বহু অঞ্চলত যাবও পৰা নাই বা যাবৰ কাৰণে চেষ্টা কৰি আছো যদিও সফল হোৱা নাই। বহু মানুহ 40টাতকৈ অধিক আজি শিৱসাগৰতে ৰিলিফ কেম্প আছে, 4 লাখতকৈ অধিক লোক আজি ক্ষতিগ্ৰস্ত হৈছে। ঘৰচীয়া জীৱ জন্তু, পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি ঘৰ, খেতি পথাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্তঃগাঁথনি আজি ভাঙি থানবান হৈ গৈছে। গতিকে ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিনিধি দল এটা আজি আহি ডিব্ৰুগড়ত উপস্থিত হৈছেহি।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনৰ্বাসনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এটা প্ৰতিনিধি দল ৰাজ্যত উপস্থিত হৈছে। ইয়াৰ উপৰি সকলো বিভাগৰ মন্ত্ৰীসকলক ক্ষয় ক্ষতিৰ মূল্যায়নৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনে মানৱ সেৱা আৰু আন্তঃজিলা সহযোগিতাত অগ্ৰাধিকাৰ দি বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ সাহায্য সামগ্ৰী যোগান ধৰিছে। জিলাখনে বৰ্তমানলৈকে 3,33,624 লিটাৰতকৈ অধিক খোৱাপানীৰ বটল, 1,95,852টাৰো অধিক বিস্কুটৰ পেকেট, 45,000 লোকৰ বাবে 7 দিনৰ উপযোগী পৰ্যাপ্ত সামগ্ৰী প্ৰেৰণ কৰিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সাহায্য কাৰ্যসূচীৰ বাবে 96খন সামগ্ৰী কঢ়িওৱা বাহন আৰু 58খন ট্ৰাক প্ৰদান কৰিছে। তদুপৰি দুয়োখন জিলাত SDRFৰ কৰ্মীসহ উদ্ধাৰ অভিযানত সহায় হোৱাকৈ নাৱৰো যোগান ধৰা হৈছে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰাও কালি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হয়। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ব্যক্তিগতভাৱে এই সামগ্ৰীসমূহৰ প্ৰেৰণৰ কাৰ্য তদাৰক কৰে। শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে কালি জিলাখনৰ বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত আকস্মিক অভিযান চলায়। উল্লেখযোগ্য যে চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পাছতেই এই অভিযান আৰম্ভ কৰা হয়। জিলা প্ৰশাসনে চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নীতি বহিৰ্ভূতভাৱে মজুত ৰখা আৰু আন কোনো অসাধু বাণিজ্যিক কাৰ্যকলাপত লিপ্ত নহবৰ বাবে পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক আহ্বান জনাইছে। এনে কাৰ্যকলাপত জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা প্ৰশাসনে সকীয়াই দিছে। ৰাজ্যত নৱনিৰ্মিত প্ৰাগজ্যোতি চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধিৰ ফলত চলিত শিক্ষাবৰ্ষৰ পৰা মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে থকা আসনৰ সংখ্যা 1খনকৈ বৃদ্ধি কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। মন্ত্ৰীসভাই কালি অসম চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয় প্ৰথম বৰ্ষৰ MBBS আৰু BDS পাঠ্যক্ৰমত নামভৰ্তি নিয়ন্ত্ৰণ অধিনিয়ম 2017ৰ সংশোধনীৰ অনুমোদন জনায়। এই সংশোধনৰ ফলত মৰাণ আৰু মটক সম্প্ৰদায়ৰ আসনৰ সংখ্যা 8ৰ পৰা 9খনলৈ, টাই আহোমৰ 10ৰ পৰা 11খন, চুতীয়াৰ 9ৰ পৰা 10খন আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা 13ৰ পৰা 14খন হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস পোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
2: শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো, দুজন দেউতাক মাক, দুজন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছো আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছো, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেজ গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰো লুজ চাউল দালি দি আছে, অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছো।
0: ৰাজ্যিক মন্ত্ৰীসভাই আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পৰ্যন্ত ষ্টাম্প শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায়। ডঃ শৰ্মাই কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক অথবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণাধীন অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 10 লাখ টকালৈকে লোৱা ঋণৰ

ষ্টাম্প শুল্কৰ ৰেহাই দিয়া হ'ব। মন্ত্ৰীসভাই আয়ুৰ্বেদিক স্বাস্থ্যসেৱা বিধি 2026ত অনুমোদন জনায়। এই বিধিৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত অসম আয়ুৰ্বেদিক স্বাস্থ্যসেৱাত নিয়োজিত চিকিৎসা বিষয়াসকলৰ নিয়োগ আৰু সেৱাৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ডঃ শৰ্মাই অহা অক্টোবৰৰ পৰা 2027 চনৰ মাৰ্চলৈ মচুৰ দাইল আৰু চেনী ক্ৰয় কৰাৰ ব্যৱস্থাত অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে।

0: ষ্টাম্প শুল্ক ৰেহাই দিয়া হ'ব। মন্ত্ৰীসভাই আয়ুৰ্বেদিক স্বাস্থ্যসেৱা বিধি 2026ত অনুমোদন জনায়। এই বিধিৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত অসম আয়ুৰ্বেদিক স্বাস্থ্যসেৱাত নিয়োজিত চিকিৎসা বিষয়াসকলৰ নিয়োগ আৰু সেৱাৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ডঃ শৰ্মাই অহা অক্টোবৰৰ পৰা 2027ৰ মাৰ্চলৈ মচুৰ দাইল আৰু চেনী ক্ৰয় কৰাৰ ব্যৱস্থাত অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ অধীনত ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফাউণ্ডেশ্যন অৱ ইণ্ডিয়া লিমিটেডে বজাৰ মূল্যৰ ভিত্তিত নিবিদা আহ্বান কৰি মচুৰ দাইল আৰু চেনী যোগানৰ মূল্য নিৰ্ধাৰণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব বুলি প্ৰকাশ কৰে। এই আঁচনিখনৰ পৰিচালনাৰ বাবে প্ৰত্যেক সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিয়োগ কৰা হ'ব বুলি ডঃ শৰ্মাই সংবাদমেলত উল্লেখ কৰে।
1: 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এতিয়া আমি প্ৰত্যেক সমষ্টিতে 1 জনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথি ধৰণৰ হ'ব, কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহ'লে SDCৰ অফিচত নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব।
0: প্ৰহ্লাদ যোশী দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হ'ব। শ্ৰীযোশীক বৰ্তমানৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰীৰ উপৰিও শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি দিনের 11 বজাত আকাশবাণীর মন কি বাত অনুষ্ঠানের জড়িয়ে দেশ বিদেশের জনসাধারণের আগত মনের ভাব ব্যক্ত করব। এয়া হব অনুষ্ঠানটির 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আর দূরদর্শনের আটাইবর নেটওয়ার্কের উপরি আকাশবাণীর ওয়েবসাইট আর নিউজ অন AIR মোবাইল এপর জড়িয়ে শুনবলে পাওয়া যাব। প্রধানমন্ত্রীর কার্যালয়, তথ্য আর সম্প্রচার মন্ত্রালয়, আকাশবাণী আর দূরদর্শনের ইউটিউব চ্যানেল যোগেও এই অনুষ্ঠান প্রচার করা হব। আকাশবাণীয়ে অনুষ্ঠানটি প্রচার হওয়ার ঠিক পাছতে ইয়ার অসমীয়া ভাষান্তর প্রচার করব। শীৰ্ষ বাছনিপ্ৰাপ্ত অনাহত সিঙে কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। অনাহতে কালি ছোৱালীৰ ছিংগলছৰ ফাইনেলত ইজিপ্তৰ ৰুকেয়া ছালেমক 11-3, 11-7, 11-9 পোনপটীয়া গেমত পৰাভূত কৰে। এই জয়ৰ সুবাদত অনাহত জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা দেশৰ প্ৰথমগৰাকী স্কোৱাশ্ব খেলুৱৈ হিচাপে পৰিগণিত হয়। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰা অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: ৰাজ্যৰ বান পৰিস্থিতি, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, CJPৰ আন্দোলন প্ৰত্যাহাৰ, কেন্দ্ৰীয় খাদ্যমন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণ আদি বা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হলেও লক্ষ লক্ষ লোক এতিয়াও বিপৰ্যস্ত হৈ থকা আৰু প্ৰধানমন্ত্ৰী বান পৰিস্থিতিৰ বুজ লোৱাৰ বাতৰি পানী শুকালেও লক্ষ লক্ষজনৰ শুকোৱা নাই চকুলো শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। এই বাতৰি দুটা প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ছাত্ৰ বিক্ষোভত নটহীৰ কেন্দ্ৰ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ শিৰোনামেৰে CJPৰ প্ৰতিবাদ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যৰ মেডিকেল কলেজত অসমৰ স্থায়ী বাসিন্দা অনাথ শিক্ষাৰ্থীৰ বাবে দুখন আসন সংৰক্ষণকে ধৰি ৰাজ্যিক মন্ত্ৰীসভাই কালি গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি আমাৰ অসম কাকতে 3 প্ৰজন্মৰ অসমীয়াৰ বাবে শিক্ষা ক্ষেত্ৰত বিশেষ সুবিধা শিৰোনামেৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত আয়োজিত কৃষি আন্তঃগাঁথনি পুঁজিৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অসমলৈ কৃষি আন্তঃগাঁথনিৰ পুঁজি হিচাপে 2,50 কোটি টকা আবণ্টন দিয়া হৈছে বুলি কৰা মন্তব্য সন্দৰ্ভত অসমলৈ কৃষি আন্তঃগাঁথনিৰ পুঁজি 2,050 কোটি, পুনৰ আহিব 4,000 কোটি শিৰোনামেৰে অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত মন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণৰ বাতৰিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত CJPয়ে 36-দিনীয়া আন্দোলন প্ৰত্যাহাৰ কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে CJP কলছ অফ স্থিৰ আৰ্থৰ প্ৰধান কুইজ গভমেণ্ট একচেপ্টচ কি ডিমাণ্ড শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু CJPৰ আন্দোলন প্ৰত্যাহাৰৰ দুটা বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। আহক এতিয়া বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। ডিব্ৰুগড়ৰ কদমনি নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাণীকান্ত গগৈৰ কালি দেহাৱসান ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ প্ৰাক্তন সভাপতি বাণীকান্ত গগৈ জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধেৰেকণিৰে 2000 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65লৈ বৃদ্ধি, বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। আৰু কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপত অনাহত সিঙৰ খিতাপ দখল কৰি ইতিহাস ৰচনা। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, শর্ট ফ্ৰণ্ট 30 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ অকনিহঁত, তোমালোক আটাইলৈকে মৰম আৰু চেনেহ যাচি মই ভাস্বতী বাইদেউৱে আজিৰ মেল মুকলি কৰিছোঁ। অকনিহঁত, আজিৰ মেলত তোমালোকৰ গীত মাতবোৰ শুনিম, লগতে মই আজি এটি শিশু গল্পও ক'ম। তেতিয়াহ'লে আহা, প্ৰথমতে তোমালোকৰ গীত মাতবোৰ শুনো। তোমালোকৰ লগত কথা পাতিবলৈ মামণি বাইদেউ ৰৈ আছে।
1: অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: ভাৰ্গৱী দাস।
1: ভাৰ্গৱী, ক'ৰ পৰা আহিছা?
2: হাপুৰৰ পৰাই।
1: আজি আমাক মেলত কি শুনাবা?
2: গান।
1: গান শুনাবা, গোৱা।

0: গ'ল, ভাৰ্গৱী অকণমানি, মাতটো অকণমানি। এতিয়া ভাৰ্গৱীৰ কাৰণে আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। এইবাৰ অকণমানি ভাইটি, কি নাম তোমাৰ?
1: নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজেশ ৰাজবংশী।
0: ৰাজেশ, ৰাজেশে কি শুনাবা যে আমাক মেলত?
1: গান।
0: গান শুনাবা? বাৰু ৰাজেশ, ক'ৰ পৰা আহিছা তুমি?
1: মই দিজাৰী।
0: বাৰু এতিয়া আমাক গানটো শুনাই দিয়া।
1: আমি পৰো আ এনে মজা বাহ বাহ, হচৰি দীৰ্ঘই ঘৰত পৰুই, কুলিয়ে মাতে কোন কোন, হচৰি গৌ ৰহু কোৱা আৰি গাঁৱে ৰিগিৰি, এ ঐ বাকী থাকিল মাত অ আৰু অ অ, বিদ্যালয় ছুটি হ'ল খৰা হৰি যাবল, বিদ্যালয় ছুটি হ'ল খৰা হৰি যাবল, বিদ্যালয় ছুটি হ'ল খৰা হৰি যাবল।
0: বিদ্যালয় ছুটি হ'ল, এতিয়া আমি ঘৰা ঘৰি যামগৈ, নহয়নে? ছুটি হ'লে ভাল লাগে নে ছুটি নহ'লে ভাল লাগে? বিদ্যালয়
1: ছুটি হ'লে,
0: ছুটি হ'লে ভাল লাগে, ঘৰলৈ আহিব পাৰি, নহয়নে? বাৰু আমি এতিয়া ৰাজেশৰ কাৰণে কি কৰিম, ডাঙৰকৈ এইবাৰ অকণমানি ভণ্টি, চোলাটোত কি লিখা আছে জানানে? স্মাইল, মানে কি? হাঁহা। আৰু সুন্দৰকৈ দুকোচা বেনি গুঠি আহিছে, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী পৰিণীতা কৌশিক।
0: পৰিণীতা, ক'ৰ পৰা আহিছা?
2: মই অংগদেৱ নিকেতন নলবাৰীৰ পৰা আহিছোঁ।
0: বাৰু আজি আমাক কি শুনাবা?
2: কবিতা। কবিতাৰ শিৰোনাম গছ পাল পোৱা ককাইখন, কবি ভৱেন্দ্ৰ নাথ শইকীয়াক, ভাল পালোঁ ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলাক, পিছে ৰবাখন দিবলৈ আমলখি গছজোপাক কিয়নো কাটিলাক, আলহী অতিথি যাব ৰবাখনো নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পূৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই, দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিও আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি বাজি ৰসগোল্লা এককেই নাহাওঁ। ধন্যবাদ।
0: গছ ভাল পোৱা ককাৰ কথা, হয়নে? আমি গছ ৰুব লাগে নে কাটিব লাগে বাৰু? ৰুব লাগে, নহয়নে? গছ কাটিব নাপায়। আৰু গছে আমাক কি কি দিয়ে বাৰু কোৱাচোন? গছৰ পৰা আমি কি কি উপকাৰ পাওঁ?
3: অক্সিজেন।
0: আৰু
3: আৰু
0: ফল মূল, ফুল। আৰু গছে আমাক ছাঁ দিয়ে, জোৰ বতাহ দিয়ে, হয়নে? গছৰ পৰা আমি বহুত উপকাৰ পাওঁ, গতিকে আমি সদায় গছ ৰুব লাগে, কাটিব নালাগে, নহয়নে? বাৰু এতিয়া আমি কি কৰিম, পৰিণীতাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। আৰু এজনী অকণমানি ভণ্টি, আজি পিছে আমাৰ মেলত অকণমানি ভণ্টি ঢেৰ আহিছে, অকণি অকণি, হয়নে? অঁ, বাৰু এতিয়া অকণমানি ভণ্টি তোমাৰ নামটো কোৱা।
4: নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষা কলিতা।
0: দীক্ষা, অকণমানি ক'ৰ পৰা আহিছা?
4: মই লৰবাৰীৰ পৰা আহিছোঁ।
0: বাৰু আজি আমাক মেলত কি শুনাবা?
4: গান।
0: গান শুনাবা, গোৱা।

0: পাৰে বৈ।
1: এতিয়া যে বৰষুণ দিছে, তোমালোকে কাগজৰ নাও বনাইছিলা নে বনোৱা নে? কাগজৰ নাও বনোৱা বা? আৰু কেনেকুৱা লাগে কাগজৰ নাও পানীত টুৱাই দিলে? ভাল লাগে। বাৰু এতিয়া আমি দীক্ষাৰ কাৰণে কি কৰিম? ডাঙৰকৈ হাত চাপিব।
0: নমস্কাৰ, মোৰ নাম শ্ৰী জীয়ান বৰ্মন।
1: জীয়ান ক'ৰ পৰা আহিছা?
0: মই নলবাৰী।

0: ককাই শিকালে মৰমেৰে শিকায় নহয়নে, আৰু আইতাই শিকালে খং কৰে, সঁচা জানো? আইতাই ককাই মৰম কৰে নে নকৰে?
1: কৰে।
0: ককা দেউতাও মৰম কৰে, আইতায়ো মৰম কৰে, নহয়নে? বাৰু এতিয়া আমি কি কৰিম সুন্দৰ গীতটিৰ কাৰণে? তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম প্ৰাণবী এছ কলিতা।
0: প্ৰাণবী, ক'ৰ পৰা আহিছা?
2: বিৰকুচি নাৰেঙ্গী, গুৱাহাটী।
0: আজি আমাক মেলাত কি শুনাবা?
2: কবিতা আৰু গান। বুঢ়া আঙুলি বুঢ় বুদ্ধি মুঠি বাজন কৰে, তৰ্জনী আঙুলি তৰ্জন গৰ্জন কোনেও সহিব নোৱাৰে। মধ্যমা আঙুলিৰ মাজত থিয় হৈ দন্ত মজন কৰে, অনামিকা আঙুলিৰ মাজত থিয় হৈ কইনাক ফুট দিয়ে, খুনিষ্ঠা আঙুলি বহুত সৰু কাণ খোজাই থাকে।
0: সুন্দৰ হৈছে কবিতাটি, আমি ডাঙৰকৈ হাত চাপৰি বজাই দিম।
3: নমস্কাৰ, মোৰ নাম শ্ৰীলিত মম, মই নলবাৰীৰ পৰা আহিছোঁ। মই এটা গান গাম।
0: গীত গাবা? গোৱা।

0: Vabogun enokua, komonia manuhe manuho, ba be.
1: Kundur hoise, gitti kai janane? Tumaluke janane gitti kai? Kar baru?
2: Bhupen Hazarika.
1: Bhupen Hazarika git, khub sundor, ite ki kori? Ebar, tumar nam tu kua?
3: নমস্কাৰ মোৰ নাম নভন্যা শইকীয়া
1: নভন্যা ক'ৰ পৰা আহিছা
3: মই বামুনী মৈদাম জ্যোতি নগৰৰ পৰা আহিছোঁ
1: আজি আমাক কি শুনাবা মেলত
3: মই গধূলি আহিন তৰা জিলিকিন গীতটো গাম
1: গধূলি আহিল তৰা জিলিকিল গোৱা
3: কণ্ঠ মনীষা হাজৰিকা কথা নিৰ্মল প্ৰভা বৰদলৈ সুৰ জয়ন্ত হাজৰিকা

0: গধূলি গোপালে উজনি উঠিন, উজনি উঠিন, উজনি উঠিন। ধন্যবাদ।
1: বাৰু এতিয়া আমি সুন্দৰ গীতটিৰ কাৰণে কি কৰিম, ডাঙৰকৈ আচ্ছা কৰিব যাওঁ দে। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম পৰিস্মিতা ৰাজখোৱা।
1: পৰিস্মিতা ক'ৰ পৰা আহিছা?
2: মই জ্যোতিনগৰৰ পৰা আহিছোঁ।
1: কি শুনাবা আজি আমাক মেলত?
2: মই দীপালী বৰঠাকুৰৰ যোনধনে জোনালীতে
1: গোৱা সুন্দৰ গীত গোৱা।

0: Sintje. Dankjewel.
1: তোমাৰ নামটো কোৱা?
2: নমস্কাৰ, মোৰ নাম শ্ৰী বিদিশা দত্ত চৌধুৰী।
1: বিদিশা কৰ পৰা আহিছা?
2: মই মংগলদৈৰ পৰা আহিছো।
1: ইমান সুন্দৰকৈ জেতুকা লগাই দিছে কোনে?
2: মোৰ দাদাই।
1: দাদাই লগাই দিছে, বা খুব মৰম কৰে দাদা, নহয়নে? তুমি মৰম কৰা নে নকৰা?
2: কৰোঁ।
1: বাৰু এতিয়া বিদিশা আমাক কি শুনাব মেলত?
2: গীত।
1: গীত গাবা,

0: তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী জুস্মিতা তালুকদাৰ।
0: জুস্মিতা, ক'ৰ পৰা আহিছা?
1: মই নলবাৰীৰ পৰা আহিছোঁ।
0: কি শুনাবা আজি আমাক মেলত?
1: গীত।
0: গীত গাবা, কোৱা।

0: 보리야. 건너발.
1: 훈련 했어. 네, 하초 보이 보자 기분이.
2: 어건이헌 এতিয়া আমাৰ সাধু শুনা সময়। আজিৰ মেলত তোমালোকলৈ বুলি এটি শিশু গল্প লিখি পঠিয়াইছিল শিশু সাহিত্যিক প্ৰদীপ পাটগিৰিয়ে। গল্পটি তোমালোকে মন দি শুনিবা। অকণিহঁত চাওঁতে চাওঁতে তোমালোকৰ গৰমৰ বন্ধ শেষেই হ'বৰ হ'ল নহয়নে? তোমালোকেও চাগে এই গৰমৰ বন্ধত বিভিন্ন অভিজ্ঞতা বুটলিলা আমাৰ আজি শিশু গল্পটি এই বিষয়ক। তোমালোকে মন দি শুনিবা। শিশু গল্পটিৰ নাম হৈছে জিয়ানৰ অঘটন। গৰমৰ বন্ধত জিয়ানে মোমায়েকৰ ঘৰলৈ যাবলৈ অনুমতি পালে। ইয়াকে লৈ জিয়ানৰ আনন্দ তত নাইকিয়া হ'ল। দেউতাকক সাবটি ধৰি ক'লে, দেউতা তুমি ইমান ভাল, মই মামাহঁতৰ ঘৰত সম্পূৰ্ণ এমাহ থাকিম কিন্তু। দেউতাকে ক'লে, থাকিবা বাবা, কিন্তু স্কুলৰ

কিতাপ পত্ৰ লৈ যাব লাগিব আৰু পুৱা সন্ধিয়া কিতাপ পঢ়িব লাগিব। জিয়ানে তপৰাই উত্তৰ দিলে, পঢ়িম পঢ়িম দেউতা, পুৱা সন্ধিয়া সদায় কিতাপ পঢ়িম, আবেলি মৌচম দাদাৰ লগত খেলিম আৰু ৰাতি শুবৰ পৰত ককাৰ পৰা সাধু শুনিম। দেউতাকে ক'লে, বৰ ভাল কথা, খোৱাৰ সময়ত কিন্তু মামী আৰু আইতাক আমনি নকৰিবা, যি দিয়ে তাকে খাবা। মৌচম দাদাক দেখিছা, যি দিয়ে তাকে সুন্দৰকৈ খায়, সেয়ে তাৰ স্বাস্থ্য ভাল, লগতে শক্তিশালীও। জিয়ানৰ ঘৰ গুৱাহাটীত, দেউতাক বেংকৰ চাকৰিয়াল, মাক গৃহিণী, মহানগৰৰ অসমীয়া মাধ্যমৰ বিদ্যালয় এখনৰ চতুৰ্থ শ্ৰেণীত পঢ়ে জিয়ানে। আৰু জিয়ানৰ মোমায়েকৰ ঘৰ গাঁৱত, গাঁওখন হৈছে বাক্সা জিলাৰ মানা অভয়াৰণ্যৰ সমীপত। গাঁওখনৰ কিছু আঁতৰেৰে বৈ গৈছে বেকী নদী। গাঁওখন সেউজীয়া, সৌন্দৰ্যত অপৰূপা, নিজান নিতাল পৰি থাকে গাঁওখন। পুৱা পোহৰ হোৱাৰ পৰা সন্ধিয়ালৈকে শুনা যায় চৰাইৰ সুৱদি মাত। মৌচম জিয়ানৰ মোমায়েকৰ ল'ৰা, গাঁৱৰ মাধ্যমিক বিদ্যালয়খনৰ সপ্তম শ্ৰেণীত পঢ়ে সি। জিয়ানক বহুত মৰম কৰে, জিয়ানেও তাক বহুত ভাল পায়, দুয়োটা লগ হ'লে খাবলৈ শুবলৈ পাহৰি যায়। গৰম বন্ধ দিয়াৰ পাছদিনাখন জিয়ান মাক দেউতাকৰ লগত মোমায়েকৰ ঘৰলৈ গ'ল। মাক দেউতাকে দুদিন থাকি গুৱাহাটীলৈ উভতি আহিল। উভতি আহিবৰ পৰত মাক দেউতাকে জিয়ানক বাৰে বাৰে ক'লে, জিয়ান পুৱা সন্ধিয়া সদায় কিতাপ পঢ়িবা আৰু ৰ'দত বেছি ঘূৰি নুফুৰিবা। মাক দেউতাক যোৱাৰ পাছত জিয়ান মুকলি চৰাই যেন হ'ল। মৌচমৰ লগত সি পুখুৰীত বৰশীৰে মাছ ধৰিলে, পথাৰত কলৰ ভূৰত উঠিলে, গছ বগাই আম কঁঠাল লেটেকু পাৰি খালে, আবেলি ফুটবল খেলিলে আৰু সন্ধিয়া অলপ সময় কিতাপ পঢ়ি ককাকক কুতুৰিলে। ককা, অ' ককা, ৰামায়ণৰ সাধু এটি কোৱা। ককাকে ৰামায়ণৰ সাধু ক'বলৈ ধৰিলে। সাধু শুনি শুনি ককাকৰ কোলাতে টোপনি গ'ল জিয়ানে। এদিন কি হ'ল জানানে মইনাহঁত, দুপৰীয়া জিয়ান আৰু মৌচমে পুখুৰীত বৰশী বাই আছিল। ককাকো সিহঁতৰ লগতেই বহি আছিল। সেইদিনা বহুত গৰম পৰিছিল। ককাকে দুটা ডাব নাৰিকল পাৰি সিহঁতক ডাবৰ পানী খাবলৈ দিছিল, তথাপি সিহঁতৰ গা হাত পৰা নাছিল। মৌচমে উহ বৰ গৰম বুলি সেই পুখুৰীটোতে জঁপিয়াই দিলে। পুখুৰীত বহু সময় সাঁতুৰি থাকিল। ইয়াকে দেখি জিয়ানৰো সাঁতুৰিবলৈ বহুত মন গ'ল। এপাকত সি পুখুৰীত জঁপিয়াই পৰিল, কিন্তু সি সাঁতুৰিব নাজানে। জিয়ান পানীত ডুব যাবলৈ ধৰিলে। কথা বিষম দেখি ককাকে পানীত জঁপিয়ালে আৰু জিয়ানক পুখুৰীৰ পৰা পাৰলৈ তুলি আনিলে। দুঢোকমান পানী খাইছিল জিয়ানে, অলপ অসুস্থও হৈ পৰিল, সি বৰ ভয় খালে। মাক দেউতাকে এইবোৰ কথা গম পালে তাক কমখন গালি পাৰিবনে? প্ৰাথমিক চিকিৎসাৰ কিছু সময় পাছত জিয়ান সুস্থ হ'ল। তেতিয়া ককাকে তাক সুধিলে, তুমি কিয় পুখুৰীত জঁপিয়াইছিলা, তুমিতো সাঁতুৰিব নাজানা। জিয়ানে দীঘলকৈ উশাহ লৈ হেঁহাই হেঁহাই ক'লে, মৌচমদা মোতকৈ ডাঙৰ, ওখ পাখ শকতাবত, মোতকৈ তাৰ ওজনো বেছি, ভাবিছিলোঁ সি যদি সাঁতুৰিব পাৰে পানীত উপঙি থাকিব পাৰে, মইনো নোৱাৰিম কিয়, মইতো তাতকৈ বহুত সৰু আৰু পাতল ক্ষীণ। জিয়ানৰ কথা শুনি ককাকে মিচিকিয়াই হাঁহি ক'লে, জিয়ান ক্ষীণ পাতল হ'লে পানীত উপঙি থাকিব নোৱাৰি, সাঁতোৰৰ কৌশল জানিলেহে পানীত উপঙি থাকিব পাৰি। জিয়ানে তেতিয়া ককাকক ক'লে, মোক সাঁতুৰিবলৈ শিকাবানে ককা? ককাকেও ক'লে, শিকাম, কাইলৈৰ পৰাই শিকাম, নিশিকালে কোনদিনা অঘটন ঘটোৱা তাৰ কোনো ঠিকনা নাই, আজি মই আছিলোঁ কাৰণেহে অঘটন নঘটিল। জিয়ানৰ ৰাতি ভালকৈ টোপনি নাহিল। সাঁতোৰ শিকাৰ কথা ভাবি ভাবি ৰাতিপুৱালৈ গভীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকিল। অকণিহঁত, এই শিশু গল্পটিৰ পৰা আমি কি বুজি পালোঁ, যে আমি কিছুমান ভালপোৱা কাম কৰাৰ আগতে সেইবিলাকৰ শিক্ষা ল'ব লাগে, বা সেই বিদ্যাটো আগে আমি জানি ল'ব লাগে। আমি যদি নজনাকৈ এই ক্ষেত্ৰত আগবাঢ়ি যাওঁ, হয়তো
বিপদত পৰিব।

0: পাৰোঁ, নহয়নে? অকণিহঁত, এই গৰমৰ বন্ধত তোমালোকৰো নিশ্চয় এনেকুৱা বিভিন্ন অভিজ্ঞতা হৈছে। মেললৈ আহিলে আমাক কিন্তু ক'বা দেই। আহা, পুনৰবাৰ তোমালোকৰ গীত মাতবোৰ শুনো।
1: এইবাৰ অকণমানি ভাইটি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী ধ্যান বৰ্মন।
1: ধ্যান, ক'ৰ পৰা আহিছা তুমি?
2: মই নৰবালিৰ পৰা আহিছোঁ।
1: কি শুনাবা আজি আমাক মেলত?
2: কবিতা।
1: আবৃত্তি কৰিবা, কৰা।
2: মা মোৰ আপোন, মোৰ মন আকাশৰ পূৰ্ণিমাৰ জোন, তুমি জন্ম দিলা মোক অতি কষ্ট কৰি, তুলি তালি ডাঙৰ কৰিলা মোক অশেষ ত্যাগ স্বীকাৰ কৰে, নোৱাৰো পাৰিব তোমাৰ ত্যাগৰ কাহিনী, মা হোৱা তুমি দীৰ্ঘজীৱী।
1: মা আমাৰ সকলোৰে খুব মৰমৰ, নহয়নে? মাক আমি সকলোৱে মৰম কৰিব লাগে, লাগেনে? মা দেউতা সন্মান কৰিব লাগে আৰু মৰম কৰিব লাগে, কৰানে তোমালোকে?
0: অকণিহঁত, চাওঁতে চাওঁতে আজি আমাৰ মেল সামৰাৰ সময় হৈ আহিল, সেয়েহে আমি আজিৰ মেল ইমানতে সামৰিছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত, এই একেই সময়তে।

0: O con el email Junile.
1: হ্যালো, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
7: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
8: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
7: তাৰ মানে?
8: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
7: তাত কি হয়?
8: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
7: মানে
8: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
7: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ মেনে পিয়াৰ কিউ কিয়া ছবিৰ কেইটিমান গীত। গীতকেইটিৰ কথা সমীৰৰ, সংগীত হিমেশ ৰেশমিয়াৰ। প্ৰথমে শুনক উদিত নাৰায়ণ আৰু অলকা ইগনেকৰ দ্বৈতকণ্ঠৰ এটি গীত।

শান, প্ৰিয়া, নীৰজ আৰু ছেজদিনৰ কণ্ঠগীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত মেনে প্যাৰ কিউঁ কিয়া ছবিখনক অলকা য়াগনিক আৰু কামাল খানৰ দ্বৈতকণ্ঠৰ এটি গীত।

0: মেনে পিয়ার কিউ কিয়া ছবির সেয়া আছিল অলকা ইয়াগনিক আর কমল খান। একক হিন্দী ছবির গীত অনুষ্ঠানটির ইমানতে অন্ত পড়িল।
1: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ।

বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সুৰীয়া জীৱনৰ কথা শুনি আছে আৰু বিভিন্ন মাধ্যমযোগে শ্ৰোতাসকলে আমাক এই কথা জনাইছে যে তেখেতৰ সুৰীয়া জীৱন স্বামীয়ে কিদৰে সমৃদ্ধ কৰিছিল, লগতে এতিয়াও তেওঁৰ কন্যা সন্তান দুগৰাকীয়ে ইমান সুন্দৰকৈ তেখেতৰ স্বামীৰ অপূৰ্ব সৃষ্টি ইমান সুন্দৰকৈ শুনাইছে, সকলো শ্ৰোতাই ভাল পাইছে আৰু আমালৈ সেই বিষয়ে বিভিন্ন বাৰ্তা আহিছে। আৰু বিশেষকৈ শ্ৰোতাসকলে ভাল পাইছে যে আকাশবাণীক তেখেতে মন্দিৰৰ সৈতে তুলনা কৰিছে আৰু লগতে শ্ৰোতাসকলক উদ্দেশ্যি তেওঁ যিখিনি কথা কৈছে যোৱা খণ্ডকেইটিত সকলো আপ্লুত হৈছে।

0: বাইদেউ পুনৰবাৰ আজি আপোনাৰ সৈতে কথা পাতিবলৈ টেলিফোন যোগে আমি সংযুক্ত হৈছো। আমাৰ অনুষ্ঠানটিলৈ আপোনাক আদৰিছো।
1: বহুত ধন্যবাদ ইন্দ্ৰজিৎ, তোমাৰ যোগেদি সকলো মোৰ অতি শ্ৰদ্ধাৰ মৰমৰ শ্ৰোতাক মই দুআষাৰ কথা পাতিবলৈ লগ পাইছো। বৰ কাষতে পোৱা যেন লাগিছে আৰু বহু দিনৰ মূৰত আকৌ বহুত ভাল লাগিছে মনটো, আৰু বহুত দিন গীত গাই থাকিম মই, এয়াই প্ৰতিশ্ৰুতি দিছো আজি। শ্ৰোতাসকল, আপোনালোক নিশ্চয় ভালে আছে আৰু মোৰ বহুত শ্ৰদ্ধা আৰু মৰম জনাইছোঁ আপোনালোকক, মই বহুত ভাল পাওঁ আৰু আপোনালোকৰ আশীৰ্বাদখিনি মই মৰমখিনি হিয়া ভৰি লৈছোঁ আৰু মই বহুত ধনী, মৰমৰ ধনী মই, মনৰ ধনী মই, বহুত ধন্যবাদ জনাইছোঁ।
0: খুব ভাল লাগিছে বাইদেউ আপোনাৰ সৈতে কথা পাতি থাকি। আৰু যোৱা খণ্ডটিত আমি যিহেতু আপোনাৰ স্বামী বিশিষ্ট সংগীতজ্ঞ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ বিষয়ে বহুতো নজনা কথা আমি গম পাইছোঁ, কিন্তু আৰু হয়তো এনেকুৱা কথা থাকিব যি কথা আপুনি আমাৰ শ্ৰোতাসকলক জনাব বিচাৰিব, আমাক জনাব বিচাৰিব, তেনে এটি প্ৰসংগৰে যদি আজিৰ খণ্ডটি আৰম্ভ হয় ভাল লাগিব।
1: হয় ইন্দ্ৰজিৎ, আচলতে এনেকুৱা কথা বহুতেই থাকে মানুহৰ, আৰু ঠিক তেনেদৰে এওঁৰ কথা কিছুমানো আছে এনেকুৱা কথা, কাৰণ এওঁৰ কণ্ঠ ইমান সুন্দৰ আছিল যাক উদাক্ত কণ্ঠ বুলি কয় আৰু অন্তৰৰ পৰা গীত গোৱা বুলি কয়, তেনেধৰণে এওঁ গীত গাইছিল। তুমি বা শ্ৰোতাসকলে কোনে কোনে কিমানখিনি জানে মই নাজানো, হয়তো ক'ৰবাত কোনোবাই জানিবও পাৰে এওঁক হয়তো লগ পোৱা মানুহে, কিন্তু এওঁ বৰ সুন্দৰ গীত গাইছিলে আৰু মই বিয়াৰ আগতেও এওঁ গীত গাইছে, গীত পৰিৱেশন কৰিছে বিভিন্ন মঞ্চত, আৰু মই বিয়া হৈ অহাৰ পিছতো এওঁৰ লগত যেতিয়া মই গীত পৰিৱেশন কৰিছোঁ এওঁ মোৰ লগত হাৰমনিয়ামখন লৈছিলে, বজাইছিলে আৰু লগত এওঁ গীত পৰিৱেশন কৰিছিল, তাৰ বাবে আমি কিছু গীত ডুৱেট দ্বৈত সংগীতৰ উপযোগী হিচাপে আমি তৈয়াৰী কৰি তেনেকৈ পৰিৱেশন কৰিছিলোঁ।

0: দ্বৈত সংগীতৰ উপযোগী হিচাপে আমি তৈয়াৰী কৰি তেনেকৈ পৰিৱেশন কৰিছিলোঁ। পিছত কেতিয়াবা এওঁ কেতিয়াবা গাব নোখোজে যে মই নাগাওঁ আজি, কিন্তু তেতিয়া মই কি কৰোঁ, সেই গীতটি এওঁৰ যিখিনি গাব লগা অংশ তাৰ আগতে যেতিয়া মাজত সংগীত বাজি থাকে বা ইণ্টাৰলিউড বাজি থাকে, তেতিয়া মই কিন্তু সেইখিনিৰ পৰা অকণমান আঁতৰি দিওঁ মাইকৰ পৰা। এওঁক কৈ দিওঁ যে মই নাগাওঁ কিন্তু তুমি ধৰিবা, তেতিয়া এওঁ গাবলৈ বাধ্য হৈছিল আৰু ৰাইজে খুব ভাল পাইছিলে। ঠিক তেনেদৰে এনেকুৱা কিছুমান উপহাৰৰ মানে স্থিৰ লয় মানুহৰ জীৱনত, উপহাৰ কিছুমান ৰৈ যায়। ঠিক তেনেকৈ মোৰ বাবে এনেকৈ ৰৈ গৈছে এওঁৰ উপহাৰ, কিয়নো তাৰ বাবেও আকৌ মই আকাশবাণী গুৱাহাটীক ধন্যবাদ দিব লাগিব আৰু বহুত কৃতজ্ঞতা যাচিব লাগিব। কিয়নো মই গীত পৰিৱেশন কৰি থকা কালত, সেই সময়ত আমি শিল্পীসকলে বহুত জেগাত বেলেগ বেলেগ ৰেডিঅ' ষ্টেচনত গীত গাবৰ কাৰণে আমাক নিমন্ত্ৰণ জনাইছিল বা আমাক পঠাইছিল। ঠিক সেই সূত্ৰে এটি প্ৰগ্ৰাম মই কৰিব লগা হৈছিল মণিপুৰ ৰেডিঅ' ষ্টেচনত।
1: অলপ কওকচোন সেই বিষয়ে।
0: মণিপুৰ আমি দুয়ো গৈছিলোঁ আৰু তাতে আমি খুব ভাল ভাল সংগীতজ্ঞসকলক লগ পাইছিলোঁ। মোৰ মনত আছে এজন আছিলে ডাব্লিউ ছেমছাং বুলি, তেওঁ খুব সুন্দৰ মানে সংগীত ব্যৱস্থাপনা কৰে আৰু ৰেডিঅ' ষ্টেচনত তেনেকৈ ইমান মানে মোৰ কি ক'ম, মই সেইকাৰণে বৰ ধন্য বুজিছা, ভগৱানে বহুত আশীৰ্বাদ দিছে। আমাৰ সকলোৰে পৰিচিত আৰু তোমালোকেও হয়তো জানা শ্ৰীযুত এন পাহাৰী সিং, মণিপুৰৰ বিখ্যাত সংগীতজ্ঞ গায়ক, তেখেতৰ গীত মই আগতে গীতিমালিকাত শুনিছিলোঁ।
1: এতিয়াও প্ৰচাৰ হয়।
0: উদাক্ত কণ্ঠ সুন্দৰ গীত পৰিৱেশন কৰে
1: হয়
0: আৰু সেই তেখেতৰে ৰচনা কৰা গীত আৰু সুৰ মই মণিপুৰ ৰেডিঅ' ষ্টেচনত মই পৰিৱেশন কৰিছিলোঁ
1: হয়
0: আৰু শিকাই দিছিল মোক। সুৰ সুন্দৰ, গীতো সুন্দৰ, সেইটো এটি গীত, সেইটো এটা উপহাৰ মোৰ বাবে। তাৰপিছত আৰু এটা ডাঙৰ উপহাৰ কি, তাতে আমি চিনাকি হৈ খুব ভাল লগা কাৰণে তাত কেইটামান গীত বাণীবদ্ধ কৰিছিলোঁ। এওঁৰ মানে অকলে গোৱা গীতো আছিল আৰু এওঁ মোৰ কাৰণে লিখি, আমি দুয়োটাই গাব পৰাকৈ লিখি পেলাই এটা গীত সৃষ্টি কৰি তাতে সুৰ সংযোগ কৰি পেলাই আমি ৰেকৰ্ডিং কৰিছিলোঁ। সেই গীতটোও মোৰ খুব ভাল লাগে। সেইটো গীত আচলতে তাত আছে, যাওঁ বুলি নক'বা দেই, ৰাতি আছে বহু বাকী, আৰু মই কৈছিলোঁ এতিয়া যাওঁ, নুমি যে গ'ল নিশাৰ জোনাক তৰা চাকি। এই গীতটি এওঁ মোক কৈছিল যাওঁ বুলি নক'বা দেই, কিন্তু বৰ দুখৰ কথা এওঁৱে আগতে গুচি গ'ল। গতিকে গীতটোতো এটা আছে বহুত মানে গভীৰ ভাষা আৰু সুন্দৰকৈ সৃষ্টি হৈছিল সুৰেৰে আৰু সংগীতেৰে।
1: এই গীতটিৰ কথা যদি আপুনি এতিয়াও ভাবে হয়তো আপুনিও আবেগিক হৈ উঠে।
0: বহুত আবেগিক হৈ যাওঁ আৰু বহুত কথাতে মই বহুতেই আবেগিক হওঁ, কিন্তু ক'ৰ পৰা মনৰ জোৰ পাওঁ মই নাজানো, এওঁৱে দিয়ে নেকি মনৰ জোৰ চাগে, সেইকাৰণে মই বিশ্বাস নকৰোঁ কোনোবা নোহোৱা হ'লেই যে নোহোৱা হৈ যায়, এনেকুৱা কেতিয়াও নহয়। তেওঁক যদি তুমি শ্ৰদ্ধাৰে অন্তৰত ৰাখা, সকলো সময়তে যেতিয়া লাগে মনত আহে সকলো কথাৰ ভাগ দিব পাৰা, তেতিয়াহ'লে নিশ্চয় তেওঁ লগত থাকে আৰু শ্ৰদ্ধা আৰু মৰমে মানুহক সদায় লগত ৰাখে।
1: বাইদেউ আমাৰ সকলোৰে ভাল লাগিব যদি আপুনি এই গীতটি আজি অলপ গাই শুনায়।
0: নিশ্চয় মই অকণমান গাই শুনাইছো।

0: আৰু যিটি গীতৰ কথা মই কৈছিলো, এন পাহাৰী সিঙৰ আমাৰ খুব শ্ৰদ্ধাৰ এজন সংগীতজ্ঞ
1: হয়, তেখেত আকাশবাণীৰ কেন্দ্ৰ সঞ্চালকো হৈছিল।
0: তেখেতে লিখা আৰু সুৰ কৰা গীত মই জীৱনত গাবলৈ পাম বুলি মই কেতিয়াও ভবা নাছিলো। সেই সময়তো মই মানে মোৰ সিমানখিনি জ্ঞানেই নাছিল যে মই কাৰ গান গাইছো, কোনে লিখিছে, কোনে শিকাইছে বা গাইছো মই। কিন্তু মই এটাই কথা জানিছিলো যে মই গীতটো প্ৰাণ ভৰি ভাল পাইছিলো, কাৰণ গীতৰ কথাখিনি বৰ সুন্দৰ আছিলে। মণিপুৰী ভাষাৰ গীত মই চেষ্টা কৰিছিলো গাবলৈ, আৰু সেই গীতটিয়ে কৈছে, প্ৰথম পেৰাগ্ৰাফটোত কৈছে যে ছোৱালীজনীয়ে মানে ল'ৰাজনক, তাই প্ৰেমিকজনক কৈছে, তুমি আহা, তুমি ক'ত আছা, তুমি মোক ভাল পোৱাৰ কথা শুনোৱাহি, কিমান দিন হৈ গ'ল তোমাক দেখা পোৱা নাই, আৰু সেইকাৰণেই তুমি আকৌ আহা মোৰ কাষলৈ আৰু মোক ভাল পোৱাৰ কথা শুনোৱাহি।

আৰু অন্তৰাটোত কৈছে, বসন্ত কাল আহিছে, বাগিচাত কিমান ধুনীয়া ফুল ফুলিছে আৰু ভোমোৰাই গুণগুণাইছে। তুমিও আহা, তেতিয়া আমাৰ মনৰ বাগিচাখন সম্পূৰ্ণ হ'ব। তুমি ক'ত আছা? তুমি আহা।

0: খুবই রোমান্টিক গীত এটি।
1: খুব রোমান্টিক গীত আর গীতটি বড় মিঠা, মই খুব ভাল পাও গীতটি, সেকারণে মই আজি খুব হেঁপাহেরে মই ভাল পাইছো মোৰ অতি মৰমৰ শ্ৰদ্ধাৰ শ্ৰোতাসকলৰ লগত এইখিনি ভগাবলৈ পাই।
0: হয়, আমি আপোনাৰ সুৰীয়া জীৱনৰ কথা পাতি আছো, আমি জানো যে আপুনি ভূপেন হাজৰিকাৰ সৈতেও গীত গাইছে, ভূপেন দাৰ সান্নিধ্য লাভ কৰিছিল, সেই বিষয়ে যদি আজি অলপ কয় আমাৰ ভাল লাগিব।
1: হয়, ভূপেন দাক লগ পোৱাৰ কথা বা ভূপেন দাৰ বিষয়ে মই বেলেগকে একো ক'বই নালাগে, সেইখিনি সময় আছিল তোমাৰ ছেভেণ্টিজ, সত্তৰ দশকৰ আগৰখিনি, সত্তৰ, এসত্তৰ, বাসত্তৰ, এনেকুৱা 72 মানত ভালকৈ লগ পাইছিলোঁ। সেইখিনি সময়ত আচলতে ভূপেন দাক মই প্ৰথম লগ পোৱাৰ কথাটো মই কওঁ, ভাল লাগিব শুনিলে। যোৰহাটত যেতিয়া মই আছিলোঁ সেই সময়ত মই বেছ গীত গাওঁ, যেনেকৈ আকাশবাণীয়ে মোক নাম কৰি দিলে বিউটি বৰুৱা হিচাপে, মই কৈছিলোঁৱে, আৰু সেই তেতিয়া মই গীত গাই ফুৰোঁ, সকলোৱে জানে, আৰু সেইমতে মই ভূপেন দাৰ গীতবোৰো সৰুকালৰ পৰা গাইছিলোঁ, দেউতাহঁতে গোৱাইছিল, মই কৈছিলোঁ। সেইকাৰণে এখন মঞ্চত, ভূপেন দাৰ বাবে পতা এখন মঞ্চত মোক গীত গাবলৈ মাতিছিল যোৰহাটত, আৰু তাতে মোক কৈ দিছিল যে মই জোনাকৰে ৰাতি এই গীতটি গাব লাগিব বুলি। খুব ভাল লাগিছিল, মনত বহুত আনন্দ লাগিছিল আৰু অলপ অলপ ভয় ভয়ো লাগিছিল, ভূপেন দা আহিব, ভূপেন দাৰ গীত গাম, কেনেকুৱা বা হয়।
0: আগৰে পৰা চাগে এটা হেঁপাহো আছিল তেখেতক এবাৰ লগ
1: পোৱাৰ। হেঁপাহ আছিল, বহুত হেঁপাহ, কাৰণ আমাৰ ঘৰত অনবৰত চৰ্চা হৈ আছিলে, দেউতাৰ চৰ্চা হয়, আমাৰ মানে আটাইকেইটা ল'ৰা ছোৱালীৰ মাজত দেউতাই কয় সকলোৱে যদি মহম্মদ ৰফিৰ গান ভাল পোৱা নে ডক্টৰ ভূপেন হাজৰিকাৰ গান ভাল পোৱা, তোমালোকে কাৰ ফালে হ'বা, এনেকে সুধে জানা। তেতিয়া আমি কওঁ, আমি মানে নকওঁতেই দেউতাই কয় যে মই কিন্তু ভূপেন হাজৰিকাৰ ফালে হ'ম, এনেকে কয়, মানে খুব আগ্ৰহ আৰু যিমান দিব পাৰি ভূপেন দাক, মানে আগ্ৰহ সন্মান চব দিব পাৰিছিলোঁ, ভাল লগা আছিল, গতিকে সেইকাৰণে চাগে লগ পালোঁ পিছত। আৰু সেই ফাংচনখনত গাওঁতে মই ভূপেন দাক লগ পালোঁ, পিছত কথা পাতিলোঁ, মোৰ গানটো ভূপেন দাই খুব ভাল পালে আৰু ক'লে, সুধিলে মোক তুমি কি কৰিছা, শিকি আছা নেকি, কি কথা, কি বাৰ্তা। তেতিয়া মই ক'লোঁ তেখেতৰ চৰ্চা আমাৰ ঘৰত কিমান হয় আৰু কিমান সৰুৰে পৰা মই তেখেতৰ গীত গাইছিলোঁ। মই দেউতাৰ কথা ক'লোঁ যে দেউতা এনেকৈ অনুষ্ঠানবিলাকত আহিব নোৱাৰে, তেখেত হাৰ্ট পেচেণ্ট, গতিকে ঘৰৰ পৰা মানে যিখিনি পাৰে আৰু ঘৰতে থাকি শুনে। আৰু মই ভূপেন দাক ক'লোঁ যে আপোনাক যদি লগ পালেহেঁতেন দেউতাই খুব ভাল পালেহেঁতেন, আপোনাক বহুত ভাল পায়। তেতিয়া ভূপেন দাই মোক ঘপককৈ ক'লে যে মই যাম তোমাৰ ঘৰলৈ, ক'ত তোমাৰ ঘৰ, আৰু কোনোবা ওচৰত আছিলে তেতিয়া মোক তেওঁ ক'লে যে তুমি চিনি পোৱা যদি মোক লৈ যাবা, ৰজনী দা আছিলে, ৰজনী বৰদলৈ, তেখেত অলপতে ঢুকাইছে, অলপ দিন হ'ল আজি, যোৰহাটৰ বিশেষ সংগীতজ্ঞ তেখেত, আকৌ তেখেতসকলে সেই অনুষ্ঠানখন পাতিছিল। তেখেতক ক'লে তুমি মোক লৈ যাবা বিউটি ঘৰলৈ, এনেকৈ কৰি সেই অনুষ্ঠানৰ জৰিয়তে ভূপেন দা আমাৰ ঘৰলৈ আহিলে। দেউতাৰ খুব ফূৰ্তি, দেউতা মানে ভূপেন দা আহিছে গেটলৈ গৈ আমাৰ বাগিচাতে ফুলি থকা এপাহ ৰঙা গোলাপেৰে ভূপেন দাক আদৰণি জনাই ভিতৰলৈ আনিলে। আৰু ভূপেন দা আৱেগিক হৈছে দেউতাক লগ পাই, কিয় মই নাজানো, দেউতাক আগত বহালৈ সেইদিনা ভূপেন দাই মোৰ লক্ষ্য স্থান যে তেজপুৰ এই গান লৈ 4টা গান ভূপেন দাই দেউতাক শুনাইছে, আৰু দেউতা অভিভূত হৈ মোৰ জোকাৰি মেলি তাল চাল দি ভূপেন দাৰ লগত মজগুল একদম, সেই দৃশ্য মোৰ এতিয়াও মনত আছে,
0: মানে আপোনাৰ জীৱনৰ এটি স্মৰণীয় মুহূৰ্ত,
1: স্মৰণীয় মুহূৰ্ত। তাৰপিছত দেউতাই গান শুনিলে মেলিলে, আমি কথা বাৰ্তা পাতি হোৱাৰ পিছত ভূপেন দাই দেউতাক ক'লে আপোনাৰ ছোৱালী খুব গুণী, তেওঁক আগবঢ়াই নিব আপুনি। তেতিয়া দেউতাই ক'লে মই যিমান পাৰোঁ মই আগবঢ়াই নিছোঁ, এতিয়া আপোনালোকে তাইক সহায় কৰিব লাগিব আগবাঢ়ি যাবৰ বাবে। সেইখিনি কথা হ'ল। তাৰপিছৰ পৰা লাহে লাহে কেতিয়াবা ৰাণা দা, জয়ন্ত হাজৰিকা আমাৰ ঘৰলৈ আহে, যদিহে ভূপেন দাৰ সেইফালে যোৰহাটৰ ফালে ডিগবৈ, এইফালে দলিয়াজান, ডিব্ৰুগড়, এনেকুৱা ফালে যদি ফাংচন থাকে তেতিয়া ভূপেন দাই মোক লগত লৈ গৈছিল প্ৰগ্ৰেম কৰিবৰ কাৰণে। গতিকে এনেকৈ এনেকৈ

ভূপেনৰ সান্নিধ্যত মই ভালকেই আছিলোঁ আৰু তেতিয়া ইমান ভবা নাছিলোঁ। মই খুব ভাল পাওঁ, ভাল মানুহ, খুব ভাল, ইমান ডাঙৰ গায়ক হিচাপে যিখিনি সন্মান কৰোঁ, অন্তৰত স্থান আছিলে, তেতিয়া ভবা নাছিলোঁ পিছত কি হ'ব কি নাই। তাৰপিছত এনেকৈ থাকোঁতে এই ভূপেন দাই এবাৰ খবৰ দিলে যে গুৱাহাটীলৈ যাব লাগে, এইবাৰ HMV ৰেকৰ্ডিং গুৱাহাটীতে হ'ব, অডিশ্যন হ'ব, এবাৰ আহিলে ভাল হ'ব। তেতিয়া মোৰ দাদাক লগত লৈ পেলাই মই গুৱাহাটীলৈ গ'লোঁ। সেই HMV পাণবজাৰ গুৱাহাটী, আমাৰ আগতে তাতেই হৈছিল ৰেকৰ্ডিং, পাণবজাৰ ষ্টুডিঅ' এটা আছিলে। তাতে গৈ অডিশ্যন দিওঁতে মই তোমালৈ মনত পৰে এই গীতটি গাইছিলোঁ। সেইটো মুহূৰ্তত একো ঠিক হোৱা নাছিলে। তাৰপিছত ভূপেন দাই, মই যেতিয়া অডিশ্যন মোৰ ভাল হ'ল আৰু মই পাছ কৰিলোঁ, তেতিয়া ভূপেন দাই ক'লে নাহৰ ফুলে নুফুৱাই তগৰ ফুলে ফুৱাব এই গীতটি, মানে এটা ডুৱেট মানে ভূপেন দাই কৰিবই আৰু এটা চ'লো মই গাম, এনেকুৱাকৈ ঠিক হ'ল। তাৰপিছত নাজানো ভূপেন দাৰ তোমালৈ মনত পৰে গীতটো ইমান ভাল লাগিলে, ভূপেন দাই আদৰিলে, ক'লে যে মই এইটো গান গাম।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তেই।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো চেমনীয়াৰ চোৰা।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। ভাইটি ভণ্টিহঁত, এইকেইদিন আমাৰ ৰাজ্যখনত চলি থকা বান পৰিস্থিতিৰ কথা তোমালোক সকলোৱে গম পাইছাই নিশ্চয়। হয়তো তোমালোকৰ মাজৰে অনেক ভাইটি ভণ্টিৰ পৰিয়ালে এই বানত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই সময়খিনিত তোমালোক সকলোৱে সাৱধানে থাকিবা। বানপানী হৈ থকা সময়খিনিৰ সমানেই বান শুকোৱাৰ পাছৰ সময়খিনিও বৰ ভয়াৱহ, কাৰণ বানপানীত উটি অহা নানা বয় বস্তু, মৰা জীৱ জন্তু আদি গেলি পচি পৰিৱেশ বিনষ্ট হৈ পৰে। এনেবোৰ কাৰণতে নানা ধৰণৰ বেমাৰ আজাৰ হোৱাৰ আশংকা থাকে। গতিকে পাৰ্যমানে সতৰ্কতা অৱলম্বন কৰিবা। তোমালোকৰ মাজৰ যিসকলে এই বানৰ কবলত পৰা নাই, যিসকলে এই দুৰ্যোগৰ সময়ত আনৰ বাবে এধানি সহায়ৰ হাত আগবঢ়াবলৈ সমৰ্থ, তোমালোকক কওঁ বান দুৰ্গতসকললৈ অলপ হ'লেও সহায় আগবঢ়াবা। ঘৰৰ ডাঙৰসকলকো এই কথাটো কবা হওক। আমি সকলোৱে অলপ অলপকৈ কৰা সহায়েও অনেক মানুহক এই দুখৰ দিনত সামান্য হ'লেও সকাহ দিব। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনে নোকোৱা, সুধাকণ্ঠ ভূপেন হাজৰিকাই কৈ যোৱা নাই জানো। বাৰু আহাচোন এতিয়া চোৰা আৰম্ভ কৰোঁ। আজিৰ চোৰাৰ প্ৰথমেই শুনাবলৈ লৈছোঁ আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ বৰগীতৰ শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিহঁতে পৰিৱেশন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত। আহাচোন শুনো।

ইমান পৰে আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ বৰগীতৰ শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিহঁতে পৰিৱেশন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতটি শুনিলা। বৰগীতটি শিকাইছে প্ৰশান্ত ৰাজখোৱাই, পৰিৱেশন কৰিলে ক্ৰমে শ্ৰেয়সী দীপ ভট্টাচাৰ্য, সুইটি চৌধুৰী, নিবিড় কুমাৰ নাথ, ধৃতিস্মিতা দাস, কাশ্যপী শৰ্মা, গৰিমা বেজবৰুৱা, কৃষ্ণাক্ষী দাস, হিয়াক্ষী কাশ্যপ, ত্ৰিয়াক্ষ এছ চৌধুৰী, সুফিয়ানা ৰহমান আৰু ধৃতিস্মিতা বৰাই। বৰগীতটিত খোল সংগত কৰিলে গিৰেণ কলিতাই, তালত গোবিন্দ ডেকা, বাঁহী বাদনত প্ৰসন্ন বৰুৱা আৰু ভায়লিন বাদনত আছিল ময়ূখ ডেকা। চোৰাত এইবাৰ আগবঢ়াইছো বৈশালী বসাকৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত।

বৈশালী বসাকৰ কণ্ঠত বিষ্ণুৰাভাৰ গীতটি শুনিলা। এইবাৰ শুনোৱাহা এটি জ্যোতি সংগীত। পৰিৱেশন কৰিবলৈ লৈছে তন্ময়ী গোস্বামীয়ে।

0: তন্ময় গোস্বামীৰ কণ্ঠৰ জ্যোতি সংগীতটি শুনিলা। এইবাৰ আগবঢ়াইছো ধ্ৰুৱাক্ষী মজুমদাৰৰ কণ্ঠৰ এটি কবিতা।
1: কবিতাৰ শিৰোনাম লঘোণ, কবি নবকান্ত বৰুৱা। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই। দৈ মোক নেলাগে, গাখীৰৰ সৰ পেলে খেজুৰীৰ গুৰ নেকি, লৈ আহ এইফালে। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগে এয়ে হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে আঙঠা ঠেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুক কোন। ৰৌ মাছ ভজা আছে তাৰো দুচকল দে, এয়ে হ'ব লঘোণত আৰু একো নেলাগে।
0: ধ্ৰুৱাক্ষী মজুমদাৰৰ কণ্ঠৰ কবিতাটি শুনিলা। এইবাৰ আন এটি কবিতা শুনাব দেৱাংগনা বৰঠাকুৰে।
2: কবিতাৰ শিৰোনাম মৰমৰ আই, কবি আনন্দ চন্দ্ৰ আগৰৱালা। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌখনা মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহ মোক দুগালত।

0: नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं हैं, मदद बस एक कॉल दूर है।
1: ये कार्यक्रम आकाशवाणी के दिल्ली केंद्र से प्रसारित किया गया।
2: मन की बात सुनिले इतिया हुनक मन की बातर अहोमिया भाषांतर ए भाषांतर अहोमर आकाशवाणी केंद्र समूहे रिले करी हुनाइसे।
3: मोर प्रिय देशवासी नमस्कार। आमार जीवनत किछु तारिख एने धरणर जाक मनत रखार बाबे केलेंडार सुवार प्रयोजनै नहय। आजि 26 जुलाईओ एने एटा तारिख। आजि कारगिल विजय दिवस। এই দিনটোৱে আমাক গৰ্বৰে উপচাই পেলায়। এই দিনটোৱে আমাক আমাৰ বীৰ জোৱানসকলৰ অদ্ভুত সাহসক সোঁৱৰাই দিয়ে। কাৰ্গিলৰ উচ্চ শিখৰ, কঠিন জলবায়ু, শত্ৰুৰ প্ৰত্যাহ্বান, সকলো পৰিস্থিতি আমাৰ সৈনিকসকলৰ সন্মুখত আছিল। কিন্তু তেওঁলোকৰ মনোবল সকলো প্ৰত্যাহ্বান ৰক্ষাৰ বাবে সকলো অৰ্পণ কৰে। আজি কাৰ্গিল বিজয় দিৱসত মই সকলো বীৰ শ্বহীদ আৰু বীৰ সৈনিকক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছোঁ। বন্ধুসকল, আজিৰ ভাৰতে নিজৰ বীৰসকলক কেৱল স্মৰণ কৰাই নহয়, কেইবাটাও প্ৰজন্মলৈ তেওঁলোকৰ গাথাক পৰিচিত কৰায়। এই উদ্দেশ্যেৰে এই বছৰত এক বিশেষ শৌৰ্য বিজয় যাত্ৰাৰ আয়োজন কৰা হৈছিল। 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল যাত্ৰা দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। ইয়াৰ বাৰ্তা হ'ল ওৱান ৰাইড ওৱান নেশ্যন ওৱান চেলিউট। এই যাত্ৰাই আমাক স্মৰণ কৰায় যে দেশৰ হকে দিয়া বলিদান কেতিয়াও পাহৰিব নোৱাৰি। বন্ধুসকল, আজি ভাৰতে নিজৰ সৈনিকসকলৰ সাহসৰ লগে লগে প্ৰযুক্তিগত ক্ষমতাকো শক্তিশালী কৰিছে। কিছুদিন পূৰ্বে ভাৰতীয় নৌসেনাত INS মহেন্দ্ৰগিৰি সংযুক্ত হৈছে। এইখন আধুনিক যুদ্ধজাহাজৰ চানেকী ভাৰততে কৰা হৈছে, নিৰ্মাণো ভাৰততে কৰা হৈছে। ইয়াত 75%তকৈও অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এয়া আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক। এই মাহতেই DRDOই পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰ সফল উৎক্ষেপণ সম্পন্ন কৰিছে। এই সফলতাৰ আঁৰত আমাৰ বৈজ্ঞানিক আৰু অভিযন্তাসকলৰ সামূহিক পৰিশ্ৰম নিহিত হৈ আছে। 2-3 দিন পূৰ্বে DRDOই কুছা মিছাইলৰো সফল পৰীক্ষণ কৰিছে। বন্ধুসকল, আজি প্ৰতিৰক্ষা উৎপাদন বা প্ৰতিৰক্ষা ৰপ্তানি অথবা মিত্ৰ দেশৰ সৈতে ৰাজনৈতিক সহযোগৰ ক্ষেত্ৰত ভাৰতে নিৰন্তৰ নতুন শিখৰত আৰোহণ কৰিছে। এই মাহৰ আৰম্ভণিতে মই ইণ্ডোনেছিয়াত আছিলোঁ, য'ত ব্ৰহ্মছ আৰু অস্ত্ৰ মিছাইলৰ বাবে এক বৃহৎ বুজাপৰা চুক্তি হৈছিল। ভাৰতৰ প্ৰতিৰক্ষা উপকৰণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভৰসা বাঢ়িছে। আহক, এই কাৰ্গিল বিজয় দিৱসত আমি আমাৰ অমৰ শ্বহীদসকলক স্মৰণ কৰোঁ আৰু এক সুৰক্ষিত, সক্ষম আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত আমাৰ সংকল্প আৰু দৃঢ় কৰোঁ। মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ যোৱাটো খণ্ডত মই আপোনালোকৰ সৈতে কেটচ দ্য ৰেইন অভিযানৰ বিষয়ে কথা পাতিছিলোঁ। মই অনুৰোধ কৰিছিলোঁ যে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণৰ এই অভিযানক জন আন্দোলন হিচাপে গঢ়ি তোলক। কেটচ দ্য ৰেইনৰ বাৰ্তা একেবাৰে পোনপটীয়া। য'ত বৰষুণ পৰে, যেতিয়া বৰষুণ পৰে, তাতে পানী সংৰক্ষণ কৰক। সেইবাবেই 4 জুলাইৰ পৰা সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে বৰষুণৰ পানী সঞ্চয়, ভূগৰ্ভৰ পানীক পুনৰাই আহৰণ, পুৰণি জলস্তৰক পুনৰ্জীৱন আৰু গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। মই খুবেই সুখী যে গাঁৱেই হওক বা চহৰ, পঞ্চায়তেই হওক বা সামাজিক সংস্থা, সকলো স্থানতেই সকলোৱে আগবাঢ়ি আহি অংশগ্ৰহণ কৰিছে। ক'ৰবাত পুৰণি পুখুৰীৰ পৰা বোকা খান্দি উলিওৱা হৈছে, ক'ৰবাত কুঁৱাসমূহক পুনৰ্জীৱন দিয়া হৈছে, বন্ধ হৈ থকা বৰৱেলসমূহক ভূগৰ্ভৰ পানী ৰিচাৰ্জৰ মাধ্যম কৰা হৈছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় 1500 পুখুৰী নিৰ্মাণ কৰা হৈছে। নৰসিংহপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ নাছিকৰ পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি পাইছে। অন্ধ্ৰপ্ৰদেশৰ নন্দয়ালৰ প্ৰতিখন গাঁও পঞ্চায়ততে পুৰণি পুখুৰীবোৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে। আমাৰ নগৰবোৰো পিছপৰি থকা নাই। ছত্তীশগড়ৰ কোৰবা,

ওড়িশাৰ ভুৱনেশ্বৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমত এই অভিযানৰ ফল ভালকৈ দেখা পোৱা গৈছে। আহক আমিও আমাৰ ওচৰৰ কোনো এটা পুখুৰী বা কুঁৱাৰ দায়িত্ব লওঁ, পানীৰ প্ৰতিটো টোপাল বচাওঁ। আজি সাঁচি ৰখা প্ৰতিটো টোপাল ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ডাঙৰ সম্পদ। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান আগতে গ্লাছগোত কমনৱেলথ গেমছ আৰম্ভ হৈছে। প্ৰতিজন দেশবাসীয়ে ভাৰতীয় দলটোক শুভেচ্ছা যাচিছে। তেওঁলোক আটাইয়ে বিচাৰিছে আমাৰ প্ৰতিজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি আটাইৰে অন্তৰ জয় কৰিব। বন্ধুসকল, শেহতীয়াকৈ আমাৰ যুৱকসকলে ক্ৰীড়াক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰি আছে। পি ভি সিন্ধু বেডমিণ্টনত জাপান অ'পেনত খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল। ই গোটেই দেশৰ বাবে গৌৰৱৰ কথা। ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত নিজৰ প্ৰথমখন টেষ্ট মেচত জয়ী হয়। আমাৰ দলে 270 ৰাণৰ বিশাল ব্যৱধানত বিজয়ী হৈ ইতিহাস ৰচনা কৰে। কিন্তু সেইটোৱেই একমাত্ৰ কথা নহয়। লৰ্ডছ ষ্টেডিয়ামৰ সুদীৰ্ঘ ইতিহাসত এইখন আছিল প্ৰথমখন মহিলা দলৰ টেষ্ট মেচ। এই ষ্টেডিয়ামতে 1983 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ বিশ্বকাপ জয় কৰিছিল। এতিয়া আমাৰ নাৰী শক্তিয়েও ইয়াতেই দেশৰ নাম উজ্জ্বল কৰিলে। বন্ধুসকল, কিছুমান সৰু সৰু প্ৰয়াসৰে বহুত গুৰুত্ব থাকে। কেৰালামৰ এৰ্ণাকুলামৰ দক্ষিণে চিত্তুৰত এখন বিদ্যালয়ত এটা সংস্কৃত ক্লাব আছে। ইয়াত এজন শিক্ষক অভিলাষ ডাঙৰীয়াই বেলেগ ধৰণেৰে সংস্কৃত ভাষাক জনপ্ৰিয় কৰিছে। অক্ষৰ কন্দুক নামৰ এই প্ৰকল্পটোত সংস্কৃত ভাষাৰ প্ৰতিটো আখৰক ফুটবল খেলৰ ব্যৱহৃত শব্দৰ সৈতে সংযুক্ত কৰি সহজবোধ্য কৰি তোলা হৈছে। ফলত শিকোতেও আনন্দ পোৱা যায় আৰু খেলৰ প্ৰতিও ধাউতি বাঢ়ে। মোৰ প্ৰিয় দেশবাসী, যোৱা দেওবাৰে হোৱা বিক্ৰম ১ৰ সফল উৎক্ষেপণে প্ৰতিজন দেশবাসীকে গৌৰৱান্বিত কৰিছে। আমি প্ৰতিজন ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হলোঁ। ই আছিল ব্যক্তিগত খণ্ডত নিৰ্মিত প্ৰথমটো ৰকেট। আমাৰ যুৱ উদ্ভাৱকে এই অকল্পনীয় কামটো কৰি দেখুৱালে। তেওঁ কৌশল্য, আগ্ৰহ আৰু ধৈৰ্যৰ সমন্বয়ৰ সুন্দৰ উদাহৰণ দাঙি ধৰিলে। দীৰ্ঘদিন ধৰি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি নোহোৱাকৈ আছিল। এই ক্ষেত্ৰত আগ্ৰহ থকা বহু যুৱকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ নাপাইছিল। যুৱকসকলৰ হিতৰ বাবে আমি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিলোঁ। ইয়াৰ ফল আজি বিশ্বই দেখা পাইছে। বন্ধুসকল, আমাৰ যুৱকসকলে বিজ্ঞানতো ভাৰতৰ শিৰ উচ্চ কৰিবলৈ সক্ষম হৈছে। ছায়েন্স অলিম্পিয়াডছ পৃথিৱীৰ এটি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ইয়াত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাগ লয়। এই মাহতে ফিজিক্স, কেমিষ্ট্ৰী, বায়'লজি আৰু মেথমেটিক্স বিষয়ৰ অলিম্পিয়াড হৈছিল। এই প্ৰতিযোগিতাসমূহত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰে। ফিজিক্স অলিম্পিয়াডত আমাৰ 5 প্ৰতিযোগীয়েই স্বৰ্ণ পদক জয় কৰে আৰু ভাৰতে প্ৰথম স্থান লাভ কৰে। যোৱা এটা দশকত প্ৰতিটো ফিজিক্স অলিম্পিয়াডত আমাৰ ছাত্ৰসকলে সোণৰ বা ৰূপৰ পদক অৰ্জন কৰি আহিছে। কেমিষ্ট্ৰী অলিম্পিয়াডতে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে স্বৰ্ণ পদক লাভ কৰিলে। এইটো এতিয়ালৈকে হোৱা প্ৰদৰ্শনসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শন। বায়'লজি অলিম্পিয়াডতো আমাৰ প্ৰতিজন প্ৰতিযোগীয়ে স্বৰ্ণ পদককে ধৰি বিভিন্ন পদক লাভ কৰিছে। মেথমেটিক্স অলিম্পিয়াডত আমাৰ প্ৰতিযোগীসকলে 2 সোণৰ আৰু 4 ৰূপৰ পদক অৰ্জন কৰে। দেশৰ যুৱশক্তিক লৈ মই গৌৰৱান্বিত। ভাৰতত অলিম্পিয়াড আৰু হেকাথনৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাই আহিছে। মোৰ বিশ্বাস দেশৰ যুৱকসকল আৰু অধিককৈ এই প্ৰতিযোগিতাসমূহৰ সৈতে জড়িত হ'ব আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব। মোৰ প্ৰিয় দেশবাসীসকল, শক্তি আৰু সাহসেৰে আগবাঢ়ি গ'লে যিকোনো পথ সহজে অতিক্ৰম কৰিব পাৰি। কাশ্মীৰৰ পৰম্পৰাগতভাৱে নিৰ্মাণ কৰা ৱগু নামৰ কঠবিধ ইয়াৰ উদাহৰণ। প্ৰথমতে দলনিৰ পৰা দলঘাঁহজাতীয় তৃণ উঠাই আনি ৰ'দত শুকুৱাই লোৱা হয় আৰু পিছত ধানখেৰৰ সৈতে বৈ এই বিশেষ কঠবিধ তৈয়াৰ কৰা হয়। 2 কাৰিকৰক একোখন কঠ প্ৰস্তুত কৰিবলৈ 4 সময় লাগে। এই কঠবিধ পৰিৱেশ অনুকূল আৰু এই কঠবিধ ব্যৱহাৰ কৰিলে গৰম দিনত ঠাণ্ডা লাগে আৰু ঠাণ্ডা দিনত গৰম লাগে। মাজতে এই পৰম্পৰাগত কঠৰ প্ৰচলন কমি গৈছিল। পিছে শ্ৰীনগৰৰ গোলাম হুছেইন আৰু তেখেতৰ জী তঞ্জিলাই

এই ৱগু কথবিধক পুনৰ জীৱন দিয়াৰ সংকল্প ললে। সাধাৰণ পৰিয়ালৰ এই ব্যক্তি দুজনে অনেক বাধাবিঘিনি অতিক্ৰম কৰি এই কথ নিৰ্মাণ কৰি গল। চাওঁতে চাওঁতে আন লোকসকলো এই কাৰ্যত লাগি পৰিল। তেওঁলোকে চৰকাৰী সহযোগো লাভ কৰিলে। জনপ্ৰিয় হৈ উঠা এই ৱগু কথবিধ এতিয়া আন ঠাইলৈও বিক্ৰীৰ বাবে পঠিয়াব পৰা হৈছে। আমি আজি সকলো স্থানীয় দ্ৰব্যকে গুৰুত্ব দিছোঁ। স্থানীয় দ্ৰব্যৰ বাবে সৰব হোৱা, অৰ্থাৎ ভোকেল ফৰ লোকেল, আমি এই মন্ত্ৰৰে আগবাঢ়িছোঁ। কাশ্মীৰৰ ৱগুক আপোনাৰ ঘৰতো ঠাই দিব পাৰি নেকি এবাৰ ভাবি চাবচোন। বন্ধুসকল, আমাৰ দেশত চাহ কেৱল এবিধ পানীয় নহয়, ই হৈছে আপোন কৰি লোৱাৰ আহিলা। পুৱাৰ আৰম্ভণিয়েই হওক, বন্ধুক লগ পোৱাৰ মুহূৰ্তই হওক, পৰিয়ালৰ আটাইৰে সৈতে কটোৱা মুহূৰ্তই হওক, সকলোতে চাহে সংগ দিয়ে। চাহৰ সৈতে মোৰ সম্পৰ্কৰ বিষয়টো আপোনালোকে ভালদৰেই জানে। পিছে আজি মই যিবিধ চাহৰ কথা ক'বলৈ ওলাইছোঁ, সি সোৱাদৰ লগতে কেইবাগৰাকী মহিলাৰ জীৱনলৈ আত্মনিৰ্ভৰতাৰ নতুন সুগন্ধিও বৈ আনিছে। উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ লক্ষীৱালা গাঁৱৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে বিদুৰ প্ৰেৰণা স্বদেশী হাৰ্বেল টি তৈয়াৰ কৰিছে। ইয়াত গন্ধবিৰিণা, তুলসী, গিলয়, মুলেঠি, কেঁচা হালধি, ডালচেনি, ইলাচি, চফ আদি কেইবাবিধো প্ৰাকৃতিক উপকৰণ মিহলোৱা আছে। সুন্দৰ সোৱাদ আৰু উপকাৰিতাৰ বাবে এই চাহবিধ অতি সোনকালে জনপ্ৰিয় হৈ উঠিছে। প্ৰয়াগৰাজৰ মহাকুম্ভ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য উৎসৱত ই বহু সমাদৰ লাভ কৰিছে। বিদেশী পৰ্যটকো এই চাহবিধৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। জ্ঞান, প্ৰকৃতি আৰু মহিলাসকলৰ আত্মবিশ্বাস জড়িত হৈ পৰিলে সৰু সৰু প্ৰচেষ্টাও গৈ বৃহৎ কলেবৰলৈ পৰিৱৰ্তিত হ'ব পাৰে। মোৰ প্ৰিয় দেশবাসী, আজি সমগ্ৰ দেশতে এক পেড় মা কে নাম অভিযানৰ মাজেৰে দেশবাসীয়ে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰিছে। যেতিয়া সমাজখন এই ভাৱনাৰে একগোট হয়, তেতিয়া বহু সুন্দৰ আৰু প্ৰেৰণাদায়ক উদাহৰণ আমি দেখিবলৈ পাওঁ। বন্ধুসকল, আহমেদাবাদত জন অংশীদাৰিত্বৰ শক্তি আৰু প্ৰভাৱৰ এটি উদাহৰণ আমি দেখিবলৈ পাইছোঁ। ইয়াৰ ভাৰজ অঞ্চলত 25,000 লোক লগ হৈ মাথো এঘণ্টা সময়ৰ ভিতৰত 3,00,000তকৈও অধিক গছপুলি ৰোপণ কৰিছিল। স্কুলীয়া ছাত্ৰ ছাত্ৰী, NCC কেডেট, স্বেচ্ছাসেৱী সংস্থা আৰু আন সাধাৰণ জনতাই ইয়াত অংশ লয়। আহিব ধৰা বছৰসমূহত এই গছপুলিবোৰেই এখন ঘন বননিৰ ৰূপ ল'ব। এই প্ৰচেষ্টাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছে। এক পেড় মা কে নাম অভিযানত উত্তৰ প্ৰদেশতো জনশক্তিৰ প্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পোৱা গৈছে। 12 জুলাই তাৰিখে ইয়াত এদিনৰ ভিতৰতে 35 কোটিৰো অধিক গছপুলি ৰোপণ কৰা হয়। উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে মই এই কথাত গৰ্ববোধ কৰোঁ। মোৰ প্ৰিয় দেশবাসী, বৃক্ষ মাত্ৰ মানুহৰ প্ৰয়োজনৰ বাবে নহয়, ই অগণন জীৱৰো আৱাসস্থল। গুজৰাটৰ গিৰ বনাঞ্চলত প্ৰায় 60 বছৰৰ পাছত ইণ্ডিয়ান গ্ৰে হৰ্ণবিল চৰায়ে পুনৰ আৱাসস্থল গঢ়ি তুলিছে। গিৰ অৰণ্যত বহু বছৰ ধৰি চলা সংৰক্ষণ আৰু পুনৰ সংস্থাপন প্ৰচেষ্টাৰ ফলত ই সম্ভৱপৰ হৈ উঠিছে। হৰ্ণবিল পক্ষীক অৰণ্যৰ কৃষক বুলি কোৱা হয়। ইহঁতে ফল খাই তাৰ গুটিবোৰ দূৰ দূৰণিলৈকে সিঁচি দিয়ে আৰু তাৰ ফলস্বৰূপে অৰণ্যত নতুন নতুন গছ গছনিৰ জন্ম হয় আৰু অৰণ্যখন সেউজ সজীৱ হৈ থাকে। মই আপোনালোক সকলোকে অনুৰোধ কৰোঁ যেন আপোনালোকে জীৱনৰ কিছু বিশেষ সময় প্ৰকৃতিৰ সৈতে নিয়োজিত কৰে। নিজৰ মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰক। আজি ৰোপণ কৰা এটি গছপুলি এদিন সেউজ প্ৰকৃতি, নিৰ্মল বতাহ আৰু এটি সুন্দৰ ভৱিষ্যতৰ আৰম্ভণি হ'ব। মোৰ প্ৰিয় দেশবাসী, আমি জানো যে বৰ্তমানৰ প্লাষ্টিক প্ৰদূষণ সমগ্ৰ বিশ্বৰ পৰিৱেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। ছিংগল ইউজ প্লাষ্টিক, অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনাই বহু বছৰলৈকে প্ৰকৃতিৰ ক্ষতিসাধন কৰে। গতিকে প্লাষ্টিকৰ সঠিক ব্যৱহাৰ অত্যন্ত জৰুৰী হৈ পৰিছে। বন্ধুসকল, বিহাৰৰ সীতামাৰীত আৱৰ্জনাৰ পৰা সম্পদ, অৰ্থাৎ ৱেষ্ট টু ৱেলথৰ এটি সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে। ইয়াত আৱৰ্জনাৰ ৰিচাইক্লিঙৰ জৰিয়তে তাৰ পৰা বেঞ্চ তৈয়াৰ কৰা হৈছে। এখন বেঞ্চ তৈয়াৰ কৰোঁতে প্ৰায় 40 কিলো ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ হয়। এই বেঞ্চবোৰ মজবুত, আৰামদায়ক হোৱাৰ লগতে পৰিৱেশ অনুকূল। এইসমূহ চৰকাৰী বিদ্যালয়, উদ্যান আদিত ব্যৱহাৰ কৰা হয়।
ইয়াৰ যোগেদি মানুহৰ মাজত পৰিৱেশ

সংৰক্ষণৰ প্ৰতি সচেতনতাও বৃদ্ধি পায়। এই প্ৰচেষ্টাত স্থানীয় আৰু জিলা কৰ্তৃপক্ষৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। স্থানীয় পৰ্যায়ত কিছু কৰ্মসংস্থানৰ সৃষ্টি হৈছে। সীতামাৰীৰ এই উদাহৰণে আমাক কয় যে ৰিডিউজ, ৰিইউজ আৰু ৰিচাইকল আজি এটি ধনী হৈ থকা নাই, ই আমাৰ জীৱনৰ এটি অংশ হৈ পৰিছে। বন্ধুসকল, আপোনাসৱৰ নিশ্চয় মনত আছে যে যোৱা খণ্ডৰ মন কী বাতত মই গণেশ উৎসৱৰ কথা কৈছিলোঁ। মই কৈছিলোঁ যে আমি স্বদেশৰ মাটিৰে নিৰ্মিত গণেশ দেৱতাৰ পূজা কৰা উচিত। পি অ' পিৰে নিৰ্মিত প্ৰতিমা বিদেশৰ পৰা আমদানি কৰা হয় আৰু সেইবাবেই আমি আমাৰ মাটিৰে তৈয়াৰী প্ৰতিমা আমাৰ ঘৰত স্থাপন কৰিব লাগে। এই বিষয়ে বহু ব্যক্তিয়ে মোলৈ নিজৰ বিবেচনা ব্যক্ত কৰি বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতসকলে লিখিছে যে মন কী বাতত এই বিষয়ে আলোচনা হোৱা বাবে তেওঁলোকে সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰিছে আৰু মাটিৰে নিৰ্মিত গণেশৰ প্ৰতিমা স্থাপন কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে। মই পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে এইবাৰ গণপতি পূজাৰ সময়ত আপোনালোকে মাটিৰে তৈয়াৰী প্ৰতিমাহে স্থাপন কৰে। আপোনালোকৰ এই কাৰ্য এক অৰ্থত প্ৰকৃতি পূজাৰ সমতুল্য হ'ব। মোৰ প্ৰিয় দেশবাসী, এইবাৰ মই আপোনালোকক এনে এগৰাকী ব্যক্তিৰ বিষয়ে জনাম যাৰ কথাই আপোনালোকক গৌৰৱান্বিত কৰিব। এই ব্যক্তিগৰাকী বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰৰ সৈতে জড়িত। বিশ্বব্যাপী তেখেতৰ পৰিচয় আছে আৰু তথাপি তেখেতৰ মাটিৰ সৈতে আছে গভীৰ সম্পৰ্ক। তেখেত হৈছে মণিপুৰৰ ডক্টৰ ৰোনাল্ডো লেইশ্ৰাম মহাশয়। তেওঁৰ নাম যদিও ৰোনাল্ডো, তেওঁ কিন্তু এগৰাকী জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান জাপানত কৰ্মৰত আৰু তৰুণ তাৰকামণ্ডলৰ বিষয়ে গৱেষণা কৰা এটি গৱেষক দলৰ সৈতে জড়িত। আপোনালোকে নিশ্চয় জানিব বিচাৰিব যে তেওঁনো প্ৰকৃততে কৰিছে কি। এই বিজ্ঞানীজনে এটি বিশাল তৰুণ তাৰকামণ্ডলৰ নাম ৰাখিছে লোকটাক প্ৰট' ক্লাষ্টাৰ। লোকটাক হৈছে মণিপুৰৰ এটি বিশাল হ্ৰদ। লোকটাক হ্ৰদত থকা ভাসমান সৰু সৰু উদ্ভিদজাত দ্বীপসমূহে ইয়াৰ এক অনন্য দৃশ্য অংকন কৰিছে। এনে লাগে যেন এনে বিশাল সমুদ্ৰত বহু সৰু সৰু দ্বীপ উটি ফুৰিছে। একেধৰণে ব্ৰহ্মাণ্ডত তৰুণ তাৰকামণ্ডলেও সদৃশ দৃশ্যৰ সৃষ্টি কৰে। আজি মণিপুৰৰ লোকটাক হ্ৰদে দেশৰ মানচিত্ৰতেই নহয় ব্ৰহ্মাণ্ডৰ বিশালতাতো ইয়াৰ পৰিচয়ৰ জিলিকনি তুলিছে। এই কথাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। আমাৰ যুৱ বন্ধুসকলে এই শিক্ষা লাভ কৰিব যে তেওঁলোকে নিজৰ পৰম্পৰাৰ সৈতে জড়িত থাকিও সফলতাৰ উচ্চ শিখৰলৈ আৰোহণ কৰিব পাৰে। মোৰ প্ৰিয় দেশবাসী, আৰু কিছুদিন পাছত 7 আগষ্ট তাৰিখে আমাৰ দেশে নেশ্যনেল হেণ্ডলুম ডে পালন কৰিব। এই দিৱসত আমি আমাৰ দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাৰ উৎসৱ উদযাপন কৰোঁ। আমাৰ এই শিপিনীসকলে বংশানুক্ৰমে চলি অহা পৰম্পৰাক চলমান কৰি ৰাখিছে। বন্ধুসকল, হাতেৰে নিৰ্মিত পোছাক পৰিধানে কোনো নহয় কোনো ক্ষেত্ৰ, সম্প্ৰদায় আৰু ইয়াৰ সৈতে জড়িত অগণন লোকৰ কাহিনী ব্যক্ত কৰে। এইসকল লোকে গৰ্বেৰে সৈতে ভাৰতৰ সংস্কৃতিক, ঐতিহ্যক আমাৰ পোছাক পৰিধানৰ সৈতে জড়িত কৰে। মই অনুৰোধ কৰিছোঁ যে আমি যেন এই হস্তকলাক উৎসাহিত কৰোঁ আৰু আমাৰ শিপিনীসকলক সন্মান জনাওঁ। আহক, আমি ভোকেল ফৰ লোকেলৰ ধাৰণাক আৰু শক্তিশালী কৰি তোলোঁ। বন্ধুসকল, আজি দেশত যিধৰণে হস্ততাঁতক উদগনি যোগোৱা হৈছে তাৰ তুলনাত বহু লোকৰ জীৱন উন্নত হৈছে। পোচামপল্লীৰ পৰা পাটনালৈ আৰু কোঠামপল্লীৰ পৰা কচ্ছলৈকে ইয়াৰ বহুতো উদাহৰণ আছে। আজি এনে বহু লোক আৰু গোট আছে যিয়ে আমাৰ হস্ততাঁতৰ গৌৰৱোজ্জ্বল পৰম্পৰাক নতুন শক্তি আৰু পৰিচয় প্ৰদান কৰিছে। কোনোবাই পোচামপল্লী ইক্তৰ সুন্দৰ পৰম্পৰাক আগবঢ়াই লৈ গৈছে, কোনোবাই আকৌ মহিলা তাঁতীসকলক একেলগ কৰি ঊলৰ সামগ্ৰী প্ৰস্তুত কৰি আছে, কিছুমানে কেৰালমৰ পৰম্পৰাগত কাছাভু কলা সংৰক্ষণ কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ মাতৃভগ্নীসকলকো কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে। বন্ধুসকল, মই বিশেষভাৱে উল্লেখ কৰিব বিচৰা আন এটা বিষয় হ'ল খাদি। আমি সকলোৱে জানো যে খাদি মহাত্মা গান্ধীৰ অতি প্ৰিয় আছিল। যোৱা কেইবছৰমানৰ ভিতৰত খাদি অতি জনপ্ৰিয় হৈ পৰিছে। যোৱা 12 বছৰত ইয়াৰ বিক্ৰী ছগুণ বৃদ্ধি পাইছে। বিক্ৰীৰ পৰিমাণ এতিয়া 8,000 কোটি টকাৰ ওচৰ চাপিছে। মই আপোনালোক সকলোকে আগন্তুক উৎসৱত খাদীৰ কিবা নহয় কিবা সামগ্ৰী, হস্ততাঁত বা হস্তশিল্পৰ কিবা নহয় কিবা সামগ্ৰী নিশ্চিত

নিশ্চিতভাৱে ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, যদি আপোনাক প্ৰশ্ন কৰা হয় যে ভাৰতত কিমান ধৰণৰ বাদ্যযন্ত্ৰ আছে, আপুনি হয়তো ভাবিব লগা হ'ব। ইয়াৰ কাৰণ হ'ল আমাৰ ইয়াত বহুতো বাদ্যযন্ত্ৰ আছে আৰু তাৰ সৈতে বিভিন্ন পৰম্পৰা জড়িত হৈ আছে। এনেধৰণৰ এবিধ বাদ্য আছে ত্ৰিপুৰাৰ ছুংপ্ৰেং। জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত ই যথেষ্ট জনপ্ৰিয়। বাঁহেৰে সজা এই বাদ্যযন্ত্ৰটোত তিনিডাল তাঁৰ আছে। ইয়াৰ পৰা ওলোৱা সুৰ অতি সুমধুৰ, যি সৰোদৰ দৰে। কোনো কাৰণত যুৱক যুৱতীসকলৰ মাজত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত সুৰজ কুমাৰ দেৱবৰ্মাই ইয়াক পুনৰ জনপ্ৰিয় কৰাৰ সংকল্প লৈছিল। আজি তেওঁৰ প্ৰচেষ্টা সফল হৈছে। তেওঁ তাত ছুংপ্ৰেঙৰ লগতে অন্যান্য পৰম্পৰাগত বাদ্যযন্ত্ৰও পৰিৱেশন কৰি আহিছে। ককবৰক লোকসংগীত, বাউল গীত, বাংলা লোকসংগীত তেওঁ খুব ভাল পায়। এতিয়া মই আপোনাক এটি সৰু অডিঅ' ক্লিপ শুনাব বিচাৰিছোঁ। এই সংগীত আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।

0: বন্ধুসকল, মই নিশ্চিত যে এয়া শুনি আপোনালোকৰ মন অতি আনন্দিত হৈছে। মই দেৱ বাৰ্মাজীৰ বাবে অতি গৌৰৱান্বিত। পৰম্পৰাগত সংগীতক জনপ্ৰিয় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয়। মই আপোনালোককো অনুৰোধ জনাইছোঁ যে আপোনালোকৰ চাৰিওফালে থকা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বিষয়েও তথ্য ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক। আপোনাৰ এই প্ৰচেষ্টাই নিশ্চিতভাৱে আনকো পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিব। মোৰ প্ৰিয় দেশবাসী, কাইলৈ 27 জুলাইত ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালামৰ পুণ্যতিথি। ডক্টৰ কালামৰ ব্যক্তিত্বৰ বহুতো অনুপ্ৰেৰণাদায়ক দিশ আছিল, কিন্তু তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰত আছিল এগৰাকী শিক্ষকৰ ভূমিকা। তেওঁ শিশু আৰু যুৱক যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। কাকতালীয়ভাৱে এই সপ্তাহতে আমি পবিত্ৰ গুৰু পূৰ্ণিমা উদযাপন কৰিম। আমাৰ পিতৃ মাতৃ আমাৰ প্ৰথম শিক্ষাগুৰু। বিদ্যালয়ৰ শিক্ষকসকলে আমাক সদায় জ্ঞান দিয়ে। গুৰু পূৰ্ণিমা হৈছে এনে সকলো গুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ এক উপলক্ষ। মই দেশৰ সকলো শিক্ষক আৰু গুৰুক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। বন্ধুসকল, কেইসপ্তাহমানৰ ভিতৰতে আমি আমাৰ স্বাধীনতাৰ মহান উৎসৱো উদযাপন কৰিম। 15 আগষ্ট প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন। এই দিনটো ভাৰত মাতাৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা অগণন সাহসীবীৰক স্মৰণ কৰাৰ দিন। তেওঁলোকৰ ত্যাগ আৰু তপস্যাৰ বাবেই আজি আমাৰ হাতত ত্ৰিৰংগ পতাকা আছে। এই ত্ৰিৰংগাত আমাৰ সংবিধানৰ আদৰ্শ আছে। বন্ধুসকল, যোৱা কেইবছৰমানৰ ভিতৰত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক এক অনন্য ভাৱনাৰে উজ্জীৱিত কৰিছে, একগোট কৰিছে। ত্ৰিৰংগ পতাকাৰ এই উৎসৱ প্ৰতিখন ঘৰতে, প্ৰতিটো ৰাস্তাত দেখিবলৈ পোৱা যায়। এই বছৰো আমি সম্পূৰ্ণ উৎসাহেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযানক আগুৱাই নিব লাগিব। আপোনাৰ ঘৰত সম্পূৰ্ণ সন্মান সহকাৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰিব লাগিব। বন্ধুসকল, প্ৰতি বছৰে 15 আগষ্টৰ আগে আগে আপোনালোকে মোক বহুতো ন ন ধাৰণা আৰু পৰামৰ্শ প্ৰেৰণ কৰে। এই বছৰতো MyGovত আপোনালোকৰ ন ন চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিব। আপোনালোকৰ পৰামৰ্শৰ বাবে মই অপেক্ষাৰত। বন্ধুসকল, মন কী বাত আজিলৈ ইমানেই। অহা মাহত দেশবাসীৰ বহুতো নতুন উপলব্ধি আৰু প্ৰেৰণাদায়ক প্ৰয়াসৰ বতৰাৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে মোক অনুমতি দিয়ক। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: শ্ৰোতাসকলে ইমান পৰে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।
2: জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক

0: পরিকল্পনা হব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
1: অহা 28 তাৰিখ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন। অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে, অনুষ্ঠান চলি থকাৰ সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: সন্মুখীন। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰো ব্যৱস্থা কৰিছে। চৰাইদেউ জিলাৰ সাম্প্ৰতিক বানত 151খন গাঁৱৰ কেইবালাখো লোক প্ৰভাৱিত হৈছে। বানত খেতিপথাৰ সম্পূৰ্ণৰূপে ধবংস হোৱাৰ উপৰি ভালেসংখ্যক পশুধনৰ হানি হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 15লৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে ইতিমধ্যে নিহতসকলৰ পৰিয়ালক এককালীন সাহায্য বিতৰণ কৰিছে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত ডাঃ নেহা যাদৱে এইদৰে কয়।
1: আমাৰ 151 গাঁও ইফেক্ট হৈছে, ৰেভিনিউ ভিলেজেছ যিখিনি আমি কওঁ, ইমান ইফেক্ট হৈছে টোটেল। আৰু যদি আপুনি পপুলেশ্যন চাই, আমাৰ প্ৰায় 2 লাখ ওপৰত আমাৰ পপুলেশ্যন ইফেক্ট হৈছে। আৰু যদি আপুনি এগ্ৰিকালচাৰ এৰিয়া চাই, আমাৰ বহুখিনি হেক্টৰ যিটো আমাৰ যিখিনি কঠীয়া আছিলে, বহুখিনি এনেকুৱা আমাৰ এগ্ৰিকালচাৰ আহিছিলে। আমাৰ পশু আপুনি যদি আপুনি চাই আছে, বহুখিনি ইফেক্ট হ'ল। আৰু যদি আপোনাৰ ডেথ নম্বৰ মই কওঁ, এতিয়া একদম লেটেষ্ট যিখিনি মোৰ হাতত আছে, আমাৰ 15 মানুহ কা আমি অলৰেডি ইনফৰ্মেশ্যন পাই গৈছোঁ। ইয়াৰ ভিতৰত একটা আনআইডেণ্টিফাইড বডি আছে, একটা মানুহৰ কিবা এনেকুৱা ইছ্যু চলি আছে, তাত কিবা ফেমিলি মানুহ আছে, এইটো আমি ইয়াত নাথাকি কিবা বাহিৰত থাকি আৰু এইটো মানুহক আমি কণ্টেক্ট কৰিব পৰা নাই।
0: গোলাঘাট জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, জিলাখনৰ 4টা ৰাজহ চক্ৰৰ 117খন গাঁও বানত বুৰ গৈছে। জিলা প্ৰশাসনে আজি পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি গোলাঘাট ৰাজহ চক্ৰৰ 33খন, দেৰগাঁৱৰ 43খন, খুমটাইৰ 20খন আৰু বোকাখাট ৰাজহ চক্ৰৰ 21খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। বানত 40,830জন লোক প্ৰভাৱিত হৈছে। এইবাৰৰ বানত জিলাখনত 2,969.44 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে স্থাপন কৰা 13টা সাহায্য শিবিৰত 1,210জন লোক আশ্ৰয় লৈ আছে। ইপিনে চুবুৰীয়া নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ আজি পুৱাৰ ভাগত 322.80 মিটাৰলৈ বৃদ্ধি পোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। প্ৰকল্পটোৰ 4খন স্পিলৱে গেটেৰে পানী এৰি দিয়া হৈছে। প্ৰকল্পটোৰ পৰা প্ৰতি ছেকেণ্ডত 150.61 ঘন মিটাৰ পানী এৰি দিয়া হৈছে। দৈয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ নামনি অঞ্চলত জিলা প্ৰশাসনে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনৰ্বাসন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। কালি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এটা প্ৰতিনিধি দল ৰাজ্যত উপস্থিত হৈছে। ইয়াৰ উপৰি সকলো বিভাগৰ মন্ত্ৰীসকলক ক্ষয় ক্ষতিৰ মূল্যায়নৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস হোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
2: আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো, দুজন দেউতাক মাক, দুজন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছো। আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগাপাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া

0: ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীতে পেকেটবোৰ আমি পেকেটিং কৰি আছো, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেজ গৈছে, অহাকালিও যাব। তিনিদিনৰ ভিতৰত আমি আশা কৰো লুজ চাউল দালি দি আছে, অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছো।
1: চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত এলেকাত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে কালি কয় যে স্বাস্থ্য বিভাগে বানৰ কবলত পৰা এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বান প্ৰভাৱিত এলেকাসমূহলৈ প্ৰেৰণৰ বাবে 10,000 কিলোগ্ৰাম ব্লিচিং পাউডাৰ আৰু 7,500 লিটাৰ ফেনাইলৰ ব্যৱস্থা কৰিছে। ৰাইজৰ আন প্ৰতিনিধিসকলেও সম্ভাৱ্য ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে নিজাববীয়াকৈ চেষ্টা চলাইছে বুলি তেওঁ উল্লেখ কৰে। প্ৰভাৱিত লোকৰ বাবে সাহায্য সন্দৰ্ভত শ্ৰীমাৰ্ঘেৰিটাই কয় যে সাহায্য সামগ্ৰীৰ কোনো ধৰণৰ নাটনি হোৱা নাই। চৰকাৰৰ উপৰি ভালেমান সংস্থাই প্ৰভাৱিত লোক

0: দশা কম হোৱা নাই আৰু চৰকাৰী সংস্থাসমূহে ঠাইতে গৈ ক্ষয় ক্ষতিৰ মূল্যায়ন কৰি আহিছে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে দেশে প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবে 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ, সামৰ্থ্যৱান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহ্বান জনায়। কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি যোৱা 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা বিশেষ শৌৰ্য বিজয় যাত্ৰা উলিওৱা হৈছে আৰু আজি মটৰচাইকেল শোভাযাত্ৰা দ্ৰাছত থকা কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেধৰণৰ অভিবাদন বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে আৰ্হি প্ৰস্তুত কৰা আৰু নিৰ্মাণ কৰা এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। পাকিস্তানৰ সৈতে যোগসূত্ৰ থকাৰ অভিযোগত কালি অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে ধুবুৰীৰ এজন যুৱকক আটক কৰে। ধৃত যুৱকজন ধৰ্মশালা গাঁও পঞ্চায়তৰ বেপাৰীপাৰাৰ একৰামুল ইছলাম বুলি আৰক্ষীয়ে জনাইছে। বিশেষ কাৰ্যবাহিনীয়ে ইতিমধ্যে অধিক সোধা পোছাৰ বাবে যুৱকজনক গুৱাহাটীলৈ লৈ আহে। পাকিস্তানৰ সৈতে সংযোগ থকা বুলি সন্দেহ কৰা এখন মোবাইল চিম কাৰ্ড পুনৰ সক্ৰিয় হোৱাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই যুৱকজনক আটক কৰে। তদন্তকাৰী সংস্থাৰ প্ৰাৰম্ভিক তথ্যত প্ৰকাশ পোৱা মতে কেৰালাত শিক্ষা গ্ৰহণ কৰা একৰামুলে পূৰ্বে ব্যৱহাৰ কৰা এখন চিম কাৰ্ডৰ জৰিয়তে পাকিস্তানৰ সন্দেহযুক্ত সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে যোগাযোগ কৰিছিল। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবুৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। জিম্বাবুৱে 220 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 129 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ অভিষেক শৰ্মাই 3টা উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। সাম্প্ৰতিক বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমে এয়া মন যায় ছবিখনৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত, গীতৰ ৰচনা দিগন্ত ভাৰতীৰ। এই গীতটিৰ বাবে অনুৰোধ কৰিছে হাতগাঁও গুৱাহাটীৰ পৰা অনামিল আকাশ আৰু মূৰ্চনা দত্তই। আহকচোন গীতটি শুনক।

কল্পতৰু অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সন্তোষ আনন্দ ৰচিত আৰু লতা মংগেশকাৰে কণ্ঠদান কৰা এটি গীত, ছবি প্যাসা সাৱন। অনুৰোধকাৰী শ্ৰোতা ছয়গাঁৱৰ পৰা মহিতুল, বিদ্যুৎ নিজৰা, নিৰ্মালী আৰু সবিতা।

অনুষ্ঠানৰ শেষত এয়া ৰাস্তে প্যাৰ কে ছবিখনৰ এটি গীত। কিশোৰ কুমাৰ, আশা ভোছলে আৰু উষা মংগেশকাৰে কণ্ঠদান কৰা এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে শিৱাঝৰৰ পৰা অমল ডেকা, মানৱী ডেকা আৰু মানসে।

আই ডি বুলনীৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আজিৰ বুলনী মুকলি কৰিবলৈ লৈছো। আজিৰ বুলনীত আপোনালোকক শুনাবলৈ লৈছো এটি বিচিত্ৰানুষ্ঠান, পৰিৱেশন কৰিছে গুৱাহাটীৰ মেৰিগল ফাউণ্ডেশ্যনৰ আইদেউসকলে। অনুষ্ঠানৰ আৰম্ভণিতে তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে এটি সমবেত সংগীত।

কি শুনিলে? ইয়াত ভাগ ল'লে অঞ্জুমণি নাথ বৰা, মীনা কলিতা দাস, পূৰ্ণিমা শৰ্মা গোস্বামী, দীপামণি গোস্বামী আৰু নমিতা শৰ্মাই। অনুষ্ঠানত এইবাৰ এটি জ্যোতি সংগীত পৰিৱেশন কৰিবলৈ লৈছে অঞ্জুমণি নাথ বৰাই।

0: দীপামণি গোস্বামীয়ে এইবাৰ এটি প্ৰবন্ধ পাঠ কৰিবলৈ লৈছে।
1: প্ৰবন্ধটো হৈছে বৰ্তমান সময়ত শিশুৰ মানসিকতা। বৰ্তমান সময়ত সকলো শিশুৱে মানসিক চাপত থাকে মই ভাবোঁ, কিয়নো বৰ্তমান কেৱল প্ৰতিযোগিতা সকলো ক্ষেত্ৰতে। শুই উঠাৰ লগে লগে আমি অভিভাৱকসকলে শিশুটোক বিদ্যালয়লৈ যোৱাৰ বাবে প্ৰস্তুতি চলাওঁ। শিশুটোৰ মনৰ অৱস্থা কি হৈ আছে বা ৰাতি পৰ্যাপ্ত টোপনি হৈছে নে নাই সেইবোৰ বিষয়লৈ কাণসাৰ নকৰোঁ। আমি ভাবোঁ স্কুল ক্ষতি হোৱা মানে শিশুটো সকলো ক্ষেত্ৰতে পিছপৰি থাকিব। স্কুলৰ পৰা অহাৰ লগে লগে টিউচন, হোমৱৰ্ক, নাচ, গান, খেল আদি বিভিন্ন কামত ব্যস্ত কৰি ৰাখোঁ। ফলত শিশুটোৰ গোটেই দিনটোৰ অন্তত আমি অভিভাৱকসকলে নিজৰ নিজৰ ব্যস্ততাৰ কাৰণে তেওঁলোকৰ মনৰ খবৰ ৰাখিবলৈ সুবিধাই নাপাওঁ। ফলস্বৰূপে শিশুসকল এখন ৰুটিনৰ মাজত সীমাবদ্ধ হৈ থাকে। তেওঁলোকে নিজে ভাল লগা কামবোৰৰ মাজেৰে আগবাঢ়ি যাবলৈ সুবিধাই নাপায়। মাকেই শিশুৰ প্ৰধান শিক্ষাগুৰু বুলি কোৱা হয় যদিও বৰ্তমান সময়ত পৰিৱেশৰ লগত খাপ খাবলৈ গৈ মাতৃসকলো কৰ্মব্যস্ততাত সোমাই পৰিছে বা পৰিবলৈ বাধ্য হৈছে। ফলত সন্তান আৰু শিশুৰ মাজতো সময়ৰ ব্যৱধান আহি পৰিছে। মাক সন্তানৰ মাজত মূল্যৱান সময়ৰ পৰিৱৰ্তে পাৰ্থিৱ বস্তুৱে স্থান পাইছে। এইবোৰ সকলো পৰিস্থিতিয়ে বাধ্য কৰিছে। শিশুৰ মানসিক অৱস্থা সুস্থ ৰাখিবলৈ হ'লে মই ভাবোঁ শিশুটোৰ যিটো বয়সত দখল থাকে বা যিবোৰ কাম কৰি ভাল পায় সেইবোৰৰ মাজেৰে আগুৱাই যাবলৈ দিব লাগে। কোনো ধৰণৰ বাধ্যবাধকতাৰ মাজত থাকিব নালাগে, কিন্তু সংস্কাৰ, সামাজিক দায়বদ্ধতাৰ বিষয়ে শিক্ষা দিব লাগে। প্ৰত্যেকজন শিশুৰ দক্ষতা বেলেগ বেলেগ। কেতিয়াও শিশুসকলৰ মাজত তুলনা কৰা উচিত নহয়, যিয়ে নেকি তেওঁলোকৰ মানসিকভাৱে দুৰ্বল কৰিব পাৰে। সমাজত সুস্বাস্থ্য, সুসংস্কাৰ, নিজৰ ভাল লগা ধৰণেৰে সুনিৰাপত্তাত থাকিব পাৰিলে মোৰ বোধেৰে প্ৰত্যেকজন শিশুৱে মানসিকভাৱে সুস্থ হৈ থাকিব। শিশুসকলক শিক্ষাগত অৰ্হতাৰ লগত ব্যৱহাৰিক শিক্ষা দিয়াৰো প্ৰয়োজন আছে। ঘৰখন, লগতে লগ সমনীয়া, শিক্ষাগুৰু, লগতে খেলা ধূলাৰ দ্বাৰাও শিশুসকলৰ মানসিকতাটো সুস্থ হৈ থাকে। শিক্ষাগুৰুৰ মৰম শুনা, কঠোৰ শাসনৰ লগতে গঠনমূলক উপদেশৰ দ্বাৰা তেওঁলোকে প্ৰভাৱিত হয়। আৰু এটা কথা, এখন ঘৰত যদি শিশু এটাই সুসংস্কাৰ পায়, ঘৰখনত আধ্যাত্মিক ভাৱ, বয়োজ্যেষ্ঠজনক সন্মান, লগতে যিকোনো কামক সন্মান জনোৱা পৰিৱেশ দেখি ডাঙৰ হয়, সেইজন শিশুৱে কেতিয়াও মানসিকভাৱে অসুস্থ হ'ব নোৱাৰে। পৰিৱেশৰ প্ৰভাৱ পৰি হয়তো স্বভাৱৰ ব্যতিক্ৰম হ'ব পাৰে, কিন্তু একেবাৰে নিকৃষ্ট কাম কৰিবলৈ আগ নাবাঢ়ে। শেষত এটা কথা কওঁ, আমি সকলোৱে মিলি এখন সুস্থ সমাজ গঢ়িব পাৰিলে উঠি অহা শিশুসকলো সুস্থ মানসিকতাৰে গঢ় লৈ উঠিব, ভৱিষ্যতে সুনাগৰিক হ'ব।
0: আধুনিক গীত পৰিৱেশন কৰিছে মীনা কলিতা দাসে।

0: এটি গল্প পাঠ কৰিছে পূৰ্ণিমা শৰ্মা গোস্বামীয়ে।
1: চুটি গল্প পুনৰ জনম। প্ৰতি সোমবাৰে মোৰ মন্দিৰলৈ যোৱাটো এটা নিয়মত পৰিণত হৈছে। নগ'লে যেন নহ'ব, যাওঁৱেই, নহ'লে মনে নামানে। বিয়াৰ 3 বছৰ পাৰ হোৱাৰ পাছৰ পৰাই শাহুৱে মোৰ শাৰীৰিক দুখ দূৰ কৰিবলৈ মন্দিৰলৈ লৈ যায়। পাকে প্ৰকাৰে শুনাই থাকে লোকৰ কেঁচুৱা হোৱাৰ খবৰবোৰ। মোৰ দুখ লাগে, মোতকৈ বহুত পিছত বিয়া হোৱাবিলাকৰ সংসাৰ সম্পূৰ্ণ হ'ল, নদন বদন হ'ল, কিন্তু মোৰ সন্তান হোৱাৰ কোনো লক্ষণেই নাই। মোৰ সন্তানৰ আশা কৰিয়েই শাহুৱে মন্দিৰে মন্দিৰে মোক লৈ শৰাই দি আশীৰ্বাদ লৈ ফুৰিছিল। জ্যোতিষী, সাধক, তপস্বী, বাবা সকলোৱে মোক বহুত নিয়ম কৰিবলৈ দিছিল। মই নিয়ম পালন কৰিছিলোঁ শাহুৰ নিৰ্দেশত। স্বামীয়েও মোক কেইবাজনো ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল, কিন্তু কোনো ফল নধৰিল। শেষত টেষ্ট টিউব বেবীৰ বাবে মোক সাজু কৰিবলৈ ডাক্তৰে চেষ্টা কৰিলে, উপদেশো দিলে, সেয়াও মোৰ দ্বাৰা নহ'ল। সেইবোৰ এতিয়া পুৰণা কথা হৈ গ'ল। যদিও এতিয়া মই অভ্যাসবশতঃ প্ৰতিটো সোমবাৰে মন্দিৰলৈ গৈ মনক সান্ত্বনা দি থাকোঁ আৰু আনৰ ল'ৰা ছোৱালী আৰু মাকবোৰক দেখি নিজকে ধিক্কাৰ দিওঁ। মোৰ শাহু এতিয়া নাই। শাহুৰ বহুত আগতেই দুৰ্ঘটনাত ঢুকাল। তেওঁৰ আশা মই পূৰ্ণ কৰিব নোৱাৰিলোঁ। স্বামীয়ে বেলেগ এজনী ছোৱালী বিয়া কৰি মোক তেওঁলোকৰ পুৰণা ঘৰখনতে, শাহুৰ শহুৰৰ মূল যিখন ঘৰ, সেই ঘৰখনতে অকলে এৰি বেলেগ এখন চহৰৰ ভাল এপাৰ্টমেণ্ট এটাত থাকে। তেওঁ নতুন সংসাৰ বৈভৱপূৰ্ণ। তেওঁৰ নিজৰ ভাল চাকৰি আছেই আৰু নতুনগৰাকী জীৱনসংগীয়েও ভাল চাকৰি কৰে। ল'ৰা ছোৱালী আৰু নতুন পৰিবাৰৰ লগত তেওঁ সুখী। অৱশ্যে মই আৰু শাহুৰ অনুমতি সাপেক্ষেই তেওঁ বিবাহত বহিছিল। স্বামীৰ পুৰণা ঘৰখন ৰখীয়া হৈ মই আছোঁ এইকাৰণেই যে এই ঘৰৰ ওচৰতে মই কলেজত অধ্যাপনা কৰোঁ। এইখনেই মোৰ শাহুৱে গৰকা ঘৰ। তাতে আকৌ মোৰ কলেজৰ কাষতে থকা মন্দিৰটোলৈ যাব পাৰোঁ। মন্দিৰলৈ গ'লেই দেখোঁ মন্দিৰটোৰ সন্মুখভাগত বহুত কেইজন ভিক্ষাৰীৰ মাজত ভিক্ষাৰ পাত্ৰ লৈ ভিক্ষা খুজি বহি থকা 2টা সৰু ল'ৰা ছোৱালী আৰু মাকৰ এটা পৰিয়াল। পৰিয়ালটো দেখিলে মনলৈ আহে এইবোৰ ল'ৰা ছোৱালী স্কুলীয়া শিক্ষা দীক্ষাৰ পৰা বঞ্চিত হৈ এনেকৈ আছে, এইবোৰৰ মাজতেই যে কিমান প্ৰতিভা সামৰ খাই গৈছে, তীক্ষ্ণ বুদ্ধি কিমান হেৰাই গৈছে, সিহঁতৰ ভৱিষ্যত, অন্যান্য জীৱনৰ কামবোৰ নাই। মোৰ আৰু ভাবিবলৈ মন নগ'ল, মানে নোৱাৰিলোঁ ভাবিব। দেশখনত দিনে দিনে ভিক্ষাৰীৰ সংখ্যা বাঢ়ি গৈ আছে, এইবোৰ মানুহৰ জীৱনৰ মূল্য হেৰাই গৈছে, অস্থিৰ, কোনো উত্তৰ উলিয়াব নোৱাৰা কথা। ভাবি ভাবি মন্দিৰৰ পৰা ওলাই গৈ কিছু দূৰৰ দোকানৰ পৰা ভিক্ষাৰীবোৰলৈ খোৱা বস্তু, পানীৰ বটল কিনি সিহঁতৰ হাতত দি আহিলোঁ আৰু গধুৰ মন এটালৈ ঘৰৰ ফালে খোজ ল'লোঁ। মনত মাজতে ভিক্ষাৰী সমস্যা সমাধানৰ উপায় বিচাৰি বিচাৰি ঘৰ পালোঁ। পিছৰবাৰ মন্দিৰলৈ গৈ সিহঁতক দেখিলোঁ, সেই পৰিয়ালটো। মই ওচৰ চাপি গৈ সুধিলোঁ, তহঁত ইয়াত ক'ত থাক? হাতখন দাঙি অভাৰ ব্ৰিজখনৰ তললৈ দেখুৱাই ক'লে, সেই তাত থাকোঁ। মোৰ গাটো দেখোন কঁপি উঠিল, বৰ অস্থিৰ যেন অনুভৱ কৰিলোঁ। এই ভয়াৱহ পৰিৱেশ,

0: ৰাতিৰ আন্ধাৰত এই কণমানি ছোৱালীজনী লৈ এই মানুহজনী এনেকৈ মুক্ত আকাশৰ তলত ৰ'দ বৰষুণ ৰাতি দিন পাৰ কৰিছে? মাতাল দুৰ্দান্ত চৰিত্ৰহীন মানুহবোৰৰ পৰা এই ছোৱালীজনী আৰু মানুহজনী সীমাহীন মৌন আৰ্তনাদ মই মৰ্মে মৰ্মে অনুভৱ কৰিলোঁ। মই আকৌ সুধিলোঁ, তহঁতৰ ঘৰ নাই নেকি? ঘৰ আছিল, এতিয়া নাই। বানপানীয়ে আমাৰ গাঁওখন উটুৱাই লৈ গ'ল। গৰু গাই ঘৰ দুৱাৰ খেতি পথাৰ সকলো উটি গ'ল। উটি যোৱা গৰুকেইটা ধৰিবলৈ যাওঁতে মোৰ মানুহজন সোঁতত উটি গ'ল। মই বিধৱা জীৱন কটাবলৈ জীয়াই আছোঁ বাইদেউ। মানুহজনীৰ চকু চলচলীয়া লেতেৰা হৈ যোৱা চাদৰখনেৰে চকু মুচি লৈ আকৌ ক'লে, সহায় বিচাৰি কেইবাজনো আত্মীয় ঘৰলৈ গৈছিলোঁ, সকলোৱে লেইলে চেচে কৰিলে। সেয়ে ভাবিলোঁ এনেকৈয়ে ভিক্ষা কৰিয়েই জীয়াই থাকিম। আহি এই মন্দিৰ পালোহি। মন্দিৰলৈ অহা ভক্তসকলে যি দিয়ে তাকে খাই ব্ৰীজৰ তলত পৰি থাকোঁ। শুনি শুনি মোৰ গা বেছিকৈ অৱহ লাগিল। এনেদৰে অনাদৰ অৱহেলা অপমানৰ বোজা লৈ এই ঠাইখনতে শেষ আশ্ৰয় লৈছেহি এই দুৰ্দশাগ্ৰস্ত পৰিয়ালটোৱে। এই ল'ৰা ছোৱালীহালৰ আশা আকাংক্ষাবোৰ বানৰে উটুৱাই লৈ গ'ল এই জনাৰণ্যত সিহঁতৰ অকলশৰীয়া উদ্দেশ্যহীন জীৱন। সিহঁতৰ বাবে খোৱা বস্তু আনিবলৈ হোটেল এখনলৈ গৈ সিহঁতৰ পেট ভৰি যোৱাকৈ বহু কেইবিধ খাদ্যৰ পেকিং আৰু পানী বটল লৈ আহি সিহঁতক দি ক'লোঁ, ভালকৈ খাই ল, তহঁত বৰ দুৰ্বল হৈ পৰিছ। সিহঁতে খাই থাকোঁতেই সুধিলোঁ, তহঁতক ইয়াৰ পৰা লৈ গ'লে যাবিনে? মাকে ক'লে, ল'ৰা ছোৱালীহালৰ বাবে যাম, কলৈ যাম? ভাল ব্যৱস্থা এটা যদি হয় তেতিয়াহ'লে যাম, মানে ঘৰুৱা ভাল পৰিৱেশ এটা, পঢ়া শুনা কৰিব পৰাকৈ ব্যৱস্থা হ'লে ভাল পাম বাইদেউ, যাম। ইহঁত পঢ়াত ভাল আছিল, পঢ়াৰ ইচ্ছাও আছিল। মনলৈ আহিল এনেধৰণৰ কিমান ল'ৰা ছোৱালীয়ে এ চি ৰুমত বহি ভিডিঅ' গেমত সময় পাৰ কৰিছে। ইহঁতে এসাঁজ খোৱা আৰু থকাৰ অভাৱত এনেদৰে পদপথত আশ্ৰয় লৈছে। মোৰ ঘৰলৈকে সিহঁতক লৈ যাব পৰা হ'লে কিছু সময় ৰৈ চিন্তা কৰিলোঁ। শাহুৱে এৰি যোৱা ডাঙৰ আৰু কাঁহ পৰি জিনজোৱা ঘৰটোত মই অকলে থাকোঁ। অথচ এই পৰিয়ালটোৰ এনেকৈ মুক্ত আকাশৰ তলত দিন গৈছে, ৰাতি আহিছে। মোৰ ঘৰটোৰ এটা ৰুমৰ এটা চুকত সিহঁতক ৰাখি এই ভয়াৱহ পৰিস্থিতিৰ পৰা নিস্তাৰ দিব পৰা হ'লে? বাৰে বাৰে এই কথাটোকেই ভাবিলোঁ আৰু লগে লগে সিদ্ধান্ত ল'লোঁ, মই ৰাস্তাৰ পৰা মানুহ উঠাই নিয়াৰ আগতে পুলিচক খবৰ দিব লাগিব। নহ'লে মই যদি বিপদত পৰোঁ কোনেও সহায় নকৰিব। বিপদত পৰিলে ৰং চাবলৈ অহা মানুহৰ সংখ্যা বহুত বেছি। সেয়ে এছ পি অফিচলৈ আগবঢ়ালোঁ আৰু সিহঁতক গৈ কৈ আহিলোঁ, তহঁত ইয়াতে ৰৈ থাক, মই গৈ ভাল ঘৰ এটাত ৰখাৰ ব্যৱস্থা কৰিম। এছ পি অফিচলৈ সোমাই তেখেতৰ লগত কথা পাতিলোঁ। এছ পিয়ে কথাটো গুৰুত্ব সহকাৰে ল'লে আৰু কনিষ্টবল এজনক দি সিহঁতক মোৰ ঘৰলৈ নিয়াত সহায় কৰি দিলে। তেখেতে দিয়া প্ৰতিশ্ৰুতি মতে পিছদিনা এছ পিক আকৌ লগ ধৰি কনিষ্টবল এজনৰ লগত লৈ মোৰ ঘৰলৈ সিহঁতক লৈ আহিলোঁ। ঘৰ আহি পাই শাহু শহুৰে নাতি নাতিনী থাকিবলৈ সাজি ৰখা ডাঙৰ কোঠাটোত সিহঁতক ভালকৈ থাকিবলৈ দিলোঁ, গা ধুবলৈ দিলোঁ, নতুন কাপোৰ দিলোঁ, মোৰ ৰান্ধনীক কৈ সিহঁতৰ খোৱা বোৱাৰ ভাল ব্যৱস্থা কৰিবলৈ দিলোঁ। এতিয়া মই কিছু শান্তি লভিলোঁ, কাৰণ এই ডাঙৰ ঘৰটোত মোক অন্ততঃ মাত মাতিবলৈ কোনোবা থাকিব। লগতে এইটোও ভাবিছোঁ, এই ল'ৰা ছোৱালী দুটাৰ থকা খোৱাৰ ব্যৱস্থাৰ উপৰিও সিহঁতক দেশৰ সুনাগৰিক কৰি গঢ়ি তুলিবলৈ সক্ষম হ'লে মোৰ পাৰ হৈ যোৱা দিনবোৰ ভেঙুচালি হৈ ৰ'ব আৰু সেউজীয়া ভৰুণ দিনবোৰ মোক আৱৰি ধৰিব।
1: অনুষ্ঠানত এইবাৰ এটি কবিতা আবৃত্তি কৰিছে নমিতা শৰ্মাই।
2: কবি নলিনীবালা দেৱীৰ কথা নামৰ কবিতাটি আবৃত্তি কৰিব লৈছোঁ। কোন আদি অৰুণালোকত অমৃত কলসীলৈ জাগিছিল প্ৰকৃতি গোসানী, কোন শুভ মুহূৰ্তত বাজিছিল সৃষ্টিবীণা উদাত্ত সুৰৰ আগমনী, সেই সুৰে সৃজনৰ আদিম পুৱাতে খুলি দিলে প্ৰকৃতিৰ জড় আৱৰণ, উশাই দুচকু মেলি নিয়ৰ আজলি ঢালি কৰি গ'ল পুষ্প বৰিষণ, অৰুণৰ হেঙুলি ৰঙত সুকুমাৰী ধৰাৰ বুকুত পুলকৰ জাগিল চেতন খহি গ'ল হিমানী বসন, সেইদিনা সুৰখী ধৰাই সেউজীয়া সাজ পিন্ধি সবিতাক কৰিলে বৰণ, ৰূপ কোঁৱৰৰ পৰশত ধৰাৰ কঠিন হিয়াভেদি

0: বাজিল সৃষ্টিৰ বিনা প্ৰকৃতিয়ে পালে বাণী নিমাতিমুখত প্ৰাণে প্ৰাণে জাগিল চেতনা উঠিল মিলন সুৰ সুৰে পালে গীতি প্ৰাণে পালে প্ৰাণ দিশে দিশে গ'ল বৈ সুৰৰ কঁপনি হৈ মিলনৰ গীতি সি সুৰৰে প্ৰতি ছন্দ প্ৰতি তাল বাজি উঠে কপি কপি বোম সাগৰত কথাৰূপে গীতিৰূপে ভাৱৰূপে ফুটি উঠে কবিতাৰে কবিৰ ছন্দত।
1: অনুষ্ঠানৰ শেষত আন এটি কবিতা পাঠ কৰিছে পূৰ্ণিমা শৰ্মা গোস্বামীয়ে।
0: কবিতাৰে কবিৰ ছন্দত
2: দুখ দুখৰ কোনো দিন ৰাতি পুৱা গধূলি নাই আহে সন্তৰ্পণে হঠাৎ দি যায় অনাবিল অভিজ্ঞতা দুখ আহে আন্ধাৰতো দুখ আহে পোহৰতো কোনো আকাৰ কোনো পৰিধি দুখৰ নাথাকে দিঘ বাণী দূৰ ওচৰ নিবিড় আবিৰ একো নাথাকে বা নৱৰঙৰ কোনো ৰঙো নাথাকে আহে আহে মাত্ৰ আহে দি যায় দুখ কিন্তু পিছত সুখ নিশ্চয় ভুমুকিয়াই।
1: ইমান পৰে শ্ৰোতাসকলে গুৱাহাটীৰ মেৰিগল্ড ফাউণ্ডেশ্যনৰ আইদেউসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত তবলা সংগত কৰিলে কনক গোস্বামীয়ে আৰু কী বোৰ্ডত বিকাশ শৰ্মাই। ইয়াৰ লগে লগে আজি আমাৰ বোলনি সামৰিবৰো সময় হ'ল। আপোনালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ বোলনিৰ পৰা মই মামণি তালুকদাৰে বিদায় লৈছোঁ। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম ৱেণ্ডৰ 101.6 মেগাহাৰ্জত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: নিবেদন কৰা হৈছে আমাৰ দেওবৰীয়া ৰাজ্যানুষ্ঠান। এয়া গোবৰ্ধন চৰিত, ৰচনা তৰুণ শইকীয়া। এয়া শুনক গোবৰ্ধন চৰিতৰ দ্বিতীয় খণ্ড।

0: হে কৰিছো
1: আনকলাটো দেৰি হল নহয়।
2: লোকৰ বিয়াৰ গাখীৰ বন্দবস্ত কৰিবলৈ যে তোৰ ইমানটো খদণ্ডম লাগিছে, কিয়? তোৰ যে এখন ঘৰ আছে, এজনী তিৰোতা আছে, সেইবোৰতে খেল আছেনে নাই?
1: খেলে নাথাকিব, আছে।
2: কাজলী গাজলী ঘৰলৈ নহা কিমান দিন হ'ল?
1: মানে
2: হেৰি কেৰি
1: মানে মই গণকৰ ওচৰত হেৰি চোৱাবলৈ গৈছিলো নহয়, তোক কথাটো ক'বলৈ পাহৰিলোৱে।
2: কি ক'লে গণকে?
1: গণকেতো ভালে মান পৰ কিলটত কিবা কিবি অংক টংক কৰিলে, বুজিছ?
2: কি ক'লে?
1: ক'লে বোলে হেৰৌ গোবৰ্ধন কাই, তোৰ আছে আছে বুলি কওঁতেই বুজিছ মই মোৰ হিয়াখন তোৰ একেবাৰে নাচি উঠিলো। হেজাৰ নিজৰ গাই দেচোন। তাৰপিছত দেউক বোলো, দেউ তাই মৰতী ক'ত আছে, একেবাৰে ভেদটো ভাঙি দিয়ক।
2: তাৰপিছত
1: দেউ বোলে, আছে তোৰ গাই, য'ত থাকিব লাগে ত'তেই আছে, তই বিচাৰিলেই সেই জেগাতে পাবি। মানে দিগম্বৰক বাটতে পাই 50 পইচি দুটা লৈ গৈছিলো, বুজিছ? তাতে সেৱা এটা কৰি দিলো আৰু গাইজনীতকৈ। টকা এটা একো ডাঙৰ বস্তু নহয়, তাতে গণক বাপুৰ কষ্টও আছে দেচোন। সেই চিলতখনত তৰি কিবা কিবি এবাৰ লেখি এবাৰ মুচি ডিম খুটুৱাই থকাটো জানো এলা পেচাৰ কথা। মই তাহানি সেই প্ৰাইমেৰী স্কুলত পঢ়োঁতে নিজেই মচলাটো পাই থৈছোঁ নহয়। শিকতা মাষ্টৰে তোৰ অংক পঢ়াই, কৰিব নোৱাৰিলে চকু টোপনীয়া লৈ যি খুব হালৰ গৰু যুঁৱলি পথাৰত শুই পৰিলেও তেনেকৈ নকবাই, বুজিছ? আজিকালি ল'ৰাটো আৰু খঙেৰে চকুলে চালেই ঘৰত একেবাৰে ৰিপৰ্ট কৰে। আমাৰ আৰু কি কৰিবি, মাৰৰ ভয়ত এবাৰ চিলতত অংক পাতি, এবাৰ থুৰিৰে মুচি, আকৌ পাতি, আকৌ থুৰিৰে মুচি, থাকোঁতে থাকোঁতে পাছত মুচিবলৈ মুখত থুৰিয়ে যায়।
2: আচল কথাটো কি কৰিবি?
1: আচল কথাটো মানে
2: গাইজনী ক'ত আছে?
1: সেইটোৱেইতো ডাঙৰ কথা, বুজিছ? মই তোৰ আকৌ এই সোধো আৰু বাপু। এনে পৰতে ওলালহি গাঁওবুঢ়া বিয়াৰ যোৱা চোৱা চোৱাবলৈ। তাৰপিছত আৰু গাখীৰৰ কথা ওলালত আৰু মই আৰু
2: নিজৰ গাইজনীৰ কথা পাহৰি গ'লো। নিজৰ কামটো টকাটো ভাঙি মোৰ মূৰটো কৰিলে।
1: আৰু ইমান চিৰিয়াই নাহি দিছোঁ, যদি গাইজনী নানো তেতিয়া কবি। এতিয়া চোলাটো দে।
2: চোলা ক'ৰ পৰা দিম মই?
1: মানে
2: মানে মলিয়ে গোটেই চোলাটো পেৰেপা মাৰি ধৰি আছিল। মই অকণমান আগতে কলাখাৰণি দি সিজাই দিছিলোঁ।
1: সিজাই দিলি? খালি খালি খালি খালি মোৰ মনটো খালি। আৰু গাঁওবুঢ়াই বাৰু কি ভাবিব এতিয়া, তোমাৰ মানে মাইকী মানুহবোৰৰ মানে সোঁত নাই সোঁত নাই, দিলে সিজাই পচক কৰি চোলাটো। পিন্ধচোন, কি পিন্ধ, পিন্ধ এতিয়া।
2: হ'ল হ'ল, দাঁত মোৰ কৰি চিব নালাগে নহয়, আউটকৈ ধুই দিমগৈ, ৰ'দ টান শুকাই যাব।
1: শুকাই যাব সিটো দে।
2: সেইটো চোলা হৈ আছে দে, চাপলি মাৰোঁতে মাৰোঁতে আগৰ কাপোৰটো নাই, চাপলি ফাটি।
1: তাকে আন।
2: সেইবা আকৌ ক'ত থাকিম? এইডালতো ফটা কাপোৰে ভৰি আছে নহয়।
1: এই ফটা কানিবোৰ থৈছ কেলে?
2: থৈছিলো কিবা এটা ভাবি চিন্তি, পাছে পেলা হবহে লাগিব যেন পাইছো
1: আৰু।
2: এইটো দেখোন বিয়াৰ চোলাটোহে, হাতৰ বুটাম এটাও নাই।
1: হ'ব দে, দেৰি হ'ল।
2: ৰ নেহেৰুৱাবি, হাতৰ বুটাম নোহোৱা চোলাটো পিন্ধি হাত ভগা মানুহৰ দৰিয়াকৈ যাব নালাগে, মই কি দিওঁ?
1: দেৰি হ'ব,
2: হৈ থাক।
1: তোৰ পিন দুটাকে দে নহ'লে।
2: এৰা, কাম নাই আৰু, ৰচোন ৰ, বুটাম দুটা সিজাই নিখাৰে নেপায় নহয়।
1: কৰ তেনেহ'লে বেগ দি, চোলাটো নেচনেল নেচনেল নেল গোন্ধাইছো।
2: নহ'লে পোকে থ'লে হেঁতেন।
1: হ'ব দে দে দে। এই গাৰুৰ কিনাৰতে বিৰি এটাৰ আধাখিনি আছিল নহয়,
2: জোকাৰতে পৰিল চাগে।
1: সেইটোকা সেইটোকা বিচনাৰ পৰা গৈ দুৱাৰ দলি পালেগে একেবাৰে। অঁ।

0: সময়নো পাওঁ ক'ত?
1: এ যা যা, লোকৰ গোলামী কৰগৈ, একেবাৰে যেন ফকতটোহে।
0: সোনকালে বুটামুখি দেচোন।
1: ৰ পিছে বাপুকণনো ছোৱালী ক'ত?
0: এই শিৱসাগৰত। বৰ ফাৰ্ষ্ট ক্লাছ ছোৱালী অ', একদম মেমনিহেন।
1: তইনো দেখিলি ক'ত?
0: ফটো ফটো ফটো পঠিয়াইছে নহয়, চালে চাই থাকিব মন যায় অ'।
1: হয়নে?
0: মোৰ বুজিছ, সেৱা এটা কৰি দিবলৈ মন গৈছে।
1: এতিয়া আনি থাপনা গুৰি থৈ দেনি। মোকো চাবলৈ আহোঁতে হেনো মানুহে কোৱা কৰি কৈছিল, বোলে বোকাত পদুম ফুল ফুলি আছে। জয়ৰামেতো বাটত দেখিলে এতিয়াও হুমুনিয়াহ কাঢ়ে।
0: হ'ব আৰু, কিব নালাগে গাঁঠি মাৰ, এই ৰওঁতে ৰওঁতে ভৰি একেবাৰে জিনজিনাই গ'ল।
1: ল
0: দে, নোসোমাইছো
1: খুলি নলওঁ কেলৈ
0: কোনটোৱে খুলিলে খুলিলে
1: ভাত খাই নাযাওঁ জানো।
0: সেই গাঁওবুঢ়াৰ তাতে কিবা এটা নিদিব জানো চাগে। চোলাটো ফেশ্বন কিন্তু বঢ়িয়া হ'ব হে, এই বৰ বঢ়িয়া হৈ আছে দেই এতিয়া।

0: কি লিখিম পিতাই?
1: আৰু লেখ সমুদায় আটা ময়দা তিনি বস্তা। আৰু লেখ বোম্বাই আলু লেখ সমুদায় তিনি কুইণ্টল।
0: তিনি কুইণ্টল বৰ বেছি হ'ব নেকি পিতাই? গভৰ্ণমেণ্টেতো এইবোৰ কৰিবলৈ মানা কৰিছে।
1: হেৰু, মানুহৰ ৰাজ গভৰ্ণমেণ্টে নাপায় নহয় সমুদায়। বুজিছ, ইয়াত যেতিয়া পাতিছোঁ সমুদায় দহৰাইজৰ মনত পৰি থাকিব লাগিব যে এসময়ত গাঁওবুঢ়াৰ পুতেকৰ বিয়াখনকে সমুদায় খাই আছিলোঁ। সেই মেধিয়ে জীয়েকৰ বিয়াত বোলে সমুদায় 7,000 খৰচ কৰিলে, মই 10,000 খৰচ কৰিম। লেখ লেখ লেখ লেখ লেখ
2: গাঁওবুঢ়া কাই
1: শুন, তই সমুদায় সাৰ পালিনে?
2: সেয়ানো কি হিচাপ কৰিছে?
1: খেনা আৰু খেনা। অ, মাকন লিখ লিখ লিখ হেৰ গোব। এই তই বাপুকনৰ ষ্টেণ্ডাৰ্ড চাই কচোন বাৰু, কি খেনা খোৱালেনো সমুদায় ভাল হ'ব?
2: মোৰ মানে ৰুটি পিঠা দম আৰু টক হ'লে কিবা এটা গহীন গহীন লাগে।
0: তাৰ লগতে ক্ষীৰ বুন্দিয়া ৰসগোল্লা জেলেপি হ'লে আৰু গহীন গহীন লাগে, নহয়নে গোব?
1: এটা সমুদায় কথা নহয়, এই বাপুকনৰ অফিচৰ মানুহটো আহিব। মাখন এই যাচোন চেলে এখন তামোলকে লৈ আন। গোবৰ এই মাখন চাওচোন, এই শুন, এই কামি যোৱা জলপথে টকা কুইটা আছে লৈ আহিবি।
2: গাঁওবুঢ়া কাই চাকোন নহ'লে
1: হেৰু গোবৰ, 3 মাইল সমুদায় ৰাস্তা।
2: নহয় মানে
1: হেৰু ফচকীয়েই দৈনিক মানুহ অহা যোৱা কৰি আছে। চাৰ্কেলখনটো কৈছে দিব পৰা হ'লে সমুদায় ভালেই পালোহেঁতেন, কিন্তু বাপুকন বোলে আবেলি যাব চেণ্টাৰলৈ, 1.5 মাইল ৰাস্তা নহয় নিঅ, সি খচকি ফুৰিবনে? অঁ
0: গোবৰকাই তামোল খা, পিতা পইচা এয়া।
1: অঁ সমুদায় এই 20 টকা দিবি আৰু তাক কবি এৱা 3 মোন, এই 2 মোন সমুদায় বিয়াৰ দিনা ফজি ফজি পুৰস্কাৰ দিব লাগিব।
2: কম কম কম
1: শুন, আৰু বস্তু কিন্তু ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব বুলি কবি, শুনিছ? অলপ ইফাল সিফাল হ'লে কবি বোলো দৈ খাই মানুহে চাবোনেৰে হাত ধুই যাব লাগিব।
2: গাঁওবুঢ়া খাই
1: কেমন পাউডাৰ গাখীৰো আছে নহয়। এই তই এতিয়া সমুদায় যা, ঘূৰি আহি খবৰ দিয়াবি। হ'ল আৰু এটা কথা শুনচোন, শুন, এই তই যাওঁতে একেবাৰে চিধাই নগৈ সেই লাল চিকা গাঁৱে দিহে কেৰেচিয়া কৈ যাবি, যোৱাই কবি যে বিয়ালৈ হাত কুৰি পাণ সমুদায় পাৰি আনি।
2: বাৰু
1: আৰু শুনচোন, শুন, আৰু এটা কাম কৰিবি, সেই আহোঁতে পোনাই নাহি সেই কেৰেচিয়া কৈছে নেকি মই আজি ঘূৰি আহিবিচোন,
2: 2 মাইল ঘূৰিব লাগিব।
1: অঁ হয়, তাত গেৰেলা কবি যে খোবা খুবি দিয়াই ৰান্ধনি দিয়া ভোজটো সমুদায় পাতি পেলাম, গতিকে এটা কোলাখাৰী সমুদায় সি যাতে পৌঁছাই দিয়ে। যা যা এতিয়া দেৰি নকৰিবি, যা যা গোব। শুন শুন শুন শুন শুন, এই সমুদায় তই ভাত পানী খালিনে নাই?
2: নাই মানে
1: চাহ পানী এটোপাকে খাই যাব পাৰিলিহেঁতেন, পাছে সমুদায় দেৰি কৰিলে দিগদাৰি আকৌ তোৰহে হ'ব।

ধরে

0: কথা বলে মানে মুখ্য শাসন একেবারে ছোট হয়েছেন। খা খা খাও ও শাসন, আর দুবার মরে এসে নাও মুখ্য নেন। সিদিনা ভাওনা চাই সিহঁতৰ ঘৰতে দুপৰীয়া মাছ ভাত খাই গৈছে নহয়, সেইজনী এটা কামোৱালে নে
1: নহয় ঐ সেই ছোৱালীটো সেইজনী পিছে কিবা এটা ঘেটমেট লাগিছে বোলে। মই আকৌ সেই চাৰ্কলত আহি থাকোঁতে গেন্দুক ওৰপিটি ওৰপিটি কথাটো সুধিলোঁ, সি মুখ খুলি কথাটো নক'লে যদিও অনুমান কৰিলোঁ কথা অলপ গহীন। বৰ বেয়া লাগিছে অ' মনটো,
0: কথা আদ্যোপান্ত নজনাকৈ তোৰ আকৌ বেয়া লাগিবলৈ কি ভাল হ'ল?
1: এই গেন্ধুৰ থাউকতে যিটো বেকত কৰিলে মানে আচল কথাটো সেই বিহুৰ মাজত অভিমন্য সময়তে সোমাই আছে বুজিছ, বেয়া লাগে দেচোন নিজে ভাল পাই এই বিয়া কৰাম বুলি ভবা ছোৱালী এজনীক বিয়া কৰাবলৈ নাপালে। তই বেছি দূৰলৈ যাবই নালাগে, আমাৰ কথাকে ভাবচোন। মোৰ হৈ পিতাইৰে তোক ধৰিবলৈ যোৱাৰ দিনা পিতাইৰে ঘাট মাউৰা তোলেহে মোৰ ছোৱালী দিবলৈ তামোল কাটি থৈছোঁ বুলি গেৰুৱনী মাৰি সেই সুপি থকা ভাঙৰ চিলিমটো যেতিয়াই পিতাম্বৰৰ কোমলে মাৰি পঠিয়াইছিল।
0: তাৰপৰা গম পাই কি কৰিছিলি হয়?
1: তোক মানে কথাৰে বুজাব নোৱাৰো মই, না একেবাৰে মানে জালুক জৰিয়তে পৰালি গাটো পৰিছিল। কোনোবাই মানে তোৰ মানে নিজক মানে আত্মঘাতী হ'বলৈকে মন গৈছিল আৰু।
0: মইহো বোলে কম জানি পিতাইক ৰাতিপুৱা নিচা নোহোৱা পিছত শুনাইছিলো বাপেকে বোলো গোবৰলৈ মোক নিদিলে মোৰ কাৰণে পাবি।
1: আগতে সেই জামালৰ চাহ দোকানত খবৰৰ কাগজতহে দিনেছে পৰা শুনিছিলো বুজিছ, আত্মহত্যাৰ কথা সেইদিনাহে বুজিছিলো আচলতে কিয় কৰে। তই সেইদিনাই আবেলি ভাগ্যে টোপলাই তাপলিয়ে ওলালিহে বুলি
0: মই আকৌ আগদিনাখন নিচাই টোপলা বান্ধি ৰেডি হৈ আছিলো নহয়।
1: গোলোক নেকিয় বচোন, মাজত লেন থাকি আছে নাই মই
0: আছে
1: অ ব দেই গৈছো পানী এটোপা দিবি দেই, মন বৰ খেৰাপো তাৰ লেনটো ফিটাডাল বেয়া হৈছে হ'ব পাৰে।
2: নহয় গোপকা মই কমাই দিছোঁ, বুজিছ কথাটো পোহৰ একেবাৰে সহ্য নোহোৱা হৈছে বুজিছ নাই?
1: কথাবোৰ গম পাইছো আৰু পিছে কি কৰি
2: বুজিছ, যাই লাগ থাকে লাগ বুজিছ নাই, ময়ো ঘটনা ঘাই কৰি দিম বুজিছ নাই?
1: তাইৰ গাত ইমান কালিকা নাই বুজিছ গোলোক, সেই গেন্ধেৰ পৰা মই যি গম পালোঁ আচল কথা হ'ল তাই ককায়েকটো। মাকে তাইৰ লগত তোৰ চিভিলৰ কথা উলিয়ালতে বোলে গোটেই ৰূপমীয়ে ঘৰত যাতে গৰজি দিছিল, বোলে সেইটো কোন কেলে হোৱা, যদি বিয়া কৰাই ছোৱালী নিব নোৱাৰে তেন্তে ভাওনা হৈ জনলৈ হাত মেলি দিয়।
2: বিয়া এখন খালি বুজিছ নাই মানে দৰাজক পেট ভৰাই খুৱাই বুজিছ নাই, গাত তেল হালি খালি দৰা সাজি দিবলৈ কাৰ মন নালাগে কচোন? কিন্তু কৰো কি, এতিয়া দিনৰ মাতি আছে দুপুৰা, ভাই ককাই পাঁচটা, ভনী দুজনী, মোৰ বিয়াৰ কাৰণে বাৰু সিহঁতৰ মুখত ভাত কাঢ়িম নে? কথাটো বুজিছ নাই তই?
1: তাইৰ মন আছে যেতিয়া গ'লো তই এটা কাম কৰি হৰণ
2: হৰণ অঁ সেইকাৰণে তোৰ ওচৰলৈ আহিছোঁ বুজিছ নাই? তই তই এই চিঠিখন কাইলৈ খুজি লৈ গৈ তাইৰ মাকক দেখি হাতত তাই উঠান দিব লাগে।
1: তই আকৌ তাত লিখি দিছ নে নাই যে
2: ঈশ্বৰ দিবা উত্তৰ? দিছোঁ দিছোঁ, তাইৰ উত্তৰে মোক শিকাইছে বুজিছ নাই? যদি মান্তি হৈ বুজিছ নাই একদম টেক্সি লৈ চিধা গুৱাহাটী, তাত চিভিল কৰি একদম মই কৃষ্ণৰ ৰূপ ল'ম বুজিছন নাই? চিভিল কৰাৰ পাছত মোক আক্ৰমণ কৰা মানে জেল খোৱা বুজিছন নাই? আৰু মইতো দিমেই, সি মোক কেলেহুৱা কয় মাৰৰ কোবত তাত দিছে কৈ দিম বুজিছন নাই? তাৰ ভনীৰ কাৰণে মই মাতি বেছি বিয়া পাতিব লাগে, অলপতে বুজা নাই কিয় তাৰপাছত আৰু ভনীৰে খাব কি?
1: পাছে কেচ চেচ দিলে তোৰ আকৌ টকা পইচাও নাই নহয়,
2: সি কেচ দিব হেৰু একবাৰ মই বুজিছন নাই? ইমান কিছান হয় নহয় চৰকাৰে বিয়াৰ চিষ্টেম চাবলৈ নিয়োগ কৰিছে বুজিছ নাই? কিন্তু নিজে চৰকাৰী চাকৰি কৰে চিভিল কৰিব ধৰিছে বুলি কেছ দিলে সি নিজেই পুজি যাব বুজিছ নাই?

Oh,

Ooh,

0: তরুণ শইকীয়া রচিত নাটক গোবর্ধন চরিতর দ্বিতীয় খণ্ড শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। আই এন এছ মহেন্দ্ৰগিৰি নামৰ অত্যাধুনিক যুদ্ধজাহাজ আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি প্ৰধানমন্ত্ৰীয়ে অভিহিত কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত ডুব গৈ আছে। প্ৰধানমন্ত্ৰীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি অসমৰ বান পৰিস্থিতিৰ বুজ লয় আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। ১৯৯৯ চনত কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে আজি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে দেশে প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবে 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ, সমৰ্থ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহ্বান জনায়। কাৰ্গিল বিজয় দিৱসৰ সৈতে সংগতি ৰাখি যোৱা 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা বিশেষ শৌৰ্য বিজয় যাত্ৰা উলিওৱা হৈছে আৰু আজি মটৰচাইকেল শোভাযাত্ৰা দ্ৰাছত থকা কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব।

0: তেওঁ কয় যে এটা যাত্ৰা এখন ৰাষ্ট্ৰ একেটা অভিবাদন বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলিও অভিহিত কৰে।
1: रक्षा उत्पादन हो, रक्षा निर्यात हो या मित्र देशों के साथ राजनीतिक सहयोग, भारत लगातार नई ऊंचाइयों की ओर बढ़ रहा है। इस महीने की शुरुआत में मैं इंडोनेशिया में था, जहां ब्रह्मोस और अस्त्र मिसाइलों के लिए एक बड़ा समझौता हुआ है। दुनिया का भरोसा भारत के रक्षा उपकरणों और तकनीक पर बढ़ रहा है।
0: প্ৰধানমন্ত্ৰীয়ে কেটচ দ্য ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান 4 জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি দিয়া হৈছে। শ্ৰীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোকে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰ উদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিদ্ধি জিলাত 1500টা পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নাৰসিংপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰি ৰখাৰ ব্যৱস্থাও গঢ়ি তোলা হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ নন্দালত সকলো গাঁও পঞ্চায়তে এই অভিযানত অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে কিছুদিন পূৰ্বে গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা এথলীটসকলক প্ৰতিজন ভাৰতীয়ই শুভেচ্ছা জনাইছে। প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীসকলে উল্লেখনীয় সাফল্য লাভ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পি ভি সিন্ধু হৈছে জাপান অপেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰই অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনশীলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভোকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহ্বান জনায়।
1: हथकरघे से बना हर परिधान किसी न किसी क्षेत्र, समुदाय और इससे जुड़े असंख्य लोगों की कहानी को सामने लाता है। ये वो लोग हैं जो गर्व के साथ भारत की सांस्कृतिक विरासत को संजोने में जुटे हैं। आज के दिन मेरा आग्रह है कि हम हस्तकला को प्रोत्साहित कर अपने बुनकर साथियों का सम्मान करें। आइए हम वोकल फॉर लोकल की भावना को और सशक्त करें।
0: মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সহস্ৰ বীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাই গভত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে কাৰ্গিল বিজয় দিৱস হৈছে ভাৰতীয় সেনাৰ অদম্য সাহস আৰু বীৰত্বৰ প্ৰতীক। তেওঁ কয় যে 1999 চনত হিমালয়ৰ বৰফাবৃত্ত পৰ্বতৰ সুউচ্চ স্থানত শত্ৰুপক্ষৰ অৱস্থান আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজত ভাৰতৰ সাহসী জোৱানসকলে অপাৰেচন বিজয়ৰ জৰিয়তে শত্ৰুক নিশ্চিহ্ন কৰিবলৈ সমৰ্থ হৈছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো এই দিৱস উপলক্ষে কাৰ্গিলত নিহত বীৰ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত শ্ৰীবিৰলাই কাৰ্গিল যুদ্ধৰ জোৱানসকলৰ অদম্য সাহস আৰু অটল সমৰ্পণে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি উল্লেখ কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 3 জন আৰু চৰাইদেউত 1 জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।

0: আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰো ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতে আৰু অসমৰ বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে কয় যে তেওঁ সম্প্ৰতি ডিব্ৰুগড়তে আছে আৰু বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰি আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে অসমক সদায় হৃদয়ত বিশেষ স্থান দি আহিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ ক্ষীপ্ৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি অনুযায়ী আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এটা প্ৰতিনিধি দল ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে আৰু দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি আছে। শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে বিপদৰ এই মুহূৰ্তত অসমৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে আৰু উদ্ধাৰ তথা পুনৰ্বাসনৰ বাবে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। ভাৰতে কালি একেটা স্থানত অনুষ্ঠিত দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰে। জিম্বাবৱে 220 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 129 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 219 ৰাণ কৰে। উল্লেখযোগ্য যে ভাৰতে শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত জিম্বাবৱেৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। আই এন এছ মহেন্দ্ৰগিৰি নামৰ অত্যাধুনিক যুদ্ধ জাহাজ আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ হৈ আছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি অসমৰ বান পৰিস্থিতিৰ বুজ লয় আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে বৃন্দগানৰ অনুষ্ঠান। অনুষ্ঠানত এয়া প্ৰথম গীতৰ কথা, ৰজনী হাজৰিকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশমাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ, সমৰ্থবান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহান জনায়। কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি যোৱা 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা বিশেষ শৌৰ্য বিজয় যাত্ৰা উলিওৱা হৈছে আৰু আজি মটৰচাইকেল শোভাযাত্ৰা দ্ৰাছত থকা কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেটা অভিবাদন বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি।
2: আজ কাৰ্গিল বিজয় দিৱস হে, এই দিন হামে গৰ্ব সে ভৰ দেতা হে, এই দিন হামে আপনে বীৰ জৱানো কে অদ্ভুত সাহস কি যাদ দিলাতা হে। কাৰ্গিল কি উঁচি উঁচি চোটিয়াঁ, কঠিন মৌসম, দুশ্মন কি চুনৌতি, হৰ পৰিস্থিতি হামাৰে সৈনিকো কে সামনে থি, লেকিন উনকা হৌসলা হর চুনৌতি সে বড়া থা। উন্হোনে মা ভারতী কি রক্ষা কে লিয়ে আপনা সর্বস্ব অর্পিত কর দিয়া। আজ কারগিল বিজয় দিবস পর মে সভি বীর শহীদো আর বীর সৈনিকো শ্রদ্ধাপূর্বক নমন করতা হুঁ।
1: দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সহস্ৰবীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাই গভ তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহান জনায়। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 54,000+ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু চাৰিজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা

0: ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি চৰাইদেউ জিলাৰ মাহমৰাৰ এক নম্বৰ পৰশনি হাবি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে এই শিবিৰটোত 303গৰাকী লোকে আশ্ৰয় লৈ আছে। যোৰহাট জিলাৰ মৰিয়নীৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰিৱেশ, স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ টিয়কৰ ধনতোলা আৰু টিয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আমগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলৰ যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতে আৰু অসমৰ বান পৰিস্থিতি বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে কয় যে তেওঁ সম্প্ৰতি ডিব্ৰুগড়ত আছে আৰু বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰি আছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আগবঢ়োৱা হৈছে তৰালী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত।

তৰালি শৰ্মাৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনৰ্বাসনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতে আৰু অসমৰ বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। 1999 চনত কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশত আজি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। INS মহেন্দ্ৰগিৰি নামৰ অত্যাধুনিক যুদ্ধ জাহাজ আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাতত প্ৰকাশ কৰিছে। ৰাজ্যত নতুন প্ৰাগজ্যোতিক চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধিৰ ফলত চলিত শিক্ষাবৰ্ষৰ পৰা মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে থকা আসনৰ সংখ্যা 1খনকৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যিক মন্ত্ৰীসভাই আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পৰ্যন্ত ট্ৰাম্প শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায়। আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী, আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা।

এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত এতিয়াও 810খন গাঁও বানৰ কবলত, শিৱসাগৰত 4জন লোকৰ মৃত্যুৰে বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি, কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মন কী বাতত সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন, শিলচৰৰ এল পি জি বিস্ফোৰণত নিহতসকললৈ 5,00,000 টকাৰ সাহায্য আৰু হাৰাৰেত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত টছত জিকি ভাৰতৰ প্ৰথম বেটিং। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত।

0: দহখন জিলাৰ সৰ্বমুঠ 810খন গাঁও বানত বুৰ গৈ আছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰ 3 আৰু চৰাইদেউত 1 লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বান প্ৰভাৱিত অঞ্চলসমূহৰ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতি বিতংভাৱে বুজ লয়। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতি মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে জানিবলৈ দিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পূৰ্ণ বাসনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে।
1: 65 আৰু গুৱাহাটীৰ ফ্লাডত 1, অৰ্থাৎ গোটেই ৰাজ্যত মৃতকৰ সংখ্যা 62-66 বৃদ্ধি হৈছে। মই ভাবোঁ যে আৰু 4 মিচিং আছে, গতিকে বহুত বেছি 70-75 হয়তো হ'ব পাৰে, কিন্তু আমি প্ৰথমতে যিটো অনুমান কৰিছিলোঁ প্ৰায় 100 হ'বগৈ, হয়তো তাতকৈ আমি অলপ কমত থাকিম, কিন্তু প্ৰতিটো মৃত্যুৰে দুখ লগা আৰু ইয়াক সংখ্যা দি তুলনা কৰিব পৰা নাযায়। এতিয়া সকলো ৰেস্কিউ হ'ল আৰু সকলো অঞ্চলত বান সাহাৰ্য এতিয়া যাব পাৰিছে, এতিয়া সেই অসুবিধা বৰ্তমান নাই।
0: কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বান প্ৰভাৱিত এলেকাসমূহৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি চৰাইদেউ জিলাৰ মাহমৰাৰ 1 পৰশনি হাবি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয় বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে এই শিবিৰটোত 303 লোকে আশ্ৰয় লৈ আছে। যোৰহাট জিলাৰ মৰিয়নীৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে তিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। ইয়াৰ অংশ হিচাপে 1 খঙীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকি শিবিৰটোৰ কাম কাজ পৰিচালনা কৰে। জিলাখনৰ তিয়কৰ ধনতোলা আৰু তিয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আমগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। বাক্সা জিলাত BPF দলৰ নীতি নিৰ্ধাৰক সমিতিয়ে উজনিৰ প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকললৈ গভীৰ সমবেদনা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিত 50,00,000 অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয়। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণী মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবে 26 জুলাই দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ, সামৰ্থ্যৱান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ একেটা অভিবাদন বাৰ্তাৰে উলিয়াই এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ত কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগুৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75%ৰো অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দেওবাৰে বিক্ৰম 1 ৰকেটৰ সফল উৎক্ষেপণক লৈও সন্তুষ্টি প্ৰকাশ কৰিছে।

0: मेरे प्यारे देशवासियों, पिछले रविवार विक्रम 1 इसके सफल लॉन्च से हर देशवासी गौरव से भरा हुआ है। हम सभी भारतीय स्पेस सेक्टर के इस ऐतिहासिक क्षण के साक्षी बने। ये प्राइवेट सेक्टर द्वारा विकसित भारत का पहला रॉकेट है। हमारे युवा इनोवेटर्स ने वो कर दिखाया जिसकी कल्पना तक मुश्किल थी। उन्होंने गजब की स्किल, पैशन और पेशेंस दिखाया। लंबे समय तक हमारा स्पेस सेक्टर निजी क्षेत्र के लिए बंद रहा था। इस सेक्टर में रुचि रखने वाले काफी युवाओं को अपनी प्रतिभा दिखाने का अवसर नहीं मिल पा रहा था। युवा हित को देखते हुए हमने स्पेस सेक्टर को प्राइवेट सेक्टर के लिए खोला। आज इसका परिणाम दुनिया देख रही है।
1: প্রধানমন্ত্রীয়ে কেচ দ্যা ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান 4 জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচী নতুন গতি প্ৰদান কৰা হৈছে। শ্ৰীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোতে জনসাধাৰণে ব্যাপক অংশগ্ৰহণলৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰুদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিদ্ধি জিলাৰ 1500টা পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নাৰসিংপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ নেণ্ডালয় সকলো গাঁও পঞ্চায়তে এই অভিযানৰ অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে কিছুদিন পূৰ্বে গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা এথলীটসকলক প্ৰতিজন ভাৰতীয়ই শুভেচ্ছা জনাইছে। প্ৰতিগৰাকী খেলুৱৈ সুন্দৰ প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীসকলে উল্লেখনীয় সাফল্য লাভ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পি ভি সিন্ধু হৈছে জাপান অপেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰি মোদীয়ে কয় যে এই জয়ক ঐতিহাসিক বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰই অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভোকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহ্বান জনায়। কাছাৰ জিলাৰ উধাৰবন বিধানসভা সমষ্টিৰ অন্তৰ্গত পান গ্ৰামত অৱস্থিত এটা ক্ষুদ্ৰ উদ্যোগত আজি এল পি জি চিলিণ্ডাৰ বিস্ফোৰণ হৈ 4 জন শ্ৰমিকৰ কৰুণভাৱে মৃত্যু হয়। এই দুৰ্ঘটনাত আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হয়। আহত শ্ৰমিকসকলক শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শীৰ্ষ আৰক্ষী বিষয়াকে ধৰি আৰক্ষীৰ এটা বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ গুৰি ধৰে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হৈছে। ভাৰতে টছত জিকি প্ৰথমে বেটিং আৰম্ভ কৰি এই বাতৰি যুগুতোৱাৰ পৰলৈ 11 অভাৰত 2টা উইকেট হেৰুৱাই 101 ৰাণ সংগ্ৰহ কৰিছে। ভাৰতে কালি একেটা স্থানত অনুষ্ঠিত দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱে 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত এতিয়াও 810খন গাঁও বানৰ কবলত। শিৱসাগৰত 4জন লোকৰ মৃত্যুৰে বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি। কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মন কী বাতত সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন। আৰু হাৰাৰেত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত টছত জিকি ভাৰতৰ প্ৰথম বেটিং। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্চ, FM ভেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰাঞ্জল শৰ্মা, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, কৌস্তভ দাস, বিবেক শৰ্মা, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন, মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰান্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত মই পম্পি কলিতা। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। শ্ৰোতাসকল, অনুষ্ঠানৰ প্ৰথমতে আপোনালোকলৈ আগবঢ়াইছোঁ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতা। এই বিষয়ে থানেশ্বৰী কুৰ্মী গঞ্জুৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে নিপা গোৱালাই। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক যুগমীয়া নহয় জানো?
1: হয়।
0: এতিয়া প্ৰকৃতিৰ ওপৰত চলি থকা বা ঘটি থকা পৰিঘটনাবোৰৰ কাৰণে আমাৰ পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে নহয় জানো?
1: হয়।
0: সেয়ে আজি আমাৰ সাক্ষাৎকাৰটিৰ বিষয় হৈছে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতাৰ ওপৰত।
1: হয়।
0: গতিকে প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ যে প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লে কোনবোৰ দুৰ্যোগক বুজা যায়, এই বিষয়ে আমাৰ শ্ৰোতাসকলক কিছু কথা ক'ব নেকি?
1: হয়। আমি প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লে সাধাৰণতে প্ৰকৃতিৰ পৰা যিখিনি দুৰ্যোগ উদ্ভৱ হয় সেইখিনিকে বুজা যায়। যেনে বানপানী, ভূমিকম্প, বজ্ৰপাত, ধুমুহা, চুনামি, ভূমিস্খলন ইত্যাদি ধৰণৰ দুৰ্যোগবোৰক আমি প্ৰাকৃতিক দুৰ্যোগ বুলি অভিহিত কৰিব পাৰোঁ।
0: এতিয়া আপুনি ক'লে যে বানপানী, ভূমিকম্প এইবোৰৰ কথা, এতিয়া কি কি কাৰণত বাৰু আমাৰ বানপানীৰ দৰে ভয়ংকৰ দুৰ্যোগ হ'ব পাৰে বাৰু?
1: সাধাৰণতে আমি দেখা পাওঁ একেলাথাৰিয়ে খুব তীব্ৰ বেগে আকাশৰ পৰা বৰষুণ নামি আহিলে গোটেই খাল বিল, পুখুৰী, নদী ইত্যাদিবিলাক বুৰাই পেলায়। আৰু আমাৰ যিখিনি নদ নদী খাল বিল আছে এইখিনিয়ে সেই পানীসমূহ নিজৰ বুকুত ধৰি ৰাখিব নোৱাৰে, ফলত সেইখিনি আমাৰ ভৈয়ামলৈ বাগৰি আহে আৰু তেনেদৰেই বানপানীৰ সৃষ্টি হয়। ঠিক তেনেদৰে চুনামিৰ বাবেও বানপানী হ'ব পাৰে। তাৰপিছত কিছুমান নদীত বান্ধবিলাক দিয়া থাকে, সেই নদী বান্ধবিলাক ভাঙি গ'লেও ভয়ংকৰ ৰূপত বানপানী ভৈয়ামলৈ নামি আহে। তাৰপিছত ভূমিকম্পৰ ফলতো বানপানী হ'ব পাৰে।
0: আৰু এই বনাঞ্চল ধ্বংস বা পাহাৰ কটা, অপৰিকল্পিত উন্নয়ন এইবিলাকৰ কাৰণেও হ'ব পাৰে নহয় জানো?
1: অ, সেইবিলাকৰ পৰা হ'ব পাৰে। আজিকালি যেনেকে গছ গছনি কাটি তহলং কৰিছে, আমাৰ প্ৰকৃতিয়ে তাৰ ভাৰসাম্য ৰক্ষাত মানে যথেষ্ট অসুবিধা ভোগ কৰিছে, এইবিলাকৰ কাৰণতো বানপানীসমূহ হোৱা দেখা যায়।
0: হয়। এতিয়া বানপানীৰ আগত, বানপানীৰ সময়ত আৰু বানপানীৰ পিছত কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব বাৰু?
1: ঠিকে কৈছে। বানপানী হলে যিহেতু ই এটা প্ৰাকৃতিক দুৰ্যোগ, গতিকে ইয়াৰ পৰা আমি যথেষ্ট সাৱধান হৈ থাকিব লাগে। আমি খোৱা পানীখিনি আগতীয়াকৈ সংৰক্ষণ কৰি বটলত বা কিবা সুবিধাজনক বাচনত আমি ভৰাই থেপিটো খুব টানকে বান্ধি ৰাখিব লাগে, যাতে সেই পানী আমি বানপানী হোৱা সময়ত ব্যৱহাৰ কৰিব পাৰোঁ। তেনেদৰে খোৱা বস্তুসমূহ এনেকুৱা নিৰাপদ স্থানত বা সুৰক্ষিত স্থানত ৰখা দৰকাৰ, আমি সেইটো সময়ত ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত তেনেদৰে পোহনীয়া গৰু ছাগলী বা আমাৰ ঘৰৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেইখিনি যাতে সঠাইত ৰাখিব পাৰোঁ,
0: যিখিনি
1: যিটোৰ পৰা মানে বানপানীয়ে সেইখিনি মানে নষ্ট কৰিব নোৱাৰে।
0: আৰু ধৰি লওক অনাতাঁৰ বা দূৰদৰ্শনৰ যোগে যিবোৰ প্ৰচাৰ কৰা হয় বতৰ বতৰা, সেইবোৰ অনুসৰি মানে ৰাইজে সজাগ হৈ থাকিব লাগে নহয় জানো?
1: হয় হয় হয়। বানপানীৰ পিছত আমাৰ বহুত ধৰণৰ অসুবিধা আহিব পাৰে, যে বানপানীৰ পিছত নানা ধৰণৰ সংক্ৰামক ৰোগ যিবিলাক যেনে কলেৰিয়া, গ্ৰহণী মেলেৰিয়া ইত্যাদি ধৰণৰ ৰোগ আমাৰ হ'ব পাৰে। গতিকে এইসমূহৰ পৰা ৰক্ষা পাবলৈ আমি চিকিৎসকৰ পৰা পৰামৰ্শ লৈ উপযুক্ত ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগে। যিখিনি শিশু আছে সেই শিশুখিনিক বানপানীৰ পৰা আমি আঁতৰত ৰাখিব লাগে আৰু সম্পূৰ্ণ নিৰাপদ বুলি জনাৰ পাছতহে আমি শিশুসকলক ঘৰলৈ আনিব লাগে। বৈদ্যুতিক তাঁৰ ছিঙি আছে নেকি বা ক'ৰবাত ৱাল খহি পৰিছে নেকি, ক'ৰবাত ফাটিছে নেকি, এই ঘৰসমূহ যিখিনি প্ৰয়োজনীয় সামগ্ৰী আমাৰ ৰখা আছিলে সেইখিনি ব্যৱহাৰ উপযোগী হয়নে নহয় সেইখিনি আমি বাৰে বাৰে পৰীক্ষা কৰাৰ পিছতহে সেইখিনি ব্যৱহাৰ উপযোগী বুলি ভাবি ব্যৱহাৰ কৰিব লাগে। ঠিক তেনেদৰে খোৱা সামগ্ৰীসমূহো খাব পৰা অৱস্থাত আছেনে নাই
0: আৰু খোৱা পানী উতলাই ঠাণ্ডা কৰি বীজাণুমুক্ত কৰি খাব লাগে নহয় জানো?
1: হয়।
0: ভূমিকম্পৰ সময়ত কেনেধৰণৰ সাৱধানতা ল'ব লাগিব বাৰু?
1: ভূমিকম্প হ'লে আমি কিছুমান সাৱধানতা ল'ব লাগে। যেনে ভূমিকম্পত আমি খালী জেগা বা খটখটি বিচাৰি উলিয়াব লাগে, যাতে আহত মানুহবিলাক মানে যিবিলাক

0: বাহানির থপ থাকে, তার তলত মানে মানুষ কোনবা সোমাই আছে নেকি, সেইবিলাক আমি লক্ষ্য করব লাগে, চাব লাগে, আর স্থানীয় মানুষের আমি সহায় বিচারিব লাগে।
1: বেৰৰ
0: ফুটা চুটা যদি থাকে, বেৰৰ ফুটাই দি আমি ভিডিও কেমেৰাৰ সহায়ত আমি কৰবাত মানুহ পৰি আছে নেকি বা কেকাই আছে নেকি এনে ধৰণৰ চোৱাৰ এটা ব্যৱস্থা কৰিব লাগে, যাতে আমি বিপদগ্ৰস্ত যিখিনি মানুহ ভুগি আছে বা যিখিনি মানুহ অসহায় অৱস্থাত আছে সেইখিনিক আমি যাতে সহায় কৰিব পাৰোঁ, এই এনে ধৰণৰ মানুহবিলাক আমি বিচাৰিব পাৰোঁ। ঠিক তেনেদৰে বিশৃংখল হোৱা সামগ্ৰীসমূহ আঁতৰাবলৈ আমি ওচৰ পাজৰৰ মানুহৰ সহায় ল'ব পাৰোঁ। তাৰপিছত যিখিনি মানুহ উদ্ধাৰকাৰী হিচাপে যায় সেইখিনি মানুহ যাতে একদম মিহিতকে মিহি মাত মানে কাণত পৰে আৰু ইয়াত মানুহ আছে বুলি গম পায় মানে তেখেতক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিব পাৰে।
1: আৰু ধৰক বিভিন্ন সময়ত আমি ভূমিস্খলন হোৱা দেখা পাওঁ, আৰু এই বিষয়ে কিছু কথা ক'ব নেকি?
0: হয়, আমি প্ৰায়ে টিভি বা আমি নিউজ চেনেলবিলাকত এনেকে শুনিবলৈ পাওঁ যে ভূমিস্খলনত ইমানখিনি লোক মানে বা ইমানখিনি মৃত্যু হৈছে বা ইমানখিনি আহত হৈছে। আমি সেই তেনেকুৱা যিবিলাক জেগাত ভূমিস্খলন হোৱাৰ সম্ভাৱনা থাকে তেনেকুৱা ঠাইত পৰাপক্ষত আমি ঘৰ দুৱাৰ ইত্যাদি বনাব নালাগে। আমি যেন সেই তেনেধৰণৰ ঠাইবিলাকত আমি যদি গাড়ী চলাই যাওঁ আমি কেয়াৰফুলি ড্ৰাইভ কৰিব লাগে আৰু কেতিয়াও গাড়ী তাত মানে ৰখাব নালাগে, তেনেকে কৰিলে আমাৰ বিপদৰ সম্ভাৱনা থাকে। তাৰপিছত সেই তেনেকুৱা বাটত যদি পানী যোৱাৰ কোনোবা ব্যৱস্থা থাকে বা নদী বা নলা বা যেনেধৰণৰ বস্তু তাত মানে অভাৰফ্ল' হৈ পানীয়েও ক্ষতি সাধন কৰিব পাৰে মানুহৰ, গতিকে তাৰ পৰাও আমি কেনেধৰণে বাচিব পাৰোঁ তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব। আৰু তেনেকুৱা স্থানত যদি আমি আবদ্ধ হওঁ কিবা কাৰণত তেনেহ'লে ফোন যোগে আমি মানুহক ক'ব লাগে যে আমি এনেকুৱা ধৰণৰ বিপদত পৰিছোঁ, আপোনালোকে আমাক সহায় কৰক, তেনেকে সহায়কাৰী দল তেওঁলোকে বিচাৰিব পাৰে। তাৰপিছত পাহাৰীয়া ঠাইত মানে বা এনেকে ভূমিস্খলন হ'বলগীয়া সাম্ভাৱ্যতা থকা কোনো ধৰণৰ ঠাইত আমি কোনো ধৰণৰ পিকনিক আদিৰ ব্যৱস্থা কৰিব নালাগে, কথা কেতিয়াও ভাবিব নালাগে।
1: এতিয়া ধৰক এই বজ্ৰপাত আদিৰ সময়ত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিলে ধৰি লওক ইয়াৰ পৰা কিছু পৰিমাণে হ'লেও হাত সাৰি থাকিব পাৰি?
0: হয়, বজ্ৰপাতে বৰ্তমান সময়ত আমাৰ মানুহৰ প্ৰাণ হানি কৰা দেখা গৈছে বা এনেকুৱা নিউজত আহিছে যে বহু লোকৰ প্ৰাণ হানি হৈছে, গতিকে আমি বজ্ৰপাতৰ পৰা যেতিয়া বৰষুণ অহাৰ সম্ভাৱ্যতা থাকে তেতিয়া যদি কোনোবাই নদীত বা পুখুৰীত বা ক'ৰবাত এনেকে গা ধুই আছে বা পানীৰ সংস্পৰ্শত আছে তেওঁলোকে পাৰলৈ উঠি আহিব লাগিব আৰু সুৰক্ষিত স্থানত আমি গতি কৰিব লাগিব। তাৰপিছত গাড়ীৰে যদি কোনোবাই গৈ আছে গাড়ীখন ৰখাই দিয়া ভাল আৰু গাড়ীখনৰ খিৰিকী আদি বন্ধ কৰি
1: থ'ব লাগে।
0: তাৰপিছত যদি ঘৰত আছে বিজুলী সংযোগৰ ব্যৱস্থা যদি আছে বিজুলী সংযোগৰ লাইনসমূহ আমি কাটি থ'ব লাগে আৰু আমি মুকলি ঠাইত এনেকুৱা সময়ত নথকা ভাল, ঘৰৰ ভিতৰত থকাটো উচিত। আৰু ঘৰ সাজোতে এনেকুৱা ধৰণৰ বিপদৰ পৰা ৰক্ষা পোৱাৰ উপায় স্বৰূপে আমি আৰ্থিঙৰ ব্যৱস্থা কৰিব লাগে যাতে মানে বজ্ৰপাতটো ঘৰত নপৰি অন্য ঠাইত পৰে, গতিকে এনেধৰণৰ সাৱধানতা ল'লে আমি নিশ্চয় বজ্ৰপাতৰ পৰা হাত সাৰিব পাৰিম।
1: আৰু যিসকলে ধৰি লওক ঘৰৰ ভিতৰত আছে তেওঁলোক ঘৰৰ ভিতৰতে থাকিব লাগে নহয় জানো, বাহিৰ ওলাই আহিব নালাগে,
0: বাহিৰত ওলাই আহিব নালাগে।
1: ঘূৰ্ণি বতাহ আহে বা চুনামি আহে এইবোৰৰ কাৰণে কেনেধৰণৰ সাৱধানতা ল'ব লাগিব?
0: তেনেকুৱা ঠাইবিলাকত কি হয় সচৰাচৰ আমাৰ ৰেডিঅ' আমাৰ আকাশবাণী কেন্দ্ৰই বা বিভিন্ন নিউজ চেনেলসমূহত আমাক দেখুৱাই থাকে যে সাগৰত এনেকুৱা ঘূৰ্ণী বতাহ অহাৰ সম্ভাৱনা আছে, গতিকে যদি সাগৰত জাহাজ বা নাও ইত্যাদি চলিছে তেনেহ'লে তেওঁলোকে সেই আগতীয়া জাননী পাই পেলাই তেওঁলোকে সতৰ্ক হ'ব লাগে আৰু সতৰ্ক হৈ কেনেধৰণৰ তেওঁলোকে ব্যৱস্থা ল'লে তাৰ পৰা হাত সাৰিব পাৰি আগতীয়াকে তেওঁলোকে মানে নিৰাপদজনক হেৰি আহিব লাগে আৰু নিৰাপদজনক স্থানত আহে তেনেহ'লে তেনেকুৱা ধৰণৰ বিপদৰ পৰা তেওঁলোকে নিশ্চয় নিজকে বচাব পাৰিব। আৰু ওচৰে পাজৰে থকা মানুহখিনিও আগে পিছে যিহেতু তেনেকুৱা ঠাইত প্ৰায়ে এনেকুৱা ঘটনা ঘটি থাকে, গতিকে তেওঁলোকে নিজৰ এটা নিৰাপদ স্থানত বা ঘৰৰ ভিতৰত থাকিলে মানে সুবিধা হয় আৰু।
1: আপুনি দুৰ্যোগৰ কথা ক'লে নহয় জানো, এই প্ৰাকৃতিক দুৰ্যোগবোৰৰ ৰোধ কৰাৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলৰ ভূমিকাৰ বিষয়ে কি ক'ব খোজে?
0: হয়, মই ভাবোঁ যিহেতু আমি জীৱ জগত প্ৰাকৃতিক জগতৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত আৰু এই প্ৰাকৃতিক দুৰ্যোগসমূহ যদি আমি ৰোধ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ এটা বিৰাট সমস্যাৰ সৃষ্টি হ'ব, গতিকে ইয়াত মই ভাবি আমাৰ যুৱ প্ৰজন্মৰ যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে। আমাৰ বিভিন্ন স্বেচ্ছাসেৱক আমাৰ এন জি অ' আছে বা অনুষ্ঠান আছে, আমাৰ যুৱ

0: প্ৰজন্মই সেই স্বেচ্ছাসেৱক অনুষ্ঠান সমূহত এই দুৰ্যোগৰ বিষয়ে তেওঁলোকে তাত চৰ্চা কৰিব লাগিব আৰু এইবিলাকৰ বিষয়ে প্ৰশিক্ষণ ল'ব লাগিব। আৰু গাঁৱে ভূঞে যিহেতু আমাৰ সজাগতাটো কম, চহৰতকৈ গাঁৱত তুলনামূলকভাৱে এনেও সজাগতাটো কম থাকে, গতিকে তেওঁলোকে গাঁৱে গাঁৱে সোমাই এই মানুহখিনিক, যিবিলাক মানুহ সজাগ নহয়, তেওঁলোকক প্ৰাকৃতিক দুৰ্যোগৰ পৰা কেনেধৰণে আমি নিজক বা বচাব পাৰোঁ সেই বিষয়ে তেওঁলোকক মানে আগতীয়াকৈ শিকাব, বুদ্ধি দিব, পৰামৰ্শ দিব, আৰু এনেকে পৰামৰ্শ দিলে তেওঁলোকেও এই বিপদৰ পৰা হাত সাৰিব পাৰিব। তাৰোপৰি আজিকালি গাঁও অঞ্চলতো টিভি চেনেল বা ৰেডিঅ' ইত্যাদিবিলাকে ব্যৱস্থা আছে, তেওঁলোকক ক'ব লাগে যে টিভিটো সদায় অন কৰি পেলাই নিউজটো চোৱা দৰকাৰ, ঠিক তেনেকৈ ৰেডিঅ'টো অন কৰি সদায় নিউজ শুনা দৰকাৰ। কাৰণ এইবিলাকৰ পৰা আমি সম্ভাব্য যিবিলাক বিপদ বা ক'ৰবাত বানপানী হৈছে, ক'ৰবাত ভূমিকম্প হৈছে, ক'ৰবাত ভূমিস্খলন হৈছে বা ধুমুহা অহাৰ সম্ভাৱনা আছে, ইত্যাদিৰ বিষয়ে মানুহখিনিয়ে গম পাব আৰু আগতীয়াকৈ যিখিনি বস্তু সংৰক্ষণ কৰি ৰাখিব লাগে সেইখিনি সংৰক্ষণ কৰিব আৰু যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ল'ব।
1: কি কাৰণত হৈছেনো প্ৰাকৃতিক দুৰ্যোগবিলাক, এই দুৰ্যোগৰ সময়ত কেনেধৰণৰ সাৱধানতা ল'ব লাগে, এই বিষয়ে মানে যুৱক যুৱতীসকলে যদি ৰাইজৰ মাজত গৈ এইবিলাক বিষয়ে বুজাই তেওঁলোক নিশ্চয় বুজি পাব নহয় জানো ৰাইজে।
2: দুৰ্যোগৰ সময়ত যিবোৰ উদ্ধাৰকাৰী দল আহে, NDRFয়ে হওক বা SDRFয়ে হওক, তেওঁলোকে এই ক্ষেত্ৰত বহুতখিনি সহায় কৰে নহয় জানো।
0: হয়, যুৱক যুৱতীসকলৰ যিখিনি দায়িত্ব সেইখিনি দায়িত্ব তেওঁলোকৰ আছে, মানুহখিনিক বিপদৰ পৰা কেনেকে বচাব পাৰিব আৰু এজনো মানুহ যাতে ক্ষতিগ্ৰস্ত নহয় এইখিনি গোটেই তন্ন তন্নকে চাই তেওঁলোকক ৰক্ষা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব লাগিব
1: আৰু তেনেকে কৰিও আহিছে তেওঁলোকে, নহয় জানো, মানুহক সজাগতাৰ দিশলৈ লৈও আহিছে।
0: হয়,
1: আমি শেষত এইটোৱে ক'ব পাৰোঁ যে ৰাইজ সদায় সচেতন হ'ব লাগিব নহয় জানো।
0: নিশ্চয় নিশ্চয়,
1: এই সকলোবিলাক ধৰি লওক সাৱধানতাৰ বিষয়ে তেওঁলোকে কম বেছি পৰিমাণে হ'লেও জানি বুজি বিপদৰ সময়ত যাতে সেইবোৰৰ পৰা হাত সাৰি থাকিব পাৰে সেইবোৰৰ বিষয়ে তেওঁলোক সচেতন হ'ব লাগিব নহয় জানো।
0: হয়
2: বাইদেউ, আজি আপুনি আমাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত ফোনযোগে প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতাৰ বিষয়ে ইমানবোৰ কথা আমাৰ শ্ৰোতাসকলক ক'লে, শ্ৰোতাসকলে নিশ্চয় উপকৃত হ'ব। গতিকে আপোনালৈ অশেষ ধন্যবাদ থাকিল, আপোনাক পুনৰ লগ পোৱাৰ আশাৰে আজি আপোনাৰ পৰা বিদায় লৈছো, নমস্কাৰ,
0: ধন্যবাদ।
2: শ্ৰোতাসকলে, ইমান পৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতা এই বিষয়ে থানেশ্বৰী কুৰ্মী গঞ্জুৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে, সাক্ষাৎ গ্ৰহণ কৰিলে নিপা গোৱালাই। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক সাধন তিগ্গা আৰু সংগীসকলে পৰিৱেশন কৰা এটি ঝুমৰ।

শ্ৰোতাসকলে ইমান পৰে সাধন তিজ্ঞা আৰু সংগীসকলে পৰিৱেশন কৰা ঝুমৰ শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক মদন কৰ্মকাৰ আৰু সংগীসকলে পৰিৱেশন কৰা এটি ঝুমৰ।

শ্ৰোতাসকলে ইমান পৰে মদন কৰ্মকাৰ আৰু সংগীসকলে পৰিৱেশন কৰা ঝুমৰ শুনিলে। শ্ৰোতাসকল, আজিলৈ আমাৰ সময় হলহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহগছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: চাহ গছৰ মাজে মাজে অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: এক প্ৰকাৰ পি এম জয় অব গৰীবৰ কি জয় বন গৈ।

লৈছো অনুষ্ঠান পৰিচিতি। প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। আজি নিশা 8 বজাত শুনিবলৈ পাব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ। নিশা 9:30 বজাত ফোন ইন কল্পতৰু। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত বানৰ সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ যতন, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ ইলাক্ষী আৰু ডক্টৰ চন্দন কুমাৰ শইকীয়াই। আঠ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:55 বজাত বৃন্দগান। সন্ধিয়া 6:40 বজাত গোলাপ শইকীয়াৰ কণ্ঠৰ বৰগীত। 7 বজাৰ অসমীয়া কথিকাৰ অনুষ্ঠানত তফজুল আলীৰ কথিকা অসমীয়া লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদ জিকিৰ আৰু জাৰি। 7:20 বজাত দীপ্তি দাস আৰু সংগীসকলে পৰিৱেশন কৰা নাম। 7:35 বজাৰ পূবালীৰ সুৰ অনুষ্ঠানত ৰতন কুমাৰ ৰাভা আৰু সংগীসকলে পৰিৱেশন কৰা ৰাভা গীত। 7:45 বজাত সংবাদ চলন্তিকা। নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 9 বজাত চিত্ৰগীত। এতিয়া শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে প্ৰচাৰিত হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। কাইলৈ দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত ভৱেশ ভূঞাৰ কণ্ঠৰ আধুনিক গীত। বিয়লি 5:25 বজাৰ গয়া শ্ৰোতাৰ অনুষ্ঠানত দৰং জিলাৰ পশ্চিম হাতীমৰীয়া অঞ্চলত থলিতে বাণীবদ্ধ কৰা উদ্যমী খেতিয়ক ভাস্কৰ কুমাৰ নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত আলোচনাৰ বিষয় আমাৰ হস্ততাঁত শিল্পৰ পৰম্পৰা, প্ৰাসংগিকতা আৰু নতুন সম্ভাৱনা। অংশগ্ৰহণকাৰীসকল হৈছে যামিনী বৰগোহাঁই আৰু গিৰিণ চৰকাৰ, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাৰ পৰিয়াল কল্যাণ অনুষ্ঠানত শিশুকালত শ্ৰৱণ শক্তিৰ সমস্যা আৰু নিৰাময়, এই বিষয়ে ডাক্তৰ কল্পনা শৰ্মাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ। কষ্টমণি শইকীয়া ৰচিত নাট ভাল দিন বেয়া দিন শুনিবলৈ পাব নিশা 9:30 বজাত, নাটখনিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 6:55 বজাত জ্ঞান বিজ্ঞান, আজি পুৱাৰ সময় 7:15 বজাত। 7:30 বজাৰ মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 8:30 বজাৰ গীতিমালিকাৰ শিল্পী সংগীতা বৰঠাকুৰ, ৰঞ্জিত কটকী, শান্তা উজিৰ, হীৰেণ শৰ্মা আৰু ৰূপাঞ্জলী বৰুৱা। অনুষ্ঠান পৰিচিতি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছত আঞ্চলিক বাতৰি।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা, কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ মন কী বাতত সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন আৰু শিলচৰৰ LPG চিলিণ্ডাৰ বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ চৰকাৰৰ 5,00,000 টকাৰ ক্ষতিপূৰণ ঘোষণা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে।

0: দহখন জিলাৰ সৰ্বমুঠ 810খন গাঁও বানত বুৰ গৈ আছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। ৰাজ্যৰ অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃমন্ত্ৰালয় দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে জানিবলৈ দিছে।
1: অলপতে হোৱা কেবিনেট বৈঠকতো মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা অসম চৰকাৰৰ তৰফৰ প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ময়ো এই বিষয়টো কেন্দ্ৰীয় কেবিনেটত বিতংভাৱে উল্লেখ কৰিলোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লগে লগে নিৰ্দেশ দিলে যে ইণ্টাৰ মিনিষ্ট্ৰিয়েল আমাৰ উচ্চস্তৰীয় এটা প্ৰতিনিধি দল ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব লাগিব আৰু ৰাজ্য চৰকাৰৰ সৈতে কথা বতৰা পাতি ক্ষয় ক্ষতিৰ বুজ লৈ প্ৰতিবেদন প্ৰস্তুত কৰি আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক আগবঢ়াব লগা সকলো সাহায্য বা সকলো সহযোগিতা সম্ভৱ কৰি তুলিব লাগিব।
0: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি চৰাইদেউ জিলাৰ মাহমৰাৰ 1 নম্বৰ পৰশনি হাবি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে এই শিবিৰটোত 303গৰাকী লোকে আশ্ৰয় লৈ আছে। যোৰহাট জিলাৰ মৰিয়নিৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যে পশুপালন আৰু পশু চিকিৎসা বিভাগে তিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। ইয়াৰ অংশ হিচাপে 1 নং খঙীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকি শিবিৰটোৰ কাম কাজ পৰিচালনা কৰে। জিলাখনৰ তিয়কৰ ধনতোলা আৰু তিয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আমগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। বাক্সা জিলাত BPF দলৰ নীতি নিৰ্ধাৰক সমিতিয়ে উজনিত প্ৰলয়কাৰী বানত ক্ষতিগ্ৰস্তসকললৈ গভীৰ সমবেদনা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 50,00,000 টকা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয়। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ, সামৰ্থ্যৱান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেটা অভিবাদনৰ বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75%ৰো অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দেওবাৰে বিক্ৰম 1 ৰকেটৰ সফল উৎক্ষেপণক লৈও সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কেটছ দ্য ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান 4 জুলাইৰ পৰা

0: আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। শ্ৰীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোতে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰুদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিন্ধি জিলাত 1500টা পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নৰসিংপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ নন্দিয়ালত সকলো গাঁও পঞ্চায়তে এই অভিযানত অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: মেৰে প্যাৰে দেশবাসীয়, মন কি বাত কে পিছলে এপিছোড মে মেনে আপছে কেট দ্য ৰেইন অভিযান কি চৰ্চা কি থি। মেনে আগ্ৰহ কিয়া থা কি বাৰিশ কি হৰ বুন্দ কো সহজনে কে ইছ অভিযান কো জন আন্দোলন বনায়ে। কেট দ্য ৰেইন কা সন্দেশ বহুত সিধা হে, জহাঁ বাৰিশ গিৰে, জব বাৰিশ গিৰে, পানী কো ৱহীঁ সহজিয়ে। इसलिए 4 जुलाई से देश भर में एक विशेष अभियान भी चलाया जा रहा है। इसके तहत बारिश के पानी के संचयन, ग्राउंड वाटर रिचार्ज, पुराने जल स्रोतों के पुनर्जीवन और वृक्षारोपण को नई गति दी जा रही है। मुझे बहुत खुशी है कि गांव हो या शहर, पंचायतें हो या सामाजिक संस्थाएं, हर जगह लोगों ने बढ़ चढ़कर भागीदारी की है।
0: শ্ৰীমোদীয়ে কয় যে কিছুদিন পূৰ্বে গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা এথলীটসকলক প্ৰতিজন ভাৰতীয়ই শুভেচ্ছা জনাইছে। প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীসকলে উল্লেখনীয় সাফল্য লাভ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পি ভি সিন্ধু হৈছে জাপান অপেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰই অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনশীলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহ্বান জনায়। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সহস্ৰ বীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাইক অফত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনায়। কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিৰ অন্তৰ্গত পানগ্ৰাবত অৱস্থিত এটা ক্ষুদ্ৰ উদ্যোগত আজি এল পি জি চিলিণ্ডাৰ বিস্ফোৰণ হৈ 4 শ্ৰমিকৰ কৰুণভাৱে মৃত্যু হয়। এই দুৰ্ঘটনাত আন কেইবাজনৰো শ্ৰমিক গুৰুতৰভাৱে আহত হয়। আহত শ্ৰমিকসকলক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শীৰ্ষ আৰক্ষী বিষয়াকে ধৰি আৰক্ষীৰ এটা বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ গুৰি ধৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল। বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা। কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ মন কী বাতত সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন আৰু শিলচৰৰ এল পি জি চিলিণ্ডাৰ বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ চৰকাৰৰ 5 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন 6:45 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
3: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য। আৰম্ভ কৰিছোঁ আজিৰ কৃষি জগত। আজি আমি বিষয় হিচাপে লৈছোঁ বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন। এই বিষয়ত আলোচ কৰিবলৈ দুগৰাকী আলোচকক আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী ডক্টৰ চন্দন কুমাৰ শৰণীয়া, তেওঁ কি ভিলেজ বিষয়া,
4: নমস্কাৰ,
3: আৰু এয়া কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ ইলাক্ষী ডেকা,
5: নমস্কাৰ,
3: দুয়োগৰাকীকে স্বাগতম। আজি আমি যিটো বিষয় লৈছোঁ বানৰ সময়ছোৱাত বুলি, গতিকে বৰ্তমানেই বানৰ সময়, আমি দেখিছোঁ উজনি অসমত

0: গে কাহিনীও নোহোৱা ধৰণৰ আমি বান পৰিস্থিতিৰে আমি সন্মুখীন হৈছোঁ, কি এক ভয়ংকৰ ৰূপ লৈছে। বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত যি বিভীষিকাৰ সৃষ্টি হৈছে তাৰ বাবে গোটেই ৰাজ্যবাসী আচৰিত হৈছে, খুব শোকগ্ৰস্ত হৈছে। আচলতে এনে সময়ত পশুধন বা হাঁহ কুকুৰাৰ যতন লোৱাটো দূৰৰে কথা, মানুহে নিজৰ প্ৰাণটো কিদৰে ৰক্ষা কৰি চলিব সেয়াই ভাবিবলগীয়া হৈছে। এক বৰ বেলেগ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। গতিকে এতিয়া লাহেকৈ হয়তো পানী কমিব, বান আৰু নাহক আমি তাকে কামনা কৰিছোঁ। কিন্তু ইয়াৰ পাছৰ যি সময়ছোৱা আহে সেইখিনি সময় খুব দুৰ্বিষহ হয়। আকৌ আগৰ অৱস্থালৈ, স্বাভাৱিক অৱস্থালৈ ঘূৰি যোৱাটো মানুহৰ কাৰণে বৰ অসুবিধাজনক হয়, বিভিন্ন বেমাৰ আজাৰেও দেখা দিয়ে। গতিকে এনে সময়ছোৱাত আমি এই কথাবিলাক আলোচনা কৰিবই লাগিব, পাতিবই লাগিব। কাৰণ বহু পশুধন থাকে যিবিলাক আমি নিজৰ সন্তানৰ দৰে আচলতে আমি মৰম কৰোঁ। তেনে ক্ষেত্ৰত যেতিয়া আমি দেখোঁ যে পশুধন উটি যায় বা মৰে বা তাৰ পাছতে বিভিন্ন বেমাৰ আজাৰত ভুগিও আকৌ মৰিবলগীয়া হয়, গতিকে এইখিনি সময়ত সেয়েহে আজি আমি বিষয়টো লৈছোঁ। আৰু আৰম্ভণিতে ইলাক্ষী ডেকাকে মই সুধিব বিচাৰিছোঁ, আমি জানো যে বানপানী যেতিয়া হয় খুব ওখ ঠাই এটুকুৰালৈ পশুধনক লৈ যাব লাগে। যিসকলে জানে তেওঁলোকে নিশ্চয় তেনেকুৱা কাম কৰিছে, বা এতিয়া আগতীয়াকৈ সাৱধান হোৱাৰ সময় বৰ্তমান নাই, কাৰণ ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হৈ গৈছে, পশুধনৰ ক্ষতি হৈ গৈছে, মানুহো মৃত্যুমুখত পৰিছে। তথাপি ইয়াৰ পাছৰ সময়ছোৱাৰ কথা আমি পাতিব লাগিব, কি ক'ব আপুনি?
1: যিহেতু ইমান ডাঙৰ বান এটা হৈ গৈছে, এতিয়া আমাৰ কৰণীয় কিছুমান আছে, যেনেকুৱা আমি সিহঁতক চাফা পানী কেনেকৈ দিব পাৰোঁ। এতিয়া যেনেকুৱা এটা এজনী গাই গৰু যদি 10 লিটাৰকৈ তেওঁ গাখীৰ দি আছে, তেতিয়াহ'লে 40 লিটাৰ পানী লাগিব। সেই 40 লিটাৰ পানী যদি দিয়া নাযায় তেতিয়াহ'লে ডিহাইড্ৰেশ্যন হ'ব। তো সেইকাৰণে এই গোটেই খোৱা পানীটো সেনেকৈ প্ৰত্যেকটা জীৱ জন্তুকে চাফা খোৱা পানীটো যোগাৰ ধৰাটো এটা বিশেষ কামৰ ভিতৰত পৰিব। আৰু লগতে খাদ্যটো খুব দৰকাৰী হয়। এইটো সময়ত মানুহৰ যিহেতু খাবলৈ নাইকিয়া হৈছে, জীৱ জন্তুৰ খাদ্যৰ কাৰণে অকণমান অসুবিধা হ'ব। তথাপি যদি আমি কিবা ফিড ব্লকবিলাক তেওঁলোকৰ লগে পহুঁচাই দিব পাৰোঁ, তেতিয়াহ'লে এটা ফিড ব্লক যদি 4 কেজিকৈ হয় বা 5 কেজিকৈ হয়, তেতিয়াহ'লে এজনী গাই গৰু কেনে হৈ যায়। আৰু সেনেকৈ যদি আমি ছাগলীৰ কেনেও ফিড ব্লক দিব পাৰোঁ, সেইখিনি কাম হ'বগৈ। যদি গাহৰি বা মুৰ্গী হাঁহ কুকুৰা আছে, সিহঁতৰ কেনে কিন্তু দানা আমি পুৱাব লাগিব। আৰু সেই দানাখিনি শুকানকৈ চাফাকৈ পুৱাই পেলাই তেওঁলোকক দিয়া ব্যৱস্থা কৰিব লাগিব। যিখিনি জীৱ জন্তু পানীত আছিলে বা পানীৰ পৰা উঠাই লৈ অহা হৈছে, সাধাৰণতে আমাৰ অসমত হাইৱেলৈকে লৈ অহা যায়, হাইৱেবিলাকত পানী ইমানকৈ নাথাকে। তো হাইৱেত যদি লৈ অহা যায় তেতিয়াহ'লে তাতে কিন্তু দানা পানীৰ যোগানৰ লগতে এতিয়া কিন্তু মিনাৰেল মিক্সাৰৰ যোনটো ছাপ্লিমেণ্ট, ভিটামিন আৰু মিনাৰেলৰ ছাপ্লিমেণ্ট, সেইটো খুব জৰুৰী হ'ব, যাতে সিহঁতৰ ৰোগ প্ৰতিৰোধক ক্ষমতাখিনি বাঢ়ি থাকে। আৰু সেইখিনি যদি আমি নকৰোঁ তেতিয়াহ'লে ইমিডিয়েটলি সিহঁতৰ যিহেতু ইমিউন ছিষ্টেমটো বহুত ডিপ্ৰেছ হৈ গৈছে, সিহঁতৰ বেমাৰ আজাৰে পাব। আৰু বেমাৰ আজাৰে পোৱাৰ পিছত তাৰ চিকিৎসা আৰম্ভ কৰিব লাগিব। আৰু যদি চিকিৎসাখিনি সময়মতে নাপায় তেতিয়াহ'লে যথেষ্ট বেছি ক্ষতি হোৱাৰ সম্ভাৱনা বাঢ়ি যাব।
0: এই যিখিনি ফিড ব্লকৰ কথা কৈছে শৰণীয়া ডাঙৰে, এই ফিড ব্লকত কি কি থাকে?
2: এইটো থাকিব আপোনাৰ মিনাৰেল মিক্সাৰ থাকিব, কেলছিয়াম আৰু কিছুমান আপোনাৰ ফিড ছাপ্লিমেণ্টৰ কিছুমান আপোনাৰ এইটো গ্ৰেনিউলছটো থাকিব, যাতে মানে বানপানীৰ সময়ছোৱাত, বানপানীৰ পিছত যাতে সেই ফিড ব্লকখিনি মানে এটা এনিমেলক দিলে এতিয়া গোটেই যিখিনি দেহাত যিখিনি পুষ্টি লাগে, যিখিনি নিউট্ৰিশ্যন লাগে, সেইখিনি ফিড ব্লকতে থাকে। গতিকে আমি যদি ফিড ব্লকটো আমি যোগান ধৰিব পাৰোঁ, তেতিয়াহ'লে বানপানীৰ সময়ত আমি যথেষ্টখিনি পশুধনখিনি আমি বচাই ৰাখিব পাৰোঁ।
0: এতিয়া বিভাগৰ ফালৰ পৰা সেইবিলাক যোগান ধৰাৰ কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে?
2: বিভাগৰ পৰা ধৰক ফিড ব্লকটো কিছু কিছু ঠাইত আপোনাৰ গোটেই মানে অসমখনতে দিয়া অলপ অসম্ভৱ, গতিকে আপোনাৰ কিছু কিছু অংশত আমাৰ তাৰমানে এইটো ফিড ব্লকটো পঠাই দিয়ে। তাৰোপৰি আমাৰ বিশেষকৈ ফিড ব্লকটোৰ উপৰিও বাকী আমাৰ গ্ৰীণ গ্ৰাছ আছে, ধৰক আমাৰ কিছুমান আপোনাৰ ফুডাৰ ফাৰ্ম আছে, সতেজ ঘাঁহ, এইটো নেপিয়াৰ গিনি, এনেকুৱা আপোনাৰ যিটো পেৰিনিয়েল ঘাঁহ আছে, সেইবোৰ আপোনাৰ ইতিমধ্যে বানপানীৰ কাৰণে সাজু কৰি ৰখা হয়। গতিকে এতিয়া বানপানীৰ সময়ত আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ বিভাগে আপোনাৰ যিটো পশু খাদ্য যোগান ধৰে, তাৰ লগতে আমাৰ পশুপালন পশু চিকিৎসা বিভাগে আপোনাৰ এই যিটো কেঁচা ঘাঁহ সেই কম বেছি পৰিমাণে সেইটো আপোনাৰ যিখিনি পাৰে

0: আৰু সেইটো আপোনাৰ পশুধনখিনিক আমাৰ যোগান ধৰি আহিছে। সেইমতে আগৰ পৰা সেই ঘাঁহটো এই বানপানীৰ যাতে সময়ত আমি পশুধনখিনিক দিব পাৰোঁ, সেইকাৰণে সেইটো আপোনাৰ আগৰ পৰা আমাৰ প্ৰস্তুতি কৰি ৰাখি থোৱা যায়, মজুত কৰি ৰাখি থোৱা যায়।
1: এতিয়া বান যদি কমে তাৰ পাছতেই, পানী কমাৰ পাছতোতো অসুবিধা থাকে, সমস্যা থাকে, পশুধনৰ কেনেকুৱা সমস্যা হয়নো?
2: পশুধনৰ মূলতে ডায়েৰিয়া হ'ব, কাৰণ তেওঁলোকৰ ইনডাইজেশ্যন হয়, ভালকৈ খাব নাপায়, নোপোৱাৰ লগে লগে ইমিউন ছিষ্টেমটো ডিপ্ৰেছ হয়, বেক্টেৰিয়েল ইনফেকশ্যনটো বহুত বেছি বাঢ়ি যায়। সেইকাৰণে প্ৰথমতে বেক্টেৰিয়েল ইনফেকশ্যন হোৱাৰ চান্সেছে বেছি হয়। লগতে যদি আগতে পেলু দৰৱ খুৱাই পেলাই সজাগ কৰি ৰখা নাছিলে, তেতিয়াহ'লেতো তেওঁলোকে অলৰেডি এটা ছাচেপ্টেবল গ্ৰুপত পৰে। পেলু দৰৱ নোখোৱালে ছাচেপ্টেবল গ্ৰুপত পৰাৰ লগে লগে কি হয়, সিহঁতৰ যেতিয়াই ভালকৈ খাদ্য খাব পোৱা নাই, হেৰি পোৱা নাই, পেলুৰ সংক্ৰমণটো বহুত বেছি বাঢ়ি যাব। বাঢ়ি যোৱাৰ লগে লগে আকৌ হয়। লগতে কি হয়, যদি কেঁচা ঘাঁহবিলাক ভাল জেগাৰ পৰা কালেক্ট নকৰে

0: সেইবোৰ গ্ৰুপত পৰাৰ লগে লগে কি হয়, সিহঁতৰ যেতিয়াই ভালকে খাদ্য খাব পোৱা নাই, হেৰি পোৱা নাই,
1: পেলুৰ সংক্ৰমণ বাঢ়ি
0: পেলুৰ
1: যায়।
0: সংক্ৰমণটো বহুত বেছি বাঢ়ি যাব। বাঢ়ি যোৱাৰ লগে লগে আকৌ
1: স্বাস্থ্যৰ
0: এটা
1: হানি হ'ব।
0: হয়। লগতে কি হয়, যদি কেঁচা ঘাঁহবিলাক ভাল জেগাৰ পৰা কালেক্ট নকৰে, বেছিভাগে কি কৰে, দল ঘাঁহ খুৱাই দিয়ে। আৰু দল ঘাঁহটো হ'ল নিউট্ৰিশ্যনত একোৱেই নাথাকে, তাতে কোনো পুষ্টিকাৰক বস্তু নাথাকে,
1: পেটটোহে ভৰে আৰু।
0: পেটটো ভৰে, লগতে কিন্তু পেলুৰ প্ৰকোপটো তাৰ পৰা বহুত বেছি বাঢ়ি যায়। সেইকাৰণে অসমত কিন্তু এতিয়া চাইলেজ প্ৰডাকশ্যনটো বহুত বাঢ়ি গৈছে।
1: শুকান ঘাঁহৰ
0: হয়, মই নিজেও কিছুমান ফাৰ্ম জানো, তেওঁলোকে কমাৰ্চিয়েলি প্ৰডাকশ্যন কৰি আছে। যদি সেনেকুৱা চাইলেজটো আমি পঠাব পাৰোঁ তেতিয়াহ'লে খুব ভাল হয়, কাৰণ চাইলেজটো অলৰেডি এটা ফাৰ্মেণ্টেড প্ৰডাক্ট,
1: হয়
0: আৰু
1: হয়
0: ফাৰ্মেণ্টেড প্ৰডাক্ট হোৱাৰ লগে লগে তাৰ ডাইজেশ্যনৰ
1: নিউট্ৰিশ্যন
0: কাৰণে ইজি হ'ব, নিউট্ৰিশ্যনটো ফুল ছাপ্লিমেণ্ট
1: বেছি
0: পায়।
1: থাকিব।
0: তো সেইটো, আৰু যদি আমি আচলতে বানপানী হোৱাৰ আগতে এইবিলাক প্ৰস্তুত কৰি, অসম এটা বানপীড়িত ৰাজ্য
1: হয়
0: আমি
1: হয় হয়
0: জানোৱেই, আৰু সেইকাৰণে আগৰ পৰা কিছু যোগাৰ যদি আমি কৰি থৈ দিওঁ, তেতিয়াহ'লে কিন্তু আমি পশুধনখিনি বানপানীৰ মাজতো খুব ধুনীয়াকৈ পাৰ কৰি লৈ যাব এটা প্ৰচেষ্টা থাকে। লগতে ইউৰিয়া ট্ৰিটেড ষ্ট্ৰ, এতিয়া যদি একো খোৱাবলৈ নাথাকে, কাৰোবাৰ যদি ধান খেৰ থাকে, ধান খেৰটো যদি আমি এনেই যদি ইউৰিয়া ট্ৰিটমেণ্ট কৰি পেলাই যদি কৰোঁ তেতিয়া 21 দিন লাগে। কিন্তু মই বাহিৰত যেতিয়া ট্ৰেইনিঙত গৈছোঁ, বহু ক্ষেত্ৰত তেওঁলোকৰ হাইল্ডাৰ গৰুবিলাক থাকে, সিহঁতে কি কৰে, শুকান খেৰটোতে পানী আৰু অকণ এনেই আমি ইউৰিয়া ট্ৰিটেড ষ্ট্ৰ বনালে 4% ইউৰিয়া দিওঁ। ইয়াত কিন্তু 1% পানীৰ লগত যদি ইউৰিয়া মিহলাই, ভালকৈ ঘাঁহটো মিহলাই 1-2 ঘণ্টা 3 ঘণ্টা গাপ মাৰি থলে, তাৰপিছত যদি ওলাই খায় তেতিয়া কিন্তু নাইট্ৰজেনটো পূৰা পাই যায়। ইউৰিয়াৰ যোনটো নাইট্ৰজেন,
1: হয় হয়
0: এইটো ঘাঁহত আহি
1: এইটো
0: যায়।
1: কিমান মিলাব লাগিব ইউৰিয়াটো তাতে
0: এনেই আচলতে কি হয়, যদি
1: এশ
0: আমি
1: লিটাৰকে?
0: ইউৰিয়া ট্ৰিটমেণ্ট ষ্ট্ৰ বনাওঁ, তেতিয়াহ'লে 100 কেজি যদি আমি ধান খেৰ লওঁ, তেতিয়াহ'লে 4 কেজি
1: চাৰি
0: আমি
1: কেজি ইউৰিয়া
0: ইউৰিয়া ল'ব লাগে, আৰু 2 কেজিমান মলেচিছ ল'ব লাগে,
1: 4%।
0: চাৰি শতাংশ আৰু 2 শতাংশমান আমি গুড় ল'ব লাগিব, আৰু যদি আমি পাৰোঁ 2.5 কেজি বা 3 কেজি মিনাৰেল মিক্সাৰ যদি মিহলাই পেলাই আমি ধুনীয়াকৈ গোটেইখিনি বনাই ভালকৈ টাইট পেকেটত যদি ৰাখি থৈ দিওঁ প্লাষ্টিকত। আৰু ইয়াৰ চবতকৈ ভাল দিশটো ক'ত জানেনে, আমি যদি বানপানীও হৈ যায় ই প্লাষ্টিকত উপঙি যাব, ই ডুবি নাযায়, আৰু সেনেকৈ কিন্তু খোৱাব পৰা 21 দিনৰ পিছত ধুনীয়াকৈ খোৱাব পৰা প্ৰস্তুত হৈ পৰে, আৰু সেইটো কিন্তু বেলেঞ্চ ফিডৰ ভিতৰতে পৰে।
1: গৰুৰ উপৰিও আমি ছাগলী বা গাহৰিৰ ক্ষেত্ৰতো একে সমস্যা দেখা পাওঁ নেকি?
0: হয়,
1: গাহৰিৰ ক্ষেত্ৰতো কেনেধৰণে হেৰি কৰিব, দানা বা এইবিলাকৰ, যে যিধৰণে আপোনালোকে গৰুৰ কথা কৈছে?
2: এতিয়া গাহৰিৰ ক্ষেত্ৰত ধৰক যেনেকৈ আপোনাৰ গৰুখিনি যেনেকৈ মানে আপোনাৰ হেৰি হয়, মানে এফেক্ট হয়, গতিকে আমাৰ গাহৰিখিনিৰো হ'ব। গতিকে আমি গাহৰিখিনি প্ৰথমতে আমি ঔষধ ঠাইতটো নিবই লাগিব। ঔষধ ঠাইত নি আৰু এতিয়া ঘটনা হ'ল কি, গাহৰিক আমি বিশেষকৈ তাৰ যিটো দানা, গাহৰি যিটো খাদ্য সেইটো দিব লাগে। আৰু আমি কি কৰিব লাগিব, সিহঁতক ফিড ব্লকটো আমি খুৱাব পাৰোঁ, ফিড ব্লকো খাব। গতিকে তাৰ লগতে আমাৰ যিখিনি চৰকাৰৰ ফালৰ পৰা যিখিনি আপোনাৰ হুইট ব্ৰাণ দিয়ে, মানে চাপৰ দিয়ে, সেইখিনিও খুৱাম। তাৰোপৰি কিছুমান বস্তু আমি ধৰক দিছোঁ, আমাৰ যেনেকৈ এজলা পুনি, পুনিটো আমি খুৱাব পাৰোঁ, পুনিটো ভাল খাদ্য গাহৰি কৰাৰ কাৰণে। তাৰপিছত আমি কিছুমান বস্তু ধৰক গাহৰি আপোনাৰ ধৰক কিছুমান ঘাঁহ বা কলগছ জাতীয় এনেকুৱা বস্তু খায় আপোনাৰ, গতিকে আমি সেনেকুৱা কচু চচু এনেকুৱা আমি খুৱাব পাৰোঁ, সিজাই কিনে খুৱাব পাৰোঁ। গতিকে কচুটো এনেকৈ ডুবিলেও কচুটো সিমান এটা নাই, ভালকৈ ধুই কিনে কিনে আমি যদি তাক সিজাই কিনে আমি অকণমান নিমখ চিমখ অকণমান গুড় চুৰ দি কিনে খুৱাওঁ, চাউলৰ লগত বনাই খুৱাওঁ, তেতিয়াও গাহৰিটো মানে আমি বচাব পাৰোঁ। কিন্তু ঘটনা হ'ল কি, আমি সিহঁতক চাফ চিকুণকৈ ৰাখিব লাগিব, আৰু সিহঁতক যিবোৰ খাদ্য দিওঁ যিহেতু বানপানীৰ সময়ত, গতিকে আমাৰ খাদ্যটো পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ দিব লাগিব, হাইজেনিক হ'ব লাগিব। লগতে যিটো খোৱা পানী, খোৱা পানীটো আমি পৰ্যাপ্ত
1: পৰিষ্কাৰ হ'ব লাগিব,
2: নহ'লে সিহঁতৰ ডিহাইড্ৰেশ্যন হৈ যাব পাৰে।
1: বানপানীৰ সময়ত সেইটো এটা সমস্যা হয়, মানে খোৱা পানীৰ অভাৱ হয়, পৰিষ্কাৰ খোৱা পানীৰ অভাৱ হয়, আৰু সেইখিনি প্ৰস্তুত কৰিবলৈকে মানুহক অকণমান সময় লাগে, উতলাই ঠাণ্ডা কৰি তেনেধৰণৰ। আৰু এতিয়া আমি দেখোঁ যে পাৰ্থেনিয়াম এটা সমস্যা হ'ব পাৰে, নহয়? কাৰণ এতিয়া যেতিয়া বানপানী হয়, ওখ ঠাইত থাকে বা বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত থাকে, আপুনি কৈছে হাইৱে থাকে, আজিকালি হাইৱেৰ ওচৰে পাজৰে বা ডিভাইডাৰবিলাকত বহুত পাৰ্থেনিয়াম দেখা পোৱা যায়, সেইবিলাক গৰুৱে খায় নেকি?
0: আচলতে পাৰ্থেনিয়ামটো গৰুৰ সচৰাচৰ খাদ্য নহয়, কাৰণ তেওঁলোকেও জানে কি খাব লাগে কি
1: নালাগে।
0: তো কেতিয়াও সিহঁতে যেতিয়া পৰ্যাপ্ত মাত্ৰাত দানা খাব পাই থাকে তেতিয়াহ'লে পাৰ্থেনিয়াম সিহঁতে নাখায়। কিন্তু কি হয়, এতিয়া বানপানীৰ সময়ত যেতিয়া গোটেই পানীৰ তলত গুচি যায়, ঘাঁহ বনবিলাক মৰি যায়, মৰি যোৱাৰ ক্ষেত্ৰত

0: গৰু ছাগলীবিলাক আনি পেলাই হাইৱেত ৰখা হয়। আজিৰ দিনত অসমৰ এটা হাইৱে বাকী নাই য'ত পাৰ্থেনিয়াম নাই, গোটেই বগা হৈ ফুলি থাকে। তো কি হয়, সিহঁতি উপায় নাপাই পেলাই ভোকৰ তাৰণাত গৈ পাৰ্থেনিয়াম খাই দিয়ে। জানে খাব নালাগে, তথাপি বাচি থাকিবলৈ কিবা খাব পাইছোঁ বুলি খাই দিয়ে, আৰু তাৰ ফলত তাৰ পিছত কিন্তু বহুত বেছি প্ৰব্লেম হৈ যায়। পাৰ্থেনিয়াম পয়জনিঙৰ প্ৰথম প্ৰব্লেমটোৱে হ'ল সিহঁতি ৰ'দৰ পৰা আঁতৰি থাকে। জীৱ জন্তু যিখিনিয়ে পাৰ্থেনিয়াম খায় আৰু তাৰ পয়জনিং হয়, তেতিয়া সিহঁতে ৰ'দৰ পৰা আঁতৰি পেলাই ছাঁহত থাকিব বিচাৰে, ফটো চেঞ্চিটিভিটি থাকে, জণ্ডিচ হয়, খুব হাই পৰিমাণৰ জণ্ডিচ হয়, আৰু ছালবিলাক ফাটি ফাটি যায়, ছালবিলাক ফাটি ফাটি ঘাঁহৰ নিচিনা হৈ যায়। আৰু তেতিয়া তাৰ ট্ৰিটমেণ্টৰ হিচাপে আচলতে বেচিকেলি খুব বেছি আমি 25% গ্লুক'জ ইন্ট্ৰাভেনাছ কণ্টিনিউৱাছলি দিব লাগে, যাতে পয়জনটো আমি ওলাই দিব পাৰোঁ। সিহঁতক জণ্ডিচৰ যিখিনি ট্ৰিটমেণ্ট আছে সেই গোটেইখিনি দিব লাগিব। ছেকেণ্ডেৰী ইনফেকশ্যনৰ বন্ধ কৰিবলৈ আমি এণ্টিবায়'টিক দিব লাগিব, পেইন কিলাৰ দিব লাগিব, যিহেতু ঘাঁহবিলাক হৈছে যথেষ্ট পেইনফুল হয়, আৰু কমপ্লিটলি ড্ৰেছিং কৰি সেই উনবিলাক ৰাখিব লাগিব। যদি খুব বেছিকৈ খোৱা নাই, চিমটমবিলাক কম হয়, তেতিয়া কিন্তু এইখিনি ট্ৰিটমেণ্ট কৰি থাকিলে বাচি যায়। তো সেই গোটেইখিনি বস্তু যদি কৰিব পৰা যায় তেতিয়াহ'লে পাৰ্থেনিয়াম পয়জনিংটো বচাব পৰা যায়। কিন্তু কি হ'ব, যেতিয়া আমি হাইৱেলৈ জীৱ জন্তু লৈ আহোঁ তেতিয়া কিন্তু আমি মনত ৰাখিব লাগিব যে কোনো প্ৰকাৰে আমি পাৰ্থেনিয়ামৰ ওচৰত ৰাখিব নালাগে। আৰু পাৰিলে মানে গোটেই গৰু ছাগলীবিলাক এৰাল দি যদি ৰছী দি বান্ধি থয় তেতিয়া সিহঁতে য'তে ত'তে নাযায়। সমস্যা হয় বানপানীৰ সময়ত যেতিয়া মানুহে নিজৰ বাচিবলৈ চিন্তা কৰি থাকে তেতিয়া জীৱ জন্তুৰ চিন্তা কৰাটো কম হৈ যায়। তথাপি তাৰ মাজতে যিহেতু জীৱ জন্তুৱে জীৱিকা নিৰ্বাহৰ আহিলা হিচাপে কাম কৰি আছে, সিহঁতৰ ওপৰতে আমাৰ কৃষকসকলৰ জীৱন নিৰ্ভৰ কৰে, তেওঁলোকে যিমান পাৰে সেই চেষ্টাটো কৰি পেলাই পাৰ্থেনিয়াম পয়জনিং নোহোৱাকৈ যদি পাৰ কৰি দিব পাৰে, তাতে গভৰ্ণমেণ্টৰ এটা ডাঙৰ ৰোল আছে। এইখিনি সময়ত যদি ফিড এণ্ড ফডাৰ চাপ্লাইখিনি যদি হৈ যায় পৰ্যাপ্ত মাত্ৰাত, তেতিয়া কিন্তু পয়জনিঙৰ পৰা আমি বাচি থাকিব পাৰিম।
1: এতিয়া আমি হাঁহ কুকুৰাৰ কথাখিনিও পাতিব খুজিছোঁ। বানপানীৰ সময়ছোৱাত আমি বিভিন্ন ভিডিঅ' ক্লিপত দেখিছোঁ বা ফটোত দেখিছোঁ কেনেকৈ মুৰ্গী ফাৰ্মৰ মুৰ্গীবোৰ মৰি গৈছে, শুকাত লেটি খাই পৰি আছে, তথাপি যিখিনি বাচি থাকে সেইখিনিৰ কেনেধৰণৰ সমস্যা হ'ব পাৰে? কাৰণ খুবটো পানী হৈ যায় ন, তাৰ পাছত কেনেধৰণৰ সমস্যা হ'ব পাৰে?
2: আপোনাৰ ধৰক ডায়েৰিয়া হ'ব, ৱাইট বেচিলাৰী ডায়েৰিয়া, ফ্লুটো জেগাত তাৰপিছত আপোনাৰ মানে কক্সিডিচিছ হ'ব, কক্সিডিচিছ যিটো আপোনাৰ পৰজীৱী বা যিটো হোৱা ৰোগ সেইটো হ'ব পাৰে। তাৰপিছত আপোনাৰ হ'ব পাৰে আপোনাৰ যিটো শ্বাসপ্ৰশ্বাসজনিত মানে চি আৰ ডি বুলি কয়, ক্ৰনিক ৰেস্পিৰেটৰী ডিজিজ, এইবোৰ সমস্যাই দেখাই দিয়ে। আৰু মানে কাহ চৰ্দি হ'ব, আৰু কুকুৰাবোৰ আপোনাৰ নাখাব, আৰু যিহেতু দেখা যাচ্ছে মানে খাদ্যটো আমি যদি সঠিক পৰিমাণে দিব নোৱাৰোঁ সঠিক সময়ত, তেতিয়াহ'লে সিহঁতৰ ৱেইট লছ হৈ যায়। আৰু বিশেষকৈ আপোনাৰ যেতিয়া এটা বিশেষকৈ আমাৰ হাঁহ কুকুৰাখিনি, হাঁহৰ বাৰু পানীত থাকে, কিন্তু যিখিনি আমাৰ ব্ৰইলাৰৰ ক্ষেত্ৰত, ব্ৰইলাৰ ফাৰ্ম যদি আপুনি ডুবি যায় সিহঁতৰ তাৰমানে বহুত ক্ষতি হৈ যায়। তাৰমানে সিহঁতক আচলতে কি হয়, পোৱালিবোৰকতো আমি বুডিং কৰিব লাগে, আপুনি সিহঁতক 15 দিন তাৰমানে সিহঁতক তাপত ৰাখিব, তাপ দি উম দি ৰাখিব লাগিব, পিছত লাহে লাহে সিহঁতক তাৰমানে টেম্পাৰেচাৰটো এডজাষ্ট কৰি ৰাখিব লাগিব। যদি আপোনাৰ ফাৰ্মখন গোটেই ডুব যায়, আমি ডুব যোৱাৰ পিছত যদি সিহঁতক ওখ ঠাইতো সিহঁতক আমি উদ্ধাৰ কৰি ওখ ঠাইত নিৰাপদ ঠাইত যদি আমি ৰাখোঁ, তথাপিও সিহঁতৰ কিছুমান ৰোগ যেনেকৈ ধৰক চি আৰ ডি বা ডায়েৰিয়া সেইটো আপোনাৰ দেখা দিয়ে। গতিকে আমি লগে লগে সেই ব্যৱস্থাটো আমি কৰিব লাগিব, চি আৰ ডি হওক বা হোৱাইট বেচিলাৰি ডায়েৰিয়া হওক বা কক্সিডিচি, গোটেইখিনি আমি ট্ৰিটমেণ্টটো কৰিব লাগিব। গতিকে আপোনাৰ গৰু ছাগলী যেনেকৈ আপোনাৰ হাঁহ কুকুৰাৰ হয়, হাঁহৰ ক্ষেত্ৰতো আপোনাৰ কিছুমান বিভিন্ন ধৰণৰ আপোনাৰ লেতেৰা খায়, আপোনাৰ বটুলিজম নামৰ এটা বেমাৰ হয়, তাৰমানে বেয়া বস্তু খায়, পচা বস্তু খায়, গতিকে আমি সেইবোৰৰ পৰা আমি আমাৰ যিসকল তাৰমানে হাঁহ কুকুৰা পালক আছে বা আমাৰ পশুপালক আছে তেখেতলোকে সেইটো লক্ষ্য কৰিব লাগে, যাতে এইবোৰ মানে খাব নোৱাৰে বা সিহঁতৰ মানে কিবা দেখা পালেই লগে লগে ওচৰৰ পশু চিকিৎসালয়, পশু চিকিৎসা বিষয়াৰ লগত যোগাযোগটো ৰাখে।
1: যিবোৰ ঠাইত এতিয়া যিহেতু বাৰিষা কাল, বৰ্তমান য'ত বানপানী হৈ আছে সেইবিলাক ঠাইৰ উপৰিও আমাৰ বিভিন্ন জিলা আছে য'ত বানপানী সততে হোৱা দেখা যায়, গতিকে সেইবিলাক ঠাইৰ মানুহবিলাকে এতিয়াও আগতীয়াকৈ সাৱধান হ'বলৈ কিছু সময় আছে, আগতীয়াকৈ তেওঁলোকে কেনেধৰণে সাৱধান হ'ব, বা চিতাকৰণৰ প্ৰসংগটো আছেই, গতিকে আগতীয়া সাৱধানতাৰ বিষয়ে কিছু ক'ব নেকি পশুধনৰ বিষয়ে?
0: পশুধনৰ যদি একচুৱেলি গোটেই আগতীয়া সাৱধানটো আমাৰ 3-4 তৰফৰ পৰা হয়। প্ৰথম ঘৰৰ পৰা হ'ব, আমি বাৰিষা অহাৰ আগে আগে ঘৰবিলাক মেৰামতি কৰি, গঁৰালবিলাক যোনবিলাক গঁৰাল আছে মেৰামতি কৰি

0: মজবুত কৰি ৰাখোঁ, বৰষুণে যাতে পটককৈ ভাঙি পেলাব নোৱাৰে সেই ব্যৱস্থাখিনি কিন্তু আগতীয়াকে কৰি ল'ব লাগিব।
1: নহ'লে কেতিয়াবা দেখা যায় বানপানীৰ সময়ত এই মানে গাই গৰু বা গৰু গঁৰালটো বা গোহালিটো ভাঙি কিনে গৰুৰ ওপৰত পৰি কিনে গৰু মৰি থাকে, সেইটো সেই এটা কাৰণ
0: হয়। তাৰপিছতে নেক্সটটো হ'ল আপোনাৰ জীৱ জন্তুখিনি প্ৰিপেয়াৰ্ডনেছ। প্ৰিপেয়াৰ্ডনেছৰ ভিতৰত দুটা বস্তু পৰে, এটাটো হ'ল চিটাকৰণ, ভেকচিনেশ্যনখিনি পূৰা সময়মতে বাৰিষা অহাৰ আগে আগে কৰি থ'ব লাগিব। নেক্সটটো হ'ল ডি ৱাৰ্মিং, মানে পেলু দৰৱ, পেলু দৰৱখিনি আগতে খুৱাই ৰাখিব লাগিব। এই দুটা বস্তু যদি আমি কৰি থৈছোঁ, তাৰমানে আমি জীৱ জন্তুটোক ভিতৰৰ পৰা মজবুত কৰি ৰাখিছোঁ, আৰু যেতিয়াই সিহঁতৰ ৰোগ প্ৰতিৰোধক কৰা ক্ষমতাটো পূৰা বাঢ়ি থাকিব, পটককৈ পানীয়ে কিন্তু সিহঁতক পেলাই দিব নোৱাৰে, যোনবিলাক দুৰ্বল সিহঁতকে পটককৈ পেলাই দিব। তো এইখিনি কাম আমি আগৰ পৰা কৰি থ'ব লাগে। থাৰ্ডটো হ'ল আমি দানাখিনি আগৰ পৰা যোগান কৰি ৰাখিব লাগে। এতিয়া যদি আমি পশুৰ দানাৰ কথা কওঁ, খুব দিন আমি ঠাণ্ডা বাৰিষা দিনত 15 দিন বা 20 দিনৰ পিছত জমা কৰি ৰাখিব নোৱাৰোঁ, যিহেতু আমাৰ জলবায়ুত হিউমিডিটিটো বহুত বেছি হয় অসমত বা নৰ্থ ইষ্টত, আৰু সেইকাৰণে আমি প্ৰিজাৰ্ভ কৰি বহুত দিন ৰাখিব নোৱাৰোঁ। ভেঁকুৰ চেকুৰ ধৰে, আৰু ভেঁকুৰ ধৰিলে মানে তাৰ পৰা আকৌ বেলেগ বেমাৰ হ'ব। কিন্তু আমি যেনেকৈ মই অলপ আগতে কৈছিলোঁ, চাইলেজ আমি কৰিব পাৰোঁ, ফিড ব্লক আমি গোটাই থ'ব পাৰোঁ, সেই আমি থ'ব পাৰোঁ, লগতে আমি ইউৰিয়া ট্ৰিটেড, মলেচেছ ট্ৰিটেড, ট্ৰিটেড যোনবিলাক হেৰি ষ্ট্ৰ, সেইবিলাক আমি গোটাই থ'ব পাৰোঁ, বা আমি এনেকুৱা ওখ ঠাইত কিছুমান ঘাঁহ খেতি কৰি থ'ব পাৰোঁ, যাতে এইখিনি বস্তু থাকি গ'লে মানে আমি সেই দুৰ্যোগৰ সময়ত, কাৰণ এইবাৰ যোনটো পানী হৈছে শিৱসাগৰ, চৰাইদেউৰ, যোৰহাটত, সেনেকুৱা পানী বহুত কম হয় আমাৰ ফালে। যদি সচৰাচৰ যোনবিলাক জেগাত পানী হয়, তেওঁলোকে আচলতে পানীৰ লগত জীয়াবলৈ শিকি গৈছে, আৰু তেওঁলোকে কিছু প্ৰিপেয়াৰনেছ আগৰ পৰা কৰি থয়। তো মই এতিয়া অনুৰোধ জনাম ইয়াৰ পৰা, প্ৰত্যেকজন কৃষকে যদি আগৰ পৰা এইখিনি যোগাৰ কৰি থৈ দিয়ে, তেতিয়াহ'লে কিন্তু তেওঁলোকে খুব ধুনীয়াকৈ এইখিনি সময়খিনি, বানপানীৰ সময়খিনিও কিন্তু জীৱ জন্তুখিনিক ভালকৈ ৰাখি পাৰ হৈ যায়, পাৰ হ'ব পাৰিব,
2: মোকাবিলা কৰিব পাৰিব। হয়, আমি চিটাকৰণৰ প্ৰসংগলৈ আহিছোঁ এতিয়া। আপুনি কৈছে পেলুৰ ডিৱৰ্মিঙৰ হেৰি কথা, সেইখিনি কোন সময়ত দিব?
1: আমাৰ ধৰক আমি বিফৰ মনচুন আৰু আফটাৰ ফ্লাড, গতিকে বিফৰ মনচুন বুলি কওঁতে আমি ধৰক বহাগ বিহুৰ আগে আগে, এপ্ৰিলৰ আগে আগে, যিকেইটা আপোনাৰ মাৰাত্মক বেমাৰ আছে, গৰু হওক, ছাগলী হওক, গাহৰি, বিশেষকৈ গৰুৰ ক্ষেত্ৰত আপোনাৰ চবকা, তাৰপিছতে আছে আপোনাৰ জহৰ বাত, মানে যিটো আপোনাৰ বিকি বুলি কওঁ, আৰু এইচ এছ গলফুলা বেমাৰটো, সেইকেইটা বেমাৰৰ ভেকচিনকেইটা আমি দি থ'ব লাগে, মানে গোটেই আমাৰ যিখিনি গৰু আছে, তাৰোপৰি যিখিনি আপোনাৰ ছাগলীখিনি আপোনাৰ ধৰক পি পি আৰ বুলি আছে, পি পি আৰ বা গুড বুকছ বা এণ্ট্ৰ'টক্সিমিয়া, এইখিনি ভেকচিন দিওঁ, আৰু এণ্ট্ৰ'টক্সিমিয়াটো আপোনাৰ এইটো সময়ত হয় আপোনাৰ জুন জুলাই মাহৰ এইখিনি সময়ত, গতিকে আমি যদি বিফৰ মনচুন আমি এপ্ৰিলৰ আগতে দি থওঁ, তেতিয়াহ'লে আমাৰ এণ্ট্ৰ'টক্সিমিয়াত এইটো ভোগাৰ পৰা বহুত মানে আমাৰ বাচি থাকে ছাগলীখিনি। তাৰোপৰি যিখিনি গাহৰি আছে, গাহৰিখিনিকো আমি যিটো আপোনাৰ চুৱাইন ফিভাৰৰ ভেকচিন বা আমি চবকা ভেকচিন বা যিটো পি পি আৰ মানে যিটো আছে, গতিকে সেইটো গোটেইখিনি ভেকচিন তাৰমানে পি আৰ আৰ এছ যিটো আছে, সেইটো আপোনাৰ ভেকচিনখিনি দি থ'লে আমি বচাই থওঁ। বাকী হাঁহ কুকুৰা বা কুকুৰাখিনিতো আপোনাৰ চিডুল মতে থাকে, আপোনাৰ যি ব্ৰইলাৰে হওক বা আপোনাৰ লেয়াৰখিনি হওক, সেইখিনিতে আপোনাৰ আপোনাৰ যিকেইটা ভেকচিনে আমাৰ ৰাণীখেত ডিজিজ ভেকচিন হওক বা যি হওক কামবোৰ ডিজিজ ভেকচিন হওক, বাকী যিকেইটা ভেকচিন আছে, কুকুৰাখিনিকো আমি কি কৰিব লাগে, আপোনাৰ যিকোনো মানে এটা কক্সিডিয় ছিষ্টেমৰে বেমাৰ হয়, সেইটোৰ কাৰণে পৰজীৱীজনিত ৰোগ, তাৰ কাৰণে আপোনাৰ ব্যৱস্থাটো লৈ থ'ব লাগে, মাজে মাজে সেইটো খুৱাই থাকিব লাগে লক্ষণ দেখাৰ লগে লগে। বাকী হাঁহখিনি কাৰণে দুটা আমাৰ মাৰাত্মক বেমাৰ হয়, সেইটো হ'ল আপোনাৰ ডাক প্লেগ আৰু তোমাৰ ডাক কলেৰা, গোটেইবিলাক ভেকচিন উপলব্ধ। আৰু আজিকালি মানে পশুপালকসকলক বা আমাৰ যিখিনি আপোনাৰ হাঁহ কুকুৰা পালক আছে, আমি জনাই থৈছোঁ বিভাগৰ ফালৰ পৰা, যিখিনি মানে গৰু হওক, ছাগলী হওক বা গাহৰি হওক বা হাঁহ কুকুৰা হওক, যিখিনি আপোনাৰ প্ৰতিষেধক, যিখিনি ভেকচিন, সেইখিনি আপোনাৰ বিনামূলীয়াকৈ আপোনাৰ ওচৰৰ ৰাজ্যিক পশু চিকিৎসালয় আছে বা খণ্ড পশু চিকিৎসালয় আছে, তাৰ পৰা আপোনাৰ উপলব্ধ হয়, গতিকে দিয়াৰ ব্যৱস্থা কৰি আছে ইতিমধ্যে। হাঁ, গতিকে কোনোবাই যদি এনেকুৱা দিব পৰা নাই, গতিকে ওচৰৰ পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়াৰ লগত যোগাযোগ কৰি এই ব্যৱস্থাটো গ্ৰহণ কৰি
2: তেওঁলোকে
1: সময় আছে দিব পাৰে, দি আছে পৰ্যায়ক্ৰমে আমাৰ বিভাগে দি আছে।
2: আৰু এনেকুৱা সময়তে আমি আৰু কিছু কথা পাতিব লাগিব, যেনে জৈৱ সুৰক্ষাৰ কথা, যিটো বায়'ছিকিউৰিটি বুলি কয়, এই জৈৱ সুৰক্ষাৰ কথাখিনি আমি আচলতে বাৰম্বাৰ পাতিব লাগিব, কাৰণ সেইখিনিৰ অভাৱৰ ফলতেই জৈৱ সুৰক্ষাৰ ত্ৰুটি

0: ফলতেই বহুত লোকচানৰ সন্মুখীন হ'বলগীয়া
1: হয়
0: হয়।
1: হয়
0: আৰু যিহেতু এতিয়া বানপানীৰ সময়ছোৱাত চব একাকাৰ হৈ যায়, তাত একো চিন চাব নাথাকে, য'ত বানাক্ৰান্ত অঞ্চলবিলাকৰ উপৰিও যিবিলাক বান প্ৰৱণ এলেকা আছে, বা আজিকালি এনেকুৱা কথা হৈছে ক'ত কেতিয়া বানপানী হৈ যায় ঠিক নাই, কাহানি নোহোৱা ঠাইতো বানপানী হয়, গতিকে সেইবিলাক ঠাইৰ মানুহবিলাকে জৈৱ সুৰক্ষাৰ প্ৰতি কেনেধৰণে লক্ষ্য ৰাখিব?
1: হয়, এতিয়া আচলতে বানপানীৰ সময়ত জৈৱ সুৰক্ষাৰ কথাটো খুব বেছিকৈ প্ৰসংগিত হৈ উঠে, কাৰণ আমি এতিয়া যেতিয়া মানুহে পানী হৈ যাব গোটেই লগতে ফাৰ্মৰ লগত অহা যোৱাটো মানে পানীৰ থ্ৰুদিয়ে মিডিয়া হৈ যায়, পানীটো এটা মিডিয়া হৈ যায়, সেইকাৰণে আমি কি কৰিব লাগে, যোনবিলাক ফাৰ্মত পানী হোৱাগৈ নাই, সোমোৱাগৈ নাই, সেইবিলাক ফাৰ্মত কিন্তু একেবাৰে ষ্ট্ৰিক্ট বায়'ছিকিউৰিটিটো মেইনটেইন কৰিব লাগিব। এতিয়া জৈৱ সুৰক্ষা বুলি কোৱাৰ লগে লগে জৈৱ সুৰক্ষানো কি, জৈৱ সুৰক্ষা আচলতে এইবিলাক পদ্ধতি, যোনবিলাক পদ্ধতিৰ পৰা আমাৰ পৰা মানুহৰ পৰা জীৱ জন্তু বাহিৰৰ পৰা জীৱ জন্তুলৈকে বেমাৰবিলাক নাযায়, আৰু যদি জীৱ জন্তুত কিবা বেমাৰ হৈছে তাত যাতে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আৰু যাতে আমাৰ যদি গঁৰালত বেমাৰ হৈ আছে সেই বেমাৰবিলাক যাতে বেলেগলৈ স্প্ৰেড নকৰোঁ, এই তিনিটা দিশ যদি আমি গোটেইকেইটা ঠিক কৰিব পাৰোঁ তেতিয়াহে জৈৱ সুৰক্ষা গোটেইখিনি এটা হেৰি মজবুত কৰি হ'ব ধৰে। আৰু এই প্ৰথমটো যেতিয়া আমি কৈছোঁ, আমি বাহিৰৰ পৰা যিকোনো বীজাণু আমাৰ ফাৰ্মলৈকে লৈ যাব নালাগে, সেইটোত কি আহিব, আমাৰ কৰণীয় আছে, আমি পটককৈ বাহিৰৰ পৰা আহিলোঁ, বজাৰৰ পৰা আহিলোঁ বা ক'ৰবাৰ পৰা আহিলোঁ, পটককৈ ফাৰ্মত সেনেকৈ সোমাই যাব নালাগে। আমাৰ ঘৰত কোনোবা গেষ্ট আহিছে, তেওঁলোকে আমাৰ ফাৰ্মখন চাব বিচাৰিছে, আপোনালোকে কোনো চেনিটাইজ নকৰাকৈ তেওঁলোকক সোমাই যোৱাটো নিষেধ কৰিব লাগিব। তাৰ লগতে যেনেকুৱা নিগনি আছে বা কুকুৰ মেকুৰী, পটককৈ যাতে ফাৰ্মত সোমাই নাযায়, চৰাই চিৰিকটি যাতে অহা যোৱা কৰি থাকিব নোৱাৰে, সেইখিনি কিন্তু আমি গোটেই পদ্ধতিখিনি মানি চলিব লাগিব। আৰু গঁৰালটোৰ ভিতৰত আগতে আমি পাতিছোঁ যেনেকুৱা ভেকচিনেশ্যন আৰু ডিৱৰ্মিং, পেলু দৰৱটো আৰু ভেকচিনেশ্যনটো। এতিয়া পেলু দৰৱটোৰ কথা কওঁতে এটা কথা আগতে থাকি গ'ল, মই ইয়াতে কৈ যাব বিচাৰিছোঁ, পেলু দৰৱটো আমি বছৰত দুবাৰকৈ দিবই লাগে, আৰু যোনবিলাক অঞ্চল খুব বেছি পেলুৰ লগত প্ৰভাৱিত সেইবিলাক অঞ্চলত বছৰত দুবাৰতকৈ বেছি তিনিবাৰলৈকে যদি পৰীক্ষা কৰে, পায়খানা পৰীক্ষা কৰে, তেতিয়াহ'লে তেওঁলোকে যদি পেলু পায় তেতিয়া কিন্তু সঘনাই পেলু দৰৱ সেইখিনি জেগাত দুবাৰ তিনিবাৰলৈকে দিব পৰা যায়। এতিয়া পেলু দৰৱটো দুবাৰ যদি আমি ষ্টেণ্ডাৰ্ড ধৰি লওঁ, সেইটো হ'ল মনচুন অহাৰ আগে আগে, মানে বিফৰ এপ্ৰিল, বিফৰ এপ্ৰিল আমি গোটেইবিলাক জীৱ জন্তু হাঁহ কুকুৰা মুৰ্গীলৈকে যদি আমি পেলু দৰৱটো খুৱাই ৰাখোঁ, আৰু লাষ্টত আপোনাৰ আফটাৰ মনচুন মানে দুৰ্গা পূজাৰ সময়ত, সেইখিনি সময়তো আকৌ এটা ড'জ আমি দিব লাগিব। খালি পেলু দৰৱ দিওঁতে এটা কথা সাধাৰণতে মানুহে ভুল কৰে, পেলু দৰৱ দিওঁতে আজি যদি এপালি দিলে পিছৰ পালি যোনটো 14-21 দিনৰ ভিতৰত দিব লাগে, সেই পালিটো দিয়াত কিন্তু ভুল কৰে, সেই ভুল কৰাৰ লগে লগে কি হৈ যায়, আমি যে প্ৰথম পালি দৰৱ দিলোঁ এই দৰৱটো যে নিদিলোঁ, তেতিয়া দিয়া নিদিয়া একে হৈ যায়, একে কথা হৈ যায়, কাৰণ আজিৰ দিনত এনেকুৱা কোনো পেলু দৰৱ নাই যিয়ে কণীটোক মাৰি পেলাব পাৰে, আৰু পেলুৰ কণীবিলাক থাকি যায়, থাকি গ'লে এটা সময়ত সেই কণীৰ পৰা আকৌ পোৱালি হৈ জন্ম হৈ যায়, তো সেইকাৰণে আমি এটা ড'জ যদি আজি দিলোঁ 14-21 দিনৰ ভিতৰত ৰিপিট কৰিব লাগিব, বহাগৰ বিহুৰ আগে আগে এইটো কৰিলে আৰু দুৰ্গা পূজাৰ আগে আগে আকৌ সেইটো ৰিপিট কৰিলে, দুটা ড'জ কিন্তু দিব লাগিব। আৰু পেলু দৰৱ দিওঁতে আৰু এটা কথা, পেলু দৰৱটো সদায় এটা দৰৱে খুৱাই থাকিব নালাগে, কিছুমানে কি কৰে, ফেনটেষ্টটো আজিকালি খুব পপুলাৰ, ফেনবেণ্ডাজল, যিহেতু সি প্ৰেগনেঞ্চি ছেফ এটা দৰৱ হয়, মানে আমাৰ কৃষকসকলে নিজে নিজে খুৱাই থাকে, আৰু প্ৰত্যেকবাৰে যদি সেই দৰৱটোৱে খুৱাই থাকে তেতিয়া আস্তেকৈ সি এনথেলমেণ্টিক ৰেজিষ্টেঞ্চ ডেভেলপ কৰে, আৰু সেই দৰৱটো কিন্তু সেই এনিমেলটোৰ গাত কাম নকৰা হৈ যায়। তো এনেকুৱাকৈ আমি এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ, যেনেকুৱা আমি এণ্টিবায়'টিক এতিয়া বেমাৰ হৈছে, আমি যদি এণ্টিবায়'টিক যধে মধে দি দিওঁ, যিমান দিব, এতিয়া চাপোজ দৰৱৰ নাটনি হ'ব, নাটনি হোৱাৰ লগে লগে কেম্পবিলাক বহিব, মানুহ বহুত যেতিয়া আহি যাব, যিমান ড'জ পাব লাগে কেতিয়াবা নাপায়গে, তো তেতিয়া কি হৈ যায়, সেই নোপোৱাৰ ফলত সি কমকে যে ড'জটো পালে তাৰপিছত আকৌ এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ ডেভেলপ কৰিব। তো সেইকাৰণে আমি ড'জৰ ক্ষেত্ৰতো, পেলু দৰৱে হওক বা যিকোনো দৰৱৰ ক্ষেত্ৰত হওক, আমি পশু চিকিৎসকক যদি পৰামৰ্শ লৈ নকৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ কেতিয়াবা নিজৰ
0: সমাধান নহ'ব।

0: আমাৰ সময় চমু চাপি আহিছে, শেষত খুব চমুকৈ জানিব বিচাৰিছোঁ। এই বানপানীৰ সময়ছোৱাতে আমি কিছুদিন আগেয়ে মন কৰিলোঁ যে আকৌ গাহৰিৰ ক্ষেত্ৰত আফ্ৰিকান চুৱাইন ফিভাৰৰ এটা মূৰ দাঙি উঠিছে পুনৰ, নিষিদ্ধ কৰিছে নেকি কিছু জেগাত, মই সেই বিষয়ে ভালকৈ নাজানো। গতিকে এই আফ্ৰিকান চুৱাইন ফিভাৰক লৈ শেহতীয়া কিছু তথ্য আছে নেকি?
1: শেহতীয়া কিছু তথ্য মানে যোৱা আপোনাৰ 16 তাৰিখে, 16 জুলাই তাৰিখে আপোনাৰ ICRA তাৰমানে আপোনাক কৰিলে কি, যিটো আপোনাৰ হাই ছিকিউৰিটি যিটো আপোনাৰ ৰিচাৰ্চ চেণ্টাৰ আছে, তাৰ পৰা আপোনাৰ আফ্ৰিকান চুৱাইন ফিভাৰৰ যিটো মানে ভেকচিন,
0: হয়
1: সেইটো ভেকচিনটো আপোনাৰ হেৰি কৰিছে, মুকলি কৰিছে,
0: ঘোষণা কৰিছে। ভাল খবৰ তেতিয়া,
1: সেইটো কাৰণে আমাৰ গাহৰি পালকসকলৰ কাৰণে এইটো ভাল খবৰ।
0: আৰু তাৰ ইতিমধ্যে পৰীক্ষা হৈ গৈছে,
1: হৈ গৈছে,
2: ভেকচিনটো
1: ৰিলিজে কৰিছে ভেকচিনটো।
0: এতিয়া সময় অনুসৰি যদি সেই ভেকচিন দিয়ে তেতিয়াহ'লে গাহৰি পালকসকলৰ কাৰণে এটা সকাহ, আৰু তেওঁলোকে সাম্ভাৱ্য ক্ষতিৰ পৰা বাচি থাকিব পাৰিব। কাৰণ আগেয়ে আমি দেখোঁ যে আফ্ৰিকান চুৱাইন ফিভাৰ যেতিয়া হয় তেতিয়া বহুত গাহৰি তেনেকুৱাকৈ মাৰি পেলাবলগীয়া হয়, পুতি পেলাবলগীয়া হয়। যদিও ক্ষতিপূৰণ পায়,
1: কিন্তু ক্ষতিপূৰণ যিমান পাব লাগে সিমান নাপায়,
0: সিমান নাপায়, কিছু হ'লেও ক্ষতি হয়েই গাহৰি পালকৰ। গতিকে এইটো নিশ্চয় আমাৰ কাৰণে এটা ভাল খবৰ যে আফ্ৰিকান চুৱাইন ফিভাৰৰ চিতা মুকলি কৰি দিয়া হৈছে। গতিকে আজি আমি এইখিনি কথা পাতিলোঁ, বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন আমি যিমান পাৰি আমি ৰাইজক জনোৱাৰ চেষ্টা কৰিছোঁ এই কথাবোৰ। আৰু আমি আশা কৰিছোঁ যে য'ত য'ত বান হৈছে ইয়াতেই যাতে শাম কাটে আৰু যাতে বান নাহক দুনাই, আৰু ৰাইজ সুস্থ হৈ থাকক, তেওঁলোকৰ পশুধন হাঁহ কুকুৰাও ৰক্ষা পৰক, ইয়াকে আশা কৰি আজিৰ এই আলোচনাটি ইমানতে সামৰিছোঁ। আপোনালোক দুয়োগৰাকী আহি এইখিনি সময় দিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ।
2: ধন্যবাদ। বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন, আজিৰ কৃষি জগতত শ্ৰোতাসকলে এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন কুমাৰ হৰণীয়াই। অনুষ্ঠানটি আগ ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
4: আৰে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই, পাই গলো, এতিয়াই কল কৰো বাইদেউ।
3: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
4: তেন্তে সঠিক নম্বৰটো
3: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
4: আপুনিটো বচাই দিলে বাইদেউ,
3: কামৰ পৰা নহয়।
5: RBI কয়
3: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
6: এক প্ৰকাৰ সে PM জয় অব গৰীবৰ কে জয় বন গৈ হে।

0: গোলাপকীয়াৰ কণ্ঠত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছত সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এই কাহিনী হ'ল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গ'ল দৰমহা, এতিয়া নতুন কাণফুলি
2: নহয়, প্ৰথমে সঞ্চয়,
1: প্ৰথমে কাণফুলি।
2: শুন, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচক,
1: যাতে হৈ ৰয় টেনচন ফ্ৰী। কিন্তু কাণফুলি কি হ'ব,
2: যাবানে ভিডিঅ' ইনজেকচন?
3: আৰবিআইয়ে কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: বন্ধু, সঁচা ক'বলৈ গ'লে এতিয়া গৰম আৰম্ভই হৈছে আৰু এতিয়া 7,000 টকাকৈ বিজুলী বিল আহিবলৈ ধৰিছে। ঘনীয়ে কেতিয়াবাৰ পৰা ছলাৰ পেনেল লগোৱাৰ কথা কৈ আছে, তেওঁ কৈছে চৰকাৰে ছাবচিডিও দি আছে। মই যাক যি সুধিলোঁ সকলোৰে বিজুলী বিল শূন্য আহিছে, এইবাৰ মই লগাইহে দিম। যেতিয়া বিজুলী বিনামূল্যকৈ পোৱাই যায় তেন্তে আপুনিও লৈ থকা নাই কিয় ভাই, আপুনিও লগাই লওক। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা, যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in।
5: কৈ কৈ ভাগৰি গ'লো। কি হ'ল, নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
6: কাৰেক্ট,
5: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহ'লে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
3: RBI কয়
7: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা। বান ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰখা হৈছে বুলি স্বাস্থ্যমন্ত্ৰী প্ৰকাশ। কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশজুৰি বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ। মন কী বাতত প্ৰধানমন্ত্ৰীৰ সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন। আৰু হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত জিম্বাবৱেক জয়ৰ বাবে ভাৰতৰ 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 500+ গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যৰ 10 জিলাৰ সৰ্বমুঠ 810 গাঁও বানত বুৰ গৈ আছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰ 3 আৰু চৰাইদেউত 1 লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতি বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। ৰাজ্যৰ অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুত গতিত পৰিস্থিতি মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে জানিবলৈ দিছে।
1: অলপতে হোৱা কেবিনেট বৈঠকতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা, অসম চৰকাৰৰ তৰফৰ প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ময়ো এই বিষয়টো কেন্দ্ৰীয় কেবিনেটত বিতংভাৱে উল্লেখ কৰিলো। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লগে লগে নিৰ্দেশ দিলে যে ইণ্টাৰ মিনিষ্ট্ৰিয়েল আমাৰ উচ্চস্তৰীয় এটা প্ৰতিনিধি দল ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব লাগিব আৰু ৰাজ্য চৰকাৰৰ সৈতে কথা বতৰা পাতি ক্ষয় ক্ষতিৰ বুজ লৈ প্ৰতিবেদন প্ৰস্তুত কৰি আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক আগবঢ়াব লগা সকলো সাহায্য বা সকলো সহযোগিতা সম্ভৱ কৰি তুলিব লাগিব।
0: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বান প্ৰভাৱিত এলেকাসমূহৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি চৰাইদেউ জিলাৰ মাহমৰাৰ এক নম্বৰ প্ৰশাসনী হাবি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে এই শিবিৰটোত 303গৰাকী লোকে আশ্ৰয় লৈ আছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ লক্ষ্মীনগৰ বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি লোকসকলৰ অৱস্থাৰ বুজ লয়।
2: হেলথ কেম্পবোৰত যোৱা হ'ল আৰু বানত আক্ৰান্ত হোৱা গাঁৱতো যোৱা হ'ল। স্বাস্থ্য বিভাগে তৎপৰতাৰে মানুহৰ কাষ চাপিছে আৰু য'ত চেকআপ কৰিব লাগে, ঔষধ দিব লাগে, ঔষধো পৰ্যাপ্ত মাত্ৰাত উপলব্ধ আছে। এই জিলাবোৰ য'ত বানপানীৰ সমস্যা হৈ উঠিছে, তাত প্ৰত্যেক ধৰণৰ স্বাস্থ্যজনিত সুবিধা দিয়াৰ বাবে চৰকাৰ সংকল্পবদ্ধ আছে আৰু আমাৰ ডক্টৰ, পেৰামেডিকেল, ANM, GNM সকলোৱে প্ৰয়োজন সাপেক্ষে নিজৰ সেৱা আগবঢ়াই আছে। আমাৰ 3জন মন্ত্ৰী ইতিমধ্যে এই জিলাত কেম্প কৰি আছে। মই আজি আহিছোঁ, 2 দিনতে কৃষিমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু এই অঞ্চলবাসী ৰাইজক কেনেকৈ সকাহ দিব পাৰি আৰু কেনেকৈ পুনৰ সংস্থাপন কৰিব পাৰি, অকল পৰিয়াল আৰু ব্যক্তিৰ নহয় আন্তঃগাঁথনিৰো কেনেকৈ পুনৰ সংস্থাপন হ'ব পাৰে, তাৰ বাবে আমি সকলো ধৰণৰ চেষ্টা আগবঢ়াম আৰু দেখোঁতে দেখোঁতে শিৱসাগৰ, চৰাইদেউ এই বিভিন্ন জিলা আকৌ জীৱন্ত হৈ উঠিব।
0: যোৰহাট জিলাৰ মৰিয়নীৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে টিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। ইয়াৰ অংশ হিচাপে এক নম্বৰ খঙীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকে শিবিৰটোত কাম কাজ পৰিচালনা কৰে। জিলাখনৰ টিয়কৰ ধন তোলা আৰু টিয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আমগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। বাক্সা জিলাত PPF দলৰ নীতি নিৰ্ধাৰক সমিতিয়ে উজনিত প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকললৈ গভীৰ সমবেদনা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ 50 লাখ টকা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয়। শিৱসাগৰ জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত হৈছে। বিগত দুদিনমানত নদীসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বানৰ প্ৰকোপ কিছু কমিছে যদিও ভালেমান অঞ্চল পানীৰ তলত আছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি পথৰ লগতে জেঙনিকটীয়াৰ সৈতে সংযোগ স্থাপন কৰা MI বৰাপথ, যমুনা ৰোড আদি এতিয়াও পানীত বুৰ গৈ আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। জাগীৰ ৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলৰ বাবে 4,500 লিটাৰ গাখীৰ প্ৰেৰণ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই বাহনখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
3: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন

0: গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশমাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আৰু নিৰাপদ, সমৰ্থবান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহান জনায়। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেটা অভিবাদনৰ বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দেওবাৰে বিক্ৰম-1 ৰকেটৰ সফল উৎক্ষেপণক লৈও সন্তুষ্টি প্ৰকাশ কৰে।
1: মেৰে প্যাৰে দেশবাসীও, পিছলে ৰবিবাৰ বিক্ৰম-1 ইছকে সফল লঞ্চ সে হৰ দেশবাসী গৌৰৱ সে ভৰা হুৱা হে। হম সবি ভাৰতীয় স্পেচ সেক্টৰ কে ইছ ঐতিহাসিক ক্ষণ কে সাক্ষী বনে। ये प्राइवेट सेक्टर द्वारा विकसित भारत का पहला रॉकेट है। हमारे युवा इनोवेटर्स ने वो कर दिखाया जिसकी कल्पना तक मुश्किल थी। उन्होंने गजब के स्किल, पैशन और पेशेंस दिखाया। लंबे समय तक हमारा स्पेस सेक्टर निजी क्षेत्र के लिए बंद रहा था। इस सेक्टर में रुचि रखने वाले काफी युवाओं को अपनी प्रतिभा दिखाने का अवसर नहीं मिल पा रहा था। युवा हित को देखते हुए हमने स्पेस सेक्टर को प्राइवेट सेक्टर के लिए खोला। आज इसका परिणाम दुनिया देख रही है।
0: প্ৰধানমন্ত্ৰীয়ে কেট ষ্টাৰ ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান 4 জিলাৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। শ্ৰীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোতে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰুদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিন্ধি জিলাত 1500টা পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নাছিকপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ নাণ্ডালত সকলো গাঁও পঞ্চায়তে এই অভিযানত অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: मन की बात के पिछले एपिसोड में मैंने आपसे कैच द रेन अभियान की चर्चा की थी। मैंने आग्रह किया था कि बारिश की हर बूंद को सहजने के इस अभियान को जन आंदोलन बनाएं। कैच द रेन का संदेश बहुत सीधा है, जहां बारिश गिरे, जब बारिश गिरे पानी को वहीं सहेजिए। इसलिए 4 जुलाई से देश भर में एक विशेष अभियान भी चलाया जा रहा है। इसके तहत बारिश के पानी के संचयन, ग्राउंड वाटर रिचार्ज, पुराने जल स्रोतों के पुनर्जीवन और वृक्षारोपण को नई गति दी जा रही है। मुझे बहुत खुशी है कि गांव हो या शहर, पंचायतें हो या सामाजिक संस्थाएं, हर जगह लोगों ने बढ़ चढ़कर भागीदारी की है।
0: শ্ৰীমোদীয়ে কয় যে কিছুদিন পূৰ্বে গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা এথলীটসকলক প্ৰতিজন ভাৰতীয়ই শুভেচ্ছা জনাইছে। প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীয়ে উল্লেখনীয় সাফল্য লাভ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে PV সিন্ধু হৈছে জাপান অপেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰই অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহান জনায়। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সহস্ৰবীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে MyGovত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহান জনায়। 1999 চনত কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো তফজ্জুল আলীৰ কথিকা অসমীয়া লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদ জিকিৰ আৰু জাৰি।
1: জিকিৰ আৰু জাৰিসমূহক অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ অন্যতম আপুৰুগীয়া সম্পদ বুলিব পাৰি। জিকিৰ বা জিকৰ আৰবী মূলীয় শব্দ, যিটোৱে সাধাৰণভাৱে সঘনে আল্লাৰ নাম কীৰ্তন কৰাৰ অৰ্থ প্ৰকাশ কৰে। অসমীয়া ভাষাত কিন্তু জিকিৰ শব্দটোৱে ইছলাম ধৰ্মৰ তত্ত্ব আৰু আদৰ্শ প্ৰকাশক ভক্তিমূলক গীতৰ এটি থূলকহে বুজায়। আজান ফকীৰ নামেৰে জনাজাত হজৰত শ্বাহ মিৰাণেই অসমীয়া জিকিৰৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বজন বিদিত ৰচয়িতা আৰু প্ৰচাৰক। জনসাধাৰণৰ মাজত তেওঁ শ্বাহ মিলন নামেৰেও জনাজাত। তেওঁৰ আগতেও অসমীয়া ভাষাত জিকিৰ ৰচনা হৈছিল বুলি ভাবিবৰ থল আছে। চৈয়দ আব্দুল মালিকে চানখা আৰু মজনুদিল ফকীৰক আজান ফকীৰৰ আগৰ জিকিৰ ৰচক বুলি অনুমান কৰিছে। চানখা বৈষ্ণৱ সাহিত্যত উল্লেখিত

0: নিবেদন কৰাৰ লগতে নিৰাপদ, সামৰ্থ্যৱান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ দেশবাসীক আহ্বান জনায়।
1: आज कारगिल विजय दिवस है। ये दिन हमें गर्व से भर देता है। ये दिन हमें अपने वीर जवानों के अद्भुत साहस की याद दिलाता है। कारगिल की ऊंची ऊंची चोटियां, कठिन मौसम, दुश्मन की चुनौती, हर परिस्थिति हमारे सैनिकों के सामने थी, लेकिन उनका हौसला हर चुनौती से बड़ा था। उन्होंने माँ भारती की रक्षा के लिए अपना सर्वस्व अर्पित कर दिया। आज कारगिल विजय दिवस पर मैं सभी वीर शहीदों और वीर सैनिकों को श्रद्धापूर्वक नमन करता हूँ।
0: দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কেটছ দ্য ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে 4 জুলাইৰ পৰা চলি থকা এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। তেওঁ কয় যে কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰ উদ্ধাৰ কৰা হৈছে। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা অজস্ৰ বীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰিয়ে ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাইকফ মুকলি মঞ্চত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছতে কালি শ্ৰীযোশীক এই পদত নিযুক্তি দিয়া হয়। শ্ৰীযোশীয়ে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ লগতে নতুন তথা নবীকৰণযোগ্য শক্তি বিভাগৰ মন্ত্ৰী হিচাপেও দায়িত্ব অব্যাহত ৰাখিছে। দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগে শ্ৰীযোশীয়ে শিক্ষা মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু গুৰুত্বপূৰ্ণ পদক্ষেপৰ ৰূপায়ণ মূল্যায়ন কৰাৰ উদ্দেশ্যে এক পৰ্যালোচনামূলক বৈঠকত অধ্যক্ষতা কৰে। শিক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীৰ লগতে মন্ত্ৰালয় কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া বৈঠকত উপস্থিত থাকে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই দায়িত্ব প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। মন্ত্ৰালয়ৰ কাম কাজ, নীতি নিয়ম তথা বৰ্তমান অব্যাহত থকা পদক্ষেপসমূহ বিশেষভাৱে অনুধাৱন কৰিবলৈ তেওঁ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে। শিক্ষা বিভাগক এটা বৃহৎ আৰু গুৰুত্বপূৰ্ণ বিভাগ বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে শিক্ষা মন্ত্ৰালয়ৰ কাৰ্যসূচীসমূহক আগুৱাই নিয়া আৰু নতুন পদক্ষেপসমূহ ৰূপায়ণ কৰাৰ লগতে এই সম্পৰ্কীয় প্ৰক্ৰিয়াসমূহ ভালদৰে বুজি পোৱাত সম্প্ৰতি অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ AI হলবক্স উদ্বোধন কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত থাকে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱনৰ অভিজ্ঞতা, নেতৃত্ব আৰু দেশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ সন্মানাৰ্থে এই হলবক্স উদ্বোধন কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ দিনত হোৱা 1999 চনৰ কাৰ্গিল যুদ্ধৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত কাৰ্গিল বিজয় দিৱসৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। এই পদক্ষেপৰ দ্বাৰা অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বৰ লগতে দেশৰ সশস্ত্ৰ বাহিনীৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰা হয়। এই AI হলবক্সে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে দেশৰ বিশিষ্ট নেতাসকলৰ অৱদান, দৃষ্টিভংগী আৰু ধাৰণা 3D ৰূপত উপস্থাপন কৰিব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যখনৰ 10খন জিলাৰ সৰ্বমুঠ 810খন গাঁও বানৰ বুৰ গৈছে। এইবাৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। বৈজ্ঞানিক পৰিকল্পনা আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে কেটছ দ্য ৰেইন অভিযান আৰু মিছন জল ৰক্ষাৰ অধীনত ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাই জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ

দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰা বুলি জলশক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 662খন গাঁৱত 60,000তকৈ অধিক পানী সংৰক্ষণ আৰু জল পুনৰ্বহতিৰ সুবিধা সৃষ্টি কৰা হৈছে। 500ৰো অধিক নিষ্ক্ৰিয় হৈ থকা পানীৰ উৎসক ৰিচাৰ্জ ছফ্টলৈ ৰূপান্তৰিত কৰাৰ লগতে 6 শতাধিক বিশেষ কুঁৱাক 1,700 মিনি পাৰ্কুলেশ্যন টেংকৰ সৈতে সংযোগ কৰাৰ উপৰি 2,500 পানীৰ উৎসক জিঅ'টেক কৰা হৈছে। মন্ত্ৰালয়ে কয় যে এই পদক্ষেপৰ অধীনত সাম্ভাৱ্য ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি কৰা স্থান চিনাক্ত কৰিবলৈ GIS মেপিং, ৰিম'ট চেন্সিং, একুইফাৰ মেপিং আৰু ডিজিটেল এলিভেশ্যন মডেলৰ দৰে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। এই বৈজ্ঞানিক পদক্ষেপসমূহে বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি কৰা প্ৰক্ৰিয়া উল্লেখযোগ্যভাৱে ত্বৰান্বিত কৰা বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি ভাৰত বিভাজনক ইতিহাসৰ আটাইতকৈ ডাঙৰ

0: これ。কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে আজি ভাৰত বিভাজনক ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল আখ্যা দি কয় যে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰ পি ইউ কে বিষয়টো ভাৰত আৰু পাকিস্তানৰ মাজত একমাত্ৰ অমীমাংসিত হৈ আছে। নতুন দিল্লীৰ কাশ্মীৰী সাংস্কৃতিক কেন্দ্ৰত পি অ' জে কে ইউথ ফৰামৰ সহযোগিতাত জম্মু কাশ্মীৰ পিপলছ ফৰামে আয়োজন কৰা 27 সংখ্যক কাৰ্গিল বিজয় দিৱস স্মাৰক অনুষ্ঠানত ভাষণ দি ডঃ সিঙে এই কথা প্ৰকাশ কৰে। ডঃ সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰতিৰক্ষা কৌশলক এক প্ৰক্ৰিয়াশীল দৃষ্টিভংগীৰ পৰা ৰূপান্তৰ ঘটাই বাহ্যিক আক্ৰমণৰ বিৰুদ্ধে নিৰ্ণায়ক আৰু সক্ৰিয় সঁহাৰি হিচাপে গঢ় দিছে। মন্ত্ৰীগৰাকীয়ে কাৰ্গিল বিজয় দিৱসক ভাৰতৰ একতা আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰৰ অটল প্ৰতিশ্ৰুতিৰ এক স্মাৰক হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক 81 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱেই এই বাতৰি যুগুতোৱাৰ পৰলৈকে 10 অভাৰত 4 উইকেট হেৰুৱাই 77 ৰাণ কৰি খেলি আছে। ভাৰতে কালি একেটা স্থানত অনুষ্ঠিত দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। উল্লেখযোগ্য যে ভাৰতে শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত জিম্বাবৱেৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগুৱাই এবাৰ। প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰহ্লাদ যোশীয়ে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। আৰু তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এতিয়া শুনক এটি নাম, দীপ্তি দাস আৰু সংগীসকলৰ কণ্ঠত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰত শুনক ৰতন কুমাৰ ৰাভা আৰু সংগীসকলৰ কণ্ঠত ৰাভা গীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সংবাদ চলন্তিকা।
5: নমস্কাৰ শ্ৰোতাসকল, সংবাদ চলন্তিকালৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু ডাৱৰ বিস্ফোৰণ বিষয়ত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ গায়ত্ৰী কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে অৰুণিমা গোস্বামীয়ে।
6: নমস্কাৰ শ্ৰোতাসকল, আজিৰ অনুষ্ঠানত আমি অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয়ত কথা পাতিবলৈ লৈছোঁ। আপোনালোকে সকলোৱে জানে, শেহতীয়াকৈ অসমত, বিশেষকৈ উজনি অসমত, ধাৰাসাৰ বৰষুণৰ ফলত প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ঘটনাত অজস্ৰ ধনজনৰ অভাৱনীয় ক্ষতি হৈছে আৰু এই আকস্মিক ঘটনাৰ লগে লগে ইয়াৰ কাৰণ ডাৱৰ বিস্ফোৰণ বুলি প্ৰকাশ পাইছিল। অৱশ্যে পৰৱৰ্তী সময়ত এয়া ডাৱৰ বিস্ফোৰণ নহয় বুলিও কোৱা হৈছে। এই ঘটনাৰ কাৰণ উদঘাটনৰ বাবে হয়তো বহু বিশ্লেষণৰ প্ৰয়োজন হ'ব, কিন্তু প্ৰাৰম্ভিক তথ্যমতে এই ঘটনাৰ কাৰণনো কি হ'ব পাৰে, ডাৱৰ বিস্ফোৰণনো কি, অথবা এই ভয়াৱহ পৰিঘটনাৰ সৈতে যি উজনি অসমত ঘটিছে তাৰ সৈতে ডাৱৰ বিস্ফোৰণৰ কিবা সম্পৰ্ক আছে নেকি বা একে নেকি এই ঘটনা, এই বিষয়ে সবিশেষ জানিবলৈ আমি কথা পাতিবলৈ লৈছোঁ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ গায়ত্ৰী কলিতাৰ সৈতে। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰিছোঁ।
7: নমস্কাৰ। হয়,
6: আমি প্ৰথমে উল্লেখ কৰিলোঁ ডাৱৰ বিস্ফোৰণৰ কথা। এতিয়া উজনি অসমত যি শেহতীয়াকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ লগে লগে সকলোৱে এই শব্দ দুটা উচ্চাৰণ কৰিছিল যে ডাৱৰ বিস্ফোৰণ। গতিকে ডাৱৰ বিস্ফোৰণ বুলি কোৱাৰ লগে লগে তাক লৈ বিভিন্ন ধৰণৰ কথাও কিন্তু ওলাইছিল। এতিয়া আপোনাৰ পৰা আমি আচল কথাটো জানিব বিচাৰিছোঁ যে ডাৱৰ বিস্ফোৰণনো কি আৰু যি ঘটনা ঘটিল এই অলপতে বা এই গোটেই ঘটনাটো এতিয়াও তাৰ ভালদৰে এক উন্নতি হোৱা নাই পৰিস্থিতিৰ, যে এই ঘটনাটো ডাৱৰ বিস্ফোৰণ নেকি আচলতে, আপুনি কি ক'ব খোজে?
7: চাওক, যেতিয়া ডাৱৰ বিস্ফোৰণ বুলি কোৱা যায়, ডাৱৰ বিস্ফোৰণৰ কাৰণে ভাৰত বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা এটা ক্ৰাইটেৰিয়া আছে। সেই ক্ৰাইটেৰিয়া হৈছে যদি এঘণ্টাত 10 চেণ্টিমিটাৰ বৰষুণ হ'ব লাগিব তেতিয়াহে সেই পৰিঘটনাটোক আমি ডাৱৰ বিস্ফোৰণ বুলি ক'ম। যিহেতু 19 জুলাই যিটো বৰষুণ হৈছিলে নাগালেণ্ড আৰু অসমৰ উজনি অসমৰ দুই তিনিখন জিলাত, সেই যিটো বৰষুণ হৈছিলে সেইটো প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ আছিলে। অৰ্থাৎ আমি নাগালেণ্ড ৰাজ্যত 154 মিলিমিটাৰ বৰষুণ পাইছিলোঁ, অৰ্থাৎ 15 চেণ্টিমিটাৰ বৰষুণ পাইছিলোঁ মেক্সিমাম। আৰু অসমৰ যোৰহাট জিলাত, শিৱসাগৰ জিলাত আমি প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ পাইছিলোঁ, আমি প্ৰায় 13 চেণ্টিমিটাৰ বৰষুণ পাইছিলোঁ। কিন্তু সেই বৰষুণখিনি আছিলে 24 ঘণ্টাৰ ভিতৰত হোৱা একিউমুলেটেড বৰষুণ, আৰু সেই বৰষুণ এঘণ্টাৰ ভিতৰত হোৱা বৰষুণ নাছিল।

0: নাছিলে, যেটো আমি বৰষুণ পাইছিলোঁ সেই কম সময়ৰ ভিতৰত ধৰ বৰষুণ নাছিলে, সেইটো গোটেই দিনটো দি থকা অলপ অলপ অলপ অলপকৈ দি থকা বৰষুণৰ একিউমুলেটেড বৰষুণ আছিলে, যিটো 24 ঘণ্টাৰ বৰষুণ হৈ পৰিছিলে আপোনাৰ 15 চেণ্টিমিটাৰ নগালেণ্ডত, আৰু অসমত হৈছিলে এইটো মেক্সিমাম 13 চেণ্টিমিটাৰ। সেই আমাৰ সেই তথ্যখিনিৰ ফালৰ পৰা আমি চাই পেলাই আমি ক'ব নোৱাৰোঁ যে এইটো এটা ডাৱৰ বিস্ফোৰণ আছিলে। ডাৱৰ বিস্ফোৰণ হ'বৰ কাৰণে মই কোৱা নিচিনা 1 ঘণ্টা 10 চেণ্টিমিটাৰ বৰষুণ হ'ব লাগিব, ডেট ইজ দ্য ফাৰ্ষ্ট ক্ৰাইটেৰিয়া একৰ্ডিং টু ইণ্ডিয়া মেট্ৰ'লজিকেল ডিপাৰ্টমেণ্ট।
1: গতিকে আপুনি যিখিনি কথা কলে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে এয়া ডাৱৰ বিস্ফোৰণৰ ঘটনা নহয়, কিন্তু ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি কি অনুমান কৰা হৈছে যে এই ঘটনা কি কাৰণে হয়তো হ'ব পাৰে, যদিও বিশ্লেষণ কৰিব লাগিব কিজানি, বহুত বিশ্লেষণ বাকী থাকিব, কিবা প্ৰাৰম্ভিক অনুমান কৰা হৈছে নেকি?
0: বৰষুণটো সিদিনাখন হৈছিলে, আমি এতিয়া আমাৰ হাতত যিখিনি তথ্য আছে অকল সিদিনাখন, তাৰে আগৰ কিছুদিনৰ পৰাও বৰষুণ হৈ আছিলে তাত, মন জিলাতেই হওক, লংলেং জিলাতেই হওক, বা মুকক্সিং জিলাতেই হওক, বা উজনি অসমৰ আমাৰ আটাইকেইখন জিলাতেই হওক, বৰষুণ কম বেছি পৰিমাণে হৈ আছিলে। 19 তাৰিখে আমি যিটো বৰষুণ আমাৰ হাতত আহি তথ্য পৰিছে, সেই তথ্যমতে সিদিনাখনো গোটেই দিনটো বৰষুণ দি আছিলে, কম বেছি পৰিমাণে, মাজে মাজে বাঢ়িছে বৰষুণ, মাজে মাজে কমিছে, কিন্তু বৰষুণ দি আছিলে, নন ষ্টপ বৰষুণ দি আছিলে। আমি যিটো মন জিলাৰ পৰা আমি আগৈ বুলি জেগা এটুকাৰ ডেটা আমাৰ ওচৰত আছে, সেই ডেটা মানে তাত গোটেই দিনটো বৰষুণৰ প্ৰমাণ পোৱা গৈছে। লগতে মুকক্সাং জিলাৰ তুলি বুলি জেগা এটুকুৰাৰ পৰা আমাৰ হাতত তথ্য আছে, গোটেই দিনটো তাতো বৰষুণ হৈ আছিলে। গতিকে যেতিয়া পাহাৰীয়া অঞ্চলত যেতিয়া গোটেই দিনটো বৰষুণ দি থাকিব, আৰু তাৰ কেইবাদিনৰ আগৰ পৰাও কম বেছি পৰিমাণে বৰষুণ দি আছিলে, গতিকে এইটো হয়তো যিহেতু পাহাৰীয়া অঞ্চলত লেণ্ডশ্লাইডো হ'ব পাৰে, ইম্পেক্ট সদায় বৰষুণ হৈ থাকিলে কি হয়, মানে পাহাৰীয়া জেগা লেণ্ডশ্লাইডৰ প্ৰবেবিলিটি খুব বেছি থাকে, হয়তো তেনেকুৱা ধৰণৰ কিবা পৰিঘটনা হৈছে, বা হয়তো আমাৰ যিহেতু মানে এইটো বৰষুণটো প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ, নদীবিলাক উফন্দি আহিব পাৰে, ফ্লাছ ফ্লাড হ'ব পাৰে, ধৰক ক'ৰবাত যদি পানী জমা হৈ আছিল সেইটো উফন্দি আহিব পাৰে, আৰু গোটেই তলৰ অঞ্চলবিলাক যিটো আমাৰ উজনি অসমৰ যিখিনি জিলা সেইখিনিত বৈ আহিব পাৰে, জোৰছে বৈ আহিব পাৰে, হয়তো সেইটো কাৰণে হ'ব পাৰে। কিন্তু বৰষুণ সিদিনাখন হৈছিলে, তাৰ সেই কথাটোৰ এতিয়া লেণ্ডশ্লাইড হৈছিলে নে তাত বেলেগ কিবা পৰিঘটনা হৈছিলে, নেচাৰেল পৰিঘটনা হৈছিলে নে আৰ্টিফিচিয়েলি কিবা বস্তু কিবা বান্ধ ভাঙিছিলে, সেইবিলাক তথ্য আমাৰ ওচৰত ইণ্ডিয়া মেট্ৰ'লজিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ সেইটো তথ্য আমাৰ ওচৰত নাই। কিন্তু বৰষুণ হৈছিলে আৰু তাৰ আগৰ কিছুদিনৰ পৰা বৰষুণ হৈ আছিলে, কণ্টিনিউছলি, আৰু সিদিনাখনো বৰষুণৰ পৰিমাণটো প্ৰবলৰ পৰা অতি প্ৰবল, অৰ্থাৎ মানে যথেষ্টখিনি বৰষুণ হৈছিলে, 15 মানে যেতিয়া আমি কম প্ৰবল বৰষুণ, যেতিয়া 24 ঘণ্টাত 7 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয় আৰু তেতিয়া তাক কোৱা হয় প্ৰবল বৰষুণ, আৰু যেতিয়া 12 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয় তাক কোৱা হয় অতি প্ৰবল বৰষুণ। গতিকে আমি কেইবা ঠাইতো প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ পাইছিলো, সেইটো তথ্যহে আমাৰ ফালৰ পৰা দিব পৰা যায়, আৰু তাৰ কাৰণে আমি বানপানী এটা বা ফ্লাছ ফ্লাড এটা এক্সপেক্ট কৰিব পাৰোঁ। আৰু যিহেতু কণ্টিনিউছলি বৰষুণ দি আছিলে আৰু যিহেতু পাহাৰীয়া অঞ্চল, গতিকে তাত লেণ্ডশ্লাইড নিচিনা পৰিঘটনা হয়তো
1: হ'ব পাৰে। হয়, আপোনালোকে এই ঘটনাৰ কিবা পূৰ্বানুমান পাইছিল নেকি, বা কিবা তেনেকুৱা ধৰণৰ সতৰ্কতা জাৰি কৰা হৈছিল নেকি বিভাগৰ তৰফৰ পৰা, বা এনেও তেনেকুৱা ধৰণৰ ঘটনা হ'লে আপোনালোকে কৰে নেকি?
0: হয় হয়, এটাটো হৈছে ক্লাউড বাৰ্ষ্ট, হৈছে এটা ভেৰি মেছ' স্কেল পৰিঘটনা, মানে কি খুব লোকেলাইজ ফেনোমেন, বহুত কম জেগাতে হয় আৰু অতি কম সময়ৰ ভিতৰত হয়। এতিয়া যেতিয়া ক্লাউড বাৰ্ষ্ট মানে কথাটো বহুদিন আগতে তাক অনুমান কৰিব নোৱাৰি, কিন্তু এটা কথা হয়, আমাৰ ইণ্ডিয়া মেট্ৰ'লজিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি বেলেগ বেলেগ টাইম স্কেলত যিহেতু ফৰকাষ্ট আৰু ৱাৰ্নিং দিওঁ, আমাৰ ফালৰ পৰা যিটো মিডিয়াম ৰেঞ্জ ফৰকাষ্ট থাকে, যিটো আমাৰ ডেইলি ফৰকাষ্ট থাকে, সেই ডেইলি ফৰকাষ্ট মতে 19 তাৰিখৰ যিখন আমাৰ ফৰকাষ্ট আছিলে, সেই তাত আমাৰ অৰেঞ্জ এলাৰ্ট দিয়া আছিলে নগালেণ্ডৰ 2খন জিলাত, মুকক্সাং আৰু উখা জিলাত, লগতে উজনি অসমৰো আমাৰ যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলাত অৰেঞ্জ এলাৰ্ট দিয়া আছিলে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ কাৰণে। ঠিক তেনেদৰে নগালেণ্ডৰো অৰেঞ্জ এলাৰ্ট কেইখন প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ, আৰু চৰাইদেউ আৰু মন, লগতে মনৰ ওচৰত লংলেং, গোটেই আটাই ডিষ্ট্ৰিক্ট আৰু ডিব্ৰুগড়, তিনিচুকীয়া আদি ডিষ্ট্ৰিক্টতো আমাৰ ইণ্ডিয়া মেট্ৰ'লজিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সতৰ্কতা, প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সতৰ্কতা দিয়া আছিলে। গতিকে আমাৰ ফালৰ পৰা আৰু লগতে দিয়া আছিলে যে থাণ্ডাৰষ্টৰ্ম লাইটনিং, বিজুলী গাজনিৰে বৰষুণ হ'ব, এইটো আৰু এই বিজুলী গাজনিৰে বৰষুণ হোৱাৰ সতৰ্কতাটো আমি কেইবাদিন আগৰ পৰা দি আছিলো আৰু তাত হৈও আছিলে। আৰু যেতিয়া এইটো এটা ক্লাউড বাৰ্ষ্টৰ, যদিও বহুদিন আগতে তাক অনুমান কৰিব নোৱাৰি, তাক যেতিয়া বিজুলী গাজনিৰে মানে সতৰ্কতা এটা থাকে পাহাৰীয়া অঞ্চলত আৰু যেতিয়া কণ্টিনিউছলি বৰষুণ হৈ থাকে, তেতিয়াহ'লে এটা প্ৰবেবিলিটি, তাৰ এটা ইণ্ডিকেশ্যন এটা থাকে যে ইয়াত এনেকুৱা ধৰণৰ লেণ্ডশ্লাইডৰ কাহিনী, ডাঙৰ বৰষুণৰ বা যাৰ ইম্পেক্ট থাকে তেনেকুৱা ধৰণৰ বৰষুণৰ সম্ভাৱনা থাকে। গতিকে ক্লাউড বাৰ্ষ্টৰ যিটো পৰিঘটনা, সেইটো খুব বেছি আমি 3 ঘণ্টাৰ আগত ফৰকাষ্ট কৰিব পাৰোঁ বা 3 ঘণ্টাত কৰোঁ। সিদিনাখনো আমাৰ ফালৰ পৰা অসমৰ জিলা কেইখনৰ কাৰণে আমাৰ ফালৰ পৰা ৰাতি সময়ত আমাৰ অৰেঞ্জ এলাৰ্ট, নাওকাষ্টত অৰেঞ্জ এলাৰ্ট দিয়া আছিলে, তথা নগালেণ্ডৰ ডিষ্ট্ৰিক্টসমূহ মানুহৰ কাৰণে য়েল্ল' এলাৰ্ট দি থোৱা আছিলে। কিন্তু আমাৰ ফালৰ পৰা ৱাৰ্নিং আছিলে, মিড ডে মানে ডে টু ডে ফৰকাষ্টটো

0: আছিলে আৰু আমাৰ নাওকাষ্টৰ ফৰকাষ্টটো আমাৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট দি থোৱা আছিলে।
1: হয়, এতিয়া আপুনি ক'লে যে এইটো যিহেতু ডাৱৰ বিস্ফোৰণ নহয় সেইটো ক্ৰাইটেৰিয়াত নপৰে বুলি আপুনি ক'লে, কিন্তু আৰু বেছি সময় আগতে এইটো কথা ক'বও নোৱাৰি বুলি আপুনি ক'লে যে পূৰ্বানুমান কৰিব ইমান আগতে নোৱাৰি। গতিকে আচলতে ডাৱৰ বিস্ফোৰণটো আপুনি ক'লে যে ঘণ্টাত 10 চেণ্টিমিটাৰ বা 100 মিলিমিটাৰ প্ৰতি ঘণ্টাত যদি বৰষুণ হয় তেতিয়া ডাৱৰ বিস্ফোৰণ হয়, কিন্তু আচলতে সেই ডাৱৰ বিস্ফোৰণটোনো কি সেইটো বহুতে হয়তো সেইটো কথা এটা প্ৰশ্ন থাকিব যে আচলতে ডাৱৰ ফাটি যায় নে কি হয় তাত, মানে কেনেকুৱা ধৰণৰ হয় সেই কথাখিনি অকণমান বুজাই ক'ব পাৰিব নেকি আপুনি?
0: ডাৱৰ বিস্ফোৰণ মানে সঁচাকৈ এইটো বিস্ফোৰণৰ নিচিনাই, মানে যেনেকৈ এটা বোম বিস্ফোৰণ হৈ যায় তেনেকৈ ডাৱৰখিনি বিস্ফোৰণ হৈ যায়, তেনেকৈ যেনেকুৱা ধৰণে বুজা শব্দতে বুজাইছে তেনেকুৱা ধৰণে। মানে কি হয়, যেতিয়া আমাৰ মনচুন ছিজনত আমাৰ এটমছফিয়াৰত বহুতখিনি ময়শ্চাৰ থাকে, বহুত বেছি পৰিমাণৰ পানী থাকে, আৰু আমাৰ যিহেতু মানে পাহাৰীয়া অঞ্চল আৰু যেতিয়া টেম্পাৰেচাৰ অলপমান বাঢ়ি থাকে ন, এই ময়েষ্ট এয়াৰবিলাক আৰু যিটো দক্ষিণ পশ্চিম মৌচুমী বায়ু এইটো যিটো ছিজন আৰু এই ছিজনটোতে এই বেছিকে হয়, আৰু এই কি হয় ময়েষ্ট ৱাৰ্ম এয়াৰবিলাক গৰম আৰু বহুত পানী কঢ়িয়াই লোৱা থকা বতাহবিলাক ওপৰলৈ গতি কৰে, ওপৰলৈ গতি কৰাত সহায় কৰে যিহেতু পাহাৰবিলাকে, পাহাৰবিলাক যিহেতু অৰোগ্ৰাফিক যিহেতু আপলিফ্ট কৰাত সহায় কৰে, আৰু সি কি কৰে তেনেকে আপলিফ্ট কৰাৰ পিছত এটা নিৰ্দিষ্ট এটা এয়াৰ কলমত বহুত বেছি পৰিমাণৰ ডাৱৰ জমা হৈ যায় আৰু তাত পানী জমা হৈ যায় আৰু বহুত ষ্ট্ৰং ইনষ্টেবিলিটি ক্ৰিয়েট কৰে, যাক আমি কনভেকশ্যন, ষ্ট্ৰং কনভেকশ্যন বুলি কওঁ। খুব তেনেকুৱা যেতিয়া হয়, যেতিয়া এটা সময়ৰ পিছত যেতিয়া ইনষ্টেবিলিটিটো যেতিয়া ইমবেলেঞ্চ হৈ যায় তেতিয়া গোটেইখিনি একেবাৰতে বৰষুণ হৈ সৰি পৰে, আৰু এই গোটেই পৰিঘটনাটো হবলৈ খুব কম সময়ৰ ভিতৰতে সৃষ্টি হয় আৰু খুব কম সময়ৰ ভিতৰতে ই ডিছপ'জ হৈ পৰি যায়, আৰু এইটো ভেৰি লোকেলাইজ সৰু জেগা এটাৰ ভিতৰত
1: হয়। গতিকে
0: সেইটো হৈছে ডাৱৰ বিস্ফোৰণে ক'লো যে য'ত মানে ধৰক পাহাৰীয়া ঠাই টেম্পাৰেচাৰটো বাঢ়ি আছে, দিনৰ ভাগত টেম্পাৰেচাৰটো বাঢ়ি আছে আৰু বহুত বেছি পৰিমাণে ধৰক এয়াৰত যেতিয়া ময়শ্চাৰ আছে, পানী ৱাটাৰ ভেপাৰ আছে, তেতিয়া যদি মানে টেম্পাৰেচাৰটো যদি বাঢ়ি যায় তেতিয়া তেনেকুৱা ধৰণৰ ক্লাউডৰ সৃষ্টি হয়, তেনেকুৱা ধৰণৰ মেছস্কেল ছিষ্টেমৰ সৃষ্টি হয়, সেই মেছস্কেল ছিষ্টেমলৈ একেবাৰতে গোটেইখিনি সৰি পৰে, তেতিয়া এটা ক্লাউড বাৰ্ষ্ট বুলি পোৱা হয় বা ক্লাউড বাৰ্ষ্ট নিচিনা বৰষুণত খুব ইণ্টেন্স স্পেল হয়, মানে খুব তাৰ আমাৰ যিটো ধৰক যিটো সচৰাচৰ আমাৰ কিনকিনীয়া বৰষুণ দিয়ে বা ডাঙৰ বৰষুণ দিয়ে সেইটোত আমি, মই আপোনালোকক এটা অনুমান কৰিবলৈ কওঁ যে সিদিনাখন আমি খানাপাৰা যিটো বৰষুণ পাইছিলো যোৱা দুদিনমান আগতে, সেইদিনাখন 24 ঘণ্টাত আমি 9 চেণ্টিমিটাৰ পাইছিলো। আপুনি ভাবক যে 10 এঘণ্টাত 10 চেণ্টিমিটাৰ হবলৈ হলে
1: কিমান প্ৰবল
0: হ'ব লাগিব, কিমান ইণ্টেন্স স্পেল হ'ব লাগিব, সেইফালে যে গোটেইখিনি ডাৱৰ একেবাৰতে আহি মানে একদম সঁচাকৈ বিস্ফোৰণৰ নিচিনা, সেইটো কাৰণে তাক ডাৱৰ বিস্ফোৰণ বুলি কোৱা হয়।
1: আৰু যিহেতু
0: এইটো বিৰল পৰিঘটনা, এনেকুৱা নহয় যে হয়, আৰু জেনেৰেলি পাহাৰীয়া অঞ্চলত আৰু মনচুন ছিজনত দেখা পোৱা যায় আৰু যেতিয়া টেম্পাৰেচাৰটো বাঢ়ি থাকে তেনেকুৱা ধৰণৰ পৰিঘটনা হয়
1: হ'ব পাৰে। আৰু যিহেতু আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত জলীয় বাষ্প বেছি পৰিমাণে থাকে বা পাহাৰীয়া অঞ্চল, সেই গতিকে কেতিয়াবা আশংকাও নথকা নহয় তাৰ পৰিমাণ, আৰু
0: যিটো এইটো থাকে।
1: হয়, আৰু এটা কথা বাইদেউ, যি আপুনি ক'লে যে গৰম হৈ যায় যেতিয়া পৰিৱেশটো, তাৰ ফলত আপুনি গোটেই কথাখিনি ক'লে যে পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত যিহেতু আমাৰ উত্তাপ বৃদ্ধি হৈছে পূৰ্বতকৈ, গতিকে সেই কথাটোৰ কিবা এটা প্ৰভাৱ থাকিব, নিশ্চয় নেতিবাচক প্ৰভাৱ এটা থাকিব পাৰে নহয়?
0: হয় হয় হয়, সেইটো অনুমান কৰা মতে সেইটো মানে ধৰক আমাৰ যিটো ক্লাইমেট চেঞ্জ বুলি আমি যিটো কৈ আছো যে আমাৰ যদি আমি চাওঁ যোৱা 50 বছৰ বা 60 বছৰ যিটো আমি ক্লাইমেট চেঞ্জ পেটাৰ্ণ বুলি কওঁ ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ তথ্য মতে অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ অভাৰঅল যিটো টেম্পাৰেচাৰ সেইটো বাঢ়ি গৈছে পূৰ্বতকে, মানে এটা দিয়াৰ ইজ এন ইনক্ৰিজিং ট্ৰেণ্ড, মানে দিনে দিনে বাঢ়ি আহিছে ইনক্ৰিজিং ট্ৰেণ্ড, মানে 100 বছৰত 0.9 ডিগ্ৰীকে বাঢ়িছে, গতিকে মানে দিয়াৰ ইজ মানে আৰু ইটছ এ বিগ মানে নাম্বাৰ, মানে যেতিয়া সেই মই যিটো ক'লো সেই তেনেকুৱা নাম্বাৰ আছে। লগতে আমি দেখিছো যে যিটো আমাৰ অভাৰঅল ৰেইনফল, আমাৰ যিটো এনুৱেল টোটেল এনুৱেল যিটো ৰেইনফল আৰু তথা যিটো মনচুনৰ আমাৰ ৰেইনফল সেইটো কিন্তু কমি আহিছে, গতিকে এইটোতো আমাক এইটোৱে কথাই চিয়ৰিটি দিয়ে যে দেয়াৰ ইজ এ মানে ক্লাইমেট চেঞ্জ হৈছে। আৰু এই যে পৰিঘটনাবিলাক ধৰক আমি আজিকালি সচৰাচৰ আমি দেখা পাইছো যে আগতে আমাৰ টেম্পাৰেচাৰবিলাক আমি ধৰক যিমান দিন গৰমৰ দিন অনুভৱ পাইছিলো আজিকালি খুব সঘনাই পাওঁ আৰু টেম্পাৰেচাৰটো খুব বেছি হয় আৰু খুব বেছি, আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিহেতু জলীয় বাষ্প খুব বেছি থাকে, আমাৰ ইয়াত নদ নদী বহুত মানে আমাৰ ফৰেষ্ট কাভাৰ অলপমান বেছিকে আছে, গতিকে আমাৰ ইয়াত জলীয় বাষ্পটো থাকে আৰু যেতিয়া জলীয় বাষ্প থাকে আৰু টেম্পাৰেচাৰ যেতিয়া বাঢ়ি যায় তেতিয়া এটা খুব বেছি ডিছকমফৰ্টৰ অনুভৱ হয় আৰু মানুহৰ কাৰণে এইটো অলপমান আনহেলডি, গতিকে সেইফালৰ পৰা টেম্পাৰেচাৰ ক্লাইমেট চেঞ্জৰো এটা ইয়াৰ ওপৰত প্ৰভাৱ নথকা নহয়। যে ইয়াতে মই এইটোও কম যে ইয়াৰ কাৰণে এই পৰিঘটনাৰ সত্যতা প্ৰমাণ কৰিবলৈ হলে গোটেইখিনি কথা এবাৰ চাব লাগিব, এইটোৱে ইয়াৰ ডাইৰেক্ট দেন আদাৰ ৰিজনছ অলছো, এনেকুৱা নহয় যে এই ক্লাউড বাৰ্ষ্টটো অকল ক্লাইমেট চেঞ্জৰ কাৰণে হৈছে বা টেম্পাৰেচাৰ বঢ়াৰ কাৰণে হৈছে, যিটো নেচাৰেল পৰিঘটনাবিলাক এটা ফেক্টৰে নকৰে কেতিয়াও, তাৰ লগত বহুত
1: জড়িত,
0: যেতিয়া টেম্পাৰেচাৰটো সলনি হৈ যায় শাক

0: মাইগ্রেশন প্যাটার্ন মানে বতাহৰ যেটো প্যাটার্ন হেতু সলনি হৈ যায়। আমাৰ ধৰক যত যত পাহাৰ আছিল পাম্বালা বা যত যত যেনেকুৱা ধৰণৰ ওখ চাপৰ জেগা আছিল সেইবিলাকৰ যদি এতিয়া প্যাটার্নটো সলনি হৈ গৈছে সেইবিলাকে বায়ু বতাহৰ দিশটো সলনি কৰে, গতিকে গোটেই সিষ্টেমটো এটা সলনি হৈ যায়। সিষ্টেমটো সলনি হৈ যোৱাৰ লগে লগে মানে সি এটা ইমবেলেঞ্চ হৈ থাকে ন, সি মানে নিজকে বেলেঞ্চ কৰিবলৈ চায়, তেতিয়া এনেকুৱা ধৰণৰ পৰিঘটনা নোহোৱাটো অস্বাভাৱিক নহয়, মানে হোৱাৰ চান্সেচ থাকে, মানে আশংকা কৰা যায়।
1: গতিকে পৰিৱেশৰ ভাৰসাম্যৰ লগত গোটেই কথাখিনি জড়িত হৈ আছে আপুনি যিখিনি কথা ক'লে, পাহাৰ যেতিয়া পাহাৰ কাটি পেলোৱা হ'ব বা গোটেই আমি প্ৰকৃতি ধ্বংস কৰিম, নদী এখনৰ গতিপথ সলনি হৈ যাব, বিভিন্ন কথা আহি যায় তাত। গতিকে শেষত আমি আমাৰ যিহেতু সময় নাই বাইদেউ বেছি, শেষত আপুনি প্ৰশাসনকে হওক বা আমাৰ সাধাৰণ ৰাইজক আপুনি কি আহ্বান এটা জনাব?
0: আমাৰ ফালৰ পৰা ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ পৰা ফালৰ পৰা মই এইটোৱে ক'ম যে আমি ডেইলি আমাৰ বিভিন্ন টাইম স্কেলত আমি ফৰকাষ্ট কৰোঁ, ৱাৰ্নিং সতৰ্কতা দিয়া থাকে, আমাৰ ছিজনেল স্কেলত হওক বা 15-দিনীয়া স্কেলত হওক, আৰু প্ৰত্যেক দিনাখনেই অনাগত 7 দিনৰ কাৰণে আৰু প্ৰত্যেক 3 ঘণ্টাত নেক্সট 3 ঘণ্টাৰ কাৰণে কি বতৰ হ'ব দিয়া থাকে, আৰু সেইটো আপোনালোকে আমাৰ ৱেবছাইটত চাব পাৰিব। লগে লগে আপোনালোকে নিজৰ মোবাইলত মৌচম এপৰ জৰিয়তে চাব পাৰিব, মৌচম এপৰ জৰিয়তে আপোনালোকে আপোনালোকৰ জেগাখনত কেনেকুৱা ধৰণৰ বতৰ এতিয়া হৈ আছে, বৰ্তমান সময়ত হৈছে বা অনাগত 7 দিনত কি হব, অনাগত 15 দিনত কি হব, গোটেইখিনি কথা জানিব পাৰিব। গতিকে মই সকলোকে আহ্বান কৰিম যাতে বতৰৰ প্ৰতি সজাগ হৈ থাকক, সতৰ্ক হৈ থাকক, যিহেতু আমাৰ অঞ্চলটো এটা ভালনেৰেবল জেগা নিচিনা হৈ আছে, সঘনাই এনেকুৱা ধৰণৰ পৰিঘটনা হৈছে, সকলোৱে মৌচম এপ ডাউনলোড কৰক, বতৰৰ প্ৰতি সতৰ্ক হৈ থাকক, সজাগ হৈ থাকক আৰু সাৱধানে থাকক।
1: ধন্যবাদ বাইদেউ, আপোনাৰ কথাখিনি আমাৰ শ্ৰোতাসকলক নিশ্চয়কৈ উপকৃত কৰিব আৰু তেওঁলোকো সজাগ হওক। আমি শ্ৰোতাসকলকো আহ্বান জনাইছো, সকলোৱে সজাগ হওক আৰু এনেকুৱা বিপদ যাতে এতিয়াও নহয় তাকে আমি সকলোৱে আশা কৰিছো। ধন্যবাদ বাইদেউ, আজিলৈ এই অনুষ্ঠানটো ইমানতে সামৰিছো।
2: সংবাদ চলন্তিকা শুনিলে। আজিৰ অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু ডাৱৰ বিস্ফোৰণ বিষয়ত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ গায়ত্ৰী কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।

0: মিডিয়াম এফৰ 411.5 আৰু 289.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ। এই অনুষ্ঠান অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
1: মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। আমাৰ জীৱনত কিছু তাৰিখ এনেধৰণৰ যাক মনত ৰখাৰ বাবে কেলেণ্ডাৰ চোৱাৰ প্ৰয়োজনেই নহয়। আজি 26 জুলাইও এনে এটা তাৰিখ। আজি কাৰ্গিল বিজয় দিৱস। এই দিনটোৱে আমাক গৰ্বৰে উপচাই পেলায়। এই দিনটোৱে আমাক আমাৰ বীৰ জোৱানসকলৰ অদ্ভুত সাহসক সোঁৱৰাই দিয়ে। কাৰ্গিলৰ উচ্চ শিখৰ, কঠিন জলবায়ু, শত্ৰুৰ প্ৰত্যাহ্বান, সকলো পৰিস্থিতি আমাৰ সৈনিকসকলৰ সন্মুখত আছিল। কিন্তু তেওঁলোকৰ মনোবল সকলো প্ৰত্যাহ্বান ৰক্ষাৰ বাবে সকলো অৰ্পণ কৰে। আজি কাৰ্গিল বিজয় দিৱসত মই সকলো বীৰ শ্বহীদ আৰু বীৰ সৈনিকক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছোঁ। বন্ধুসকল, আজিৰ ভাৰতে নিজৰ বীৰসকলক কেৱল স্মৰণ কৰাই নহয়, কেইবাটাও প্ৰজন্মলৈ তেওঁলোকৰ গাথাক পৰিচিত কৰায়। এই উদ্দেশ্যেৰে এই বছৰত এক বিশেষ শৌৰ্য বিজয় যাত্ৰাৰ আয়োজন কৰা হৈছিল। 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল যাত্ৰা দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। ইয়াৰ বাৰ্তা হ'ল ওৱান ৰাইড, ওৱান নেশ্যন, ওৱান চেলিউট। এই যাত্ৰাই আমাক স্মৰণ কৰায় যে দেশৰ হকে দিয়া বলিদান কেতিয়াও পাহৰিব নোৱাৰি। বন্ধুসকল, আজি ভাৰতে নিজৰ সৈনিকসকলৰ সাহসৰ লগে লগে প্ৰযুক্তিগত ক্ষমতাকো শক্তিশালী কৰিছে। কিছুদিন পূৰ্বে ভাৰতীয় নৌসেনাত INS মহেন্দ্ৰগিৰি সংযুক্ত হৈছে। এইখন আধুনিক যুদ্ধ জাহাজৰ চানেকী ভাৰততে কৰা হৈছে, নিৰ্মাণো ভাৰততে কৰা হৈছে। ইয়াত 75%তকৈও অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এয়া আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত

হৃতশক্তিৰ প্ৰতীক। এই মাহতেই DRDOই পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰ সফল উৎক্ষেপণ সম্পন্ন কৰিছে। এই সফলতাৰ আঁৰত আমাৰ বৈজ্ঞানিক আৰু অভিযন্তাসকলৰ সামূহিক পৰিশ্ৰম নিহিত হৈ আছে। 2-3 দিন পূৰ্বে DRDOই কুছা মিছাইলৰো সফল পৰীক্ষণ কৰিছে। বন্ধুসকল, আজি প্ৰতিৰক্ষা উৎপাদন বা প্ৰতিৰক্ষা ৰপ্তানি অথবা মিত্ৰ দেশৰ সৈতে ৰাজনৈতিক সহযোগৰ ক্ষেত্ৰত ভাৰতে নিৰন্তৰ নতুন শিখৰত আৰোহণ কৰিছে। এই মাহৰ আৰম্ভণিতে মই ইণ্ডোনেছিয়াত আছিলোঁ, য'ত ব্ৰহ্মছ আৰু অস্ত্ৰ মিছাইলৰ বাবে এক বৃহৎ বুজাপৰা চুক্তি হৈছিল। ভাৰতৰ প্ৰতিৰক্ষা উপকৰণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভৰসা বাঢ়িছে। আহক, এই কাৰ্গিল বিজয় দিৱসত আমি আমাৰ অমৰ শ্বহীদসকলক স্মৰণ কৰোঁ আৰু এক সুৰক্ষিত, সক্ষম আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত আমাৰ সংকল্প আৰু দৃঢ় কৰোঁ। মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ যোৱাটো খণ্ডত মই আপোনালোকৰ সৈতে কেটচ দ্য ৰেইন অভিযানৰ বিষয়ে কথা পাতিছিলোঁ। মই অনুৰোধ কৰিছিলোঁ যে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণৰ এই অভিযানক জন আন্দোলন হিচাপে গঢ়ি তোলক। কেটচ দ্য ৰেইনৰ বাৰ্তা একেবাৰে পোনপটীয়া, য'ত বৰষুণ পৰে, যেতিয়া বৰষুণ পৰে তাতে পানী সংৰক্ষণ কৰক। সেইবাবেই 4 জুলাইৰ পৰা সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে বৰষুণৰ পানী সঞ্চয়, ভূগৰ্ভৰ পানীক পুনৰাই আহৰণ, পুৰণি জলস্তৰক পুনৰ্জীৱন আৰু গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। মই খুবেই সুখী যে গাঁৱেই হওক বা চহৰ, পঞ্চায়তেই হওক বা সামাজিক সংস্থা, সকলো স্থানতেই সকলোৱে আগবাঢ়ি আহি অংশগ্ৰহণ কৰিছে। ক'ৰবাত পুৰণি পুখুৰীৰ পৰা বোকা খান্দি উলিওৱা হৈছে, ক'ৰবাত কুঁৱাসমূহক পুনৰ্জীৱন দিয়া হৈছে, বন্ধ হৈ থকা বোৰৱেলসমূহক ভূগৰ্ভৰ পানী ৰিচাৰ্জৰ মাধ্যম কৰা হৈছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় 1500 পুখুৰী নিৰ্মাণ কৰা হৈছে। নৰসিংহপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ নাছিকৰ পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি পাইছে। অন্ধ্ৰপ্ৰদেশৰ নন্দয়ালৰ প্ৰতিখন গাঁও পঞ্চায়ততে পুৰণি পুখুৰীবোৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে। আমাৰ নগৰবোৰো পিছপৰি থকা নাই। ছত্তীশগড়ৰ কোৰবা, উৰিষ্যাৰ ভুৱনেশ্বৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমত এই অভিযানৰ ফল ভালকৈ দেখা পোৱা গৈছে। আহক, আমিও আমাৰ ওচৰৰ কোনো এটা পুখুৰী বা কুঁৱাৰ দায়িত্ব লওঁ, পানীৰ প্ৰতিটো টোপাল বচাওঁ। আজি সাঁচি ৰখা প্ৰতিটো টোপাল ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ডাঙৰ সম্পদ। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান আগতে গ্লাছগোত কমনৱেলথ গেমছ আৰম্ভ হৈছে। প্ৰতিজন দেশবাসীয়ে ভাৰতীয় দলটোক শুভেচ্ছা যাচিছে। তেওঁলোক আটাইয়ে বিচাৰিছে আমাৰ প্ৰতিজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি আটাইৰে অন্তৰ জয় কৰিব। বন্ধুসকল, শেহতীয়াকৈ আমাৰ যুৱকসকলে ক্ৰীড়াক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰি আছে। PV সিন্ধু বেডমিণ্টনত জাপান অ'পেনত খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল। ই গোটেই দেশৰ বাবে গৌৰৱৰ কথা। ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত নিজৰ প্ৰথমখন টেষ্ট মেচত জয়ী হয়। আমাৰ দলে 270 ৰাণৰ বিশাল ব্যৱধানত বিজয়ী হৈ ইতিহাস ৰচনা কৰে। কিন্তু সেইটোৱেই একমাত্ৰ কথা নহয়। লৰ্ডছ ষ্টেডিয়ামৰ সুদীৰ্ঘ ইতিহাসত এইখন আছিল প্ৰথমখন মহিলা দলৰ টেষ্ট মেচ। এই ষ্টেডিয়ামতে 1983 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ বিশ্বকাপ জয় কৰিছিল। এতিয়া আমাৰ নাৰী শক্তিয়েও ইয়াতেই দেশৰ নাম উজ্জ্বল কৰিলে। বন্ধুসকল, কিছুমান সৰু সৰু প্ৰয়াসৰে বহুত গুৰুত্ব থাকে। কেৰালামৰ এৰ্ণাকুলামৰ দক্ষিণে চিত্তুৰত এখন বিদ্যালয়ত এটা সংস্কৃত ক্লাব আছে। ইয়াত এজন শিক্ষক অভিলাষ ডাঙৰীয়াই বেলেগ ধৰণেৰে সংস্কৃত ভাষাক জনপ্ৰিয় কৰিছে। অক্ষৰকন্দুক নামৰ এই প্ৰকল্পটোত সংস্কৃত ভাষাৰ প্ৰতিটো আখৰক ফুটবল খেলৰ ব্যৱহৃত শব্দৰ সৈতে সংযুক্ত কৰি সহজবোধ্য কৰি তোলা হৈছে। ফলত শিকোতেও আনন্দ পোৱা যায় আৰু খেলৰ প্ৰতিও ধাউতি বাঢ়ে। মোৰ প্ৰিয় দেশবাসী, যোৱা দেওবাৰে হোৱা বিক্ৰম-1ৰ সফল উৎক্ষেপণে প্ৰতিজন দেশবাসীকে গৌৰৱান্বিত কৰিছে। আমি প্ৰতিজন ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হলোঁ। ই আছিল ব্যক্তিগত খণ্ডত নিৰ্মিত প্ৰথমটো ৰকেট। আমাৰ যুৱ উদ্ভাৱকে এই অকল্পনীয় কামটো কৰি দেখুৱালে। তেওঁ কৌশল্য, আগ্ৰহ আৰু

আৰু ধৈৰ্যৰ সমন্বয়ৰ সুন্দৰ উদাহৰণ দাঙি ধৰিলে। দীৰ্ঘদিন ধৰি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি নোহোৱাকৈ আছিল। এই ক্ষেত্ৰত আগ্ৰহ থকা বহু যুৱকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ নাপাইছিল। যুৱকসকলৰ হিতৰ বাবে আমি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিলোঁ। ইয়াৰ ফল আজি বিশ্বই দেখা পাইছে। বন্ধুসকল, আমাৰ যুৱকসকলে বিজ্ঞানতো ভাৰতৰ শিৰ উচ্চ কৰিবলৈ সক্ষম হৈছে। ছায়েন্স অলিম্পিয়াডজ পৃথিৱীৰ এটি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ইয়াত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাগ লয়। এই মাহতে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু মেথমেটিক্স বিষয়ৰ অলিম্পিয়াড হৈছিল। এই প্ৰতিযোগিতাসমূহত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰে। ফিজিক্স অলিম্পিয়াডত আমাৰ 5জন প্ৰতিযোগীয়ে স্বৰ্ণ পদক জয় কৰে আৰু ভাৰতে প্ৰথম স্থান লাভ কৰে। যোৱা এটা দশকত প্ৰতিটো ফিজিক্স অলিম্পিয়াডত আমাৰ ছাত্ৰসকলে সোণৰ বা ৰূপৰ পদক অৰ্জন কৰি আহিছে। কেমিষ্ট্ৰি অলিম্পিয়াডতে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে স্বৰ্ণ পদক লাভ কৰিলে। এইটো এতিয়ালৈকে হোৱা প্ৰদৰ্শনসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শন। বায়'লজি অলিম্পিয়াডতো আমাৰ প্ৰতিজন প্ৰতিযোগীয়ে স্বৰ্ণ পদককে ধৰি বিভিন্ন পদক লাভ কৰিছে। মেথমেটিক্স অলিম্পিয়াডত আমাৰ প্ৰতিযোগীসকলে 2টা সোণৰ আৰু 4টা ৰূপৰ পদক অৰ্জন কৰে। দেশৰ যুৱশক্তিক লৈ মই গৌৰৱান্বিত। ভাৰতত অলিম্পিয়াড আৰু হেকাথনৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাই আহিছে। মোৰ বিশ্বাস দেশৰ যুৱকসকল আৰু অধিককৈ এই প্ৰতিযোগিতাসমূহৰ সৈতে জড়িত হ'ব আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব। মোৰ প্ৰিয় দেশবাসীসকল, শক্তি আৰু সাহসেৰে আগবাঢ়ি গ'লে যিকোনো পথ সহজে অতিক্ৰম কৰিব পাৰি। কাশ্মীৰৰ পৰম্পৰাগতভাৱে নিৰ্মাণ কৰা ৱগু নামৰ কঠবিধ ইয়াৰ উদাহৰণ। প্ৰথমতে দলনিৰ পৰা দলঘাঁহজাতীয় তৃণ উঠাই আনি ৰ'দত শুকুৱাই লোৱা হয় আৰু পিছত ধানখেৰৰ সৈতে বৈ এই বিশেষ কঠবিধ তৈয়াৰ কৰা হয়। 2জন কাৰিকৰক একোখন কঠ প্ৰস্তুত কৰিবলৈ 4দিনমান সময় লাগে। এই কঠবিধ পৰিৱেশ অনুকূল আৰু এই কঠবিধ ব্যৱহাৰ কৰিলে গৰম দিনত ঠাণ্ডা লাগে আৰু ঠাণ্ডা দিনত গৰম লাগে। মাজতে এই পৰম্পৰাগত কঠৰ প্ৰচলন কমি গৈছিল। পিছে শ্ৰীনগৰৰ গোলাম হুছেইন আৰু তেখেতৰ জী তঞ্জিলাই এই ৱগু কঠবিধক পুনৰ জীৱন দিয়াৰ সংকল্প ল'লে। সাধাৰণ পৰিয়ালৰ এই ব্যক্তি দুজনে অনেক বাধা বিঘিনি অতিক্ৰম কৰি এই কঠ নিৰ্মাণ কৰি গ'ল। চাওঁতে চাওঁতে আন লোকসকলো এই কাৰ্যত লাগি পৰিল। তেওঁলোকে চৰকাৰী সহযোগো লাভ কৰিলে। জনপ্ৰিয় হৈ উঠা এই ৱগু কঠবিধ এতিয়া আন ঠাইলৈও বিক্ৰীৰ বাবে পঠিয়াব পৰা হৈছে। আমি আজি সকলো স্থানীয় দ্ৰব্যকে গুৰুত্ব দিছোঁ। স্থানীয় দ্ৰব্যৰ বাবে সৰব হোৱা, অৰ্থাৎ ভোকেল ফৰ লোকেল, আমি এই মন্ত্ৰৰে আগবাঢ়িছোঁ। কাশ্মীৰৰ ৱগুক আপোনাৰ ঘৰতো ঠাই দিব পাৰি নেকি এবাৰ ভাবি চাবচোন। বন্ধুসকল, আমাৰ দেশত চাহ কেৱল এবিধ পানীয় নহয়, ই হৈছে আপোন কৰি লোৱাৰ আহিলা। পুৱাৰ আৰম্ভণিয়েই হওক, বন্ধুক লগ পোৱাৰ মুহূৰ্তই হওক, পৰিয়ালৰ আটাইৰে সৈতে কটোৱা মুহূৰ্তই হওক, সকলোতে চাহে সংগ দিয়ে। চাহৰ সৈতে মোৰ সম্পৰ্কৰ বিষয়টো আপোনালোকে ভালদৰেই জানে। পিছে আজি মই যিবিধ চাহৰ কথা ক'বলৈ ওলাইছোঁ, সি সোৱাদৰ লগতে কেইবাগৰাকী মহিলাৰ জীৱনলৈ আত্মনিৰ্ভৰতাৰ নতুন সুগন্ধিও বৈ আনিছে। উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ লক্ষীৱালা গাঁৱৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে বিদুৰ প্ৰেৰণা স্বদেশী হাৰ্বেল টি তৈয়াৰ কৰিছে। ইয়াত গন্ধবিৰিণা, তুলসী, গিলয়, মুলেঠি, কেঁচা হালধি, ডালচেনি, ইলাচি, চফ আদি কেইবাবিধো প্ৰাকৃতিক উপকৰণ মিহলোৱা আছে। সুন্দৰ সোৱাদ আৰু উপকাৰিতাৰ বাবে এই চাহবিধ অতি সোনকালে জনপ্ৰিয় হৈ উঠিছে। প্ৰয়াগৰাজৰ মহাকুম্ভ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য উৎসৱত ই বহু সমাদৰ লাভ কৰিছে। বিদেশী পৰ্যটকো এই চাহবিধৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। জ্ঞান, প্ৰকৃতি আৰু মহিলাসকলৰ আত্মবিশ্বাস জড়িত হৈ পৰিলে সৰু সৰু প্ৰচেষ্টাও গৈ বৃহৎ কলেবৰলৈ পৰিৱৰ্তিত হ'ব পাৰে। মোৰ প্ৰিয় দেশবাসী, আজি সমগ্ৰ দেশতে এক পেড় মা কে নাম অভিযানৰ মাজেৰে দেশবাসীয়ে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰিছে। যেতিয়া সমাজখন এই ভাৱনাৰে একগোট হয়, তেতিয়া বহু সুন্দৰ আৰু প্ৰেৰণাদায়ক উদাহৰণ আমি দেখিবলৈ পাওঁ। বন্ধুসকল, আহমেদাবাদত জন অংশীদাৰিত্বৰ শক্তি আৰু প্ৰভাৱৰ এটি উদাহৰণ আমি দেখিবলৈ পাইছোঁ।
ইয়াৰ ভাৰজ অঞ্চলত ২৫,০০০ লোক লগ হৈ

মাথো এঘণ্টা সময়ৰ ভিতৰত 3 লাখতকৈও অধিক গছপুলি ৰোপণ কৰিছিল। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, NCC কেডেট, স্বেচ্ছাসেৱী সংস্থা আৰু আন সাধাৰণ জনতাই ইয়াত অংশ লয়। আহিব ধৰা বছৰসমূহত এই গছপুলিবোৰেই এখন ঘন বননিৰ ৰূপ ল'ব। এই প্ৰচেষ্টাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছে। এক পেড় মাকে নাম অভিযানত উত্তৰ প্ৰদেশতো জনশক্তিৰ প্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পোৱা গৈছে। 12 জুলাই তাৰিখে ইয়াত এদিনৰ ভিতৰতে 35 কোটিৰো অধিক গছপুলি ৰোপণ কৰা হয়। উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে মই এই কথাত গৰ্ববোধ কৰোঁ। মোৰ প্ৰিয় দেশবাসী, বৃক্ষ মাত্ৰ মানুহৰ প্ৰয়োজনৰ বাবে নহয়, ই অগণন জীৱৰো আৱাসস্থল। গুজৰাটৰ গীৰ বনাঞ্চলত প্ৰায় 60 বছৰৰ পাছত ইণ্ডিয়ান গ্ৰে' হৰ্ণবিল চৰাইয়ে পুনৰ আৱাসস্থল গঢ়ি তুলিছে। গীৰ অৰণ্যত বহু বছৰ ধৰি চলা সংৰক্ষণ আৰু পুনৰ সংস্থাপন প্ৰচেষ্টাৰ ফলত ই সম্ভৱপৰ হৈ উঠিছে। হৰ্ণবিল পক্ষীক অৰণ্যৰ কৃষক বুলি কোৱা হয়। ইহঁতে ফল খাই তাৰ গুটিবোৰ দূৰ দূৰণিলৈকে সিঁচি দিয়ে আৰু তাৰ ফলস্বৰূপে অৰণ্যত নতুন নতুন গছ গছনিৰ জন্ম হয় আৰু অৰণ্যখন সেউজ সজীৱ হৈ থাকে। মই আপোনালোক সকলোকে অনুৰোধ কৰোঁ যেন আপোনালোকে জীৱনৰ কিছু বিশেষ সময় প্ৰকৃতিৰ সৈতে নিয়োজিত কৰে। নিজৰ মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰক। আজি ৰোপণ কৰা এটি গছপুলি এদিন সেউজ প্ৰকৃতি, নিৰ্মল বতাহ আৰু এটি সুন্দৰ ভৱিষ্যতৰ আৰম্ভণি হ'ব। মোৰ প্ৰিয় দেশবাসী, আমি জানো যে বৰ্তমানৰ প্লাষ্টিক প্ৰদূষণ সমগ্ৰ বিশ্বৰ পৰিৱেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। ছিংগল ইউজ প্লাষ্টিক অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনাই বহু বছৰলৈকে প্ৰকৃতিৰ ক্ষতি সাধন কৰে। গতিকে প্লাষ্টিকৰ সঠিক ব্যৱহাৰ অত্যন্ত জৰুৰী হৈ পৰিছে। বন্ধুসকল, বিহাৰৰ সীতামাৰীত আৱৰ্জনাৰ পৰা সম্পদ অৰ্থাৎ ৱেষ্ট টু ৱেলথৰ এটি সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে। ইয়াত আৱৰ্জনাৰ ৰিচাইক্লিঙৰ জৰিয়তে তাৰ পৰা বেঞ্চ তৈয়াৰ কৰা হৈছে। এখন বেঞ্চ তৈয়াৰ কৰোঁতে প্ৰায় 40 কিলো ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ হয়। এই বেঞ্চবোৰ মজবুত, আৰামদায়ক হোৱাৰ লগতে পৰিৱেশ অনুকূল। এইসমূহ চৰকাৰী বিদ্যালয়, উদ্যান আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ যোগেদি মানুহৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতাও বৃদ্ধি পায়। এই প্ৰচেষ্টাত স্থানীয় আৰু জিলা কৰ্তৃপক্ষৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। স্থানীয় পৰ্যায়ত কিছু কৰ্মসংস্থানৰ সৃষ্টি হৈছে। সীতামাৰীৰ এই উদাহৰণে আমাক কয় যে ৰিডিউজ, ৰিইউজ আৰু ৰিচাইকল আজি এটি ধনী হৈ থকা নাই, ই আমাৰ জীৱনৰ এটি অংশ হৈ পৰিছে। বন্ধুসকল, আপোনাসবৰ নিশ্চয় মনত আছে যে যোৱা খণ্ডৰ মন কী বাতত মই গণেশ উৎসৱৰ কথা কৈছিলোঁ। মই কৈছিলোঁ যে আমি স্বদেশৰ মাটিৰে নিৰ্মিত গণেশ দেৱতাৰ পূজা কৰা উচিত। POPৰে নিৰ্মিত প্ৰতিমা বিদেশৰ পৰা আমদানি কৰা হয় আৰু সেইবাবেই আমি আমাৰ মাটিৰে তৈয়াৰী প্ৰতিমা আমাৰ ঘৰত স্থাপন কৰিব লাগে। এই বিষয়ে বহু ব্যক্তিয়ে মোলৈ নিজৰ বিবেচনা ব্যক্ত কৰি বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতসকলে লিখিছে যে মন কী বাতত এই বিষয়ে আলোচনা হোৱা বাবে তেওঁলোকে সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰিছে আৰু মাটিৰে নিৰ্মিত গণেশৰ প্ৰতিমা স্থাপন কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে। মই পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে এইবাৰ গণপতি পূজাৰ সময়ত আপোনালোকে মাটিৰে তৈয়াৰী প্ৰতিমাহে স্থাপন কৰে। আপোনালোকৰ এই কাৰ্য এক অৰ্থত প্ৰকৃতি পূজাৰ সমতুল্য হ'ব। মোৰ প্ৰিয় দেশবাসী, এইবাৰ মই আপোনালোকক এনে এগৰাকী ব্যক্তিৰ বিষয়ে জনাম যাৰ কথাই আপোনালোকক গৌৰৱান্বিত কৰিব। এই ব্যক্তিগৰাকী বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰৰ সৈতে জড়িত। বিশ্বব্যাপী তেখেতৰ পৰিচয় আছে আৰু তথাপি তেখেতৰ মাটিৰ সৈতে আছে গভীৰ সম্পৰ্ক। তেখেত হৈছে মণিপুৰৰ ডক্টৰ ৰোনাল্ডো লেইশ্ৰাম মহাশয়। তেওঁৰ নাম যদিও ৰোনাল্ডো, তেওঁ কিন্তু এগৰাকী জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান জাপানত কৰ্মৰত আৰু তৰুণ তাৰকামণ্ডলৰ বিষয়ে গৱেষণা কৰা এটি গৱেষক দলৰ সৈতে জড়িত। আপোনালোকে নিশ্চয় জানিব বিচাৰিব যে তেওঁনো প্ৰকৃততে কৰিছে কি। এই বিজ্ঞানীজনে এটি বিশাল তৰুণ তাৰকামণ্ডলৰ নাম ৰাখিছে লোকটাক প্ৰটোক্লাষ্টাৰ। লোকটাক হৈছে মণিপুৰৰ এটি বিশাল হ্ৰদ। লোকটাক হ্ৰদত থকা ভাসমান সৰু সৰু উদ্ভিদজাত দ্বীপসমূহে ইয়াৰ এক অনন্য দৃশ্য অংকন কৰিছে। এনে লাগে যেন এনে বিশাল সমুদ্ৰত বহু সৰু সৰু দ্বীপ উটি ফুৰিছে। একেধৰণে

ব্ৰহ্মাণ্ডত তৰুণ তাৰকামণ্ডলেও সদৃশ দৃশ্যৰ সৃষ্টি কৰে। আজি মণিপুৰৰ লোকতাক্ৰদে দেশৰ মানচিত্ৰতেই নহয় ব্ৰহ্মাণ্ডৰ বিশালতাতো ইয়াৰ পৰিচয়ৰ জিলিকনি তুলিছে। এই কথাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। আমাৰ যুৱ বন্ধুসকলে এই শিক্ষা লাভ কৰিব যে তেওঁলোকে নিজৰ পৰম্পৰাৰ সৈতে জড়িত থাকিও সফলতাৰ উচ্চ শিখৰলৈ আৰোহণ কৰিব পাৰে। মোৰ প্ৰিয় দেশবাসী, আৰু কিছুদিন পাছত 7 আগষ্ট তাৰিখে আমাৰ দেশে নেশ্যনেল হেণ্ডলুম ডে পালন কৰিব। এই দিৱসত আমি আমাৰ দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাৰ উৎসৱ উদযাপন কৰোঁ। আমাৰ এই শিপিনীসকলে বংশানুক্ৰমে চলি অহা পৰম্পৰাক চলমান কৰি ৰাখিছে। বন্ধুসকল, হাতেৰে নিৰ্মিত পোছাক পৰিধানে কোনো নহয় কোনো ক্ষেত্ৰ, সম্প্ৰদায় আৰু ইয়াৰ সৈতে জড়িত অগণন লোকৰ কাহিনী ব্যক্ত কৰে। এইসকল লোকে গৰ্বেৰে সৈতে ভাৰতৰ সংস্কৃতিক, ঐতিহ্যক

শিল্পীসকলক সন্মান জনাওঁ। আহক আমি ভোকেল ফৰ লোকেলৰ ধাৰণাক আৰু শক্তিশালী কৰি তোলোঁ। বন্ধুসকল, আজি দেশত যিধৰণে হস্ততাঁতক উদগনি যোগোৱা হৈছে তাৰ তুলনাত বহু লোকৰ জীৱন উন্নত হৈছে। পোচামপল্লীৰ পৰা পাটনালৈ আৰু কুঠামপল্লীৰ পৰা কচ্ছলৈকে ইয়াৰ বহুতো উদাহৰণ আছে। আজি এনে বহু লোক আৰু গোট আছে যিয়ে আমাৰ হস্ততাঁতৰ গৌৰৱোজ্জ্বল পৰম্পৰাক নতুন শক্তি আৰু পৰিচয় প্ৰদান কৰিছে। কোনোবাই পোচামপল্লী ইক্তৰ সুন্দৰ পৰম্পৰাক আগবঢ়াই লৈ গৈছে, কোনোবাই আকৌ মহিলা তাঁতীসকলক একেলগ কৰি ঊলৰ সামগ্ৰী প্ৰস্তুত কৰি আছে, কিছুমানে কেৰেলমৰ পৰম্পৰাগত কাছাভু কলা সংৰক্ষণ কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ মাতৃভগ্নীসকলকো কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে। বন্ধুসকল, মই বিশেষভাৱে উল্লেখ কৰিব বিচৰা আন এটা বিষয় হ'ল খাদী। আমি সকলোৱে জানো যে খাদী মহাত্মা গান্ধীৰ অতি প্ৰিয় আছিল। যোৱা কেইবছৰমানৰ ভিতৰত খাদী অতি জনপ্ৰিয় হৈ পৰিছে। যোৱা 12 বছৰত ইয়াৰ বিক্ৰী ছগুণ বৃদ্ধি পাইছে। বিক্ৰীৰ পৰিমাণ এতিয়া 8,000 কোটি টকাৰ ওচৰ চাপিছে। মই আপোনালোক সকলোকে আগন্তুক উৎসৱত খাদীৰ কিবা নহয় কিবা সামগ্ৰী, হস্ততাঁত বা হস্তশিল্পৰ কিবা নহয় কিবা সামগ্ৰী নিশ্চিতভাৱে ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, যদি আপোনাক প্ৰশ্ন কৰা হয় যে ভাৰতত কিমান ধৰণৰ বাদ্যযন্ত্ৰ আছে, আপুনি হয়তো ভাবিব লগা হ'ব। ইয়াৰ কাৰণ হ'ল আমাৰ ইয়াত বহুতো বাদ্যযন্ত্ৰ আছে আৰু তাৰ সৈতে বিভিন্ন পৰম্পৰা জড়িত হৈ আছে। এনেধৰণৰ এবিধ বাদ্য আছে ত্ৰিপুৰাৰ ছুং প্ৰেং। জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত ই যথেষ্ট জনপ্ৰিয়। বাঁহেৰে সজা এই বাদ্যযন্ত্ৰটোত 3ডাল তাঁৰ আছে। ইয়াৰ পৰা ওলোৱা সুৰ অতি সুমধুৰ, যি স্বৰদৰ দৰে। কোনো কাৰণত যুৱক যুৱতীসকলৰ মাজত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত সুৰজ কুমাৰ দেৱবৰ্মাই ইয়াক পুনৰ জনপ্ৰিয় কৰাৰ সংকল্প লৈছিল। আজি তেওঁৰ প্ৰচেষ্টা সফল হৈছে। তেওঁ তাত ছুং প্ৰেঙৰ লগতে অন্যান্য পৰম্পৰাগত বাদ্যযন্ত্ৰও পৰিৱেশন কৰি আহিছে। ককবৰক লোকসংগীত, বাউল গীত, বাংলা লোকসংগীত তেওঁ খুব ভাল পায়। এতিয়া মই আপোনাক এটি সৰু অডিঅ' ক্লিপ শুনাব বিচাৰিছোঁ। এই সংগীত আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।

বন্ধুসকল, মই নিশ্চিত যে এয়া শুনি আপোনালোকৰ মন অতি আনন্দিত হৈছে। মই দেৱ বাৰ্মাজীৰ বাবে অতি গৌৰৱান্বিত। পৰম্পৰাগত সংগীতক জনপ্ৰিয় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয়। মই আপোনালোককো অনুৰোধ জনাইছোঁ যে আপোনালোকৰ চাৰিওফালে থকা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বিষয়েও তথ্য ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক। আপোনাৰ এই প্ৰচেষ্টাই নিশ্চিতভাৱে আনকো পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিব। মোৰ প্ৰিয় দেশবাসী, কাইলৈ 27 জুলাইত ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালামৰ পুণ্যতিথি। ডক্টৰ কালামৰ ব্যক্তিত্বৰ বহুতো অনুপ্ৰেৰণাদায়ক দিশ আছিল, কিন্তু তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰত আছিল এগৰাকী শিক্ষকৰ ভূমিকা। তেওঁ শিশু আৰু যুৱক যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। কাকতালীয়ভাৱে এই সপ্তাহতে আমি পবিত্ৰ গুৰু পূৰ্ণিমা উদযাপন কৰিম। আমাৰ পিতৃ মাতৃ আমাৰ প্ৰথম শিক্ষাগুৰু। বিদ্যালয়ৰ শিক্ষকসকলে আমাক সদায় জ্ঞান দিয়ে। গুৰু পূৰ্ণিমা হৈছে এনে সকলো গুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ এক উপলক্ষ। মই দেশৰ সকলো শিক্ষক আৰু গুৰুক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। বন্ধুসকল, কেইসপ্তাহমানৰ ভিতৰতে আমি আমাৰ স্বাধীনতাৰ মহান উৎসৱো উদযাপন কৰিম। 15 আগষ্ট প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন। এই দিনটো ভাৰত মাতাৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা অগণন সাহসী বীৰক স্মৰণ কৰাৰ দিন। তেওঁলোকৰ ত্যাগ আৰু তপস্যাৰ বাবেই আজি আমাৰ হাতত ত্ৰিৰংগ পতাকা আছে। এই ত্ৰিৰংগাত আমাৰ সংবিধানৰ আদৰ্শ আছে। বন্ধুসকল, যোৱা কেইবছৰমানৰ ভিতৰত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক এক অনন্য ভাৱনাৰে উজ্জীৱিত কৰিছে, একগোট কৰিছে। ত্ৰিৰংগ পতাকাৰ এই উৎসৱ প্ৰতিখন ঘৰতে, প্ৰতিটো ৰাস্তাত দেখিবলৈ পোৱা যায়। এই বছৰো

0: আমি সম্পূৰ্ণ উৎসাহেৰে হৰ ঘৰ তিৰংগা অভিযানক আগুৱাই নিব লাগিব। আপোনাৰ ঘৰত সম্পূৰ্ণ সন্মান সহকাৰে তিৰংগ পতাকা উত্তোলন কৰিব লাগিব। বন্ধুসকল, প্ৰতি বছৰে ১৫ আগষ্টৰ আগে আগে আপোনালোকে মোক বহুতো ন ন ধাৰণা আৰু পৰামৰ্শ প্ৰেৰণ কৰে। এই বছৰতো মাই গভত আপোনালোকৰ ন ন চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিব। আপোনালোকৰ পৰামৰ্শৰ বাবে মই অপেক্ষাৰত। বন্ধুসকল, মন কী বাত আজিলৈ ইমানেই। অহা মাহত দেশবাসীৰ বহুতো নতুন উপলব্ধি আৰু প্ৰেৰণাদায়ক প্ৰয়াসৰ বতৰাৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে মোক অনুমতি দিয়ক। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: ইমানপৰে শ্ৰোতাসকলে আজি দিনৰ এঘাৰ বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। এই অনুষ্ঠান অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: কীৰ্তিকমল ভূঞাৰ ৰচিত বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠানটি। পুনতে শুনাব লৈছোঁ ৰ'দ কাচলি শ্ৰব্য সংকলনটিৰ পৰা মঞ্জুষ্ণা মহন্ত গোস্বামীৰ কণ্ঠৰ এই গীতটি।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে শুনি আছে আধুনিক গীতৰ অনুষ্ঠান। এইবাৰ শুনাব লৈছো সুৰৰ অঞ্জলি সৰ্পসংকলনটিৰ পৰা গোপা গোস্বামী বৰুৱাৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ এটি মিঠাসুৰ সৰ্পসংকলনটিৰ পৰা কৃষ্ণাদেৱীৰ কণ্ঠৰ এই গীতটি।

চিত্ৰগীতত এইবাৰ শুনাব লৈছোঁ জোনাকীমন চিনেমাখনৰ আন এটি গীত, জুবিন গাৰ্গ, শাশ্বতী ফুকন আৰু পাপৰি শৰ্মাৰ কণ্ঠত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে শুনি আছে অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ তুমি আহিবানে চিনেমাখনৰ পৰা তৰালী শৰ্মাৰ কণ্ঠৰ এই গীতটি।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
5: চিত্ৰগীতৰ অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ অঘৰী আত্মা চিনেমাখনৰ পৰা এটি গীত, জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত।

0: চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছত নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশমাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।
2: साथियो हमारे युवा साथी साइंस में भी भारत का मस्तक ऊंचा कर रहे हैं। साइंस ओलंपियाड्स दुनिया के सबसे महत्वपूर्ण कंपटीशन में से एक है। इनमें बड़ी संख्या में स्टूडेंट्स हिस्सा लेते हैं। इस महीने फिजिक्स, केमिस्ट्री, बायोलॉजी और मैथमेटिक्स के ओलंपियाड हुए। इन कॉम्पिटिशन में भारतीय दल का प्रदर्शन शानदार रहा। फिजिक्स ओलंपियाड में हमारे सभी 5 स्टूडेंट्स ने गोल्ड मेडल जीते और भारत ने पहली रैंक हासिल की। पिछले एक दशक में हुए हर फिजिक्स ओलंपियाड में हमारे देश के स्टूडेंट्स ने गोल्ड या सिल्वर मेडल जरूर जीता है। केमिस्ट्री ओलंपियाड में भी हमारे सभी स्टूडेंट्स ने गोल्ड मेडल जीता। यह अब तक की बेस्ट परफॉर्मेंस रही है। बायोलॉजी ओलंपियाड में भी हमारे सभी स्टूडेंट्स ने मेडल जीते। इनमें एक गोल्ड मेडल भी शामिल है।
1: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ অধীনৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলকানীৰ নেতৃত্বত এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থা স্বচ্ছ, সুৰক্ষিত আৰু প্ৰযুক্তিভিত্তিক কৰিবলৈ কাৰ্যপন্থা হাতত ল'ব। এই গোটত আছে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, আই বিৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, আই আই টি চেন্নাইৰ সঞ্চালক ভি কামাকতি, প্ৰাক্তন শিক্ষা সচিব অনিতা কাৰৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃত লাল মীনা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যৰ 10খন জিলাৰ সৰ্বমুঠ 810খন গাঁও বানত বুৰ গৈ আছে। এইবাৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। শিৱসাগৰ জিলাত বানপানীয়ে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত মৃদুল যাদৱে কয় যে বিগত 50 বছৰৰ ভিতৰত এয়া সবাতোকৈ ভয়াৱহ। জিলাখনৰ 3টা ৰাজহ চক্ৰৰ 301 গাঁৱৰ প্ৰায় 4,00,000 লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে ভিতৰত নাজিৰা আৰু শিৱসাগৰ সমষ্টিত সৰ্বাধিক বান প্ৰভাৱিত অঞ্চল আছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। জিলাখনত বানৰ ফলত 30জন লোকৰ মৃত্যু হৈছে আৰু এতিয়াও 7জন লোক সন্ধানহীন হৈ আছে। এছ ডি আৰ এফ, এন ডি আৰ এফৰ 60খন নাও আৰু 62খন থলুৱা নাৱৰ সহায়ত 20,000ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ নিয়া হৈছে। বানাক্ৰান্তসকলৰ বাবে জিলাখনত 50ৰো অধিক সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ নগাঁও জিলা প্ৰশাসনে সহায়ৰ হাত আগবঢ়াইছে। এই উদ্দেশ্যে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ 1,340টা টোপোলা শিৱসাগৰ জিলালৈ প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড় জিলা নাহৰকটীয়া বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক তৰংগ গগৈয়ে আজি সমষ্টিটোত নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্প সম্প্ৰসাৰণৰ ক্ষেত্ৰত সাৰ কাৰখানা এলেকাধীন আৱাসিক কোৱাৰ্টাৰসমূহ খালী কৰাৰ জাননী লাভ কৰা ৰাইজৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাত ৰাইজে উত্থাপন কৰা বিভিন্ন দিশ সম্পৰ্কে গঠনমূলক মত বিনিময়ৰ লগতে ৰাইজৰ ন্যায্য স্বাৰ্থ সুৰক্ষিত ৰাখি সকলো পক্ষৰ মাজত সমন্বয় স্থাপন কৰি সমস্যাসমূহৰ শান্তিপূৰ্ণ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। গ্লাছকোত চলি থকা কমনৱেলথ গেমছত ভাৰতৰ হৈ মীৰাবাই চানুৱে প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। ভাৰোত্তোলনত একেৰাহে তৃতীয়বাৰৰ বাবে মীৰাবাই চানুৱে এই পদক অৰ্জন কৰে। হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক 35 ৰাণত পৰাস্ত কৰে।

0: জিকি প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটত 192 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক 81 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰাণ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 নমস্কাৰ।
1: মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্চ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্চত আৰু নিউজ অন AIRৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, আৰম্ভ কৰিছোঁ ফোন ইন কল্পতৰু। অনুষ্ঠান চলি থকা সময়ত শ্ৰোতাসকলে আমালৈ ফোনযোগে যোগাযোগ কৰিবলৈ আৰু আপোনালোকৰ প্ৰিয় গীত শুনিবলৈ ফোন নম্বৰ দুটি জনাই দিছোঁ। 03612662325 আৰু 94354052223 ফোন নম্বৰ দুটি আকৌ এবাৰ কৈছোঁ। 03612662325 আৰু 94354052223। শ্ৰোতাসকল, আজি আমাৰ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ প্ৰথমটি ফোন কল লৈছোঁ। হেল্ল'
2: নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
1: হয়, নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানটিলৈ আদৰণি জনাইছো।
2: ধন্যবাদ।
1: হয়, আপুনি বৰ্তমান কি কৰি আছে?
2: মইতো এতিয়া ৰিটায়াৰ, 72ৰ পৰা ৰেডিঅ' শুনা লোক মই।
1: হয়, আপুনি কোন ঠাইৰ পৰা ফোন কৰিছে?
2: বৰপেটা জিলা লছিমা কয়, আমাৰ হৰ্থেবাৰীৰ ওচৰতে।
1: হয় হয়, আপোনালোকৰ ওচৰত নিশ্চয় এতিয়া বানৰ তেনেকুৱা অসুবিধা সৃষ্টি হোৱা নাই?
2: এইবাৰ নাই, কিন্তু বৰপেটা এনে আমাৰ চোতাল তলতো ডুবি গৈছিল আজি কেইবছৰ মান আগতে।
1: হয় হয়,
2: বৰ বিপদো গৈছে আমাৰ, কিন্তু এইবাৰ বান নাই ইয়াত।
1: হয়,
2: পানীখিনি আছে খেতি কৰাৰ কাৰণে।
1: হয় হয়,
2: কিন্তু আপাৰ অসমৰ যিখিনি ক্ষতি নহয় খুব বেয়া লাগে, এইখিনি মানে মনত পৰিলে। দেখি আছো ব্যক্তিগতভাৱে বহুত যি সহায় কৰিছে তেওঁলোকক মই ইয়াৰ পৰাই শুভেচ্ছা জনাইছো।
1: হয়, নিশ্চয়কৈ, আমাৰ শিৱসাগৰ, যোৰহাট আৰু আপাৰ অসমৰ বিভিন্ন অঞ্চলত হয় বানৰ যথেষ্ট প্ৰভাৱ হৈছে, আমি সকলোৱে ইতিমধ্যে জানো। হয় হয়, নিশ্চয়কৈ, ভৱিষ্যতে এনেকুৱা নহবলৈ আমি এতিয়াৰ পৰা সতৰ্ক হোৱাটো ভাল নহয় জানো? হয়, নিশ্চয় কব। প্ৰথমতে এটা কথা কওকচোন, আপুনি আজি আমাৰ অনুষ্ঠানটিত কি গীত শুনিব বিচাৰিছে? হয়, নিশ্চয়, জয়ন্ত হাজৰিকাৰ কণ্ঠৰ
2: মই বন্ধু কেইজনৰ নাম কওঁ।
1: হয়, নিশ্চয় কওক।
2: বংকিম দাস, হাজাৰে বেগম, আনন্দ গন্ধিয়া, কল্পনা আমিন, ৰূপালী কলিতা, তাৰপিছত মাধৱী দাস,
1: আপোনাৰ অনুৰোধৰ গীতটি আপোনালৈ আৰু আপোনাৰ বন্ধুবৰ্গলৈ আগবঢ়াইছো। এনেদৰে আমালৈ ফোন কৰি থাকিব।
2: ধন্যবাদ।
3: মন্ত্ৰণাতৰ সংগীত পৰিচালনা কৰি মই বেছি ভাল পাওঁ।

0: বান ক্রুধীন সহস্র হাতে দুপার বান্ধি তোরে শক্তি কারি কারি আনি তোকে আমার ভৃত্য করি হির পবদ কাল রূপ ধরি কাকনু বারে বারে খেদি তো হির পবদ কাল রূপ ধরি কাকনু বারে বারে খেদি তো লুই তর বলিয়া বান তই তুলই নুধা পুল মিলি তো লুই তর বলিয়া বান
1: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: উভতি আহিছোঁ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ মাজলৈ। আমালৈ আৰু এটি ফোন কল আহিছে, ফোনটি লৈ লৈছোঁ। হেল্ল'
4: হেল্ল' নমস্কাৰ।
3: হয় নমস্কাৰ, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
4: মই মঞ্জু দাসে ক'লোঁ, গুৱাহাটীৰ কলিতা কৃষি গণেশ নগৰৰ পৰা।
3: হয়, আপুনি আজি আমাৰ ফোন ইন কল্পতৰুৰ যোগে কি গীত শুনিব বিচাৰিছে?
4: মই হিন্দী ফিল্মৰ পূৰ্বান ফিল্মৰ পৰা এটি গীত শুনিব বিচাৰিছোঁ।
3: নিশ্চয় আপোনাৰ অনুৰোধৰ গীত আমি নিশ্চয় শুনাম, তাৰ আগতে অকণমান কথা পাতোঁ নহয় জানো?
4: হয়
3: হয়, আপুনি বৰ্তমান কিহৰ লগত জড়িত হৈ আছে?
4: মই চিলাই কৰোঁ।
3: হয়, খুব ভাল কথা, আপুনি হাতৰ কাম কৰে নহয় জানো? হয়, খুব ভাল। হয়, ঘৰতে তেনেকে স্বাৱলম্বী হৈ থাকিলে আমাৰ বাবে বহুত সুবিধা নহয় জানো, মহিলাসকলৰ বাবে? হয়, নিজৰ ভৰিত নিজে আমি থিয় দিব পাৰোঁ, নিজৰ লগতে নিজৰ ঘৰখনকো অলপ সহায় আগবঢ়াব পাৰোঁ নহয় জানো? হয় নিশ্চয়। গতিকে আপোনাৰ অনুৰোধৰ কুৰবান চিনেমাখনৰ টিকেট আপোনালোকলৈ আগবঢ়াইছোঁ। নিশ্চয় পাৰে, কওকচোন।
4: গীতিকা হালৈ, মাইনা দাস, সখীদা আহমেদ, ৰূপালী কলিতা, হাজিৰা বেগম এখেতসকললৈ মই এই গীতটি উপহাৰ দিলোঁ।
3: হয়, ধন্যবাদ। আপোনাৰ অনুৰোধৰ গীতটি শুনাইছোঁ কুৰবান চিনেমাখনৰ পৰা। আমালৈ আগলৈও ফোন কৰি থাকিব।
4: হয়, ধন্যবাদ
3: ধন্যবাদ।

0: हेलो हेलो हेलो হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই যোৱাৰ ভাগত দিনেশ শৰ্মা
0: হয় দিনেশ শৰ্মা, আপুনি আজি আমাৰ অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিছে?
1: মই জুবিন গাৰ্গৰ গীত বজাই ল'ব।
0: জুবিন গাৰ্গৰ কণ্ঠৰ যিকোনো গীত?
1: হয়
0: হয়, আপুনি যোৰহাটৰ পৰা কৈছে নহয় জানো?
1: যোৰহাট জাতি দগাঁৱৰ পৰা কৈছোঁ। হয়,
0: তাত বৰ্তমান বান পৰিস্থিতি কেনেকুৱা বাৰু?
1: বান পৰিস্থিতি পূৰা কমা নাই, এটা বাঢ়িয়ে আছে মানে।
0: হয়,
1: আমাৰ ওচৰতে ধনদোলা আৰু ৰবি গাঁও গোটেই গাঁওখন ধ্বংস হৈ গ'লে, এঘৰ মানে বাকী নাই।
0: হয়
1: হয়, একদম মানে পানীৰ তলত আছে চব ঘৰ এতিয়া, মানে কিতাপ ল'ৰা ছোৱালী কিতাপ পত্ৰ চব নষ্ট হৈ গ'ল।
0: হয়
1: হয়, একোৱেই নাই মানে, এতিয়া কাপোৰ পিন্ধিবলৈ কাপোৰ নাইকিয়া হৈ গৈছে।
0: হয়, আপোনালোকৰ আশে পাশে অৰ্থাৎ বহুখিনি ক্ষতি হৈছে নহয় জানো?
1: বতিকে হয়
0: হয়, বিশেষকৈ যোৰহাট আৰু শিৱসাগৰ এই দুখন জিলাত বানৰ আমি প্ৰভাৱ বেছিকৈ দেখা পাইছোঁ নহয় জানো?
1: মই শিৱসাগৰ বাছ ষ্টেণ্ডত চিকৰিকা, তাতো পানী সোমালে মানে, মই এইকেইদিন ডিউটি যাবই পৰা।
0: হয়, আপোনাৰ অসুবিধা হৈ আছে বুজিছোঁ।
1: অসুবিধা হৈ আছে।
0: হয়, আপুনি সহায় সহযোগিতা নিশ্চয় পাইছে আমাৰ ৰাইজৰ পৰা, ৰাইজে যথেষ্ট সহায় কৰিছে, চৰকাৰেও কৰিছে নহয় জানো?
1: সহায় কৰিবলৈ আহি আছে বাৰু, কিছুমানে এতিয়াও যাব মানে, কিছুমান জেগাত যাব এতিয়া পোৱা নাই মানে সহায় কৰিবলৈ।
0: এতিয়া বৰষুণৰ প্ৰভাৱ নাই নিশ্চয় নহয় জানো?
1: হয়, বৰষুণ কালি দিছিলে, কালি বহুত ডাঙৰ দিলে।
0: হয় হয়,
1: কালি আকৌ আজি আকৌ পানী বাঢ়িছে।

0: বুলি
1: হয়, আকৌ পানী বাঢ়িলে যথেষ্ট অসুবিধা হ'ব ৰাইজৰ।
0: অসুবিধা হয় হয়
1: হয় হয়, আপোনালোকে
0: বহুত
1: সতৰ্ক হৈ থাকিব।
0: কেইবাজনো লোক ঢুকাইছে মানে বানপানী।
1: হয় হয় হয়, খুবেই এটি বেয়া লগা সময় আমাৰ বাবে, নহয় জানো অসমবাসীৰ বাবে, গোটেই ভাৰতবৰ্ষৰ বাবে।
0: হয় হয়
1: হয়, আমি সকলোৱে যিমানখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াব লাগে, আৰু আপোনালোকেও যতন ল'ব আপোনালোকৰ, আৰু যদি এনেকুৱা পৰিস্থিতি কিবা আপোনালোকে আগতীয়াকৈ গম পায়, হয় সোনকালে আপোনালোকে ওখ ঠাইত আশ্ৰয় ল'ব, যাতে অসুবিধা অকণমান কমে, নহয় জানো। হয়
0: গৰু ছাগলী মৰা বহুত মৰি গ'ল মানে।
1: হয়, বহুত দুখজনক কথা,
0: হাজাৰ হাজাৰ গৰু ছাগলী মৰি গৈছে।
1: মানুহ
0: মানুহৰ লগতে কৰি লৈছে মানে, এইবিলাক এতিয়া কি কৰি খাব এটাকে ভাবিছে মানুহবোৰ।
1: হয় হয়,
0: উপায় নাইকিয়া হৈ গৈছে।
1: বান আহিছে, বানৰ সময়ত অসুবিধা হয়, আৰু বান কমাৰ পিছত তাতকৈও বেছি অসুবিধা হয়, নহয় জানো।
0: পলস হৈ গৈছে গোটেই ঘৰবোৰ।
1: হয় নেকি,
0: ঘৰবোৰ একো নাইকিয়া হৈ গৈছে চব।
1: হয়, বহুত অসুবিধা হৈছে, আমি বুজিছো।
0: সব উৰুৱাই লৈ গৈছে গৈ বহুত মানুহৰ ঘৰ দুৱাৰ।
1: হয় হয়, নিশ্চয়কৈ আপোনাৰ ওচৰে পাজৰে য'ত থাকিবলৈ সুবিধা হয় আপোনালোকে তাতে আপোনালোকে থাকিব একেলগে, মিলা প্ৰীতিৰে, নহয় জানো। উপায় নাই, এই সময়ত ইজনে সিজনক আমি চাব লাগিব। হয় নিশ্চয়, ঠিক আছে, আপোনাৰ অনুৰোধৰ জুবিন গাৰ্গৰ গীত আমি শুনাই দিছো।
0: মই নাম নাম কৰি বিচাৰিছো।
1: হয় নিশ্চয় কওক।
0: মই যিকোনো ইটো বা পৰক বা মালা বা বাচু, তাৰপৰা মাধৱী নাথ, প্ৰণৱী দত্ত, নিতান ডেকা, দীপাল ডেকা, মন্টু বৰুৱা, হৰদুৰা, নীলপল দুৰাৰ লগতে আপোনালোকৰ অসমবাসী।
1: হয়, ধন্যবাদ আপোনালোকলৈ আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।
0: ঠিক আছে, ধন্যবাদ
1: ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, অহা 28 তাৰিখ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয় গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন এই অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকিব স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। ফোন ইন কল্পতৰু অনুষ্ঠানটিত আমালৈ আন এটি ফোন কল আহিছে, লৈ লৈছোঁ। হেল্ল'
1: হয় নমস্কাৰ বাইদেউ।
0: হয় নমস্কাৰ, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয় মই বংকৰ পৰা মানসে ক'লোঁ।
0: হয় মানস, আপুনি আজি আমাৰ অনুষ্ঠানটিত কি গীত শুনিব বিচাৰিব?
1: হয় হয় কল্পতৰু মানে এইটোত মানে যেনেকে ফোন পোৱাই নহয় ন, আৰু হিন্দী বোলছবিৰ গীত তেনেকে শুনা নহয়। যিহেতু সুৰত ধ্বনিত অসমীয়া গীত বজোৱা হয়, হয় সেইকাৰণে মই হিন্দী গীত এটি শুনিব বিচাৰিছিলো, ইয়ে দিল আশিকানা। সেই চিনেমাখনৰ পৰা জব সে দিল তুমছে মিলা হে এই গীতটি শুনিব বিচাৰিছিলো।
0: হয়, সাৰিকা কাপুৰৰ কণ্ঠ। নিশ্চয় আপোনাৰ অনুৰোধৰ গীত আমি শুনাম। আপুনি ক'ৰ পৰা কৈছে বুলি ক'লে?
1: মই বংকৰ পৰা কৈছিলো, শুৱালকুছি বংকৰ।
0: হয়, আপুনি বৰ্তমান কি কৰি আছে?
1: হয় মই বিশেষভাৱে সক্ষম হয়, ইউটিউবত এনেকে ভিডিও বনাওঁ, তেনেকে আছো আৰু, তবলা শিকিছিলো, তেনেকে এইবিলাক কৰি আছো আৰু।
0: হয়, খুব ভাল, এনেদৰে আপুনি আগুৱাই থাকক নহয় জানো। হয়, আপুনি আমাৰ অনুষ্ঠানসমূহ শুনি থাকে?
1: হয় হয় হয়, মই নিয়মীয়া শ্ৰোতা, মোৰ ফোন ইয়াত পায়ে থাকে আপোনালোকে, সুৰত ধ্বনি হওক বা কল্পতৰুত বেছি নাপাওঁ, মাধৱী নাথ, দুলাল কুমাৰ নাথ, হাজিৰা বেগম, সুচিকা আহমেদ সকলোলৈকে মই মানে গানটো উৎসৰ্গ কৰিব বিচাৰিছো।
0: নিশ্চয় আপোনাৰ অনুৰোধৰ গীতটি শুনাইছো, আমালৈ আগলৈও ফোন কৰি থাকিব।
1: হয় হয়, ধন্যবাদ।

0: শ্ৰোতাসকলক ফোন ইন কল্পতৰুৰ জৰিয়তে আপোনালোকৰ প্ৰিয় কীৰ্তি শুনিবলৈ আৰু আমাৰ সৈতে কথা পাতিবলৈ ফোন নম্বৰ দুটি এইখিনিতে জনাই দিছোঁ, 0361-266-2325 আৰু 9435405223। আমালৈ ফোন এতিয়া আহিছে, লৈ লৈছোঁ। হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয় নমস্কাৰ বাইদেউ, মই ৰঙিয়া কৈছোঁ, গোলাঘৰৰ পৰা শিকা মেদে কৈছিলোঁ।
0: হয়, আপুনি আজি আমাৰ ফোন ইন কল্পতৰু অনুষ্ঠানটিত কি কি শুনিব বিচাৰিছে?
1: মই শুনিছোঁ ৰিয়া বাইদেউৰ জুবিনদাৰ কণ্ঠত জিন্দা ইমান জিন্দা চিনেমাখনৰ এই চিৰাকে জুন্দ নাই সেইটো গান শুনিব বিচাৰিছোঁ।
0: হয়, নিশ্চয় আপোনাৰ অনুৰোধৰ কীৰ্তি আমি শুনাম। আপুনি বৰ্তমান কি কৰি আছে?
1: মই বৰ্তমান এতিয়া মাৰ ঘৰতে আছোঁ, মোৰ ঘৰ গুৱাহাটী সাতগাঁৱত।
0: হয়,
1: তাৰপিছত মই মানে টিউচন পাওঁ আৰু সৰু ল'ৰা ছোৱালী।
0: হয়, খুব ভাল।
1: এতিয়া তাৰমানে টিউচনো বন্ধ আছে, সকলো বন্ধই আছে আৰু।
0: হয়, এতিয়া অকণমান সময় আজৰি পোৱা গৈছে নিজৰ বাবে, নহয় জানো?
1: হয়,
0: আপুনি আমাৰ অনুষ্ঠানত নিয়মীয়াভাৱে ফোন কৰি থাকে নহয় জানো?
1: হয় হয়।

0: নিশ্চয় আপোনাৰ অনুৰোধৰ গীতটি শুনাই দিছোঁ তেন্তে, জুবিন গাৰ্গ আৰু মৌচুমী চহৰীয়াৰ কণ্ঠত জুণ্ডা ইমান গুণ্ডা চিনেমাখনৰ পৰা। নিশ্চয় ক'ব।
1: মানস মানস দুলাল হাজিৰা বাইদেউ বনবাসী মণ্ডল দাদা, তাৰপিছত মঞ্জু বাইদেউ ৰূপালী কলিতা।
0: হয়, আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গলৈ আপোনাৰ প্ৰিয় গীতটি আগবঢ়াইছো।
1: হ'ব,
0: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল' বাইদেউ নমস্কাৰ।
0: নমস্কাৰ, হয় আপোনাৰ ৰেডিঅ' ছেটটোৰ মাতটো কমাই দিব।
1: হয় হয় হয়
0: হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছিলে?
1: বাইদেউ নমস্কাৰ, মই মৰিগাঁৱৰ পৰা বিমান পাটৰে কৈ আছিলোঁ।
0: হয় নমস্কাৰ, আপুনি আজি আমাৰ ফোন ইন কলপতৰত কি কি শুনিব বিচাৰিছে বাৰু?
1: আজি মই আপোনাৰ প্ৰেম ৰতন ধন ছবিখনৰ পৰা আপোনাৰ জলতে দিয়ে গানটো শুনিব বিচাৰিছোঁ, চাৰিমে চাৰিমে গানটো যে।
0: হয় হয়, খুব সুন্দৰ এটি গীত, নিশ্চয় শুনাম আপোনাৰ অনুৰোধৰ গীতটি। প্ৰথমতে কওকচোন, আপুনি বৰ্তমান কি কৰি আছে, কিহৰ সৈতে ব্যস্ত আছে আপুনি?
1: মই বৰ্তমান এতিয়া মই আপোনাৰ নগাঁও দৃষ্টিহীন বিদ্যালয়ত পঢ়িলোঁ, তাৰপিছত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ আজি 2025-ত কৰিলোঁ, আৰু এতিয়া বৰ্তমান ঘৰতে আছোঁ, সংগীতৰ সাধনা কৰি আছোঁ, আৰু লগতে আমাৰ এটা গ্ৰুপ আছে জ্ঞানৰ পোহৰ গ্ৰুপ, সেই লগত মই অকণমান জড়িত হৈ আছো। তাত আপোনাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হয়, আকস্মিক বক্তৃতা সংগীতৰ পৰা বিভিন্ন ধৰণৰ অনুষ্ঠান হয়, তাৰ লগতে বৰ্তমান জড়িত হৈ আছো।
0: খুব সুন্দৰ, আপুনি আমাৰ অনুষ্ঠানলৈ প্ৰায়ে ফোন কৰে নহয় জানো?
1: মই আপোনালোকৰ প্ৰায় অনুষ্ঠানতে ফোন কৰোঁ, কল্পতৰু লগতে আপোনাৰ যিটো অনুষ্ঠান সান্ধ্য আলাপ বিবিধ ভাটি আৰু সুৰধ্বনি অনুষ্ঠানটো, মই তাৰ প্ৰতিটো অনুষ্ঠানৰ লগতে মই জড়িত হৈ থাকোঁ।
0: আমাৰ অন্য অনুষ্ঠানসমূহো নিশ্চয় শুনে আপুনি?
1: মই আপোনালোকৰ প্ৰতিটো অনুষ্ঠানে শুনো, আজি পুৱাৰ পৰা ধৰি একদম আপোনালোকৰ জিলাৰ এৰূপ, আৰু লগতে যিটো আগতে আপোনালোকৰ পোষ্ট কাৰ্ড লৈ পেলাই যিটো আপোনালোকৰ মানে কল্পতৰু এটা অনুষ্ঠান আছিলে, সেই অনুষ্ঠানটো মই শুনো, কিন্তু আজিকালি অনুষ্ঠানটো নোহোৱা হ'ল বাৰু, আজিকালি পোষ্ট কাৰ্ড পঠিওৱা হ'ল।
0: হয়, এতিয়া ফোন যোগে আমাৰ যিটো পোনপটীয়াকৈ কৰা হয় সেই অনুষ্ঠানটি আমাৰ চলি আছে। বাৰু আপোনাৰ অনুৰোধৰ গীতটি শুনাই দিছো, জলতি দিয়ে গীতটি, প্ৰেম ৰতন
1: শ্ৰোতাৰ নাম ল'ব বিচাৰিছো,
0: নিশ্চয় ক'ব।
1: তৰুলতা বৰুৱা আৰু আমাৰ পাখি মজুমদাৰ আৰু লগতে আমাৰ মোৰ বন্ধু ভৱানন্দ চহৰীয়া, তেওঁলোকৰ গীতটো ডেডিকেট কৰিছো।
0: হয়, ধন্যবাদ আপোনাৰ বাবে আৰু আপোনাৰ বন্ধুবৰ্গৰ বাবে আপোনাৰ এই প্ৰিয় গীতটি শুনাই দিছো।
1: হয় হয় হয় ধন্যবাদ।

ফোন ইন কল্পতৰু আজিৰ অনুষ্ঠানটিত বিভিন্ন দিশত সহায় কৰিছে নিয়ন্ত্ৰণ কক্ষত পপিচন্দ, কৌস্তভ দাস, বিবেক শৰ্মা, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন, মৃগাংক কৃষ্ণাদ্ৰ, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস আৰু দ্বিতীয় ৰুমত প্ৰাঞ্জল শৰ্মা। শ্ৰোতাসকল, আমাৰ পৰৱৰ্তী ফোন কলটি লৈ লৈছোঁ। হেল্ল' হেল্ল'

0: হেল্ল' ফোন ইন কল্পতৰু।
1: নমস্কাৰ।
0: হয় নমস্কাৰ, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই বৰপেটা জনিয়াৰ পৰা বুবুল কাকতি কৈছোঁ।
0: হয় নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আজি আপুনি আমাৰ ফোন ইন কল্পতৰুৰ জৰিয়তে কি গীত শুনিব বিচাৰিছে?
1: মই এই আজৰি নবৌখনৰ পূৰৱী শৰ্মা অভিনীত, প্ৰয়াত পূৰৱী শৰ্মা অভিনীত আজৰি নবৌৰ চকু মেলি নাচাবা
0: নিশ্চয় বৰ সুন্দৰ গান। আপোনাৰ অনুৰোধৰ গীতটি আমি নিশ্চয় শুনাম। আপুনি বৰ্তমান কি কৰি আছে, আপোনাৰ পৰিচয় জনাব? ব্যৱসায় কৰে। হয়, আপুনি বৰপেটাত থাকে নহয় জানো?
1: হয়, মই বৰপেটা জনিয়াত থাকো।
0: হয়, ভাল লাগিল আমালৈ ফোন কৰিলে।
1: হয় হয়, মই মাজে মাজে ফোন কৰি থাকো, আপোনালোকৰ ৰেডিঅ'ৰ অনুষ্ঠানৰ মই নিয়মীয়া শ্ৰোতা।
0: হয়, ভাল লাগে আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিয়মীয়াকৈ শুনে, ফোন কৰে। হয়,
1: মোৰ লগত আছে মোৰ মিছেছ মৰমী কলিতা, মোৰ ছোৱালী নম্ৰতা কাকতি, মোৰ ল'ৰা মৃগাংক শেখৰ কাকতি, মোৰ ভান্তি জেউতি কাকতি দাস আৰু ভাগিনী ভাস্বতী দাস। এই আটাইৰে অনুৰোধত এই গানটো শুনাব বুলি আশা ৰাখিছো।
0: নিশ্চয়, আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ আপোনাৰ অনুৰোধৰ গীতটি আমি আগবঢ়াইছো। আগলৈ এনেদৰে ফোন কৰি থাকিব।
1: ঠিক আছে, ধন্যবাদ।
0: ধন্যবাদ।

0: ফোন ইন কল্পতরু অনুষ্ঠানটির পরবর্তী ফোন কলটি লৈছো। হ্যালো
1: হ্যালো, নমস্কার বাইদেউ।
0: নমস্কার, আপনি কোনে কৈছে আৰু কৰ পৰা ফোন কৰিছে, আপোনাৰ পৰিচয়টো জনাব।
1: মনমশ্রী বনবাসী মণ্ডল, মই ছয়গাঁও পানীগীতি পৰা কৈছো।
0: হয়, আপুনি আজি আমাৰ অনুষ্ঠানটিত কি গীত শুনিব বিচাৰিছে?
1: আপোনাৰ কমাৰ্চনৰ অলকাকমিকে গোৱা যিকোনো এটি গীত বজাই দিলে হ'ব বাইদেউ।
0: হয় নিশ্চয়, আপোনাৰ প্ৰিয় গীত আমি শুনাম। আপুনি বৰ্তমান কি কৰি আছে আপোনাৰ জনাওকচোন।
1: মই বৰ্তমান জেটি শুনি আছো, কিন্তু মোৰ এখন সৰু সৰু দোকান আছে, তাৰ উপৰিও মই কৃষিৰ লগত জড়িত।
0: হয়, আজৰি সময়ত আপুনি ৰেডিঅ' শুনি থাকে নহয় জানো?
1: নহয়, আজিৰ সময় নহয়, মই

0: পাৰোঁ।
1: ৰেডিঅ'টি বজাই লৈ শুনি শুনি আমি নিজৰ কামখিনি ধুনীয়াকৈ নিয়াৰিকৈ কৰিব পাৰোঁ।
0: হয় হয়
1: হয়, আপুনি আগলৈও আমালৈ ফোন কৰিব।
0: হয়, মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলোঁ।
1: হয় নিশ্চয়।
0: মোৰ লগত এই মুহূৰ্তত আছে মোৰ মিছেছ অনামিকা মণ্ডল,
1: হয়
0: জিত মণ্ডল, অনুপ মণ্ডল, আৰু মই কেইজনমান আপোনালোকৰ নিয়মীয়া শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ।
1: নিশ্চয়।
0: আপোনাৰ মঞ্জু দাস, ৰূপালী কলিতা, মাইনা দাস, হাজিৰা বেগম, শ্ৰুতিকা আহমেদ, আমাৰ গোৱালেজাৰীৰ গীতিকা চালৈ আৰু গৰিমা চালৈ।
1: খুব সুন্দৰ। আমাৰ অনুষ্ঠানসমূহ আপুনি শুনি থাকে নিশ্চয়কৈ, নহয় জানো?
0: হয় হয়
1: হয়, আগবঢ়াইছোঁ আপোনাৰ অনুৰোধৰ গীতটি।
0: হয় হয়, ধন্যবাদ
1: ধন্যবাদ।

0: ফোন ইন কল্পতরু লৈ লৈছো আমার শেষরটি ফোন কল। হ্যালো,
1: হ্যালো,
0: হয় আপনি?
1: নমস্কার
0: নমস্কার, আপনার পরিচয় জানাবো।
1: হয়, মই দৰঙৰ মইনাকলিতা ক'লো বাইদেউ।
0: হয়, আপুনি আজি আমাৰ অনুষ্ঠানটিত কি গিফ্ট নিব বিচাৰিছে?
1: মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কণ্ঠ স্নেহ আমাৰ চতশ্ৰাৱণৰ
0: হয়
1: ধাৰাষাৰ বৃষ্টিত ৰাৱণ নামে এই গিফ্টটি মই নিব বিচাৰিছোঁ বাইদেউ।
0: হয়, আপোনাৰ অনুৰোধৰ ভূপেন হাজৰিকাৰ গীত আমি নিশ্চয়কৈ শুনাম।
1: হয় বাইদেউ, মই
0: হয়
1: আমাৰ বানপানীৰ যিবিলাকৰ মৃত্যুবৰণ কৰিলে গোটেইবিলাকে আত্মাৰ যাতে শান্তি পায়
0: হয় হয় নিশ্চয়কৈ। আমাৰ অসমৰ বাবে বৰ্তমান সময়টো অতি এক ভয় লগা আৰু বেয়া লগা হৈ আছে নহয় জানো? আৰু এই সময়ত আমি যিসকলে পাৰোঁ, যেনেকৈ পাৰোঁ তেনেকৈ আমি সহায় কৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে যাতে সকলো আকৌ আগৰ নিচিনাকৈ হৈ যায়। হয়, গতিকে অনুষ্ঠানৰ শেষত শুনাইছোঁ আপোনাৰ অনুৰোধৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি। ধন্যবাদ।

ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:31 হৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব 4:30 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।